আকাশবাণী তেজপুৰ, আজি বুধবাৰ 1433 ভাস্কৰাব্দৰ, শাওন মাহৰ আজি পঞ্চম দিন আৰু 2026 খ্ৰীষ্টাব্দৰ জুলাই মাহৰ 22 তাৰিখ। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই আমাৰ আজিৰ পুৱাৰ অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে FM বেণ্ডৰ 102.4 MHz-ত।

0: আমাৰ কালিদাসৰ বিষয়েও বুৰঞ্জিনী মাত। অথচ ভাৰতীয় কাব্যজগত তেওঁৰ গৌৰৱেৰে গৌৰৱান্বিত। বৰ্তমান জগতৰ ভাৱৰাজ্যত কাৰ্ল মাৰ্ক্সৰ প্ৰভাৱ অতুলনীয়, কিন্তু তেওঁৰ বিখ্যাত গ্ৰন্থ ৰচনাকালত লেখত ল'বলগীয়া মানুহ নাছিল। লণ্ডনৰ ব্ৰিটিছ মিউজিয়ামত নিতৌ কিতাপ পঢ়া অসংখ্য মানুহৰ ভিতৰত তেওঁ এজন। ওৰে দিনটো নানান কিতাপৰ টকা লয়, ভাড়াকৈ লোৱা হোটেলৰ খোটালি এটিত থৈ দিয়া নিজৰ ল'ৰা তিৰোতাৰ ওচৰলৈ গধূলি আহি দেখে যে খাবলৈ পইচা নাই। ঘৈণীয়েকৰ গাৰ অলংকাৰ এপদ খহাই লৈ ওলাই যায়। বেপাৰীৰ ওচৰত বন্ধক ৰাখি খোৱা বস্তু লৈ আহে। এয়ে বিখ্যাত দ্য কেপিটেল গ্ৰন্থৰ ৰচয়িতা কাৰ্ল মাৰ্ক্সৰ দৈনন্দিন জীৱন। দুৰ্বহ জীৱনভাৰৰ হেঁচাত কিতাপ সম্পূৰ্ণ প্ৰকাশ হোৱাৰ আগতেই তেওঁ ইহলীলা সম্বৰণ কৰে। আজিৰ দিনত শিক্ষিত সমাজত কাৰ্ল মাৰ্ক্সৰ নাম নুশুনা কোনো নাই। আমেৰিকাৰ ভাগ্য নিৰ্মাতা এব্ৰাহাম লিংকনলৈ চোৱা। খেতিয়কৰ ল'ৰা, বাপেকে পথাৰলৈ হাল লৈ যায়, বাপেকে মুখে মুখে এক দুই নেওঁতা শিকায়, অলপ লিখা পঢ়া শিকি ওকালতি আৰম্ভ কৰে। দেখাটো সুশ্ৰী নাছিল, সাজপাৰত চকু নাই, হোজা মানুহ এজন যেন দেখি, কিন্তু তেওঁৰ সত্যনিষ্ঠা আৰু কৰ্তব্যপৰায়ণতা সৰ্বজন বিদিত আছিল। যেতিয়া আমেৰিকাৰ গৃহযুদ্ধৰ আয়োজন হ'ল, তেতিয়া প্ৰেচিডেণ্ট হ'বলৈ তেওঁত বাজে আনক বিচাৰি নাপালে। নীৰৱ খেতিয়কৰ দুখীয়া ল'ৰা আজি আমেৰিকাৰ এজন ভাগ্য নিৰ্মাতাৰ ভিতৰত পৰিগণিত। বুৰঞ্জীত এনে নীৰৱ সাধনাৰ চিত্ৰ অসংখ্য পোৱা যায়। এইটো মূল সূত্ৰ বুলি ধৰি ল'বই লাগিব যে পৃথিৱীত কিবা ডাঙৰ কাম কৰিব লাগিলে জীৱনৰ আগডোখৰত সাধনা লাগিবই, আৰু সেই সাধনাৰ সাৰুৱা ক্ষেত্ৰ হৈছে নীৰৱতা। সৰুৰে পৰা নিজক ডাঙৰ বোলাবলৈ যিবোৰে হৈচৈ কৰি ফুৰে, সেইবোৰৰ কৰ্মশক্তি হৈচৈতে হাং হয়, পিছলৈ আৰু একো শক্তি বা উৎসাহ নাথাকে। ভীমৰ গদা ঘূৰাবলৈ হ'লে আগেয়ে ভীমৰ বল অৰ্জন কৰি ল'ব লাগে। এইটো যে মানুহে নুবুজে এনে নহয়, কিন্তু বৰ্তমান ডেকা গাভৰুসকলৰ মাজত এটা কৃত্ৰিম অধৈৰ্যই দেখা দিছে। তেওঁলোকে নিজৰ জীৱনৰ দায়িত্বৰ ফালে আওকাণ কৰি ৰাইজৰ মংগলৰ দায়িত্বৰ কথা বেছিকৈ মন দিয়ে, কিন্তু ৰাইজৰ মংগল সাধনা যে ভীমৰ গদা, বল নহ'লে তাক দাঙিব নোৱাৰি, সেইটো পাহৰি যায়। ফলত হয় শক্তিৰ অপচয় আৰু অকাল বৃদ্ধত্ব। বিশেষকৈ ছাত্ৰ সমাজত এইটো খেলাৰ বেছি খেল দেখা যায়। সমাজৰ এই মূল দোষৰ শুধৰণি হ'বলৈ হ'লে ছাত্ৰসকলক নিজৰ কৰ্তব্য সম্পৰ্কে সকীয়াই দিয়া ভাল হ'ব। নীৰৱ অধ্যয়নৰ ভিতৰেদিহে তেওঁলোকে সপোন দিঠকত পৰিণত কৰিব পাৰিব। শাস্ত্ৰত আছে যোগ্য ভোগ্য বসুন্ধৰা, পৃথিৱী যোগ্যৰহে ভোগৰ স্থান। অনন্ত ধৈৰ্যশীল পৃথিৱীৰ বুকু উদং কৰি পৰিয়ে আছে। ছাত্ৰসকলৰ গোটেই জীৱনৰ বাট আগত জিলিকি আছে। লাগে মাথোন যোগ্যতালৈ অপেক্ষা। এই অপেক্ষা খুৰৰ ধাৰৰ নিচিনা মনিব নোৱাৰা, পৰ্বতীয়া বাটৰ দৰে পিছল। যিবোৰে অপেক্ষা কৰিব নোৱাৰে, সিবোৰে নৈতিক আত্মঘাতী হৈ শেষ বয়সত অকৰ্মণ্য হয়। আৰু যিবোৰে সাধনাত সিদ্ধি লাভ কৰে, তেওঁলোকে নিজৰ আৰু জাতীয় জীৱনৰ মংগল সাধনা কৰে। মৌমাখিয়ে ফুলে ফুলে উৰি মধু আহৰণ কৰি মৌচাক নিৰ্মাণ কৰে, সেই চাকৰ কিমান আদৰ! নীৰৱ সাধকসকল মৌমাখিৰ নিচিনা হ'ব লাগিব। তেওঁলোকে বুৰঞ্জীৰ নানান যুগৰ ৰাজনীতি, সমাজনীতি, সাহিত্য বিজ্ঞানৰ মৌ আহৰণ কৰি আদৰ্শৰ মৌচাক গঢ়ি তুলিব লাগিব। সেই মৌচাকৰ পৰা নিজৰ জীৱনো মধুময় আৰু চহকী হৈ পৰিব।
1: মুকুতামালা শুনিলে আজিৰ মুকুতামালাৰ কথাখিনি বাণীকান্ত কাকতিৰ লিখনিৰ পৰা লোৱা হ'ল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আৰম্ভ কৰিছোঁ শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানটিৰ। আজি শুনাবলৈ লৈছোঁ উস্তাদ বিছমিল্লা খাঁৰ চেহনাই বাদন।

আজিৰ শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত উস্তাদ বিছমিল্লা খাঁৰ ছেনাইত ৰাগ ললিত শুনিলে। শ্ৰোতাসকলে আমাৰ অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। এতিয়া শুনক অনুষ্ঠান পৰিচিতি।

আজি নিশা 10 বজাত অভিলেখাগাৰৰ পৰা অনুষ্ঠানত লীলা গগৈৰ বিষয়ে যুগুতোৱা এটি অনুষ্ঠান শুনিবলৈ পাব প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। নিশা 9:30 বজাত সাহিত্যচৰা অনুষ্ঠানত মুন্মী দত্ত হাজৰিকাৰ গল্প আৰু সৌৰভ শইকীয়াৰ কবিতা প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। নিশা 9:15 বজাত বিধানসভাত আজিৰ দিনটো। নিশা 8:02 বজাত এখনি নাটক সিন্ধি, ৰচনা খবীৰ আহমেদৰ, প্ৰযোজনা কৌস্তুভমণি শইকীয়াৰ। দিনৰ 1:10 বজাত আৰু সন্ধিয়া 7:45 বজাত শিল্পী শিখা বৰাৰ কণ্ঠৰ আধুনিক গীত।

সন্ধিয়া 6:10 কৃষিজগত অনুষ্ঠানত বীজৰ উৎপাদন আৰু বিপণনৰ সবিশেষ এই বিষয়ে আলোচ কৰিব মধুমিতা দেৱী আৰু শ্যামলজ্যোতি মহন্তই, আঠ ধৰিব ভাস্কৰজ্যোতি আচাৰ্যই। অনুষ্ঠানটিৰ প্ৰযোজনা উৎপল বৰাৰ। সন্ধিয়া 5:45 বিদ্যাৰ্থীৰ অনুষ্ঠানত এখনি আলেখ্য মিলিজুলি মিতিৰালীৰ দ্বিতীয় খণ্ড শুনিবলৈ পাব। ৰচনা ডক্টৰ শ্যামাপ্ৰসাদ শৰ্মাৰ।

সন্ধিয়া 5:25 গয়া মহিলাৰ অনুষ্ঠানত বৰদলগুৰি চিপাঝাৰত থলিতে বাণীবদ্ধ কৰা এটি অনুষ্ঠান শুনিবলৈ পাব প্ৰযোজনা উৎপল বৰাৰ। দিনৰ 12:30 আইদৰ বুলনি অনুষ্ঠানত স্বাৱলম্বন এই শিতানত ক্ষুদ্ৰ উদ্যোগ স্থাপনেৰে মহিলা সবলীকৰণ, এই বিষয়ে মঞ্জুলা ভট্টাচাৰ্যৰ সৈতে হোৱা সাক্ষাৎ গ্ৰহণ জোনালী বৰুৱাৰ। 8:30 গীতিমালিকা অনুষ্ঠানত অঞ্জু দেৱী, অসীমজ্যোতি বৰুৱা, ৰাণু বৈশ্য, উমেশ হাজৰিকা আৰু পাহাৰী দাসৰ কণ্ঠৰ গীত।

পুৱা 9:20 প্ৰভাতী তৰংগ আগবঢ়াব সীমান্ত বাৰ্মাই। আজিৰ বিষয় বান্ধোন পৰিয়ালৰ। ইয়াত ভাগ ল'ব অৰুণিমা দেৱী আৰু ডক্টৰ দীপেশ ভাগৱতীয়ে। দিনৰ 11:30 আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত এখনি সংগীতালক্ষ্য সহা জীৱনৰ সেউজীয়া গল্প। যুগুতাই আগবঢ়াব কস্তুৰীমা দাস আৰু স্নেহা পাঠকে, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। পুৱা আৰু সন্ধিয়া 7:00 নিয়োগ বাতৰি। পুৱা 7:30 স্মৃতিৰ দিনলিপি অনুষ্ঠানত ডক্টৰ সূৰ্য দাসৰ সৈতে হোৱা সাক্ষাৎকাৰৰ প্ৰথম খণ্ড শুনিবলৈ পাব। সাক্ষাৎ গ্ৰহণ অশোক ভট্টাচাৰ্যৰ।

পুৱা 6:55 জ্ঞান বিজ্ঞান, 7:15 আজি পুৱা, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ, 9:15 জিলাৰ এহৰূপ, 4:30 ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমংগ, 11:05 পৰাগমালা লাইভ, 12:20 চন্দ্ৰকান্ত বৈশ্য আৰু সংগীবিন্দৰ কণ্ঠৰ ওজাপালি, 1:35 মনোজ বৰুৱাৰ বেহলাবাদন শুনিবলৈ পাব, দিনৰ 1:50 ভৱেন কলিতাৰ কণ্ঠৰ লোকগীত, 8:30 পাশ্চাত্য সংগীতৰ অনুষ্ঠান

3:05 আধুনিক গীতৰ অনুষ্ঠান, 3:15 নেপালী অনুষ্ঠান, 3:45 কাৰ্বি অনুষ্ঠান আৰু 4:30 বড়ো অনুষ্ঠান। 6:40 আৰু 7:05 বৃন্দ গান, 7:20 আকৌ শুনোৱা হওক, 7:35 পূবালীৰ সুৰ অনুষ্ঠানত তাৰা সিং পাটৰৰ কণ্ঠৰ তিৱা গীত শুনিবলৈ পাব, 9:00 চিত্ৰগীত। এয়াই আছিল আমাৰ আজিৰ অনুষ্ঠান পৰিচিতি।

আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।

0: plateforme.
1: অগ্নি যুগৰ গান
2: অগ্নি যুগৰ পিৰিঙতি মই নতুন অসম গঢ়িম
3: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নি যুগৰ গান
2: ও মোৰ প্ৰিয় জনগণ মই গাওঁ তোমাৰ গান
1: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত
3: বিবিধ ভাৰতে গুৱাহাটীত অগ্নি যুগৰ গান

ঠাইখনলৈ যোৱাৰ পথ বা পথৰ অৱস্থানো কেনেকুৱা, এই সকলো তথ্য হাতত থকা স্মাৰ্ট মোবাইলতে আমি পাব পাৰোঁ। গাড়ী চলাই থাকোঁতেও মোবাইলৰ GPSৰ জৰিয়তে অতি সহজে নিৰ্দিষ্ট স্থানলৈ যোৱা পথ বিচাৰি উলিয়াব পাৰোঁ। হওক ভূস্থানাংকন পদ্ধতি বা গ্ল'বেল পজিশ্যনিং ছিষ্টেম, চমুকৈ GPSৰ জৰিয়তে এই কামসমূহ সহজ হৈ পৰিছে। GPS হ'ল কৃত্ৰিম উপগ্ৰহৰ সহায়ত অতি কম সময়ৰ ভিতৰতে পৃথিৱীৰ যিকোনো ঠাইৰ অৱস্থান অৰ্থাৎ ঠাইখনৰ

0: এই কামসমূহ সহজ হৈ পৰিছে। জি পি এছ হ'ল কৃত্ৰিম উপগ্ৰহৰ সহায়ত অতি কম সময়ৰ ভিতৰতে পৃথিৱীৰ যিকোনো ঠাইৰ অৱস্থান অৰ্থাৎ ঠাইখনৰ অক্ষাংশ আৰু দ্ৰাঘিমাংশ উচ্চতা আৰু সময় সঠিক নিৰূপণ কৰাৰ এক পদ্ধতি। 1973 চনতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা বিভাগে এই পদ্ধতিটোৰ উদ্ভাৱন কৰিছিল আৰু বৰ্তমান সময়ত জি পি এছ পদ্ধতিৰ যথেষ্ট উন্নতি সাধন কৰা হৈছে আৰু ইয়াৰ প্ৰয়োগ ঘটিছে। সাধাৰণতে পৃথিৱীৰ উপৰিভাগত কল্পনা কৰা অক্ষৰেখা আৰু দ্ৰাঘিমাৰেখাৰ সহায়ত ভূপৃষ্ঠৰ ঠাইসমূহৰ স্থানাংক নিৰ্ণয় কৰা হয়। কিন্তু সূক্ষ্মভাৱে আৰু সঠিক স্থানাংক নিৰ্ণয়ৰ ক্ষেত্ৰত এই পদ্ধতি ফলদায়ক নহয়। আনহাতে গতানুগতিক পদ্ধতি অনুসৰি জ্যোতিৰ্বিজ্ঞানৰ সূত্ৰৰ আধাৰত সূৰ্য বা আন নক্ষত্ৰৰ গতিবিধি নিৰীক্ষণ কৰি ভূপৃষ্ঠৰ কোনো ঠাইৰ সময় আৰু স্থানাংক নিৰ্ণয় কৰা হয়। কিন্তু সকলো বতৰতে জ্যোতিষ্কবিলাক দৃশ্যমান নহয় আৰু সেইবাবে এই পদ্ধতিও সকলো সময়তে কাৰ্যকৰী নহয়। কিন্তু কৃত্ৰিম উপগ্ৰহ ব্যৱহাৰ কৰি প্ৰস্তুত কৰি ওলোৱা জি পি এছ পদ্ধতিৰ দ্বাৰা নিমিষতে পৃথিৱীৰ যিকোনো ঠাইৰ স্থানাংক উচ্চতা আৰু সময় অতি সঠিকভাৱে নিৰূপণ কৰিব পাৰি। সমগ্ৰ ভূস্থানাংক পদ্ধতিটো 3টা উপাংশৰে গঠিত। এই পদ্ধতিত ব্যৱহাৰ হয় মহাকাশত স্থাপন কৰা প্ৰায় 31টা কৃত্ৰিম উপগ্ৰহ, ভূপৃষ্ঠৰ নিয়ন্ত্ৰণ কেন্দ্ৰ আৰু জি পি এছ গ্ৰাহক যন্ত্ৰ। পৃথিৱী পৃষ্ঠৰ পৰা প্ৰায় 20,000 কিলোমিটাৰ উচ্চতাত এই 31টা উপগ্ৰহ 6খন কক্ষীয় সমতলত স্থাপন কৰা হৈছে আৰু ইহঁতে প্ৰত্যেকেই পৃথিৱীক 12 ঘণ্টাত এবাৰ প্ৰদক্ষিণ কৰে। উপগ্ৰহকেইটা 6খন কক্ষীয় সমতলত এনেভাৱে স্থাপন কৰা হৈছে যাতে পৃথিৱীৰ যিকোনো স্থানৰ পৰা সদায় ইহঁতৰ 4টা বা ততোধিক উপগ্ৰহ দেখা পোৱা যায়। এই সকলো উপগ্ৰহত একোটাকৈ পাৰমাণৱিক ঘড়ী সংযুক্ত থাকে আৰু ঘড়ীকেইটা এনেদৰে মিলাই ৰখা হয় যাতে প্ৰত্যেক উপগ্ৰহই একে সময়তে পৃথিৱীলৈ সংকেত প্ৰেৰণ কৰিব পাৰে। উপগ্ৰহবোৰে অবিৰতভাৱে সংকেত প্ৰেৰণ কৰি নিজৰ অৱস্থান আৰু সময় জি পি এছ গ্ৰাহক যন্ত্ৰক জানিবলৈ দিয়ে। আনহাতে গ্ৰাহক যন্ত্ৰটোৱে একেধৰণৰ সংকেত প্ৰেৰণ কৰিব পাৰে। কোনো এজন লোকে তেওঁৰ হাতত থকা জি পি এছ গ্ৰাহক যন্ত্ৰটোৰ সহায়ত নিজৰ অৱস্থান, ঠাইখনৰ উচ্চতা আৰু সময় জানিবলৈ ছুইচ টিপিলেই ই উপগ্ৰহলৈ সংকেত পঠিয়াব আৰু লগে লগেই উপগ্ৰহটোৰ লগত ইয়াৰ সংযোগ স্থাপন হ'ব। তেতিয়াৰ পৰাই গ্ৰাহক যন্ত্ৰটোৱেও উপগ্ৰহৰ পৰা অহা সংকেতবোৰ গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিব। এটা নিৰ্দিষ্ট সংকেত উপগ্ৰহ এটাৰ পৰা আহি গ্ৰাহক যন্ত্ৰ অথবা ভূপৃষ্ঠ পাওঁতে কিমান সময় লাগিল তাৰ ভিত্তিত উপগ্ৰহটো আৰু গ্ৰাহক যন্ত্ৰৰ দূৰত্ব নিৰূপণ কৰা হয়। এইদৰে 3টা উপগ্ৰহৰ পৰা পোৱা দূৰত্ব সম্পৰ্কীয় তথ্যৰ সহায়ত ভূপৃষ্ঠৰ কোনো ঠাইৰ ত্ৰিমাত্ৰিক স্থানাংক অৰ্থাৎ অক্ষাংশ, দ্ৰাঘিমাংশ আৰু উচ্চতা এই 3টা তথ্যই গ্ৰাহক যন্ত্ৰই নিমিষতে দিব পাৰে। কিন্তু ঠাই এখনৰ সময় সম্পৰ্কীয় তথ্য পাবলৈ গ্ৰাহক যন্ত্ৰটোৱে আনটো চতুৰ্থ কৃত্ৰিম উপগ্ৰহৰ লগত সংযোগ স্থাপন কৰিব লগা হয়। সেয়েহে ভূস্থানাংক পদ্ধতিত 4টা কৃত্ৰিম উপগ্ৰহৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ভিত্তিত জি পি এছ গ্ৰাহক যন্ত্ৰই ভূপৃষ্ঠৰ কোনো ঠাইৰ স্থানাংক, উচ্চতা আৰু সময় সম্পৰ্কে আমাক জানিবলৈ দিয়ে। জি পি এছ পদ্ধতি বৰ্তমান সামৰিক আৰু অসামৰিক সকলো কামতে ব্যৱহাৰ হৈছে। জাহাজ, আকাশীযানৰ দিক নিৰ্ণয় আৰু লক্ষ্যস্থান নিৰ্ধাৰণ, ভূপৃষ্ঠৰ জৰীপ মানচিত্ৰ অংকন আৰু ভূতাত্ত্বিক অধ্যয়নৰ ক্ষেত্ৰতো জি পি এছ সফলভাৱে ব্যৱহাৰ কৰিব পৰা গৈছে।
1: জ্ঞান বিজ্ঞান শুনিলে এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
2: ভাৰতীয় বায়ুসেনা বাহিনীত অগ্নিবীৰ বায়ু পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। নিযুক্তিৰ ম্যাদ 4 বছৰ। প্ৰাৰ্থী ফিজিক্স, মেথমেটিক্স আৰু ইংলিছ বিষয় লৈ। বিজ্ঞান শাখাত কমেও 50% নম্বৰ পাই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব অথবা মেকানিকেল, ইলেক্ট্ৰিকেল, অটোমোবিল ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰনিক্স, কম্পিউটাৰ ছায়েন্স, ইনষ্ট্ৰুমেণ্টেশ্যন টেকন'লজি বা ইনফৰ্মেশ্যন টেকন'লজি শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব নাইবা 2 বছৰীয়া পাঠ্যক্ৰমৰ

ভকেশনেল পাঠ্যক্ৰম সম্পূৰ্ণ কৰা হ'ব লাগিব। আন শাখাৰ প্ৰাৰ্থী কমেও 50% নম্বৰ পাই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থী 2005 চনৰ 1 জুলাইৰ পৰা 2010 চনৰ 1 জানুৱাৰীৰ ভিতৰত জন্মগ্ৰহণ কৰা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 26 জুলাই। ৰেলৱে ৰিক্ৰুটমেণ্ট বোৰ্ডে 6,565টা টেকনিচিয়ান পদৰ বাবে আবেদন বিচাৰিছে। টেকনিচিয়ান গ্ৰেড 1 ছিগনেল পদৰ সংখ্যা 323। আৰম্ভণিতে দৰমহাৰ নিৰিখ মাহে 29,200 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী ফিজিক্স, ইলেক্ট্ৰনিক্স, কম্পিউটাৰ ছায়েন্স, ইনফৰ্মেশ্যন টেকন'লজি বা ইনষ্ট্ৰুমেণ্টেশ্যন, ইয়াৰে যিকোনো বিষয় লৈ BSc ডিগ্ৰী থকা হ'ব লাগিব, নাইবা ইয়াৰ যিকোনো শাখাত BE অথবা ইঞ্জিনিয়াৰিং ডিপ্ল'মা থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 33 বছৰৰ ভিতৰত হ'ব লাগিব। টেকনিচিয়ান গ্ৰেড 3 পদৰ সংখ্যা 6,238। আৰম্ভণিতে দৰমহাৰ নিৰিখ মাহে 19,900 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা আৰু ITIৰ চাৰ্টিফিকেট থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 29 জুলাই। নিয়োগ বাতৰি ইমানেই।

0: শ্রোতাসকলে আমার অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। এতিয়া 7:05 বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰি পঢ়িছো নিৰুপমা বৰঠাকুৰে। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে, ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ভাৰত আৰু মেচিডনিয়াৰ মাজৰ অৰ্থনৈতিক সম্পৰ্ক সম্প্ৰসাৰণ কৰিবলৈ আহ্বান জনাইছে। মাহে শ্ৰেণীৰ দ্বিতীয়খন ছাবমেৰিন বিধ্বংসী যুদ্ধজাহাজ INS মালৱানক আজি নৌবাহিনীত আনুষ্ঠানিকভাৱে অন্তৰ্ভুক্ত কৰা হ'ব। প্ৰধানমন্ত্ৰী জন ধন যোজনাৰ অধীনত 1 জুলাইলৈকে 58,63,00,000 অধিক একাউণ্ট খোলা হৈছে বুলি কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰিছে। অসমৰ শেহতীয়া বানত 11খন জিলাত 3,10,000ৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। আৰু ভাৰতৰ PV সিন্ধু, আয়ুষ শেট্টি আৰু লক্ষ্য সেনে আজি চাইনা অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ অভিযান আৰম্ভ কৰিব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ভাৰত আৰু মেচিডনিয়াৰ মাজৰ অৰ্থনৈতিক সম্পৰ্ক সম্প্ৰসাৰণ কৰিবলৈ আহ্বান জনাইছে। শ্ৰীমতী মুৰ্মুৱে লগতে উভয় দেশৰ ব্যৱসায়ীসকলক ব্যৱসায়ৰ ঊৰ্ধলৈ গৈ বিনিয়োগ

0: প্ৰযুক্তি আৰু উদ্ভাৱন আধাৰিত দুয়ো দেশৰ মাজৰ দীৰ্ঘকালীন সহযোগিতা সুদৃঢ় কৰিবলৈ কৈছে। স্কোপজেত ভাৰত উত্তৰ মেচিডনিয়া ব্যৱসায়িক মঞ্চত ভাষণ দি শ্ৰীমতী মুৰ্মুৱে কয় যে ভাৰতীয় ৰাষ্ট্ৰপতিৰ এই প্ৰথম ভ্ৰমণে দেশখনৰ সৈতে সম্পৰ্ক সুদৃঢ় কৰাৰ প্ৰতি ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথাকেই সূচায়। তেওঁ কয় যে দুয়োখন দেশৰ মাজৰ বৰ্তমানৰ বাণিজ্যৰ পৰিমাণ সম্ভাৱনাৰ তুলনাত তেনেই কম। তেওঁ লগতে চলিত দশকৰ শেষভাগলৈ দুয়োখন দেশৰ মাজৰ দ্বিপাক্ষিক বাণিজ্যৰ পৰিমাণ দুগুণলৈ বৃদ্ধি কৰিব পৰা যাব বুলি আস্থা প্ৰকাশ কৰে।
1: আৰ্থিক সহযোগ আমাৰ দ্বিপক্ষীয় সম্বন্ধ কা এক অত্যন্ত মহত্বপূৰ্ণ স্তম্ভ হে। হম আপনি দ্বিপক্ষীয় ব্যাপাৰ কো দুগুণা কৰনে পৰ ভি সহমত হুই। হমনে আইটি, কৃষি, ফুড প্ৰচেছিং, ফাৰ্মাচিউটিকালছ, টেক্সটাইলছ তথা টুৰিজিম, হস্পিটালিটি আৰু ফিল্ম মেকিং সহিত প্ৰমুখ ক্ষেত্ৰমে সহযোগ পৰ চৰ্চা। হম স্বাস্থ্য সেৱামে সহযোগ পৰ আপনি দ্বিপক্ষীয় এগ্ৰিমেণ্ট কো ভি ৰিনিউৱেল কৰ ৰহে হে।
0: ডিজিটেল উদ্ভাৱন আৰু কৃত্ৰিম বুদ্ধিমত্তা, ভেষজ আৰু স্বাস্থ্যসেৱা, কৃষি প্ৰসংস্কৰণ আৰু সেউজ শক্তিকে ধৰি সহযোগিতাৰ থল থকা কেইটামান ঘাই ঘাই ক্ষেত্ৰৰ বিষয়ে উল্লেখ কৰি শ্ৰীমতী মুৰ্মুৱে মেচিডনিয়াক ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি খণ্ডত ভাৰতৰ সৈতে সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়। মাহেশ্ৰীৰ দ্বিতীয়খন ছাবমেৰিন বিধ্বংসী যুদ্ধ জাহাজ INS মালৱানক আজি কৰ্ণাটকৰ কৰৱাৰত আয়োজিত এটা অনুষ্ঠানত নৌসেনা বাহিনীৰ আনুষ্ঠানিকভাৱে অন্তৰ্ভুক্ত কৰা হ'ব। স্বদেশী যুদ্ধ বিমান নিৰ্মাণৰ ক্ষেত্ৰত এয়া উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে পৰিগণিত হৈছে। অনুষ্ঠানত বায়ুসেনা বাহিনীৰ মুৰববী এয়াৰ চীফ মাৰ্শেল AP সিঙে অধ্যক্ষতা কৰিব। কোচিন শ্বিপয়াৰ্ড লিমিটেডে নিৰ্মাণ কৰা এই জাহাজখনত 80% অধিক স্বদেশী আহিলা আৰু প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে। 2014 চনৰ আগষ্টত প্ৰৱৰ্তন কৰা প্ৰধানমন্ত্ৰী জনধন যোজনাৰ অধীনত 1 জুলাইলৈকে 58,63,00,000 অধিক একাউণ্ট খোলা হৈছে আৰু এই একাউণ্টসমূহত 3,08,000 কোটি টকা জমা আছে বুলি কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰিছে। ৰাজ্যসভাত কালি এটা লিখিত উত্তৰত বিত্ত ৰাজ্যমন্ত্ৰী পংকজ চৌধুৰীয়ে এই কথা প্ৰকাশ কৰি কয় যে এই একাউণ্টসমূহৰ ভিতৰত 32,88,00,000 একাউণ্ট মহিলাৰ আৰু 45,62,00,000ৰো অধিক গ্ৰাম্য আৰু উপনগৰীয় এলেকাৰ। তেওঁ লগতে কয় যে প্ৰধানমন্ত্ৰী জীৱনজ্যোতি বীমা যোজনাৰ অধীনত 1 জুলাইলৈকে 27,84,00,000 লোকৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে। প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনাৰ অধীনত 58,78,00,000 আৰু অটল পেঞ্চন যোজনাৰ অধীনত যোৱা মাহলৈকে 9,29,00,000ৰো অধিক লোকক সামৰি লোৱা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে লোকসভাত বিৰোধী পক্ষৰ নেতা কংগ্ৰেছৰ ৰাহুল গান্ধীয়ে সংসদৰ বৰ্ষাকালীন অধিৱেশন বিঘ্নিত কৰাৰ উদ্দেশ্যে শিক্ষাৰ্থীসকলক ৰাজনৈতিক আহিলা হিচাপে ব্যৱহাৰ কৰা বুলি অভিযোগ উত্থাপন কৰিছে। শ্ৰীপ্ৰধানে কালি সামাজিক মাধ্যমযোগে কয় যে শ্ৰীগান্ধী আৰু কংগ্ৰেছৰ অন্যান্য নেতাসকলে প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰি জনসাধাৰণৰ বাবে অসুবিধাৰ সৃষ্টি কৰিছে আৰু সুৰক্ষাৰ নিয়মৰ প্ৰতি অৱহেলা কৰিছে। তেওঁ কয় যে চৰকাৰ নীটৰ বিষয়টো লৈ সংসদত বিস্তৃতভাৱে আলোচনা কৰিব সাজু যদিও কংগ্ৰেছে গণতান্ত্ৰিক আলোচনাৰ পৰিৱৰ্তে উদ্দেশ্য প্ৰণোদিতভাৱে চেষ্টা চলোৱা পৰিলক্ষিত হৈছে। শিক্ষাৰ্থীৰ বাবে সমাধান বিচৰাটো দলটোৰ লক্ষ্য নহয় বুলি তেওঁ অভিযোগ তোলে। মন্ত্ৰীগৰাকীয়ে কয় যে নৰেন্দ্ৰ মোদী চৰকাৰ নীট বিষয় লৈ আলোচনা কৰিবলৈ আৰু সদনত যুৱ প্ৰজন্মৰ প্ৰকৃত উদ্বেগ দূৰ কৰিবলৈ বদ্ধপৰিকৰ। মিজোৰামৰ ৰাজ্যপাল জেনেৰেল বিজয় কুমাৰ সিঙে কৈছে যে ৰাজ্যখন ৰাজহ ঘাটিত থকাৰ বাবে ৰাজহ সংগ্ৰহ বৃদ্ধিৰ উদ্দেশ্যে কেতবোৰ লক্ষ্যভিত্তিক প্ৰচেষ্টাৰ প্ৰয়োজন, য'ত গ্ৰাম্য অৰ্থনৈতিক উন্নয়নে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিব। আইজলৰ লোকভৱনত 2025-26 বিত্তীয় বৰ্ষৰ মিজোৰাম গ্ৰামীণ বেংকৰ 43 সংখ্যক বাৰ্ষিক প্ৰতিবেদন উন্মোচন কৰি ৰাজ্যপালগৰাকীয়ে এই বিষয়ে প্ৰকাশ কৰে। মিজোৰামৰ গ্ৰামীণ বেংকক ৰাজ্যখনৰ গ্ৰাম্য অৰ্থনীতিৰ মেৰুদণ্ড বুলি অভিহিত কৰি ৰাজ্যপালগৰাকীয়ে জনসাধাৰণৰ কল্যাণৰ বাবে শিক্ষা ঋণ আৰু সামাজিক সুৰক্ষা কাৰ্যসূচীকে ধৰি কেন্দ্ৰীয় চৰকাৰৰ আঁচনিসমূহৰ ৰূপায়ণ সম্প্ৰসাৰণ কৰিবলৈ বেংকটোক আহ্বান জনায়। ৰাজ্যপালগৰাকীয়ে কৃষকসকলৰ বাবে বজাৰ সংযোগ শক্তিশালী কৰা, ঋণ আৰু জমাৰ অনুপাত উন্নত কৰা আৰু গ্ৰাম্য আন্তঃগাঁথনিৰ বিকাশৰ বাবে নাবাৰ্ডৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰাৰ প্ৰয়োজনীয়তা সন্দৰ্ভতো গুৰুত্ব আৰোপ কৰে। নাবাৰ্ডৰ মহাপ্ৰবন্ধক ভাস্কৰ মান্তাই কৃষক, মহিলা আৰু আত্মসহায়ক গোটসমূহলৈ বিত্তীয় সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত নাবাৰ্ড আৰু মিজোৰাম গ্ৰামীণ বেংকৰ মাজৰ অংশীদাৰিত্বৰ প্ৰশংসা কৰে আৰু নাবাৰ্ডৰ অবিৰত সহযোগিতাৰ কথা পুনৰ ব্যক্ত কৰে। উল্লেখযোগ্য যে 2025-26 বিত্তীয় বৰ্ষত মিজোৰাম গ্ৰামীণ বেংকে 10,656 কোটি টকাৰ ব্যৱসায়ৰ সৈতে মুঠ 10,000 কোটি টকাৰ ব্যৱসায়িক মাইলৰ খুঁটি অতিক্ৰম কৰে। এই পৰিমাণ হৈছে উত্তৰ পূব আঞ্চলিক গ্ৰামীণ বেংকসমূহৰ ভিতৰত সৰ্বাধিক বিকাশ। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। অসমৰ শেহতীয়া বানত 11খন জিলাৰ 3,10,000ৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। চলিত বৰ্ষৰ বানত এই পৰ্যন্ত কমেও 17 জন লোকে প্ৰাণ

0: হেৰুৱাইছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি উজনি অসমৰ চৰাইদেউ, যোৰহাট, ডিব্ৰুগড়, ধেমাজি, তিনিচুকীয়া, শিৱসাগৰ, বিশ্বনাথ, শোণিতপুৰ আৰু গোলাঘাটৰ লগতে নগাঁও আৰু কামৰূপ জিলাৰো বিভিন্ন অঞ্চল বানৰ কবলত পৰিছে। একেদৰে পাৰ্বত্য জিলা কাৰ্বি আংলঙতো বান পৰিস্থিতি জটিল হৈ পৰিছে। তথ্য অনুসৰি শেহতীয়া বানত 36টা ৰাজহ চক্ৰৰ 758খন গাঁৱৰ 14,411 হেক্টৰ কৃষিভূমি বুৰ গৈছে। ইপিনে চৰাইদেউ জিলাৰ মাহমৰা সমজিলাৰ অন্তৰ্গত দিচাংপানীত লোক নিৰ্মাণ বিভাগৰ পথ ভঙাৰ ফলত বান পৰিস্থিতি অতি সংকটজনক হৈ পৰিছে। পথটো ভঙাৰ ফলত কাষৰীয়া মোহন দেওধাই, ধেমাজি বিল, কাছুপথাৰ, মৰাণজান, লাইচেং, লেচাইহাবি, জজলি, বিশ্ৰামপুৰ, বৰচহকী গাঁও আদি অঞ্চললৈ দ্ৰুতগতিত পানীৰ ঢল বৈছে। শেহতীয়াকৈ জিলা প্ৰশাসনে বান পৰিস্থিতিৰ অধিক অৱনতি ঘটাৰ পূৰ্বে কাছুমাৰী উচ্চ মাধ্যমিক বিদ্যালয়ে স্থাপন কৰা সাহায্য শিবিৰত আশ্ৰয় ল'বলৈ ৰাইজক জৰুৰীভাৱে জাননী জাৰি কৰি অনুৰোধ জনাইছে। প্ৰশাসনে আশ্ৰয় শিবিৰসমূহত খাদ্য, খোৱাপানী, চিকিৎসা সাহায্য আৰু অন্যান্য অত্যাৱশ্যকীয় সেৱাৰ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে। জিলা প্ৰশাসনক সহযোগিতা কৰাৰ লগতে ক্ষেত্ৰভিত্তিক বিষয়া আৰু জৰুৰীকালীন সেৱা দলৰ নিৰ্দেশনা মানি চলিবলৈ ৰাইজক আহ্বান জনোৱা হৈছে। 12নম্বৰ ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ নিৰ্দেশ আৰু তত্বাৱধানত শিৱসাগৰত উদ্ধাৰ অভিযানৰ বাবে 5টা দল মোতায়েন কৰা হৈছে। এতিয়ালৈকে 2,391গৰাকী লোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰিত কৰা হৈছে আৰু 35গৰাকীক উদ্ধাৰ কৰা হৈছে। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলডিমিৰ জেলেনস্কিয়ে সেনাবাহিনীৰ মুৰববী আলেকজেণ্ডাৰ চিৰস্কিক পদৰ পৰা অপসাৰিত কৰি মাইখাইলো দ্ৰপাটিক সশস্ত্ৰ বাহিনীৰ নতুন মুৰববী হিচাপে নিযুক্তি দিছে। সামাজিক মাধ্যমত এই সিদ্ধান্তৰ কথা ঘোষণা কৰি জেলেনস্কিয়ে কয় যে এই নেতৃত্ব পৰিৱৰ্তনৰ মূল উদ্দেশ্য হৈছে ইউক্ৰেইনৰ সামৰিক প্ৰচেষ্টাক শক্তিশালী কৰা আৰু শান্তিৰ দিশে আগবাঢ়িবলৈ ৰাছিয়াৰ ওপৰত হেঁচা বৃদ্ধি কৰা। চিৰস্কিয়ে আগবঢ়োৱা সেৱাৰ বাবে তেওঁক ধন্যবাদ জ্ঞাপন কৰি জেলেনস্কিয়ে যুদ্ধক্ষেত্ৰত শক্তিশালী স্থিতি বজাই ৰখাৰ বাবে ইউক্ৰেইনৰ সেনাৰ প্ৰশংসা কৰে। তেওঁ লগতে প্ৰতিগৰাকী সৈনিক মৰ্যাদাপূৰ্ণ ব্যৱহাৰৰ যোগ্য বুলিও উল্লেখ কৰে। উল্লেখযোগ্য যে প্ৰতিৰক্ষা মন্ত্ৰী মাইখাইলো ফেডৰভক পদচ্যুত কৰাৰ কিছুদিনৰ পিছতেই গ্ৰহণ কৰা এই সিদ্ধান্তৰ ফলত সমগ্ৰ ইউক্ৰেইনত প্ৰতিবাদৰ সৃষ্টি হৈছিল। ভাৰতৰ পি ভি সিন্ধু, আয়ুষ শেট্টি আৰু লক্ষ্য সেনে আজি চাইনা অপেন বেডমিণ্টন প্ৰতিযোগিতাত অভিযান আৰম্ভ কৰিব। মহিলাৰ ছিংগলছত পি ভি সিন্ধু নিজ দেশৰেই উন্নতি সুদাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। পুৰুষৰ ছিংগলছত লক্ষ্য সেন জাপানৰ ৱাই টানাকা আৰু আয়ুষ শেট্টি অলভি ফাৰহানৰ সন্মুখীন হ'ব। একেদৰে পুৰুষৰ ডাবলছত ভাৰতৰ এম আৰ অৰ্জুন আৰু হৰিহৰণ আমচাকৰুণ আৰু মিক্সড ডাবলছত ৰোহন কাপুৰ আৰু ঋত্বিকা শিৱানী গড্ডে তথা তানিছা ক্ৰাষ্ট আৰু ধ্ৰুৱ কপিলাই প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। ইপিনে এইচ এছ প্ৰণয় কালি প্ৰতিযোগিতাৰ প্ৰাৰম্ভিক ৰাউণ্ডত মালয়েছিয়াৰ লিয়ং জুন হাওৰ হাতত 21-10, 21-14 গেমত পৰাজিত হৈ প্ৰতিযোগিতাৰ পৰা বাহিৰ হয়। মহিলাৰ ছিংগলছত দেৱিকা চিহাগেও থাইলেণ্ডৰ প্ৰতিদ্বন্দ্বীৰ হাতত পৰাভূত হৈ প্ৰতিযোগিতাৰ পৰা বিদায় লৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ভাৰত আৰু মেচিডনিয়াৰ মাজৰ অৰ্থনৈতিক সম্পৰ্ক সম্প্ৰসাৰণ কৰিবলৈ আহ্বান জনাইছে। মাহে শ্ৰেণীৰ দ্বিতীয়খন ছাবমেৰিন বিধ্বংসী যুদ্ধ জাহাজ আই এন এছ মালৱানক আজি নৌসেনাবাহিনীত আনুষ্ঠানিকভাৱে অন্তৰ্ভুক্ত কৰা হ'ব। প্ৰধানমন্ত্ৰী জনধন যোজনাৰ অধীনত 1 জুলাইলৈকে 58,63,00,000 অধিক একাউণ্ট খোলা হৈছে বুলি কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰিছে। অসমৰ শেহতীয়া বানত 11খন জিলাৰ 3,10,000ৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। আৰু ভাৰতৰ পি ভি সিন্ধু, আয়ুষ শেট্টি আৰু লক্ষ্য সেনে আজি চাইনা অপেন বেডমিণ্টন প্ৰতিযোগিতাত অভিযান আৰম্ভ কৰিব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি পুৱা 7:55 শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী। আজি পুৱা আগবঢ়াইছে সমুজ্জ্বল দত্তই। অনুষ্ঠানটিৰ প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।

0: বিফল হলে কেতিয়াও হতাশ হব নালাগে, বিফলতাই সফলতাৰ মূল চাবিকাঠি, কথাষাৰ কৈছিল ডক্টৰ APJ আব্দুল কালামে। ঔপন্যাসিক ৰবীন দে, অসমীয়া সাহিত্যৰ পঢ়ুৱৈৰ বাবে ৰংমন ছদ্মনামেৰে পৰিচিত ৰবীন দেৰ জন্ম হৈছিল 1922 চনৰ 18 মাৰ্চত নাজিৰাত। ৰংমন ছদ্মনামত তেখেতে ৰচনা কৰা দস্যু ভাস্কৰ শৃংখলা অতি জনপ্ৰিয় হৈছিল। দস্যু ভাস্কৰ 61খন উপন্যাসৰ সমষ্টি আছিল আৰু ইয়াৰ প্ৰথমখন গ্ৰন্থৰ শিৰোনাম আছিল দস্যু ভাস্কৰৰ আবিৰ্ভাৱ। এই ছিৰিজটোৱে 70-80 দশকৰ পঢ়ুৱৈৰ মাজত অভূতপূৰ্ব জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল। ভাস্কৰ ছিৰিজৰ উপৰিও তেখেতে কেইবাখনো শিশু উপন্যাস লিখিছিল, সেইসমূহ আছিল ডাকু, পৱন কোঁৱৰ, পৰ্বতৰ ৰিঙনি। অসমীয়া সাহিত্যৰ এইগৰাকী জনপ্ৰিয় লেখকৰ মৃত্যু হয় 1980 চনৰ আজিৰ দিনটোতেই। আধুনিক অসমীয়া কবিসকলৰ অন্যতম হৈছে হৰি বৰকাকতি। তেখেতৰ জন্ম হৈছিল 1929 চনত। কোনোবা শীতৰ এটি বগা সন্ধিয়াত, সাগৰ বালিৰ খোজ, চিনাকি চিনাকি গোন্ধ, হৰি বৰকাকতিৰ কবিতা, ছিলেক্টেড পোয়েমছ, কাগজৰ নাও আদি কবিতা পুথিৰ জৰিয়তে বিশেষভাৱে খ্যাতি অৰ্জন কৰিছিল হৰি বৰকাকতিয়ে। এইগৰাকী কবিৰ মৃত্যু হয় 2006 চনৰ আজিৰ দিনটোতেই। ভাৰতীয় সমাজ সংস্কাৰক তথা মহিলাৰ অধিকাৰ কৰ্মী মুথুলক্ষ্মী ৰেড্ডি, তেখেত আছিল ভাৰতৰ প্ৰথমগৰাকী মহিলা বিধায়ক। 1927 চনত মাদ্ৰাজ বিধান পৰিষদৰ সদস্য হিচাপে মনোনীত হৈছিল মুথুলক্ষ্মী ৰেড্ডি। তেখেত আছিল ভাৰতৰ তৃতীয় পুৰণি চিকিৎসা মহাবিদ্যালয় মাদ্ৰাজ মেডিকেল কলেজৰ প্ৰথমগৰাকী ছাত্ৰী, চৰকাৰী মাতৃত্ব আৰু চকু চিকিৎসালয়ৰ প্ৰথমগৰাকী মহিলা শৈল্য চিকিৎসক হিচাপেও খ্যাতি অৰ্জন কৰিছিল এইগৰাকী মহিলাই। তেখেতে সমাজলৈ আগবঢ়োৱা অৱদানৰ বাবে 1956 চনত ভাৰত চৰকাৰে ভাৰতৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ প্ৰদান কৰে মুথুলক্ষ্মী ৰেড্ডিক। ডাক্তৰ মুথুলক্ষ্মী ৰেড্ডিৰ মৃত্যু হয় 1968 চনৰ আজিৰ দিনটোতেই। ভাৰতীয় পেৰালিম্পিক পাৱাৰ লিফ্টাৰ ৰাজিন্দৰ সিং ৰহেলু, তেখেতে 2004 চনত গ্ৰীষ্মকালীন পেৰালিম্পিকত 56 কিলোগ্ৰাম শাখাত ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল। 2006 চনত ভাৰত চৰকাৰে ৰাজিন্দৰ সিং ৰহেলুক প্ৰদান কৰে অৰ্জুন বঁটা। তেখেতৰ জন্ম হৈছিল 1973 চনৰ আজিৰ দিনটোতেই। ইতিহাসত আজিৰ দিনটোৰ গুৰুত্ব বিচাৰিলে আমি আৰু পাওঁ 1894 চনৰ আজিৰ দিনটোতেই ফ্ৰান্সত প্ৰথম মটৰগাড়ী দৌৰ প্ৰতিযোগিতা আৰম্ভ হয়। ভাৰতৰ দ্বিতীয়টো চন্দ্ৰ অভিযান চন্দ্ৰযান 2 উৎক্ষেপণ কৰা হয় 2019 চনৰ আজিৰ দিনটোতেই। 8 বাৰকৈ অস্কাৰ বঁটা বিজয়ী আমেৰিকান সংগীতজ্ঞ এলেন মেংকেনৰ জন্ম হয় 1949 চনৰ আজিৰ দিনটোতেই। ভাৰতীয় সংগীত শিল্পী আৰমান মালিকৰ জন্ম হৈছিল 1995 চনৰ আজিৰ দিনটোতেই। ফ্ৰান্সৰ জীৱবিজ্ঞানী জাভিয়াৰ বিচাৰ জন্ম হয় 1802 চনৰ আজিৰ দিনটোতেই। ১৯৪৮ চনৰ মে মাহত অল ইণ্ডিয়া ৰেডিঅ' শ্বিলং গুৱাহাটী কেন্দ্ৰৰ প্ৰগ্ৰাম এছিষ্টেণ্ট পদৰ বাবে শ্বিলঙত পতা সাক্ষাৎকাৰত অস্থায়ী ভিত্তিত ফণী তালুকদাৰ, বীৰেন্দ্ৰ কুমাৰ ফুকন আৰু ভূপেন হাজৰিকা নিৰ্বাচিত হৈছিল। ভূপেন হাজৰিকাই প্ৰথমতে শ্বিলঙত যোগদান কৰিছিল 1948 চনৰ 1 জুনত। 1948 চনৰ 8 আৰু 9 জুলাইত শ্বিলঙত পতা আন এটা সাক্ষাৎকাৰত ভূপেন হাজৰিকাৰ চাকৰি নিয়মীয়া হৈছিল। প্ৰশিক্ষণ শেষ হোৱাৰ পিছত ভূপেন হাজৰিকাক আলোক্য বিভাগৰ পৰিচালনাৰ বাবে গুৱাহাটীলৈ বদলি কৰা হয়। এটা সাক্ষাৎকাৰত এই সন্দৰ্ভত ভূপেন হাজৰিকাই কৈছিল,
1: মোৰ ওপৰত অসমৰ অনাতাঁৰ কেন্দ্ৰৰ প্ৰথম সংগীতালক্ষ্যখন ৰচনাৰ আৰু পৰিৱেশনাৰ দায়িত্ব পৰিছিল। এয়া বৰ সহজ কাম নাছিল। যুগ যুগ ধৰি অসমৰ প্ৰচলিত সুৰীয়া মৌ মিঠা মাতক বিভিন্ন প্ৰতিনিধিত্বমূলক গীত মাতেৰে ৰূপায়িত কৰি মই নাম দিছিলোঁ অসমীৰ মাত। এই বিষয়ে বিভিন্ন ঐতিহাসিক তথ্য পাতি সংগ্ৰহৰ বাবে মই বাৰে বাৰে স্বৰ্গীয় শ্ৰদ্ধেয় বুৰঞ্জীবিদ ডক্টৰ সূৰ্যকুমাৰ ভূঞাৰ ওচৰলৈ লৰি গৈছিলোঁ। মই ইয়াৰ বাবে যথেষ্ট পৰিশ্ৰম কৰিছিলোঁ। অসমীয়া ৰেডিঅ' নাট ৰচনা, সুৰ, সংযোজনা, পৰিচালনা আৰু পৰিৱেশনা গুৱাহাটী শ্বিলং ষ্টেচনৰ পৰা সেই প্ৰথম।
0: শ্বিলং গুৱাহাটী কেন্দ্ৰৰ প্ৰথমখন অসমীয়া সংগীতালক্ষ্য অসমীৰ মাতৰ প্ৰথমটি গীত ৰচনা কৰা সন্দৰ্ভত ভূপেন হাজৰিকাই কৈছিল,
2: অসমীয়া মাতত

আমি দিছিলো মই দূৰৈ কৈ পুখুৰী উষা আৰু অনিৰুদ্ধৰ বিয়া দিছো, তাই বিয়া দিওঁতে দূৰৈ কৈ পুখুৰী এইটো ভাঙিছো আকৌ। এই কয় যে ভূপেন হাজৰিকাই ফক চং দি দিলে, আৰু ফক চংবিলাক ভাঙি ধুই মেলি এতিয়া দূৰৈ কৈ আমাৰ মাহঁতে গায় দূৰৈ।

এইটো মই যেতিয়া ৰেডিঅ'ত এই চববিলাকতো চাকৰি দিয়া হৈ গৈছে, কোনোবাই পিয়ানো বজায়, কোনোবাই কিবা বজায়, কোনোবাই তানপুৰা বজায়, চববিলাক মতিমিয়াৰ ভায়েক, মতিমিয়াৰ আমুক, ঢাকাৰ আমুক আহি গৈছে। তো তাত

0: এইটো পিয়ৰ ফক সং উঠালনে, যেনেকৈ আমুক মালিকে তামুক ফটে উল্লাৰ বস্তুটো মাৰে, এইটো মাৰা নহয়। আই এম গিভিং মোৰ লাইফ টু দেট ফক ৰিদম, আই এম গিভিং মোৰ লাইফ এণ্ড আই এম মেকিং ইট ইউনিভাৰ্চেল এণ্ড নোবডি উইল ফৰগেট দেট দি অৰিজিন ইজ আসামিজ।
1: আকাশবাণীৰ সংগীতৰ ভঁৰাল চহকী কৰা, অসমক সগৌৰৱেৰে বিশ্বৰ আগত চিনাকি কৰাই দিয়া বিশ্ববন্দিত শিল্পী ভূপেন হাজৰিকা, আকাশবাণীৰ গৌৰৱ।
2: ভূপেন উজিৰ স্মৃতি ৰক্ষা সমিতিৰ উদ্যোগত প্ৰথিতযশা সংগীত পৰিচালক ভূপেন উজিৰ দেৱৰ চিৰসেউজ গীতৰ কৰ্মশালা আজিৰে পৰা 24 জুলাই পৰ্যন্ত গুৱাহাটীৰ অম্বিকাগিৰি নগৰৰ সেউজ সংঘত আবেলি 3 বজাৰ পৰা 6 বজালৈ অনুষ্ঠিত হ'ব। সমল ব্যক্তিসকল হ'ল বিশিষ্ট কণ্ঠশিল্পী মনীষা হাজৰিকা, শান্তা উজিৰ আৰু মালবিকা বৰা, সংগীত পৰিচালক মানস হাজৰিকা, গীতিকাৰ শব্দযন্ত্ৰী সংগীত পৰিচালক ইপছন লাল বৰুৱা আৰু সংগীত পৰিচালক দীপ ৰাজবংশী। অংশগ্ৰহণৰ মাচুল 500 টকা। যোগাযোগৰ বাবে ফোন নম্বৰ হৈছে 9101085876 আৰু 9864013036।
3: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেলথ প্ৰিভেণ্টিভ হেলথ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
4: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450 ত।
5: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
6: এক প্ৰকাৰ পি এম জয় অব গৰীবৰ কি জয় বন গৈ হে।

0: আয়ুষ্মান ভারত প্রধানমন্ত্রী জন আরোগ্য যোজনার অধীনত প্রায় 60 কোটি লোকে 5 লাখ টাকালৈকে বিনামূলীয় চিকিৎসার অধিকার লাভ করেছে। এতিয়ালৈকে 12 কোটিরও অধিক লোকক বিনামূলীয় চিকিৎসা প্রদান করা হয়েছে, যার ফলত দরিদ্র পরিয়ালৰ চিকিৎসার ব্যয় প্রায় 2 লাখ কোটি টাকা রাহি হয়েছে। আজিয়ে আয়ুষ্মান এপ ডাউনলোড করে আয়ুষ্মান কার্ড এখন বনাও। বিশদ বিবরণের বাবে 1455 নম্বরত ফোন করক।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
0: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ সহযোগত নিউ ৱাৰ্ল্ড প্লেয়াৰ্ছৰ উদ্যোগত 24, 25 আৰু 26 জুলাইত গুৱাহাটী ক্লাবত থকা নিউ

লম্বার্ড প্লেয়ার্সর প্রেক্ষাগৃহত ভূপেন্দ্র সংগীতর কর্মশালার আয়োজন করা হয়েছে। সমল ব্যক্তি সকল হল বিশিষ্ট শিল্পী নমিতা ভট্টাচার্য, রূপম ভূঁয়া আর সৌরভ মহন্ত। যোগাযোগের নম্বর 7575944606 আর 9864086133। এইবার আহিছো আজি গুৱাহাটীৰ পৰা প্ৰকাশিত কেইখনমান দৈনিক বাতৰি কাকতত প্ৰকাশ হোৱা মুখ্য বাতৰিসমূহলৈ। নীটৰ প্ৰশ্নকাকত ফাদিলৰ দৰে ঘটনাক ঘোৰ পাপ আখ্যা দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই পাপৰ সৈতে জড়িত লোকসকলৰ বিৰুদ্ধে তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি ক'লে প্ৰধানমন্ত্ৰীগৰাকীয়ে। উজনিত বন্যাৰ্তৰ আৰ্তনাত 18 লোকৰ মৃত্যু বুলি বাতৰি প্ৰকাশ। শিৱসাগৰ চৰাইদেউ, যোৰহাটত তৃতীয় দিনাও জলবন্দী নাগৰিকৰ হাহাকাৰ। শিৱসাগৰ চহৰত হেজাৰ হেজাৰ বাসগৃহ জলমগ্ন। ৰজাদিনীয়া প্ৰাচীন কীৰ্তিচিহ্নলৈ বিপদ, এবুকু পানীত বুৰ গৈছে আহোমৰ দিনৰ গোলাঘৰ, বানত সন্ধানহীন বহু লোক। বানৰ কোবালখুতে উটুৱাই নিলে একেটা পৰিয়ালৰ চাৰিজনক। ডিমৌৰ অভয়পুৰীয়া গাঁৱত এই হৃদয় বিদাৰক ঘটনা। আজি বানাক্রান্ত তিনি জিলা ভ্রমণ করব মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মায়। মুখ্যমন্ত্রীগুলো কলে কোনো অকলশরিয়া নহয়, একেলগে অতিক্রম করিম এই সংকট। টিয়কত তৃতীয় দিনাও ঘাইপথে বাগরিছে পানি, পানি নিষ্কাশনের পথ বন্ধ। সিকিমত ভূমিস্খলনত সুরঙ্গত আবদ্ধ হয়ে অসমৰ শ্রমিকসহ 11 লোকৰ মৃত্যু। লিডুর মালুগাঁওত অঘটন, অবৈধ রেড হল মাইনিংত পিতাপুত্রর মৃত্যু। লাইকা দুধিয়াটো বানৰ সংহাৰ, দিশহাৰা নৈপৰীয়া ৰাইজ, জলমগ্ন ডিব্ৰু চৈখোৱা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, যোৰহাটত হাহাকাৰ পৰিস্থিতি, মৰিয়নীত বানে উটুৱাই নিলে শিশুসহ দুজনক। উজনিত 700 বন্যাৰ্তক উদ্ধাৰ ভাৰতীয় সেনাৰ। শিৱসাগৰ চৰাইদেউত অপাৰেচন জলৰাহত 150 অধিক লোকক জৰুৰী চিকিৎসা সেৱা প্ৰদান। ব্রিটেইনৰ নতুন প্রধানমন্ত্রী পদত নির্বাচিত হৈছে লেবাৰ পাৰ্টিৰ এণ্ডি বাৰ্নহাম। বিগত এটা দশকত দেশখনৰ ষষ্ঠগৰাকী প্রধানমন্ত্রী হিচাপে নির্বাচিত হৈছে বাৰ্নহাম। ইৰাণত আমেরিকার ভয়ঙ্কর বোমাবর্ষণ, শান্তি চুক্তি ভঙ্গৰে পুনৰ তুঙ্গত ৰক্তক্ষয়ী সংঘাত। ইউক্ৰেইনৰ বন্দৰত মালবাহী জাহাজলৈ ক্ষেপণাস্ত্ৰ নিক্ষেপ ৰাছিয়াৰ, 4 ভাৰতীয় সহ নিহত 10 নাবিক। মাদ্ৰিদত বিৰোচিত আদৰণি স্পেইনক বিশ্ব বিজয়ীক আদৰিবলৈ সমবেত প্ৰায় 200,000 অনুৰাগী। এই দুখ অসহনীয়, ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ সময় লাগিব। স্পেইনৰ বিৰুদ্ধে বিশ্বকাপৰ ফাইনেলত পৰাস্ত হোৱাৰ পাছত প্ৰথমবাৰৰ বাবে এনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰ্জেণ্টিনাৰ অধিনায়ক লিঅনেল মেছিয়ে। পৰাজয়ৰ বেদনা বুকুত লৈ স্পেইনক জনালে অভিনন্দন। বিশ্বকাপৰ ফাইনেলত খেলুৱৈৰ হতাহতিৰ ঘটনা, তদন্ত আৰম্ভ ফিফাৰ। 3 মেচৰ বাবে নিষেধাজ্ঞা আৰোপৰ সম্ভাৱনা। 15 পৰা বিশ্বকাপ হকী প্ৰতিযোগিতা, ভাৰতীয় দলৰ নেতৃত্বত হৰমনপ্ৰীত সিং। আজি পৰ বাবে নিৰ্ধাৰিত সময়ো শেষ হৈ আহিল। আপোনাৰ আজিৰ দিনটো শুভ আৰু মংগলময় হোৱাৰ কামনাৰে মই সমুজ্জ্বল দত্তই আজি পুৱা অনুষ্ঠানটো ইমানতে সামৰিছো। নমস্কাৰ।

0: আজি পুৱা অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: স্মৃতিৰ দিনলিপি। এই অনুষ্ঠানত আজিৰে পৰা প্ৰচাৰ কৰিবলৈ লোৱা হৈছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অনুষ্ঠান বিভাগৰ সঞ্চালকৰ দায়িত্ব বহন কৰি অৱসৰ লোৱা ডক্টৰ সূৰ্য দাসৰ সৈতে এলানি সাক্ষাৎকাৰ। সাক্ষাৎ গ্ৰহণ আৰু অনুষ্ঠানটিৰ প্ৰযোজনা অশোক ভট্টাচাৰ্যৰ। এয়া শুনক ডক্টৰ সূৰ্য দাসৰ স্মৃতিৰ দিনলিপিৰ প্ৰথম খণ্ড।

0: নমস্কাৰ ডক্টৰ দাস ডাঙৰীয়া।
1: নমস্কাৰ।
0: আপোনাক বহু দিনৰ মূৰত পাইছোঁ এই কেন্দ্ৰৰ ষ্টুডিঅ'ৰ মজিয়াত।
1: হয়,
0: এতিয়া কেনে আছে? মাজতে আপুনি অকণমান অসুস্থ আছিল, মুখমণ্ডলৰ এতিয়া অস্ত্ৰোপচাৰ হৈছিল।
1: মুখৰ ভিতৰত মোৰ অস্ত্ৰোপচাৰ হৈছিলে আৰু ডিঙিত অস্ত্ৰোপচাৰ হৈছিলে যোৱা বছৰ 29 এপ্ৰিলৰ দিনা গুৱাহাটীৰ এখন প্ৰাইভেট হস্পিটেলত।
0: হয়, তাৰপিছত আপুনি কিছুদিন মৌনতা অৱলম্বন কৰিছিল।
1: মই কথা ক'ব পৰা নাছিলোঁ, প্ৰায় এমাহ দুমাহমান মই কথা ক'ব পৰা নাছিলোঁ। পিছত লাহে লাহে মই কথা ক'ব পৰা হ'লোঁ।
0: হয়, বৰ্তমান আপোনাৰ শাৰীৰিক অৱস্থা?
1: মই নিজকে সুস্থ বুলি অনুভৱ কৰিছোঁ, কিন্তু আগৰ দৰে আৰু মই খুব বল শক্তি আছে বুলি মই নাভাবোঁ।
0: হয়, আমি আপোনাৰ স্মৃতিৰ দিনলিপিৰ আজি প্ৰথম খণ্ডত আপোনাৰ সৈতে কিছু কথা পাতোঁ আৰু কিছু উভতি চাম আপোনাৰ ব্যক্তিগত জীৱনটোত। প্ৰথমেই কওকচোন, আপুনি বৰ্তমান কামৰূপ মেট্ৰ' জিলাৰে ঠিক তেতেলীয়া অঞ্চলটোৰ নিবাসী।
1: সেইখিনি আমাৰ সোণাপুৰ মৌজা, আমাৰ গাঁওখন তেতেলীগুৰি। সেই গাঁৱতেই মই এতিয়া থাকোঁ আৰু মোৰ জন্মগৃহৰ পৰা অকণমান 2 কিলোমিটাৰমান আঁতৰলৈ আৰু সেইখন গাঁৱতে মোৰ জন্ম। আৰু তাতেই মোৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষা আৰু মজলীয়া বিদ্যালয়ৰ শিক্ষা।
0: তাৰপিছত
1: মই 1966 চনত কটন কলেজ স্কুলত এডমিশ্যন ল'লোঁ। 71 চনত মই হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলোঁ। 71ৰ পৰা 74লৈ কটন কলেজত, তাৰপৰা মই অসমীয়া বিষয়ত, তেতিয়া অনাৰ্ছ বুলি কয়, অনাৰ্ছ লৈ মই BA পাছ কৰিলোঁ। আৰু 1976 চনৰ শেষৰ ফালে মই গুৱাহাটী বিশ্ববিদ্যালয়ত অসমীয়া বিভাগত স্নাতকোত্তৰ ডিগ্ৰীৰ কাৰণে মই তাতে ভৰ্তি হ'লোঁগৈ।
0: হয়,
1: এইখিনিয়ে মোৰ শিক্ষা দীক্ষা। আৰু মই আচলতে পাছ কৰিলোঁ, যদিও 76 চনত পাছ কৰিব লাগিছিলে, পাছ কৰিলোঁ মই 1978 চনতে।
0: হয়, আৰু অসমীয়াত MA কৰাৰ পিছত সাধাৰণতে মানুহে শিক্ষকতা কৰাৰ কথা ভাবে, কিন্তু আপুনি দেখোন আহিলে অনাতাঁৰ মাধ্যমলৈ।
1: আচলতে মই যেতিয়া BA পঢ়ি আছিলোঁ বা MA পঢ়ি থকাৰ সময়ত মোৰ 3টা লক্ষ্য আছিলে। মই পাৰিলে এখন কিতাপৰ দোকান দিম, কিতাপৰ দোকানী হ'ম, যদি নহয় তেতিয়াহ'লে মই কলেজৰ শিক্ষকতা কৰিম, আৰু যদি নহয় পাৰিলে মই আকাশবাণীৰ ঘোষক হ'ম। এই 3টা কথাই মোৰ মানে মনত আছিলে।
0: তৃতীয় লক্ষ্যটো পূৰণ হ'ল।
1: কিন্তু লক্ষ্য পূৰণ হোৱাৰ পিছতো মই বহুদিন মই কলেজত শিক্ষকতা কৰিম বুলি ভাবি আছিলোঁ চাকৰি সোমোৱাৰ পিছতো, কিন্তু শেষত মই ৰেডিঅ'ই মোৰ সমস্ত মোৰ মন মগজ মানে
0: আৱৰি ধৰিলে
1: মই ৰেডিঅ'তে থাকি গ'লোঁ।
0: ৰেডিঅ'ত কাম কৰিম বুলি ক'লে আপোনাৰ সময়ত, আপোনাৰ যিটো সময় আপুনি কৈছে 1976 চন, সেইখিনি সময়ত আপুনি স্নাতকোত্তৰ শ্ৰেণীৰ ছাত্ৰ, বহুত সপোন থাকে। তেতিয়া একমাত্ৰ গণমাধ্যম ইলেক্ট্ৰনিক, সেইটো হৈছে ৰেডিঅ'।
1: হয়,
0: নতুন প্ৰথম আকাশবাণীত সোমাব খোজা এগৰাকী যুৱক হিচাপে আপোনাৰ কল্পনা কি আছিল, যে কি কৰিব খুজিছিলে?
1: মইতো প্ৰথমতে কৈছোঁ যে মই আচলতে ৰেডিঅ'ত মই এনাউন্সাৰ বা ঘোষক হ'ব বিচাৰিছিলোঁ।
0: হয়,
1: আৰু মই এটা বিজ্ঞাপন পালোঁ দৈনিক অসমত। মই এখন ফৰ্ম খুজি পঠিয়ালোঁ আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰলৈ। ফৰ্মখন আহিল, ফৰ্মখন মানে ডিব্ৰুগড় পোৱাৰ শেষ তাৰিখ পাৰ হৈ যোৱাৰ পিছত মোৰ ছাৰজনক সুধিলোঁ, ছাৰ এইখন মই কি পঠিয়াম নে? পঠিয়াই দিয়কচোন কি হয় হওক, এইবুলি মই BA পাছ কৰাৰ পিছত যোগাম কৰিলোঁ। তাৰপিছত মই MA পঢ়িবলৈ আহিলোঁ, পাহৰি গ'লোঁ। 1976 চনৰ জানুৱাৰী মাহত মোলৈ মানে ইণ্টাৰভিউত অৱতীৰ্ণ হ'বলৈ ডিব্ৰুগড় পৰা চিঠি এখন আহিল। তাৰপৰা মই ইউনিভাৰ্চিটিৰ পৰা মই গ'লোঁ তালৈ, ডিব্ৰুগড় কেন্দ্ৰলৈ গৈ মই যিটো আপোনাৰ ইণ্টাৰভিউ, প্ৰথমতে আমাৰ কণ্ঠস্বৰ পৰীক্ষা ল'লে, অডিশ্যন ল'লে, তাৰপিছত আমাৰ সাক্ষাৎকাৰ ল'লে। সাক্ষাৎকাৰত আছিল বীৰেণ ফুকন ছাৰ, ডক্টৰ কেশৱানন্দ দেৱগোস্বামী, বকুল বৰণকবি আনন্দ চন্দ্ৰ বৰুৱা। আৰু তাৰপিছত এপ্ৰিল মাহত মোলৈ চাকৰি এপইণ্টমেণ্ট এটা আহিলে। তেতিয়া মই ইউনিভাৰ্চিটি মানে MA মই একেবাৰে শেষ বৰ্ষৰ ছাত্ৰ, মই চাকৰিটো পাই প্ৰথমতে ডক্টৰ নিয়োগ ছাৰৰ ওচৰলৈ গ'লোঁ। ছাৰক সুধিলোঁ, ছাৰ মই ৰেডিঅ'ত চাকৰি পাইছোঁ, আপুনি কি কয়? এই মই ৰেডিঅ'ত চাকৰি কৰিছিলোঁ নহয়, তুমি নানানে? মই জানো ছাৰ, যোৱা চাকৰি কৰাগে, তোমাৰতো নৰ্মছ নাই কলেজত প্ৰফেচাৰ হ'বলৈ। মই নাই ছাৰ, যোৱা চাকৰি কৰাগে, তুমি পিছত আহি পৰীক্ষাটো দিবা। তেনেকৈ গৈ মই ডিব্ৰুগড় জইন কৰিলোঁ। আৰু মোক দায়িত্ব দিলে মানে ফাৰ্ম এণ্ড হোমৰ, অৰ্থাৎ সেইটো গয়া ৰাজ্য অনুষ্ঠান বুলি কৈছিলে। আৰু তেতিয়া মই যোগদান কৰিয়েই মোক সেইটো অনুষ্ঠান সন্ধিয়া 6:15 হয়, আৰু তাত মোক তেতিয়া মোৰ লগত দিছিলে, অকলে এৰি দিয়া নাছিলে, মোৰ লগত দিছিলে বিপুল দত্ত, তেখেত আছিলে ফাৰ্ম এণ্ড হোমৰ ফিল্ড এছিষ্টেণ্ট, আৰু এজন কেজুৱেল ঘোষক ৰজনী শৰ্মা, তেখেত ডিব্ৰুগড় কলেজৰ প্ৰফেচৰ, আমাৰ যোগেশ্বৰ বৰঠাকুৰৰ ভায়েক, তেখেতে শৰ্মা আৱাসী লিখিছিলে। তেখেতসকলৰ লগত প্ৰথম মই ষ্টুডিঅ'

0: বহি আমি অনুষ্ঠান উপস্থাপন কৰিছিলোঁ আৰু প্ৰথম দিনাখনে মোক বোধহয় মই যতদূৰ মনত পৰে এটা পুথিকা এটা মোক ক'বলৈ কৈছিলে পাছ কৰিবলৈ কোৱা নাই যে আপুনি কথা কোৱা নাথাকে কৈ যাব
1: হয়
0: যে মই সৰুতৰ নাটক চাটক কৰিছিলোঁ চিঞৰি চিঞৰি কথা কৈছিলোঁ গান গাইছিলোঁ গতিকে এটা নাটক কৰাৰ অভ্যাস আছে যেতিয়া মই ঠিক কথা কোৱাৰ কথাখিনি আৰম্ভ কৰিছিলোঁ
1: এইটো হ'ল আপোনাৰ কৰ্মজীৱনৰ আৰম্ভ প্ৰথম দিনটোতে সেইটো হৈছিল আপুনি যেতিয়া তাত মৌখিক পৰীক্ষাটো দিবলৈ গৈছিলে যেতিয়া আপোনাৰ ব্যক্তিত্ব যিটো মূল্যাংকন হয় বা কণ্ঠস্বৰ পৰীক্ষা হয় তেনেকুৱা সময়ত আপোনাক বিভিন্ন প্ৰশ্নও কৰিছিল ইণ্টাৰভিউ বোৰ্ডখনে আৰু যিকেইগৰাকী ব্যক্তিৰ কথা আপুনি কৈছে তেখেতসকল ৰেডিঅ' আকাশবাণীৰ লগততো জড়িত সাহিত্যৰ লগত জড়িত তেখেতসকলে অসমীয়া ভাষাৰ লগত জড়িত তেখেতসকলে আপোনাক মূল্যাংকন কৰোঁতে কেনেকুৱা প্ৰশ্নেৰে আপোনাক পৰিসীমা জুখি চাব খুজিছিল আপোনাৰ কেপাচিটি বুলি যিটো কয়
0: আচলতে কি কি প্ৰশ্ন কৰিছিল মোৰ এতিয়া একেবাৰে মনত নাই কিন্তু কথা এটা কথা কৈছিলে সুধিছিলে যে আপুনি খেতি বাতিৰ কথা জানেনে কোনে সুধিছিল মোৰ মনত নাই কিন্তু মই খেতি বাতিৰ কথা যেতিয়া ক'লে মই ভাবিলোঁ এইটো চাকৰিটোৰ পৰা এটা প্লাছ পইণ্ট হ'ব পাৰে গতিকে মই খেতিয়কৰ ঘৰৰ ল'ৰা আৰু খেতি বাতি মই ভালকৈ জানো মই হাল বাই গৰু চাৰি গতিকে কঠীয়া তুলি ডাঙৰ হোৱা গতিকে খেতি বাতি সম্পৰ্কে মোৰ ভাল জ্ঞান আছে এইটো কথা মই খুব মানে মানে মই আত্মবিশ্বাসেৰে কৈছিলোঁ আৰু আত্মবিশ্বাস হ'বই কাৰণ সেইটো কৰিয়ে ডাঙৰ হৈছোঁ গতিকে সেইটো মোৰ মনত আছে সেইটো সোধা কাৰণ তাৰপিছত মোক ফাৰ্ম এণ্ড হোম বা গুৱাহাটী অনুষ্ঠানটো চলাবলৈ নিৰ্দেশ দিলে
1: হয় এনেই আপোনাৰ যিটো বিজ্ঞাপন আছিল সেইটো গৃহ আৰু
0: পথাৰ লিখিছিলে এনাউন্সাৰ কম্পিউটাৰ লাগে
1: হয় এতিয়া তাৰ পৰা আপুনি ফাৰ্ম এণ্ড হোমত গ'ল যিটো আমি কওঁ
0: কৃষি আৰু গৃহ
1: কৃষি আৰু গৃহ বিভাগটোলৈ গ'ল কিন্তু সেই বিভাগটো বুলি আপোনাৰ যে ছিলেকশ্যন কৰিছিল তেনেকুৱা অৰ্থ আপুনি যেতিয়া সুধিলে তেতিয়াহে গম পালে তাৰ আগতে যেতিয়া আমি সাধাৰণতে এগৰাকী ঘোষক বা ঘোষিকাক আমি নিৰ্বাচন কৰোঁ তেতিয়া আপুনিও পিছত বহুত নিৰ্বাচনৰ দায়িত্বত আছিল যিবিলাক কথাৰ ওপৰত গুৰুত্ব দিয়া হয় ভাষাত উচ্চাৰণৰ স্পষ্টতা শুদ্ধ উচ্চাৰণ অসমীয়া ভাষাৰ শুদ্ধ প্ৰয়োগ এই ধৰণৰ কথাবিলাক আপোনাৰ পৰ্যালোচনা হৈছিল নে নাই তাত
0: মই কণ্ঠস্থ পৰীক্ষাত যেতিয়া দিছিলোঁ তেনেধৰণৰ এখন হেৰি আছিলে কি বুলি কওঁ স্ক্ৰিপ্ট আছিলে সেইখনৰ পৰা পঢ়ি দিছিলোঁ বা ঘোষণা কৰিছিলোঁ কিন্তু কি আছে এতিয়া মোৰ একো মনত নাই কাৰণ কিন্তু মই এইটো কথা জানো যে আকাশবাণীত ঘোষক হ'বলৈ হ'লে প্ৰথম কথা হ'ল এটা সুকণ্ঠৰ অধিকাৰী হ'ব লাগিব তাৰপিছত অসমীয়া ভাষাটো ভালকৈ জানিব লাগিব অসমীয়া ভাষাৰ উচ্চাৰণ শুদ্ধ হ'ব লাগিব আৰু সেইখিনি মোৰ আছিল বুলি মই বিশ্বাস আছিলে গতিকে মই যিহেতু অসমীয়া সাহিত্যত পঢ়িছিলোঁ ভাষা বিজ্ঞানৰ কিছু মই পঢ়া শুনা কৰিছিলোঁ গতিকে উচ্চাৰণটো কি শুদ্ধ হ'ব লাগে কিটো অশুদ্ধ সেইটো মোৰ তেতিয়া কিছু জ্ঞান আছিলে
1: গতিকে আপোনাৰ সেইটো অসুবিধা নহ'ল
0: অসুবিধা নহ'ল
1: আপোনাৰ সৈতে আৰু কোনোবা তাত নিৰ্বাচন হৈছিল নে আপোনাৰ এটাই পোষ্ট আছিল
0: নাই তেতিয়া তিনিটা পোষ্ট আছিলে দুগৰাকী এনাউন্সৰ কম্পিউটাৰ প্ৰথমজন মই হ'লোঁ গৃহ বিভাগৰ কৃষি আৰু গৃহ বিভাগৰ আৰু দ্বিতীয়গৰাকী অন্ননা বৰুৱা আমাৰ যিটো ইয়াত যিটো আইডিঅ' বুৰণী বুলি কয় তাত কয় অঘৰ জ্যোতি
1: ঘৰ জ্যোতি
0: আৰু এজন এনাউন্সাৰ জেনেৰেল এনাউন্সাৰ সেইজন হ'ল জিতেন দাস ইয়ালৈ আহিল ইয়াৰ পৰা তেখেতে অৱসৰ গ্ৰহণ কৰিছে
1: হয় গতিকে আপোনালোক তিনিগৰাকী একে সময়তে সেই 1976 চনত সেইটো আপোনালোকৰ হ'ল তাৰপিছত আপুনি ক'লে যে আপোনাৰ প্ৰথম অনুষ্ঠানটো আপোনাক দিয়া হ'ল যিদিনাখন আপুনি বিপুল দত্ত আৰু ৰজনী শৰ্মাৰ সৈতে একেলগে বহি আপোনাক এটা কিবা এখন পঢ়িবলৈ দিয়া হ'ল যিখন আপুনি কথন ভংগীমাত ক'ব লাগে পঢ়িব নালাগে কোনো ট্ৰেইনিং কোনো প্ৰশিক্ষণ এনেকুৱা হোৱা নাছিলে আপোনাৰ
0: কোনো প্ৰশিক্ষণ নাই আমি কামৰ জৰিয়তেহে শিকিছোঁ কিন্তু এটা কথা কৈছিলে মানে আমি যিহেতু কামৰূপ জিলাৰ মানুহ যদিও আমাৰ বৃহত্তৰ কামৰূপ জিলাৰ লগত আমাৰ এই অঞ্চলৰ সম্পৰ্ক নাই কিন্তু মই সৰুকালত স্কুলত যেতিয়া পঢ়িছিলোঁ বৰপেটীয়া নলবৰীয়া ছয়গাঁও মিৰ্জা ইত্যাদি বিভিন্ন ঠাইৰ মানুহৰ সংস্পৰ্শলৈ আহিছিলোঁ আৰু আমি তেতিয়া সেইসকল মানুহৰ লগত মই কামৰূপ ভাষাতে কথা পাতিছিলোঁ তাৰপিছত যেতিয়া মই ৰেডিঅ'ত ঘোষণা কৰিবলৈ ল'লোঁ তেতিয়া মোৰ লুৎফুৰমানে মাজে মাজে কৈছিল আপোনাৰ ঘোষণাত এটা কামৰূপী ভাষাৰ সুৰ এটা আছে মোৰ থাকিব পাৰে গতিকে সেইটো একো আচৰিত হ'বলগীয়া কথা নহয় কিন্তু কিছুমান শব্দ মই তেতিয়া জনা নাছিলোঁ মোৰ এদিন মই ডলি ঘোষৰ এটা গান এটা মই প্ৰচাৰ কৰিছিলোঁ গান এটা নে দুটা এটা অনুষ্ঠানত এইটো আমাৰ জেনেৰেল অনুষ্ঠানত তেতিয়া মোৰ মই ভাবিলোঁ এতিয়া ঘোষ কম নে ঘোষ কম মই ঘোষ বুলি কৈছিলোঁ কিন্তু যিটো মানে যোৱাৰ লগে লগে চবে মোক আগ্ৰহী হৈছে এইটো এনেকৈ ক'ব নালাগে এইটো ঘোষ বুলি ক'ব লাগে হ'ব মই জনা নাছিলোঁ শিকিলোঁ এইটো
1: আপুনি সাধাৰণ ঘোষণালৈকে আহিছিল নে এই যে ফাৰ্ম এণ্ড হোম গৃহ আৰু কৃষি বিভাগটোৰ লগতে আপুনি থাকি গ'ল নে সাধাৰণ ঘোষণাও
0: সাধাৰণ ঘোষণা কৰিবলগীয়া হৈছে বিভিন্ন সময়ত কেতিয়াবা মানে যেতিয়া জৰুৰীকালীন অৱস্থা এটা হয় মই যেতিয়া কোৱাটাৰত থাকিবলৈ ল'লোঁ বাহিৰত থাকোঁতেও কেতিয়াবা কয় যে তুমি আজি

0: দ্বিতীয় দ্বিতীয় হিচাপে মানে সেইটো প্ৰেজেণ্ট কৰিব লাগিব। এনেই মোৰ ডিউটি 12 বজাৰ পৰা 7 বজালৈ 7:45 আমাৰ কৃষি আৰু গৃহ অনুষ্ঠানটো শেষ হৈ যায়, তেতিয়া কেতিয়াবা কৈ দিয়ে যে আপুনি আজি এই ট্ৰেঞ্চফৰ্মেশ্যন চলাব লাগিব, তেতিয়া মই সেইটোও কৰোঁ। লগতে আকৌ সেই যিটো আমাৰ 7:15 যিটো অনুষ্ঠান গোৱা ৰাজ্য সেইটোও কৰিব লাগে। আৰু তেতিয়া মই অন্যান্য যিবোৰ থাকে ছেকশ্যনৰ কাম ৰেকৰ্ডিং কৰা ডাবিং কৰা সেইদিনাখন সেইবোৰ কৰা নহয়, সেইবোৰ বিপুল দত্তে কৰিছিলে বা লুৎপুৰা মানে ইনচাৰ্জ আছিলে তেখেতেও কৰিছিলে। গতিকে মই ফাৰ্ম এণ্ড হোমত যদিও মই ঘোষক আছিলোঁ কিন্তু এইবোৰ কাম মই প্ৰায় কৰিবলগীয়া হৈছিল।
1: কিন্তু এই যে আপোনাৰ প্ৰথম অনুষ্ঠানটোৰ পৰাই আৰম্ভ কৰি আপুনি যিখিনি কৰিলে বাণীবদ্ধিত অনুষ্ঠান হয়, আপুনি লাইভ
0: কৰোঁ,
1: আপুনি লাইভ অনুষ্ঠান তাত সন্ধিয়া 6:15 নহয় জানো, যে প্ৰথম যিদিনাখন ঘোষণাত আপুনি বহিছে লাইভ এটা অনুষ্ঠান হ'ব য'ত ভুল কৰিলে সেইটো ভুলেই সেইধৰণে প্ৰচাৰ হৈ যাব, এইটোতো ব্ৰহ্মাস্ত্ৰৰ দৰে ওলাই গ'লতো ওলাই গ'ল, সেই ভয়কণ লাগিছিল নে
0: নাই? মোৰ ভয় চয় একো লগা নাই, কাৰণ মোৰ লগত দুজন অভিজ্ঞ মানুহ আছে। কিন্তু ৰজনী শৰ্মাই কৈছে হেয়া এই ৰঙালৈটো যেতিয়া 7:45 গৈ থাকে, ঘড়ীটো ৰঙা কাটালৈ যেতিয়া গৈ থাকে মোৰ বৰ ভয় লাগি যায়হে, তেখেতৰহে ভয় লাগিছিলে, মই কিন্তু ভয় চয় একো অনুভৱ কৰা নাই। তেখেতে আমাৰ দুৰ্গাশ্বৰ বৰঠাকুৰ নিচিনা অলপ ভাল মানুহ আছিলে, তেনেধৰণৰ কথাবোৰ কৈছিলে।
1: আপোনাৰ ভয় নালাগে?
0: মোৰ একো ভয় লগা নাছিলে।
1: অৰ্থাৎ এই স্ক্ৰিপ্টটো থকাৰ হেৰি নাই, আপুনি তাৰ পৰা আকৌ এক্সটেম্পৰ কিবা কৰাৰ চেষ্টা কৰিছিলে?
0: মই স্ক্ৰিপ্টটোত থকাৰ উপৰিও মোৰ এইটো মোৰ স্বভাৱেই আছিলে, মই স্ক্ৰিপ্টখন পঢ়াৰ লগে লগে মই কিছু আকস্মিকভাৱেই কিছু কথা কৈ দিওঁ তাৰ লগত খাপ খোৱাকৈ, গতিকে অকল যে স্ক্ৰিপ্টখনেই পঢ়ি যাওঁ
1: এই যে আপোনাৰ যিটো আত্মপ্ৰত্যয় যে মই মাইক্ৰফোনৰ সন্মুখত ক'ম আৰু মই যিটো ক'ম সেইটো শ্ৰোতাই এই মুহূৰ্ততে শুনিব, এইটো বাণীবন্ধন নহয়, এই প্ৰত্যয়টো থকাৰ কাৰণে আপোনাৰ ৰেডিঅ'ৰ লগত সম্পৰ্কটো বহুত গভীৰ হ'ব লাগিব। এজন শ্ৰোতা হিচাপে সেই সম্পৰ্ক আছিল নেকি আপোনাৰ তাৰ আগেয়ে?
0: বিশেষ সম্পৰ্ক নাছিলে, কিন্তু আমি যেতিয়া স্কুল কলেজত পঢ়িছিলোঁ তেতিয়া ৰেডিঅ' শুনাৰ ৰেডিঅ' এটা কিনাৰ আমাৰ সামৰ্থ্য নাছিলে, আমাৰ গাঁৱতো ৰেডিঅ' খুবেই কম পচন্দ আছিলে। কিন্তু মই যেতিয়া এম ই স্কুলত পঢ়িবলৈ গৈছিলোঁ তেতিয়া মই আমাৰ হেডমাষ্টৰ প্ৰতাপ চন্দ্ৰ সুজিতাৰ আগত আমি ৰেডিঅ' শুনিছিলোঁ, তেখেতৰ এটা ডাঙৰ ৰেডিঅ' আছিলে। তাৰপিছত গুৱাহাটীত যেতিয়া পঢ়িবলৈ আহিলোঁ তেতিয়া এদিন মই 67 হ'ব পাৰে, মোৰ একজেক্ট ঠিক 7 তাৰিখ মনত নাই, তেতিয়া মই স্কুলীয়া ছাত্ৰ 7-8 ছাত্ৰ, মই গুৱাহাটী ক্লাবৰ পৰা শিলপুখুৰী মেছলৈ খোজকাঢ়ি আহিছোঁ। খোজকাঢ়ি আহোঁতে কাৰোবাৰ ঘৰত মই এটা গান শুনিছিলোঁ, বাটে বাটে শুনি আহিছোঁ, নিয়ৰে ফুল এপাহ ফুৰিল একাহ এপাহ ফুৰিল কেনি, এই গানটো মই বাটে বাটে বহুতকে ৰেডিঅ' বজাৰ গানটো শুনি আহিছিলোঁ। আৰু আমাৰ গাঁৱত পিছত এটা ৰেডিঅ' এজনে কিনিছিলে, কিন্তু তাত মই বৰকৈ শুনা মোৰ মনত নাই, কিন্তু মই কাৰণ সৰুতে গুৱাহাটীলৈ গুচি আহিলোঁ।
1: কিন্তু তথাপি আপোনাৰ ৰেডিঅ'ৰ প্ৰচাৰণ সম্পৰ্কে এটা নিশ্চয় প্ৰাথমিক ধাৰণা আছিল, যিটো কাৰণত আপুনি ইমান প্ৰত্যয়েৰে প্ৰথম দিনাখনেই সজীৱ মাইক্ৰফোন বুলি ক'ব পাৰোঁ আমি, যে লাইভ প্ৰচাৰণত আপুনি প্ৰথম চাকৰিৰ প্ৰথম দিনাই কোনো প্ৰশিক্ষণ নোহোৱাকৈ আপুনি আগবাঢ়িব পাৰিছিল। ঠিক আছে, আমি আজি প্ৰথম খণ্ড এইখিনিতে সামৰিব খুজিছোঁ, ইয়াৰ পিছত মই আহিম ইয়াৰ পিছৰ পৰ্যায়বিলাকলৈ। কিন্তু সামৰণিত মই এটি গীত শুনিব খুজিছোঁ, যি গীতটি আপুনি প্ৰথম প্ৰাৰম্ভিক কালত ঘোষক হিচাপে যিবিলাক গীত বজাইছিলে তাৰ ভিতৰত কোনোবা এটি গীতেটো আপোনাৰ মন চুই গৈছিল, কওকচোন সেই গীতটিকে শুনো।
0: মই আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰত বাণীবদ্ধ হোৱা এটা গীতৰ কথাহে ক'ব বিচাৰিছোঁ। মই প্ৰথমতেই কৈছোঁ যে মোৰ কৃষকৰ সন্তান, মই যেতিয়া প্ৰচাৰণ কাৰ্য বাঢ়ি আছিলোঁ 1982 চনত, তেতিয়া আমি এটা সদৌ অসম জনসংস্কৃতি পৰিষদ বুলি এটা প্ৰতিষ্ঠান গঢ় দিছিলোঁ বহু সংঘাতৰ মাজত, আৰু সেইটো প্ৰতিষ্ঠানৰ সভাপতি হৈছিল ডক্টৰ ভূপেন হাজৰিকা। আৰু তেতিয়া ডিব্ৰুগড়লৈ যাওঁতে তেখেতে দুটা গীত ৰেকৰ্ড কৰিছিল, এটা আছিল মেঘে গিৰিগিৰি কৰে আহা হিৰি হিৰি মেঘে কৰে, এই এটা, আৰু আছিল তুমি বিয়াৰ নিশাৰ শয়ন পাতে এপাহি ৰজনী গন্ধা। গতিকে মই কৃষকৰ সন্তান হিচাপে মেঘে গিৰিগিৰি কৰে গীতটো শুনাবলৈ পালে ভাল পাম।
1: ঠিক আছে শ্ৰোতা, আমি ডক্টৰ সূৰ্যদাসৰ সৈতে একেলগে এই গীতটি শুনিছোঁ আৰু ইয়াৰ পিছত আপোনাক লগ পাম আমাৰ দ্বিতীয় খণ্ডত। আজিলৈ নমস্কাৰ।
0: নমস্কাৰ, ধন্যবাদ।

স্মৃতিৰ দিনলিপি অনুষ্ঠানটিত ইমান পৰে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অনুষ্ঠান বিভাগৰ সঞ্চালকৰ দায়িত্ব বহন কৰি অৱসৰ লোৱা ডক্টৰ সূৰ্যদাসৰ সৈতে হোৱা সাক্ষাৎকাৰৰ প্ৰথম খণ্ডটি শুনিলে। সাক্ষাৎগ্ৰহণ আৰু অনুষ্ঠানটিৰ প্ৰযোজনা আছিল অশোক ভট্টাচাৰ্যৰ। ডক্টৰ সূৰ্যদাসৰ স্মৃতিৰ দিনলিপিৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে।

আজি নিশা 10 বজাত অভিলেখাগাৰৰ পৰা অনুষ্ঠানত লীলা গগৈৰ বিষয়ে যুগুতোৱা এটি অনুষ্ঠান শুনিবলৈ পাব। অনুষ্ঠানটিৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। নিশা 9:30 বজাত সাহিত্যচৰা অনুষ্ঠানত মুন্মী দত্ত হাজৰিকাৰ গল্প আৰু সৌৰভ শইকীয়াৰ কবিতা। প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ।

নিশান বাজি 2 মিনিটত এখনি নাটক সিদ্ধি হিন্দী, ৰচনা খবীৰ আহমেদৰ, প্ৰযোজনা কৌস্তুভমণি শইকীয়াৰ।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই অ?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মই এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 7:55 আঞ্চলিক বাতৰি, 8:00 সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। পুৱাৰ বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা। ৰাজ্যৰ শেহতীয়া বানত 16 জিলাত 3,10,000 অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। চলিত বৰ্ষৰ বানত এই পৰ্যন্ত 31 লোকে প্ৰাণ হেৰুৱাইছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি উজনি অসমৰ চৰাইদেউ, যোৰহাট, ডিব্ৰুগড়, ধেমাজি, তিনিচুকীয়া, শিৱসাগৰ, বিশ্বনাথ, শোণিতপুৰ, গোলাঘাটৰ লগতে নগাঁও আৰু কামৰূপ জিলাৰো বিভিন্ন অঞ্চল বানৰ কবলত পৰিছে। একেদৰে পাৰ্বত্য জিলা কাৰ্বি আংলঙতো বান পৰিস্থিতি জটিল হৈ পৰিছে। তথ্য অনুসৰি শেহতীয়া বানত 36 ৰাজহ চক্ৰৰ 758 গাঁৱৰ 14,411 হেক্টৰ কৃষিভূমি বুৰ গৈছে। চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ মন জিলাত ডাৱৰ বিস্ফোৰণৰ ফলত হোৱা ধাৰাষাৰ বৰষুণে চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাট জিলাৰ উত্তৰ বাহিনী নদীসমূহৰ পাৰ ভাঙি আকস্মিক বান পৰিস্থিতিৰ সৃষ্টি

0: ক্ষতি কৰিছে। বানত ক্ষতিগ্ৰস্ত জনসাধাৰণক সহায়ৰ বাবে সেনা বাহিনীয়ে অপাৰেচন জলৰ আহত নামৰ বিশেষ অভিযানৰ অধীনত অতি ক্ষিপ্ৰতাৰে উদ্ধাৰ আৰু সাহায্য অভিযানৰ কাম আৰম্ভ কৰিছে। জিলা প্ৰশাসনসমূহে 101টা আশ্ৰয় শিবিৰ মুকলি কৰি ক্ষতিগ্ৰস্ত লোকসকলক সাহায্য দিয়াৰ ব্যৱস্থা কৰিছে। এই শিবিৰসমূহত 12,720 জন লোকে আশ্ৰয় লৈ আছে। নেৰানেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰ উপনৈ ডিজুৰ বাঢ়নী পানীয়ে কলিয়াবৰ ৰাজচক্ৰৰ অন্তৰ্গত কেইবাটাও অঞ্চল প্লাবিত কৰিছে। অঞ্চলটো কমেও 732 গৰাকী লোক বানত ক্ষতিগ্ৰস্ত হৈছে। উজনি অসমৰ বানপীড়িত অঞ্চলসমূহৰ পৰিদৰ্শন আৰু উদ্ধাৰ অভিযানৰ পৰ্যালোচনা কৰিবলৈ আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলা ভ্ৰমণ কৰিব। চৰাইদেউ জিলাত এতিয়াও ভালেসংখ্যক লোক বানত আবদ্ধ হৈ আছে। মন্ত্ৰী বিমল বৰা আৰু বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে কালি জিলাখনৰ বিভিন্ন স্থান পৰিদৰ্শন কৰি বান প্ৰভাৱিতসকলৰ অৱস্থাৰ বুজ লয়। ৰাজ্য আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্তই কালি যোৰহাট জিলাৰ তিতাবৰ সমজিলাৰ বান পৰিস্থিতিৰ বুজ লয়। সমজিলাখনত 47খন গাঁও বানৰ কবলত পৰিছে বুলি উল্লেখ কৰি তেওঁ এইদৰে কয়।
1: আজি আমি

0: হৈ আছে। মন্ত্ৰী বিমল বৰা আৰু বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে কালি জিলাখনৰ বিভিন্ন স্থান পৰিদৰ্শন কৰি বান প্ৰভাৱিতসকলৰ অৱস্থাৰ বুজ লয়। ৰাজ্য আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্তই কালি যোৰহাট জিলাৰ তিতাবৰ সমজিলাৰ বান পৰিস্থিতিৰ বুজ লৈ সমজিলাখনত 47খন গাঁও বানৰ কবলত পৰিছে বুলি উল্লেখ কৰি তেওঁ এইদৰে কয়।
1: আজি আমি তিতাবৰ সমজিলাৰ কাৰ্যালয়ত আমাৰ সন্মানীয় বিধায়ক ৰাজগোৱালা ডাঙৰীয়া, জিলা আয়ুক্তকে ধৰি ইয়াৰ সমজিলা আয়ুক্ত আৰু বিষয়াসকলৰ লগত আমি সেই বিষয়টো পৰ্যালোচনা কৰিলোঁ। ইয়াৰ পৰা জানিব পাৰিছোঁ যে 47খন গাঁও এফেক্টেড হৈছে আৰু এতিয়া পাৰ্মানেণ্টলি বৰহলা কলেজতে কেম্প আছে প্ৰায় 300-400 মানুহৰ ভিতৰত, আৰু বাকী সকলো গাঁৱত তেখেতসকলে অস্থায়ীভাৱে উত্তত আছে নহ'লে ঘৰতে আছে। তেখেতসকলক আমি সকলোখিনি খোৱা বোৱা যিখিনি বস্তু ৰিলিফ দিছোঁ, গৰুৰ পশু খাদ্যও আমি আজি দিয়া আৰম্ভ কৰিছে, চিকিৎসকসকল গৈছে আৰু PHCয়ে খোৱা পানীৰো যোগান ধৰিছে। এনেধৰণে সকলো সা সুবিধা উপলব্ধ সকলোখিনিয়ে হৈছে।
0: শিৱসাগৰৰ বান পৰিস্থিতিয়ে অধিক সংকটজনক ৰূপ ধাৰণ কৰিছে। শিৱসাগৰ নগৰৰ ষ্টেচন চাৰিআলিৰ পৰা দৰিকাপাৰলৈকে সমগ্ৰ 88 ৰোড পানীত বুৰ গৈছে। বানৰ ফলত বিজি ৰোডেৰেও যান বাহনৰ চলাচল প্ৰায় বন্ধ হৈ পৰিছে। ইয়াৰ উপৰি জেঙনিকটীয়া, ধাইআলি, হস্পিটেল ৰোড, বাবুবতী, দোলমুখ আদি ন ন অঞ্চলো বানৰ কবলত পৰাৰ বাতৰি পোৱা গৈছে। কাৰ্বি আংলং জিলাৰ বিস্তীৰ্ণ অঞ্চলো শেহতীয়া বানত বুৰ গৈছে। জিলা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে পৰিষদৰ সদস্যসকলক বানপীড়িত ৰাইজক যথাসম্ভৱ সাহায্য আগবঢ়াবলৈ আহ্বান জনাইছে। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী অতুল বৰাই কালি তেওঁৰ নিজ সমষ্টি বোকাখাটৰ বাদুলিপাৰা জগন্নাথ সামূহিক ভৱনত স্থাপন কৰা অস্থায়ী বান সাহায্য শিবিৰ পৰিদৰ্শন কৰে আৰু দুৰ্গত পৰিয়ালসমূহলৈ আগবঢ়োৱা সাহায্য ব্যৱস্থাৰ বুজ লয়। ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পোৱা বানৰ ফলত গুৱাহাটী ডিব্ৰুগড় পথত যান বাহনৰ চলাচল ব্যাহত হৈছে। বানৰ ফলত কেইবাখনো ৰেলৰ চলাচল বাতিল কৰা হৈছে। ইপিনে বানৰ ফলত বিভিন্ন ঠাইৰ ৰেলপথ ক্ষতিগ্ৰস্ত হোৱাত উজনি অসমলৈ সকলো ৰেল সেৱা বাতিল কৰা হৈছে। নামনিমুৱা ৰেলসমূহ ডিব্ৰুগড়ৰ পৰা বগীবিল হৈ উত্তৰ পাৰেৰে চলাচল কৰাৰ নিৰ্দেশ দিয়া হৈছে। ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মাজুলীলৈ সকলো ফেৰী সেৱা সাময়িকভাৱে বন্ধ ৰখা হৈছে। শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাত বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰৰ দূৰসংযোগ বিভাগে জিলাকেইখনত 24 জুলাইলৈকে বিশেষ ইণ্ট্ৰা চাৰ্কেল ৰোমিং সুবিধা কাৰ্যকৰী কৰিছে। ইয়াৰ জৰিয়তে জিলা তিনিখনত মোবাইল ফোন ব্যৱহাৰকাৰীয়ে নিৰ্দিষ্ট অঞ্চলত নিজৰ মোবাইল সেৱা প্ৰদানকাৰী প্ৰতিষ্ঠানৰ নেটৱৰ্ক নাথাকিলেও নিৰৱচ্ছিন্নভাৱে মোবাইল সেৱা লাভ কৰিবলৈ সমৰ্থ হ'ব। উপভোক্তাসকলে কোনো মোবাইল সেৱা প্ৰদানকাৰী প্ৰতিষ্ঠানৰ নেটৱৰ্ক সাময়িকভাৱে ব্যাহত হ'লে উপলব্ধ আন প্ৰতিষ্ঠানৰ নেটৱৰ্ক ব্যৱহাৰ কৰিব পাৰিব। এই পদক্ষেপ জৰুৰীকালীন যোগাযোগ অব্যাহত ৰখাৰ লগতে উদ্ধাৰ সাহায্য আৰু পুনৰ বাসন কাৰ্য অধিক ফলপ্ৰসূ কৰি তোলাত সহায়ক হ'ব। এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল।
2: বেটা, মই কাল আপোনাৰ ভতিজেকে ঘৰ হকে আয়া, মই দেখ কৰ হৈৰান ৰহ গিয়া কি ৱো লোগ দিন ভৰ এচি চলাতে হে, ৰোজ ৱাশিং মেচিন চলাতে হে, ঘৰ মে দো দো ফ্ৰিজ হে, ফিৰ ভি উসকা বিজলী বিল পতা হে কিতনা আতা হে, জিৰো। মানে পুছা তো ভতিজা বোলা, চাচা জি সব উপর ৱালে কি দয়া হে, মতলব সোলার প্যানেল কি, মানে সোচা আপ তো লগৱানা হি পড়েগা।
3: পিএম সূর্য ঘর মুফত বিজলী যোজনা জুড়নে কে লিয়ে রেজিস্টার করে pmsuryaghar.gov.in পর।
4: হর ঘর সূর্য ঘর।
5: क्या आप परेशानियों से घिरे हैं? मन भारी है और कोई रास्ता नजर नहीं आ रहा? याद रखें, समाधान आपके पास है। टेलीमानस के निशुल्क नंबर 14416 पर कॉल करें। कहीं से भी कभी भी 24 घंटे यह सुविधा उपलब्ध है। यहाँ आपकी बात सुनी जाती है, समझी जाती है और आपको सही दिशा दी जाती है। आप अकेले नहीं है, मदद बस एक कॉल दूर है।
6: नमस्कार, आकाशवाणी से समाचार प्रभात के साथ मैं मुनीश शर्मा। मुख्य समाचार। राष्ट्रपति द्रौपदी मुर्मू ने भारत और उत्तर मैसेडोनिया के आर्थिक संबंधों में बड़े विस्तार का आह्वान किया। दोनों देशों के व्यवसायियों से व्यापार से आगे बढ़कर निवेश, प्रौद्योगिकी और नवाचार पर दीर्घावधि साझेदारी मजबूत करने का आग्रह। भारत आज चंडीगढ़ में ब्रिक्स देशों के स्वास्थ्य मंत्रियों की तीसरी बैठक की अध्यक्षता करेगा। भारतीय नौसेना आज पनडुब्बी रोधी स्वदेशी युद्धपोत INS मालवण का कर्नाटक के कारवार में जलावतरण करेगी। उत्तर प्रदेश मंत्रिमंडल ने होनहार छात्राओं को मुफ्त स्कूटी देने की योजना मंजूर की। भारत ने जेनेवा में विश्व व्यापार

অনুষ্ঠানৰ প্ৰথমে শুনাবলৈ লৈছো অঞ্জুদেৱীৰ কণ্ঠত প্ৰবীণ শইকীয়াৰ ৰচিত এটি গীত, প্ৰযোজনা অসীম হাজৰিকাৰ।

ৰাণুবৈশ্যৰ কণ্ঠত কীৰ্তিকমল ভূঞাই লিখা গীতটি শুনিলে। শ্ৰোতাসকলে গীতিমালিকা অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। এটি ঘোষণা, ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ সহযোগত নিউ আৰ্ট প্লেয়াৰ্ছৰ উদ্যোগত 24, 25 আৰু 26 জুলাইত গুৱাহাটী ক্লাবত থকা নিউ আৰ্ট প্লেয়াৰ্ছৰ প্ৰেক্ষাগৃহত ভূপেন্দ্ৰ সংগীতৰ কৰ্মশালাৰ আয়োজন কৰা হৈছে। সমল ব্যক্তিসকল হ'ল বিশিষ্ট সংগীত শিল্পী নমিতা ভট্টাচাৰ্য, ৰূপম ভূঞা আৰু সৌৰভ মহন্ত। যোগাযোগৰ নম্বৰ 7575944606 আৰু 9864086133। ঘোষণাটি ইমানেই। পুনৰ উভতি আহিছোঁ গীতিমালিকাৰ মাজলৈ। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ উমেশ হাজৰিকাৰ কণ্ঠত কৌস্তুভমণি শইকীয়াই লিখা এটি গীত, গীতিৰ প্ৰযোজনা অনুপম চৌধুৰীৰ।

0: উমেশ হাজৰিকাৰ কণ্ঠত কৌস্তুভমণি শইকীয়া ৰচিত গীতটি শুনিলে।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজিয়েই ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
4: যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মুন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নাম্বাৰ

ইয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 9 বজাত পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 বজাত জিলাৰ ৰেহৰূপ শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, ৰাজ্যৰ শেহতীয়া বানত 16খন জিলাৰ 3,10,000ৰো অধিক লোক ক্ষতিৰ সন্মুখীন, বান পৰিস্থিতি বুজ লোৱাৰ বাবে আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ যোৰহাট, শিৱসাগৰ আৰু চৰাইদেউ ভ্ৰমণ, অসমৰ পৰম্পৰাগত সামগ্ৰী, লোক সংস্কৃতিৰ অভিন্ন বাদ্যযন্ত্ৰ আৰু থলুৱাভাৱে উৎপাদিত সামগ্ৰীৰ বিশ্ব দৰবাৰত ঐতিহাসিক স্বীকৃতি, তেজপুৰ বিশ্ববিদ্যালয়ৰ গৱেষণাত পিত্তৰসৰ কৰ্কট ৰোগৰ দুটা প্ৰধান উপ প্ৰকাৰৰ আণৱিক বৈশিষ্ট্য মৌলিক পাৰ্থক্য উন্মোচিত আৰু জিম্বাবৱেৰ বিৰুদ্ধে হ'বলগীয়া টি টুৱেণ্টি শৃংখলাৰ বাবে কামাখ্যা শইকীয়াক ভাৰতীয় দলৰ মেনেজাৰৰ দায়িত্ব। নমস্কাৰ, বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা। এতিয়া শুনক বিতং বাতৰি। ৰাজ্যৰ বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও এতিয়াও শেহতীয়া বানৰ 16খন জিলাৰ 5,64,000ৰো অধিক লোক বানৰ কবলত আছে। চলিত বৰ্ষৰ বানত এই পৰ্যন্ত 31জন লোকে প্ৰাণ হেৰুৱাইছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি উজনি অসমৰ চৰাইদেউ, যোৰহাট, ডিব্ৰুগড়, ধেমাজি, তিনিচুকীয়া, শিৱসাগৰ, বিশ্বনাথ, শোণিতপুৰ, গোলাঘাটৰ লগতে নগাঁও আৰু কামৰূপৰ জিলাৰো বিভিন্ন অঞ্চল বানৰ কবলত পৰিছে। একেদৰে পাৰ্বত্য জিলা কাৰ্বি আংলঙতো বান পৰিস্থিতি জটিল হৈ পৰিছে। তথ্য অনুসৰি শেহতীয়া বানত 44টা ৰাজহচক্ৰ, 872খন গাঁৱৰ 24,210 হেক্টৰ কৃষিভূমি বুৰ গৈছে। চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ মন জিলাত ডাৱৰ বিস্ফোৰণৰ ফলত হোৱা ধাৰাষাৰ বৰষুণে চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাট জিলাৰ উত্তৰ বাহিনী নদীসমূহৰ পাৰ ভাঙি আকস্মিক বান পৰিস্থিতিৰ সৃষ্টি কৰিছে। দিখৌ, দিচাং, দৰিকা, জাজি আৰু ভোগদৈ নৈৰ বাঢ়নী পানীয়ে সচৰাচৰ বানৰ কবলত নপৰা বাম অঞ্চলসমূহো প্লাৱিত কৰাৰ ফলত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে। বানৰ ক্ষতিগ্ৰস্ত জনসাধাৰণৰ সহায়ৰ বাবে সেনাবাহিনীয়ে অপাৰেচন জেল ৰাহত নামৰ বিশেষ অভিযানৰ অধীনত অতি ক্ষীপ্ৰতাৰে উদ্ধাৰ আৰু সাহায্য অভিযানৰ কাম আৰম্ভ কৰিছে। জিলা প্ৰশাসনসমূহে 52টা আশ্ৰয় শিবিৰ মুকলি কৰি ক্ষতিগ্ৰস্ত লোকসকলক সাহায্য দিয়াৰ ব্যৱস্থা কৰিছে। এই শিবিৰসমূহত প্ৰায়

0: 12,700 জন লোকে আশ্রয় লৈ আছে। বিভিন্ন অঞ্চলত SDRF আৰু NDRFএ উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত ৰাখিছে। বায়ুসেনা বাহিনীয়ে কালি নাজিৰাত বানৰ ফলত আবদ্ধ হৈ পৰা পৰিয়ালসমূহৰ মাজত বিমানেৰে 627 কিলোগ্ৰাম সাহায্য সামগ্ৰী বিতৰণ কৰে। নেৰানেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰ উপনৈ ডিজুৰ বাঢ়নী পানীয়ে কলিয়াবৰ ৰাজচক্ৰ অন্তৰ্গত কেইবাটাও অঞ্চল প্লাবিত কৰিছে। অঞ্চলটো কমেও 732 গৰাকী লোক বানত ক্ষতিগ্ৰস্ত হৈছে। উজনি অসমৰ বানপীড়িত অঞ্চলসমূহৰ পৰিদৰ্শন আৰু উদ্ধাৰ অভিযানৰ পৰ্যালোচনা কৰাৰ উদ্দেশ্যে আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলা ভ্ৰমণ কৰিব। চৰাইদেউ জিলাত এতিয়াও ভালেসংখ্যক লোক বানত আবদ্ধ হৈ আছে। জিলাখনৰ শেহতীয়া বান পৰিস্থিতি সন্দৰ্ভত আমাৰ সংবাদদাতা নবুল কোঁৱৰে এইদৰে কয়।
1: চৰাইদেউ জিলাৰ বহু ঠাই এতিয়াও বানত প্লাবিত হৈ আছে। জিলাখনৰ সোণাৰী নগৰৰ লগতে আন আন অঞ্চলসমূহত পানী কিছু হ্ৰাস পাইছে যদিও চৰাইদেউ জিলাৰ মাহমৰা সমজিলাৰ অন্তৰ্গত দিচাংপানীত লোকনিৰ্মাণ বিভাগৰ পথ ভঙাৰ ফলত পৰিস্থিতি অত্যন্ত সংকটজনক হৈ পৰিছে। পথটো ভঙাৰ বাবে কাষৰীয়া অঞ্চলসমূহত দ্ৰুতগতিত বানপানী প্ৰৱেশ কৰিছে। প্ৰশাসনৰ জাননী অনুসৰি প্ৰভাৱিত হোৱা অঞ্চলসমূহ হৈছে মোহন দেওধাই, ধেমাজি বিল, কচুপথাৰ, মৰাণজান, লাইচেং, লেচাইহাবি, যজলি, বিশ্বামপুৰ, বৰসুহকী গাঁও। অবিৰতভাৱে পানী প্ৰৱেশৰ ফলত বান পৰিস্থিতি আৰু অধিক অৱনতি ঘটাৰ আগতেই কচুমাৰী উচ্চ মাধ্যমিক

সামূহিক ভৱনত স্থাপন কৰা অস্থায়ী বান সাহায্য শিবিৰ পৰিদৰ্শন কৰে আৰু দুৰ্গত পৰিয়ালসমূহলৈ আগবঢ়োৱা সাহায্য ব্যৱস্থাৰ বুজ লয়। উল্লেখযোগ্য যে গোলাঘাট আৰু কাৰ্বি আংলং জিলাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰো বিস্তীৰ্ণ অঞ্চল ব্ৰহ্মপুত্ৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে। উদ্যানখনৰ চাৰিটা বন শিবিৰ জলমগ্ন হৈছে বুলি বন বিভাগে প্ৰকাশ কৰিছে। ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পোৱা বানৰ ফলত গুৱাহাটী ডিব্ৰুগড় পথত যান বাহনৰ চলাচল ব্যাহত হৈছে। বানৰ ফলত কেইবাখনো ৰেলৰ চলাচল বাতিল কৰা হৈছে। ৰাষ্ট্ৰীয় ঘাইপথ জলমগ্ন হোৱাৰ বাবে জিলা প্ৰশাসনে বিকল্প পথৰ ব্যৱহাৰৰ নিৰ্দেশ দিছে। বিশেষকৈ শিৱসাগৰ জিলাৰ একাধিক অংশত পথ প্লাৱিত হোৱাৰ বাবে গুৱাহাটীৰ পৰা ডিব্ৰুগড় অভিমুখী বাহনসমূহ সাময়িকভাৱে কলিয়াবৰৰ পৰা বিকল্প পথলৈ ঘূৰাই পঠোৱা হৈছে। ইপিনে বানৰ ফলত বিভিন্ন ঠাইত ৰেলপথ ক্ষতিগ্ৰস্ত হোৱাত উজনি অসমলৈ সকলো ৰেল সেৱা বাতিল কৰা হৈছে। নামনি মোৱা ৰেলসমূহ ডিব্ৰুগড়ৰ পৰা বগীবিল হৈ উত্তৰ পাৰেৰে চলাচল কৰাৰ নিৰ্দেশ দিয়া হৈছে। ব্ৰহ্মপুত্ৰ জলপৃষ্ঠ বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মাজুলীলৈ সকলো ফেৰী সেৱা সাময়িকভাৱে বন্ধ ৰখা হৈছে। যোৱা কিছুদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণ আৰু ব্ৰহ্মপুত্ৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ ফলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিভিন্ন অঞ্চল জলমগ্ন হৈছে। বৰ্তমানলৈকে উদ্যানখনৰ আঠটা বন শিবিৰ প্লাৱিত হৈ আছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন সংমণ্ডল বিষয়াই জনোৱা মতে বৰ্তমানলৈকে উদ্যানখনৰ আঠটা বন শিবিৰৰ তলেদি পানী বৈ গৈছে। ইয়াৰ ভিতৰত অগৰাতলি বনাঞ্চলৰ মোৱামাৰী বন শিবিৰ, কহৰা বনাঞ্চলৰ বোকাবিল বনাঞ্চলকে ধৰি তিনিটা, বোকাঘাট বনাঞ্চলৰ দুটা আৰু বাগৰি বনাঞ্চলৰ এটা বন শিবিৰ বানৰ কবলত পৰিছে। বন বিভাগে পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে। বন সংমণ্ডল বিষয়াগৰাকীয়ে জনোৱা মতে বৰ্তমানলৈকে ব্ৰহ্মপুত্ৰৰ পানী গৰাৰ তলত আছে যদিও নৈখনৰ জলপৃষ্ঠ ক্ৰমান্বয়ে বৃদ্ধি পাই আছে। পৰৱৰ্তী সময়ত ব্ৰহ্মপুত্ৰত পানীৰ পৰিমাণ বৃদ্ধি পালে উদ্যানখনত বান পৰিস্থিতি অধিক জটিল হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি বুলিও তেওঁ মন্তব্য কৰে। শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাত বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰৰ দূৰসংযোগ বিভাগে জিলাকেইখনত 24 জুলাইলৈকে বিশেষ ইণ্ট্ৰা চাৰ্কেল ৰোমিং সুবিধা কাৰ্যকৰী কৰিছে। ইয়াৰ জৰিয়তে জিলা তিনিখনত মোবাইল ফোন ব্যৱহাৰকাৰীয়ে নিৰ্দিষ্ট অঞ্চলত নিজৰ মোবাইল সেৱা প্ৰদানকাৰী প্ৰতিষ্ঠানৰ নেটৱৰ্ক নাথাকিলেও নিৰৱচ্ছিন্নভাৱে মোবাইল সেৱা লাভ কৰিবলৈ সমৰ্থ হ'ব। উপভোক্তাসকলে কোনো মোবাইল সেৱা প্ৰদানকাৰী প্ৰতিষ্ঠানৰ নেটৱৰ্ক সাময়িকভাৱে ব্যাহত হলে উপলব্ধ আন প্ৰতিষ্ঠানৰ নেটৱৰ্ক ব্যৱহাৰ কৰিব পাৰিব। এই পদক্ষেপ জৰুৰীকালীন যোগাযোগ অব্যাহত ৰখাৰ লগতে উদ্ধাৰ সাহায্য আৰু পুনৰ বাসন কাৰ্য অধিক ফলপ্ৰসূ কৰি তোলাত সহায়ক হ'ব। বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বিধানসভাত উত্থাপন কৰা 2026-2027 বিত্তীয় বৰ্ষৰ বাজেটখনক জনমুখী আৰু উন্নয়নমুখী আখ্যা দি কালি তামোলপুৰ জিলা বিজেপিৰ কাৰ্যালয়ত এখন সংবাদমেলৰ আয়োজন কৰে। সংবাদমেলত গুৰেশ্বৰ সমষ্টিৰ বিধায়ক ভিক্টৰ দাসে কয় যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ এই বাজেটে কৃষক, মহিলা, যুৱক যুৱতী আৰু ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ লগতে সমাজৰ সকলো শ্ৰেণীৰ লোকক শক্তিশালী কৰিব। মুখ্যমন্ত্ৰী আৰু বিত্তমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰি বিধায়কগৰাকীয়ে কয় যে মহিলা সবলীকৰণ, কৃষি, পশুপালন আৰু হস্ততাঁত উদ্যোগৰ লগতে নিযুত মইনা আৰু বাবু আঁচনিয়ে নৱপ্ৰজন্মক আত্মনিৰ্ভৰশীল কৰাত যথেষ্ট সহায় কৰিব। শিক্ষা আৰু স্বাস্থ্যখণ্ড চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ লগতে ৰেচন কাৰ্ড আৰু অৰুণোদয় লেখীয়া আঁচনিয়ে দৰিদ্ৰ পৰিয়ালসমূহক বিশেষভাৱে উপকৃত কৰিব বুলিও তেওঁ কয়। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। অসমৰ পৰম্পৰাগত সামগ্ৰী, লোক সংস্কৃতিৰ অভিন্ন বাদ্যযন্ত্ৰ আৰু থলুৱাভাৱে উৎপাদিত সামগ্ৰীয়ে বিশ্ব দৰবাৰত ঐতিহাসিক স্বীকৃতি লাভ কৰিছে। লোকসভাত কালি কোকৰাঝাৰৰ সাংসদ জয়ন্ত বসুমতাৰীয়ে সোধা এটা প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ ৰাজ্যমন্ত্ৰী জিতিন প্ৰসাদে এই কথা সদৰি কৰে। তেওঁ কয় যে অসমৰ মুঠ 44 বিধ থলুৱা সামগ্ৰীয়ে ইতিমধ্যে GI টেগ লাভ কৰিবলৈ সমৰ্থ হৈছে। অসমৰ লোক সংস্কৃতি আৰু থলুৱা সম্ভাৱনা বিশ্ব বজাৰত জিলিকাই তুলিবলৈ শীঘ্ৰে আৰু 61 বিধ পৰম্পৰাগত সামগ্ৰী GI টেগ প্ৰদানৰ প্ৰক্ৰিয়া বিবেচনাধীন হৈ আছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। তেজপুৰ বিশ্ববিদ্যালয়ৰ নেতৃত্বত সম্পন্ন এটা গুৰুত্বপূৰ্ণ গৱেষণাত পিত্তাশয়ৰ কৰ্কট ৰোগৰ দুটা প্ৰধান উপ প্ৰকাৰৰ আণৱিক বৈশিষ্ট্যৰ মৌলিক পাৰ্থক্য উন্মোচিত হৈছে। তেজপুৰ বিশ্ববিদ্যালয়ৰ গৱেষকসকলে প্ৰথমবাৰলৈ উত্তৰ পূব ভাৰতৰ পৰা পাথৰ সম্পৰ্কীয় পিত্তাশয়ৰ কৰ্কট ৰোগ আৰু পাথৰবিহীন পিত্তাশয়ৰ কৰ্কট ৰোগৰ ট্ৰান্সক্ৰিপ্টমিক এনালাইচিছ অৰ্থাৎ এটা কোষত থকা সকলো RNA অণুৰ অধ্যয়নাত্মক বিশ্লেষণ সম্পন্ন কৰিছে।
ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ পৰিষদ বি চি চি আইয়ে জিম্বাবুৱেৰ বিৰুদ্ধে হ'বলগীয়া তিনিখনীয়া টি টুৱেণ্টি শৃংখলাৰ বাবে অসমৰ কামাখ্যা শইকীয়াক

0: ভাৰতীয় দলৰ মেনেজাৰ হিচাপে নিযুক্তি দিছে। তেওঁ 28 জুলাইলৈকে হ'বলগীয়া ভাৰতীয় দলৰ জিম্বাবৱে ভ্ৰমণৰ এই দায়িত্ব পালন কৰিব। ভাৰতীয় দলটোৱে হাৰাৰেত অহা 23, 25 আৰু 26 জুলাইত ঘৰুৱা দলটোৰ বিৰুদ্ধে টি টুৱেণ্টি শৃংখলাৰ খেলকেইখনত অৱতীৰ্ণ হ'ব। এতিয়া আহক নিৰুপমা বৰঠাকুৰৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
1: ৰাজ্যৰ ভিন্ন প্ৰান্তত বানৰ সংহাৰী ৰূপ, ছিকিমৰ ভূমিস্খলনত 10 জনৰ মৃত্যু, দিল্লীৰ যন্তৰ মন্তৰ প্ৰতিবাদী কাৰ্যসূচী অব্যাহত আদি বিভিন্ন বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত প্ৰকাশ পাইছে। চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাটকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শেহতীয়া বানে সংহাৰী ৰূপ ধাৰণ কৰাৰ লগতে এই পৰ্যন্ত কেইবাগৰাকীও লোকে প্ৰাণ হেৰুওৱাৰ বাতৰি দৈনিক জনমভূমিৰ লগতে প্ৰায় আটাইকেইখন কাকতে শিৰোনামৰ বাতৰি হিচাপে প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বান পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে আজি উজনি অসমৰ বিভিন্ন অঞ্চল ভ্ৰমণ কৰিব। বাতৰিটোক নিয়মীয়া বাৰ্তা, আমাৰ অসম আদি প্ৰায়কেইখন কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। দিল্লীৰ ৰাজপথত কক্ৰোচ জনতা পাৰ্টীৰ শান্তিপূৰ্ণ আন্দোলনত আৰক্ষীৰ দমনমূলক আচৰণৰ প্ৰতিবাদত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাসভৱনৰ সন্মুখত কালি বিৰোধীয়ে কৰা অৱস্থান আৰু ধৰ্ণাৰ বাতৰি দৈনিক অগ্ৰদূত কাকতে প্ৰথম পৃষ্ঠাত সবিস্তাৰে প্ৰকাশ কৰিছে। ইপিনে সমাজকৰ্মী সোনম ৱাংচুকৰ পন্নীৰ আবেদন মৰ্মে অনশনৰত ৱাংচুকক দিল্লীৰ ছফদৰজং হাস্পতালৰ পৰা মেদান্তা হাস্পতাললৈ স্থানান্তৰৰ বাবে দিল্লী উচ্চ ন্যায়ালয়ে দিয়া নিৰ্দেশৰ বাতৰিটো অসমে প্ৰতিদিন কাকতে অন্যতম মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। ছিকিমৰ ভূমিস্খলনৰ সুৰংগত আবদ্ধ হৈ 10 জন লোকৰ মৃত্যু হোৱাৰ এটা দুখজনক বাতৰি দি আছাম ট্ৰিবিউন কাকতখনে 10 কিল্ড এজ হাইডেল প্ৰজেক্ট টানেল কলাপছেছ ইন ছিকিম শিৰোনামেৰে মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। একেটা বাতৰিকে আমাৰ অসম কাকতখনে প্ৰথম পৃষ্ঠাত স্থান দিছে। দ্য চেণ্টিনেল কাকতে মণিপুৰত কাংলেইপাক কমিউনিষ্ট পাৰ্টীৰ 46 জন সক্ৰিয় সদস্যই কালি অস্ত্ৰ শস্ত্ৰসহ আত্মসমৰ্পণ কৰাৰ এটা বাতৰি গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। এতিয়া আহক আমি বাতৰি মাজলৈ ঘূৰি যাওঁ।
0: গুৱাহাটী বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই অহা 24 ঘণ্টাত গুৱাহাটী মহানগৰীৰ লগতে ধুবুৰী, গোৱালপাৰা, কামৰূপ আৰু দক্ষিণ শালমৰা মানকাছৰ জিলাত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰিছে। স্থানীয় বতৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকণীৰে 2 এজাক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। ৰাজ্যৰ শেহতীয়া বানত 16খন জিলাৰ 3,10,000ৰো অধিক লোক ক্ষতিৰ সন্মুখীন, 31 জন লোকৰ প্ৰাণহানি। বান পৰিস্থিতি বুজ লোৱাৰ বাবে আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ যোৰহাট, শিৱসাগৰ আৰু চৰাইদেউ ভ্ৰমণ। অসমৰ পৰম্পৰাগত সামগ্ৰী, লোক সংস্কৃতিৰ অভিন্ন বাদ্যযন্ত্ৰ আৰু থলুৱাভাৱে উৎপাদিত সামগ্ৰী বিশ্ব দৰবাৰত ঐতিহাসিক স্বীকৃতি। তেজপুৰ বিশ্ববিদ্যালয় গৱেষণাত পিত্তাশয়ৰ কৰ্কট ৰোগৰ দুটাৰ প্ৰধান উপ প্ৰকাৰৰ আণৱিক বৈশিষ্ট্য মৌলিক পাৰ্থক্য উন্মোচিত আৰু জিম্বাবৱেৰ বিৰুদ্ধে হ'বলগীয়া টি টুৱেণ্টি শৃংখলাৰ বাবে কামাখ্যা শইকীয়াক ভাৰতীয় দলৰ মেনেজাৰৰ দায়িত্ব। পুৱাৰ বাতৰি ইমানেই। খন্তেক পাছতে জিলাৰ দেহৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।

0: জিলার রেহরুপ।
1: নমস্কার, জিলা ৰেহৰূপত আজি শুনক ডিমা হাছাও জিলা ৰেহৰূপ। আমাৰ সৈতে আছে ডিমা হাছাওৰ পৰা আমাৰ সংবাদদাতা মনসুন সিং। ডিমা হাছাও জিলাত বৰ্ধিত পৰ্যটকৰ আগমন আৰু চলি থকা গ্ৰীষ্মকালীন বন্ধৰ প্ৰতি লক্ষ্য ৰাখি ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদে ডিমা হাছাও টুৰিজিম আৰু সংস্কৃতি বিভাগৰ সহযোগত জুলাই মাহজুৰি প্ৰতিটো শুকুৰবাৰ আৰু শনিবাৰে জিলাখনৰ বিভিন্ন জনপ্ৰিয় পৰ্যটনস্থলীত ডিমা হাছাও এথনিক ফেষ্ট 2026ৰ আয়োজন কৰিছে। এই সম্পৰ্কে অধিক জনাইছে আমাৰ সংবাদদাতা মনসুন সিঙে।
2: গ্ৰীষ্মকালীন বন্ধৰ সময়ত জিলাখনত পৰ্যটকৰ সংখ্যা উল্লেখযোগ্যভাৱে বৃদ্ধি পোৱাত পৰ্যটনক অধিক আকৰ্ষণীয় কৰি তোলাৰ উদ্দেশ্যে এই উৎসৱৰ আয়োজন কৰা হৈছিল। এই উৎসৱ হাফলং লেক, আইলাভ, ডিমা হাছাও, ভিউ পইণ্ট, উমৰাংচু গল্ফ কৰ্ছ আৰু জাটিংগা আদি জনপ্ৰিয় পৰ্যটনস্থলত অনুষ্ঠিত হয় আৰু উৎসৱত জনজাতীয় নৃত্য, খাদ্য আদি আকৰ্ষণীয় কেন্দ্ৰবিন্দু আছিল, য'ত স্থানীয় আৰু বাহিৰৰ বহু লোকে অংশগ্ৰহণ কৰা পৰিলক্ষিত। উৎসৱত বিভিন্ন জনগোষ্ঠীৰ পৰম্পৰাগত খাদ্য, পাৰম্পৰিক সাজ পোছাক, হস্তশিল্পীৰ সামগ্ৰী আদি বিক্ৰীৰ বাবে স্থলো স্থাপন কৰা হৈছিল। লগতে জিলাখনৰ বিভিন্ন জনজাতীয় সম্প্ৰদায়ৰ লোকনৃত্য আৰু সাংস্কৃতিক

0: জিলাৰ দেহৰূপ শুনিলে। আমাৰ সৈতে আছিল ডিমা হাছাও জিলাৰ সংবাদদাতা মনসুন সিং।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।

0: স্বাস্থ্য, স্বাস্থ্যবান ভৱিষ্যত অতি প্ৰয়োজন।
1: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী।
2: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
3: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
2: কোন ঠাই অ?
3: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
2: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
3: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
4: তেন্তে ময়ো এবাৰ যাব লাগিব।
3: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
1: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী।
5: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
6: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
5: তাৰ মানে?
6: মানেটো হল হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
5: তাত কি হয়?
6: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
5: মানে
6: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
5: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
1: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী।
7: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক প্ৰভাতী তৰংগ। অনুষ্ঠানটি আগবঢ়াব হিমান্ত বাৰ্মায়।

0: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয় অ', শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সু

সুপ্রভাত আদৰৰ শ্ৰোতা প্ৰভাতী তৰংগৰ আন এটি বিশেষ খণ্ডলৈ আপোনালোক আটাইকে আন্তৰিক স্বাগতম জনাইছোঁ। আদৰৰ শ্ৰোতা, বিশেষ খণ্ড এইবাবেই যে আজিও আমি এটি বিশেষ বিষয় আপোনালোকৰ বাবে লৈ আনিছোঁ আৰু ষ্টুডিঅ'ত দুগৰাকী বিশেষ ব্যক্তিক আজি আমি আমন্ত্ৰণ

আমন্ত্রণ কৰি আনিছো। আদৰৰ শ্ৰোতা, আপোনালোকৰ বাবে বিষয়টো জনাব খুজিছো। আৰম্ভণিতে প্ৰভাতী তৰংগৰ আজি অতি গুৰুত্বপূৰ্ণ এটি বিষয়, বান্ধোন পৰিয়ালৰ। আমি পৰিয়ালৰ বান্ধোনৰ বিষয়ে এই খণ্ডটিত অকণমান আলোকপাত কৰিব খুজিছো, আৰু তাৰ বাবে দুগৰাকী সমল ব্যক্তি আহি উপস্থিত হৈছে। মই চিনাকি কৰাই দিবলৈ পাই ভাল পাম। আৰম্ভণিতে তেখেতসকলক, মোৰ সোঁফালে আছে অৰুণিমা দেৱী, অৱসৰপ্ৰাপ্ত অধ্যক্ষ, অসম ৰেলৱে উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ। স্বাগত জনাইছোঁ বাইদেউ আপোনাক ৰাতিপুৱাই ভাগ লোৱাৰ বাবে। আমাৰ সৈতে ষ্টুডিঅ'ত উপস্থিত আছে ডাক্তৰ দীপেশ ভাগৱতী, মনোৰোগ চিকিৎসক, আৰু সকলোৱে তেখেতক চিনি পায়। আপোনাক স্বাগত জনাইছোঁ আমাৰ আজিৰ অনুষ্ঠানলৈ। আৰু অতি অতি গুৰুত্বপূৰ্ণ বিষয় আজি আমি লৈ আনিছোঁ এই খণ্ডটিত, বান্ধোন পৰিয়ালৰ। আমাৰ শ্ৰোতাই চাগে অনুমান কৰিব পাৰিছে আমি কেনেধৰণৰ কথা বতৰা হ'ব পাৰে, কি হ'ব পাৰে। এইখিনি অলপ গৰমৰ বন্ধৰ সময় প্ৰায় শেষ হ'বৰ হৈছে, যদিও এতিয়াও মানুহ আমি দেখিছোঁ ফুৰা চকা আদিত ব্যস্ত আছে, পৰিয়ালৰ সৈতে সময় কটাইছে। এতিয়া আমাৰ মনলৈ আহিলে এই কথাখিনি যে আমি আমাৰ পৰিয়ালটোক জানো আহক। অতি গুৰুত্বপূৰ্ণ পৰিয়াল বুলি ক'লে সাধাৰণতে যিটো পৰিয়ালৰ কথা বুজা হয়, আজি অকণমান বহল ভিত্তিত আদৰৰ শ্ৰোতা আমি সেই পৰিয়ালটোক চাব বিচাৰিছোঁ। আমাৰ নিজৰ নিজৰ পৰিয়ালটোক অকণমান বহল ভিত্তিত চাব খুজিছোঁ, আৰু এই বিষয়ে আমাৰ সমল ব্যক্তিয়ে বিতংকৈ ক'ব। কিন্তু যিহেতু প্ৰভাতী তৰংগ এটা সুৰীয়া যাত্ৰা, আপোনাৰ এটা জ্ঞাত এটি সুন্দৰ গীতেৰে আজিৰ অনুষ্ঠান আৰম্ভ কৰিব খুজিছোঁ। তাৰ পাছতে আমি পৰ্যায়ক্ৰমে আগবাঢ়ি গৈ থাকিম, শুনি থাকিব প্ৰভাতী তৰংগৰ এই বিশেষ খণ্ড, বান্ধোন পৰিয়ালৰ।

0: সাদৰ শ্ৰোতা পুনৰ স্বাগত জনাইছো আপোনালোকক আমাৰ আজিৰ এই প্ৰভাতী তৰংগৰ এটি বিশেষ খণ্ড বান্ধোন পৰিয়ালৰ। আৰু ইতিমধ্যে আমি চিনাকি কৰাই দিছোঁ আমাৰ অতিথি অৰুণিমা দেৱী আৰু ডাক্তৰ দীপেশ ভাগৱতী। পোনে পোনে তেখেতসকলৰ ওচৰলৈ আহিব খুজিছোঁ। আজি বিষয়টো সম্পৰ্কে কথা পাতিবলৈ মই এগৰাকী শিক্ষয়িত্ৰীৰ পৰা আৰম্ভ কৰিব খুজিছোঁ। অৰুণিমা দেৱী, বহুত কেইটা দশক ধৰি আপুনি এই ক্ষেত্ৰখনত কাম কৰি আছে। আমাৰ যিখন বিদ্যাৰ্থী অনুষ্ঠান তাত আপুনি নিয়মীয়াকৈ ভাগ লয়, তাত আপোনাৰ পাঠ্যক্ৰম চলে আৰু বহুত শিশু ল'ৰা ছোৱালী মানুহ আপুনি লগ পাইছে স্কুলত। গতিকে এই যে বান্ধোন পৰিয়ালৰ এটা মৰম লগা পৰিয়াল আৰু পৰিয়ালৰ সমষ্টিয়ে হৈছে আমাৰ সমাজ। এটা সুস্থ পৰিয়াল এখন সুস্থ সমাজ আমি তেনেদৰে ভাবিব পাৰোঁ। আপুনি পৰিয়াল বুলি ক'লে কি বুজে বাইদেউ, আৰু কোনখিনি আপুনি ধৰে, কি ধৰে, অকল মাক দেউতাক ল'ৰা ছোৱালী নে অকণমান
1: বহলকৈ? হয়, আচলতে পৰিয়াল বুলিলে আজিকালি কি হ'ল, নিউক্লিয়াৰ ফেমিলিবোৰ যিহেতু আহি গৈছে, মাক দেউতাক ল'ৰা ছোৱালী লৈ পৰিয়াল বুলি মানুহে ধৰি লৈছে। কিন্তু আচলতে আমি যেতিয়া সৰু আছিলোঁ তেতিয়া আমাৰ পৰিয়ালবোৰ অলপ বেলেগ আছিলে। মই বিশেষকৈ যৌথ পৰিয়ালত ডাঙৰ হোৱা। যৌথ পৰিয়াল মানে আমাৰ বৰদেউতা পৰিয়াল আৰু আমিবোৰ একেলগে আছিলোঁ। আমাৰ বৰদেউতা তেনেকৈ চাৰিটা ল'ৰা ছোৱালী, বাইদেউ তিনিগৰাকী, দাদা এজন। এই বাইদেউ মোতকৈ বাইদেউ দুই বোৰ মোতকৈ ধৰক 16-17 বছৰ ডাঙৰ। সেইকাৰণে বাইদেউ আমাৰ ঠিক বাইদেউ হৈ থকা নাই, মাৰ নিচিনাই হৈ গৈছিলে। দাদাও তেনেকৈ 10 বছৰ ডাঙৰ। সেইকাৰণে গোটেইবোৰ ডাঙৰেই যিহেতু আমাৰ মানে পৰিয়ালটো তেনেকুৱা ধৰণৰ, ইটোৱে সিটোক সিটোৱে সিটোক তেনেকৈ আদৰ যত্ন কৰি পেলাই ডাঙৰ হৈছিল। আৰু মা আমাৰ বৰমা নাই, বৰমা কেতিয়াবাই ঢুকাইছে। মা যেতিয়া সেইখন ঘৰলৈ গ'ল, মা সকলোৰে মাকেই হৈ থাকিলে সেই ঘৰখনত। সেইকাৰণে আমি গোটেইবোৰ বেলেগ বেলেগ বুলি নাভাবিছিলোৱেই। আৰু আমাৰ বৰদেউতাক আমি পাপা বুলি মাতিছিলোঁ। পাপা মানে পাপা কমন পাপা, তেখেত চবৰে পাপা। আৰু ইমানে আচৰিত ধৰণৰ কথা কিছুমান যে পাপা যে আমাৰ বেলেগ কোনোবা বৰদেউতা, সেইটো আজিকালিৰ দিনত বৰ দেউতা অকণমান দূৰৰ কোনোবা এজন বুলি ভবা হয়। আমাৰ দিনত নহয়। মানে মই এটা খুহুতীয়া কথা এটা কওঁ ইয়াতে। আমাৰ বৰদেউতাৰ বন্ধু আছিল অসীমত যাৰ হেৰাল সীমা লিখা কাঞ্চন বৰুৱা, তেখেত খুব ভাল বন্ধু পাপাৰ। আৰু তেখেতে প্ৰায় আমাৰ ঘৰলৈ আহে। এদিন আহিলে আমাৰ ঘৰলৈ, মই বাহিৰতে আছোঁ, তেওঁ মোক সুধিলে, অই ছোৱালী বৰপাপাই আছেনে? মই কৈছোঁ নাই। বাপে আছেনে? মই কৈছোঁ নাই। কোন আছে? মই বোলো পাপা আছে। তেনেকুৱা ধৰণৰ কথা। তাৰপিছত পাপা আছে বুলি কোৱাৰ লগে লগে তেওঁতো খুব হাঁহিছে। হাঁহি পেলাই কৈছে, অই তিলক তিলক, তোমাৰ দেখোন ছোৱালী, দেখোন বাপেকো নাই, বৰবাপেকো নাই, পাপাহে আছে। তেনেকুৱা ধৰণৰ, মানে ইমানেই ক্লজ। আৰু মই নিজে হেৰিত সৰু থাকোঁতে স্কুললৈ যাওঁতে মই খোজকাঢ়ি যোৱা মনতে নপৰে। পাপাৰ কান্ধত উঠোঁ, পাপাৰ চুলিকোচাত ধৰোঁ, ধৰি পেলাই তেনেকৈ স্কুললৈ যাওঁ। আৰু স্কুলৰ পৰা ঘূৰি আহোঁতে বাইদেউ গোলাত আহোঁ। ইমানেই ক্লজ বণ্ডিং। আৰু এইটোৱে কিন্তু বহুত ডাঙৰ শিকাইছিলে আমাক, যে মায়েও কৈ দিছিলে যে চা বাইদেউহঁত আছে, এয়া আছে, কোনো যাতে কোনো কথাত তহঁতৰ পৰা দুখ চুখ নাপায়, সদায় সকলোৰে লগত মিলা মিছাকৈ চলিবি। সেই বস্তুটো

0: এতিয়াও আমি লৈ আহিলোঁ।
1: হয়, খুব সুন্দৰ।
0: এই তেনেকে মানে ধৰক আমাৰ সমজুৱা জীৱনতো এই বস্তুটো থাকি গ'ল। সেইকাৰণে
1: আমি কথা পাতি কৈ থাকিম বাইদেউ। আমি ডক্টৰ দীপেশ ভাগৱতীৰ ওচৰলৈ আহিব খুজিছোঁ, মনোৰোগ চিকিৎসক। আৰু এই পৰিয়াল বুলি ক'লে যেতিয়া বাইদেউ যিটো কথা ক'লে, এটা ধৰক বিশাল পৰিয়ালৰ কথা, আমাৰ বৰদেউতা, দেউতা আৰু ককা খুৰা চব আছিলে, ককা আজু ককা, আমি গোটেইবিলাক কথা জানো কোন কি আছিলে। আজিকালি ল'ৰা, আপুনিতো পাই থাকে আপোনাৰ চেম্বাৰত তেনেকুৱা ল'ৰা ছোৱালী আহি থাকে, আজিকালি ল'ৰা ছোৱালী নিজৰ পৰিয়ালটো কিমানখিনি জানে? আজি আমাৰ উদ্দেশ্য পৰিয়ালটোক জনাৰ, মোৰ ককাক জনাৰ, মোৰ আজু ককাক জনাৰ, মোৰ খুৰানো কোন, মোৰ বৰদেউতা কোন, যেনেকৈ বাইদেউ ক'লে একেবাৰে নিজৰ, তেনেকুৱা ধৰণৰ কথা অকণমান কওকচোন। কিমানখিনি জানে সেই যিবিলাক ল'ৰা ছোৱালী আপোনাৰ তাত আহে, একক পৰিয়ালৰ বা নিউক্লিয়াৰ ফেমিলি যিটো কওক?
2: একক পৰিয়াল আজিকালি সমগ্ৰ দেশতে একক পৰিয়াল, পৃথিৱীতে ক'ব পাৰি আৰু। আৰু আমাৰ যিটো যৌথ পৰিয়াল আছিলে সেই চিষ্টেমটো প্ৰায় নোহোৱা হৈ আহিছে। আৰু বা তাৰ লগে লগে আৰু কিছুমান সমস্যা হৈছে যে আমি আগৰ যিটো আমাৰ বংশৰ ভেটিটো, মহৰ ভেটিটোনো ক'ত আছিলে সেই বিষয়ে আমাৰ জ্ঞানৰ সীমাটো খুব সীমিত হৈ গৈছে আমাৰ নেক্সট জেনেৰেশ্যনৰ বুলি ক'ব পাৰি। আৰু শিপাটোৰ বিষয়ে এতিয়া ধৰক আপোনাৰ এলেক্স হেলিৰ যিখন কিতাপ ৰুটছ, তেখেতে কিমান বছৰ পচুৱাই গৈ পেলাই আফ্ৰিকাত গৈ পেলাই নিজৰ ৰুটছটো উলিয়াইছে, গতিকে ৰুটছটো খুব ইম্পৰ্টেণ্ট, খুব খুব প্ৰয়োজনীয়। আৰু বা সেই প্ৰয়োজনীয়টো থাকিলে, সেই অনুভৱ কৰিলে, তেতিয়া এটা যিটো এটা ফিলিং এটা আহে যে আমি, মই এটা ডাঙৰ পৰিয়ালৰ মাজত আছোঁ, যে মই অকলশৰীয়া নহয়। সেই ভাৱটো আমাৰ যিহেতু এটা কমিউনিকেশ্যন, যিটো ভাৱৰ আদান প্ৰদান, কথোপকথনবিলাক কমি আহিছে। আৰু কমি অহাৰ কাৰণবিলাক এনেকুৱা হৈছে, মই যিবিলাক আপুনি ক'লে ল'ৰা ছোৱালী দেখা পাওঁ, যে আমি আলোচনা নকৰোঁ আমাৰ পৰিয়ালৰ বিষয়ে বৰ এটা। আমাৰ পেহী কোন, আমাৰ পেহীৰ ল'ৰা ছোৱালী কোন আছিলে, মোৰ মামাৰ ল'ৰা ছোৱালী ক'ত, আমি নাজাওঁ। আৰু সেইটোৰ কাৰণে কি হৈছে, ল'ৰা ছোৱালীবিলাকৰ খুব এটা নিজৰ ভিতৰত যে ময়ে সকলো, ময়ে কেন্দ্ৰবিন্দু, তেনেকুৱা এটা অনুভৱ হৈছে। সেই মই কেন্দ্ৰবিন্দু হোৱা বুলি ভবাৰ কাৰণে কি হৈছে, ল'ৰা ছোৱালীৰ মাজত বহুত ক্ষেত্ৰত এটা এটা এংজাইটি, ষ্ট্ৰেছ বুলি যিটো কয়, কাৰণ মই কথা ক'বলৈ কোনো নাই। এতিয়া একক পৰিয়ালত কি হয়, যে আগত যিটো যৌথ পৰিয়ালৰ কথা বতৰা পাতিছিলে, একক পৰিয়ালত হৈছে কি, মাক দেউতাক ল'ৰা ছোৱালীকেইজন আছে, ল'ৰা ছোৱালী দুজন বা ক'ৰবাত এজন ল'ৰা ছোৱালী, তেনেকুৱা। এতিয়া কথোপকথনৰ ভিতৰত ক'বলৈ গ'লে মাক দেউতাকৰ মাজত কথা বতৰা পাতে, কিন্তু কেতিয়াবা কি হয় যদি দুয়োজনেই খুব ব্যস্ত থাকে, তেতিয়াহ'লে ঘৰতে ব্যস্ত হ'ব পাৰে, বাহিৰতে ব্যস্ত হ'ব পাৰে, আৰু এজনে হয়তো চাকৰি কৰা হ'ব পাৰে, দুজনে হয়তো চাকৰিত থাকিব পাৰে। অফিচৰ পৰা অহাৰ পিছত বা কামৰ পৰা অহাৰ পিছত বা ঘৰত থকা সময়খিনিত ভাগৰ লাগে, বিশ্ৰাম ল'বলৈ মন যায়। তেতিয়া যদি ল'ৰাটোৱে বা ছোৱালীজনীয়ে কিবা এষাৰ কথা ক'বলৈ খোজে, ক'বলৈ বিচাৰে, অলপ পিছত কথা পাতিম, ভাগৰ লাগিছে, এতিয়া নধৰিবিচোন, লগে লগে ল'ৰাটো বা ছোৱালীজনীৰ মাজত ভাৱ এটা হয়, মা দেউতাৰ কথা ক'বলৈ মন লাভ নাই, মোৰ কথা নুশুনেই। আৰু এই ধৰণৰ ল'ৰা ছোৱালীয়ে বহুত ক্ষেত্ৰত মই দেখিছোঁ, আহে মা দেউতাক কয় যে মোক কাৰোবাৰ তালৈ লৈ যোৱা, তোমালোকে মোৰ কিবা কথা আছে,
1: মানে ল'ৰা ছোৱালীয়ে মাক দেউতাকক কয়,
2: ল'ৰা ছোৱালী মাক দেউতাক কয়, মা দেউতাক কয় যে কিনো আছে কওকচোন, আমাক কওকচোন, আমাক কিয় নকওঁ। তেতিয়া ল'ৰা ছোৱালীকৈ যে একো নালাগে দিয়া, আৰু কোটো দিব নালাগে, মই নকওঁ কথাখিনি, এই যে চাইলেণ্টলি থাকি গ'ল, মনে মনে থাকি গ'ল, সেইটোৱে কিন্তু মনৰ ভিতৰতে বিল্ডআপ কৰি থাকে। সমস্যাবিলাক স্কুলৰো হ'ব পাৰে, সমস্যাবিলাক ডেট লৈ হ'ব পাৰে। আৰু সেই তেতিয়া সেই দেখা যায় যে ল'ৰা ছোৱালীবিলাকে লাহে লাহে মোবাইলৰ প্ৰতি আকৃষ্ট হৈ যায় বহুত ক্ষেত্ৰত। এতিয়া বহুত পৰিয়াল আছে যাৰ মাজত সুন্দৰকৈ পৰিয়ালৰ মাজত ভাৱৰ আদান প্ৰদান হয়, কথা বতৰা পাতে, খেলা ধূলা কৰে, দেওবাৰে শনিবাৰে গোটেই পৰিয়ালটো ফুৰিবলৈ ওলাই যায়। কিন্তু কিছুমান পৰিয়ালত এই সমস্যাটো হৈছে, আৰু কিছুমান পৰিয়ালৰ যিটো হৈছে, এই পৰিয়ালৰ সংখ্যাবিলাক লাহে লাহে লাহে বাঢ়ি গৈ আছে, য'ত ভাৱৰ আদান প্ৰদানটো নাই সেইটো। আৰু তেতিয়াই ল'ৰা ছোৱালীয়ে বহুত ক্ষেত্ৰত দেখা যায় যে মাদক দ্ৰব্যৰ প্ৰতি আসক্তি হৈ যায়, ষ্ট্ৰেছত ভোগে, লগৰ লগত থাকি ভাল পায়। আৰু যিবিলাক পৰিয়ালত মাক দেউতাকে কয় যে আজি কিন্তু ল'ৰাটো ঘৰতে থাকিব নিবিচাৰে, বাহিৰতে থাকি বেছিভাগ সময়, সেইবিলাক পৰিয়ালত যেতিয়া মই বিচাৰ কৰি দেখোঁ যে সিহঁতৰ পৰিয়ালত যিটো মাক দেউতাকৰ যিটো আবেগেৰে কথা পাতিব লাগে, সেই আবেগ, সেই ফিলিংটো নাই। মই যেতিয়া পিতৃ মাতৃক সুধোঁ যে কি হয়, বোলে আপুনি খুব মৰম কৰোঁ, মই বোলো মৰমটো আপোনালোকে দেখাই নে নাই, মৰম কৰিলেতো নহয়, মৰম দেখাবলৈ দেখাওঁ, তাক যি লাগে সেইটোৱে দিওঁ। ল'ৰা ছোৱালীয়েতো বস্তু নিবিচাৰে, আপোনালোকৰ পৰা যিটো ইমোশ্যনেল ছিকিউৰিটি বিচাৰে, কেনেকৈ দিব, আপুনি মূৰত হাতখন থ'লে, তাত গাত হাতখন থ'লে, হাতখনত ধৰি পেলাই কথাটো

0: ক'লে, সেইটো হৈছে আপোনাৰ এটা ফিজিকেল যিটো দেখায় আপুনি শ্ব' কৰে যে আপুনি এক্সপ্ৰেশ্যন, ফিজিকেল এক্সপ্ৰেশ্যনটো, বডি লেংগুৱেজটো খুব ইম্পৰ্টেণ্ট, বডি লেংগুৱেজটো খুব ইম্পৰ্টেণ্ট।
1: আপুনি দুটা কথা মই আপোনাৰ ইয়াৰ পৰা মানে ল'ব বিচাৰিছোঁ, আপুনি যোনটো ক'লে যে বস্তু যি লাগে তাকে দিওঁ, এটা মেটেৰিয়েলিষ্টিক কথা হৈ গ'ল, আৰু দুই নম্বৰ কথা কৈছে আপুনি ক'লে যে মাক দেউতালৈ কথা পাতি লাভ নাই এনেকে যে কয়, সেইটো কিমান মানে এটা ধৰক পেথেটিক হ'ব পাৰে, ল'ৰা ছোৱালী কয় যে তোমালোকৰ লগত কথা পাতি লাভ নাই, নুশুনাই
0: নুশুনাই
2: নুশুনাই,
1: সেনেকুৱা কেছত আপোনালোকে কেনেদৰে এডভাইচ কৰে
0: পৰিয়ালক? তেতিয়া পৰিয়ালক এডভাইচ কৰা হয় যে আপোনালোকে কোৱালিটি টাইম কনচেপ্টটো জানেনে, বোলে জানো মোৰতো কোৱালিটি টাইম দিওঁ সিহঁতক, বোলে কেতিয়া দিয়া ন, মই ফ্ৰী থাকিলে মই সিহঁতক কোৱালিটি টাইম দিওঁ, এই কোৱালিটি টাইম কনচেপ্টটো একচুৱেলি সেইটো ভুল কনচেপ্ট। কোৱালিটি টাইম হৈছে কাৰ কাৰণে, মোৰ কাৰণে নে ল'ৰা ছোৱালীৰ কাৰণে, সেইটো মই ল'ৰা ছোৱালীক দিব লাগিব সিহঁতৰ কোৱালিটি টাইমটো, সিহঁতৰ কোৱালিটি টাইম। মই যেনিবা অফিচৰ পৰা আহি পেলাই বাতৰি কাগজখন পঢ়ি আছোঁ বা নিউজটো লৈ আছোঁ, ল'ৰা ছোৱালী যেতিয়া কথা এটা ক'বলৈ আহিব, বাতৰি কাগজখন থৈ পেলাই টিভিটো বা চাইলেণ্ট কৰি বোলে হা কোৱাচোন কি হ'ল আজি দিনটো, কোৱা মোক কি কি হ'ল কি কি, সেইটো কোৱালিটি টাইম ল'ৰা ছোৱালীৰ কাৰণে।
2: তাৰমানে সেই 100% ডিভোশ্যনটো
0: সেই সময়ত, সেই লিচেনিংটো যিটো কয় এজ এ একটিভ লিচেনিং দিব লাগে। লিচেনিংটো শুনাটো আমাৰ তিনি ধৰণৰ আছে, এটা আছে একটিভ, প্ৰত্যেকটো কথা মই মন দি শুনিছোঁ, দ্বিতীয় হৈছে যে এটা পেছিভ, কিবা এটা কৈ গৈ আছে মই অন্য ভাৱত বিমূঢ় হৈ আছোঁ, আৰু এটা ছিলেক্টিভ, ছিলেক্টিভটো হৈছে যে যিখিনি মোৰ প্ৰয়োজনীয় বুলি ভাবোঁ তাতেহে মই কাণটো দিছোঁ কি নাই দিয়া। কিন্তু এই যিটো কথা কথোপকথন যেতিয়া হ'ব পৰিয়ালৰ মাজত, ধৈৰ্যৰে শুনাটো খুব প্ৰয়োজন, ধৈৰ্যৰে শুনাটো খুব প্ৰয়োজন। আৰু শ্ৰুতমুখ চমুকা মই কৈছোঁ, এই যে আমাৰ যে ধৈৰ্যৰ কথাটো মই ক'লোঁ, আমাৰ যে কথোপকথনৰ আলোচনা হয়, এজনে কথাটো কৈ পেলাই শেষ হোৱাৰ আগতেই, ইজনে শুনাৰ আগতেই উত্তৰটো দি দিয়ে, সেইটো এটা সমস্যাৰ
1: সৃষ্টি কৰে। সেইটো কোনো মানে কথোপকথন নহ'ল
0: আৰু, ব্যৱহাৰ নহ'ল।
1: সুন্দৰ কথা কৈছে, এইটো প্ৰায় তেনেকুৱা হয়, আমি ধৰি লওঁ যে অমুকেই ক'ব, অমুকেই কৈছে, দুটা শব্দ কোৱাৰ পাছতে সেইটো মাৰাত্মক আপুনি যিটো কথা কৈছে হ'ব পাৰে। হয় পিছে খুব সুন্দৰ কথাখিনি ওলাইছে, আদৰৰ শ্ৰোতা আপোনাৰ বাৰ্তাসমূহ আহিবলৈ আৰম্ভ কৰিছে, গুৰুত্বপূৰ্ণ বিষয় আজি আমি লৈ আনিছোঁ, বান্ধোন পৰিয়ালৰ। আৰু আপোনাৰ চাই আছে আকাশবাণী গুৱাহাটীৰ যিটো অফিচিয়েল ফেচবুক পেজ, তাত লাইভ কৰি আছে ৰুচেন গগৈয়ে, আমাৰ লাইভ কৰি আছে, আপোনালোকৰ বাৰ্তাসমূহ আহিছে। এনেকুৱা ধৰণৰ বাৰ্তা যদি কিবা আছে আজি বিষয়টোৰ সম্পৰ্কত আপোনালোকে আমাক বাৰ্তা দিব পাৰে, আমি ভাগ বতৰা কৰি লওঁ। ইতিমধ্যে কেইবাটাও বাৰ্তা আছে, সুপ্ৰভাত বাৰ্তা প্ৰায় মই এৰাই চলিবলৈ চেষ্টা কৰিম, যিহেতু আৰম্ভণিতে ইনামুল মজিদে দিছে, গতিকে তেখেতক নমস্কাৰ সুপ্ৰভাত জনাইছোঁ। তাৰপাছত আজিৰ বিষয়টো সম্পৰ্কে কোনোবাই যদি লিখিছে এবাৰ চাই লৈছোঁ, মাজে মাজে আমি গীত শুনাই যাম আৰু আমাৰ দুইগৰাকী সমল ব্যক্তিৰ সৈতে কথা পাতি যাম। শুনি থাকিব প্ৰভাতী তৰংগৰ এই বিশেষ খণ্ডটি, গীতটি শুনাই লৈছোঁ শান্তা উজিৰৰ কণ্ঠত, তাৰপাছত আমি পুনৰ উভতি আহিম আমাৰ আজিৰ এই কথা বতৰাৰ মাজলৈ।

0: আদৰৰ শ্ৰোতা, পুনৰ স্বাগতম জনাইছোঁ আপোনালোকক। আমাৰ আজিৰ এই প্ৰভাতী তৰংগ এটি বিশেষ খণ্ড বান্ধোন পৰিয়ালৰ ষ্টুডিঅ'ত উপস্থিত আছে অৰুণিমা দেৱী আৰু ডাক্তৰ দীপেশ ভাগৱতী। মই অৰুণিমা দেৱীৰ ওচৰলৈ আহিছোঁ। ডাক্তৰ দীপেশ ভাগৱতীয়ে বৰ সুন্দৰ কথাটো কৈছে, ৰুটছৰ কথাটো কৈছে। আমি পৰিয়ালৰ যিটো আমাৰ শিপা, সেইটো জনা কিমান প্ৰয়োজন। শিপাটোৰ বিষয়ে আমাৰ ল'ৰা ছোৱালীয়ে, আজি যিখিনি ল'ৰা ছোৱালী আছে, ধৰক মোৰ ককা কোন আছিলে, মোৰ আজো ককা কোন আছিলে, আমাৰ অৰিজিন ঘৰনো ক'ত আছিলে। আজি বহুত মানে ধৰা এই চহৰ কেন্দ্ৰিক বা নগৰ কেন্দ্ৰিক হৈছে, আমাৰ যিটো ঠাই আছে কৰ্মক্ষেত্ৰত আমি আহিবই লাগিব। কিন্তু আমি জনাটো, সেই ঠাইলৈ যোৱাটো, সেই ঠাই মাজে মাজে ভ্ৰমণ কৰাটো, তাৰ যিখিনি আমাৰ আলহী অতিথি আছে, অঙহী বঙহী যাক যিখিনি আছে, তেওঁলোকক লগ পোৱাটো কিমান গুৰুত্বপূৰ্ণ।
1: সেইটোতো ঠিকেই, কাৰণ কি হয় কেতিয়াবা পৰিয়ালবোৰ যিহেতু সিঁচৰিত হৈ গ'ল নহয় আজিকালি,
0: হয়
1: এনেকুৱা হয় যে কেতিয়াবা একেবাৰে নিজৰ আপোনজনকে চিনিয়ে নাপায় আজিকালি ল'ৰা ছোৱালী। সেইকাৰণে মই ভাবোঁ যে এই যে গৰমৰ বন্ধটো হৈছে বা এনেকুৱা ধৰণৰ বন্ধবোৰত আমিবোৰে, ডাঙৰবোৰে অকণমান সময় উলিয়াই ল'ৰা ছোৱালীবিলাকক আমাৰ অৰিজিনেল ঘৰ ক'ত সেইখিনিলৈ যদি আমি লৈ যাওঁ, তাৰ ওচৰে পাজৰে থকা আমাৰ পৰিয়ালৰ মানুহখিনি সেইখিনিৰ লগত যদি মাজে মাজে চিনাকি কৰি দিওঁ, সেইটো বৰ প্ৰয়োজন হৈ পৰিছে। আৰু তাৰোপৰি ধৰক বিহুৱে, বিহুৰ সময়তেই ধৰক সেই তেওঁলোকৰ লগত, আজিকালিতো মোবাইলটো আছেই, বোলে দিয়াচোন এই পেহীৰ ল'ৰা এয়া অমুক দাদা কথা পাতাচোন, সেই তেনেকে ধৰণৰ কৰিব পাৰি। আগৰ দিনত আমি যেতিয়া সৰু আছিলোঁ তেতিয়া মাহঁতে কি কৰে, বিহুৰ আগে আগে এজাপ পোষ্টকাৰ্ড আনি দিয়ে, নাইবা পিছলৈ পিছলৈ ইনলেণ্ড লেটাৰ দিয়ে, তাৰপিছত মায়ে এখন চিঠি লিখি দিয়ে যে এইখন লিখা এখন পেহীলৈ পঠিয়াব লাগিব, এইখন খুৰালৈ এইখন খুৰীলৈ। সেই বস্তুটো এতিয়া আমি আকৌ কৰিব পাৰোঁ। চিঠিখনটো আজিকালি লিখা নাযায়, পোষ্ট অফিচলৈ যোৱাও নাযায়, সেইকাৰণে আমি
0: মোবাইলত আছে নে
1: নাই, নাই দেখাই নাই, দেখাই নাই, নাই নেকি, এতিয়া আমি মোবাইলটো আছে নহয়, মোবাইলটোৰে ধৰক আমি কানেকশ্যনটো কৰিলো। মই ধৰক মাক বা দেউতাকে এষাৰ কথা পাতি তেওঁলোকক যদি লগ লগাই দিওঁ কথা পাতাচোন বুলি, সেইটোতো কিন্তু কামত আহিব যেন পাওঁ, তেতিয়া চিনাকিটো হ'ব। আৰু মই কেতিয়াবা ভাবোঁ যে কেতিয়াবা যে পৰিয়ালত কিছুমান দুৰ্যোগ হয়, কোনোবা ঢুকালেই বা কি হ'ল, তেতিয়া আমি সৰুখিনিক আমি আঁতৰাই ৰাখোঁ আজিকালি, নিনিও দেখোন আমি। কিন্তু এই ধৰক তেনেকুৱা কিবা এটা দুৰ্যোগ হ'লে সৰুখিনিকো যদি লৈ যাওঁ, তে পৰিয়ালৰ বাকীবিলাকৰ লগত লগ হ'ব পাৰে। তাৰোপৰি ধৰক সকাম নিকামত, এই মই ভাবোঁ ইট ইজ কম্পালচৰি দেই, ল'ৰা ছোৱালীক নিব লাগে। আমি আঁতৰাই থওঁ প্ৰায়ে, এই নালাগে নেকি সকামলৈ যাবলৈ, কিন্তু মোৰ বোধেৰে

0: খালে ভাল, কাৰণ তেতিয়াই সেইখিনি সময়তে পৰিয়ালৰ মানুহবোৰ গোট খায়, গোট খালে তেওঁলোকেও লগ পাব, চিনাকি হ'ব, গম পাব যে মোৰনো ঘৰত মোৰ পৰিয়ালত কোন কোন আছে। মই কিন্তু এইটো খুব গুৰুত্ব দিওঁ এই কথাখিনিত।
1: ডক্টৰ দীপেশ বাসুদেৱ, আপুনি কি কয়, আপুনি আৰম্ভ কৰিছিল ৰুটছ কথাটো কৈছিল, আপুনি এখন বিখ্যাত কিতাপৰ আগ ধৰি কথাটো আগবঢ়াইছিলে, গতিকে জনাটো কিমান প্ৰয়োজনীয়?
2: জনাটো খুব প্ৰয়োজনীয় আৰু প্ৰয়োজন নিজৰ ৰুটছটো জনাটোতো প্ৰয়োজন হয়েই। তাৰোপৰি সেই বিষয়ে কিছুমান কোনে কি কৰিছিলে, ক'ত আছিলে, লাইফ ষ্টাইলটো কেনেকুৱা আছিলে সেই সময়ত, সেইটো জানিবৰ কাৰণে বাইদেউ যিটো ক'লে যে আমি অৰিজিনেল যিখন আমাৰ ঘৰ, গাঁৱৰ ঘৰ যিখন, তালৈকেতো আমি মাজে সময়ে যাব পাৰোঁ, গৈ পেলাই এইখন তাৰমানে ঘৰ মই ইয়াতে ফুৰিছিলোঁ, ইয়াতে খেলিছিলোঁ, তেতিয়া ল'ৰা ছোৱালী যে হয় এতিয়া আমি এইটো খেলিলে কি বুলি কয়, এতিয়া বহুতে গেমছ খেলাৰ কল বুলি ক'লে, এইটো খেলা ধূলা কৰা বহুতে কয় যে আমি মই কিবা কম্পিউটাৰ গেমছ, মোবাইল গেমছৰ কথাটো কয়, যিবিলাকৰ বিষয়ে নাজানো মই বোলো কি গেম, তাৰপিছত যেতিয়া সোধোঁ তেতিয়াহে কয় যে নহয় মোবাইল গেম, বাহিৰত গৈ পেলাই খেলা নহয়। এতিয়া খেলিব খুজিলে ল'ৰা ছোৱালীটো যিকোনো বস্তু খেলিব পৰা আগতে ৰব টেঙালৈ বলটো খেলিছিলে, বা ঘৰতো মাক দেউতাকে খেলাৰ সামগ্ৰী নিদিয়া নহয়, কিন্তু খেলাৰ সামগ্ৰীটো লৈ পেলাই খেলিবলৈ যে আন ল'ৰা ছোৱালীৰ লগত খেলিব সেই বস্তুটো কমি গৈছে।
1: এতিয়া
2: এই পৰিৱেশ নাই, এটা হৈছে পৰিয়াল, এটা হৈছে পৰিয়াল, পৰিয়ালৰ ওচৰত হৈছে আমাৰ ওচৰ চুবুৰীয়া, তাৰপিছত হৈছে সমাজখন। নাই এতিয়া পৰিয়ালত এজন মানুহৰ লগত সিজন ভাৰ প্ৰাণ যেতিয়া ভাল হয়, কমিউনিকেশ্যনটো ভাল হয়, তেতিয়া ল'ৰা ছোৱালীৰ আমাৰ ৰাইজৰ সামগ্ৰিকভাৱে যে ওচৰ চুবুৰীয়াৰ লগতো মই জনা শুনা হ'ব লাগে, কথা বতৰা পাতিব লাগে, এবাৰ মাত সাৰ দিব মাজে সময়ে যাব লাগে সেইটোত, তাৰপিছতে আমাৰ বাকী সমাজৰ, ডাঙৰ সমাজৰ, বৃহত্তৰ সমাজৰ কথাটো মনলৈ আহিব। গতিকে গাইগুটীয়াভাৱে যদি আমাৰ কমিউনিকেশ্যনটো নহয় তেতিয়াহ'লে বাকী কমিউনিকেশ্যনটো নহ'ব, সমাজত নহ'ব, ওচৰ চুবুৰীয়াৰ লগত নহ'ব। এই যে আমাৰ যিটো সমাজত এটা ডিভিশ্যন এটা আহি গৈছে নহয়, তাৰ এটা কাৰণ হৈছে এইটো যে আৰু এটা ৰেচপেক্ট ফৰ দ্য আদাৰ পাৰ্চন ন, যে ঘৰখনত থাকিলে আমি সমাজত কিয় কওঁ যে এনেকুৱা সমাজৰ মানুহৰ এগেইনষ্টে কৰিব নালাগে, কৰিলে আমাৰ এইটো বেআইনী হয়। ঠিক ঘৰতো যদি আমি চাৰিজন বা পাঁচজন মানুহ আছোঁ তেতিয়াহ'লে অকল মই ভাল পোৱা কামখিনি কৰি থাকিলেও নহ'ব, বাকী কেইজনে মই ভাল পাওঁ কিন্তু এজনৰ যদি অসুবিধা হৈছে মই সেই কামটো কৰিব নালাগে, আণ্ডাৰষ্টেণ্ডিংটো আৰু ৰেচপেক্ট ফৰ দ্য অপিনিয়ন অফ আদাৰ্ছ, আনৰ যিটো ভাল পোৱা, আনৰ যিটো ভাল লগা আৰু সেইটোৰ প্ৰতি এটা সন্মান, যে মই হয় মই এইখন এই কামটো কৰি ভাল পাওঁ কিন্তু মোৰ ওচৰ চুবুৰীয়া অসুবিধা হৈছে নেকি, তাৰ লগতে মোৰ ঘৰৰ অইন মানুহৰ এইটো কিবা অসুবিধাৰ সৃষ্টি কৰিছে নেকি, তেতিয়াহ'লে কি হয় ইজনে সিজনৰ ৰেচপেক্টটো থাকে আৰু সেই ৰেচপেক্টটোৱে গৈ পেলাই পিছত সমাজত, বাহিৰত সেইটোৱে প্ৰতিফলিত হয়। গতিকে এই ৰেচপেক্টটো নোহোৱাৰ কাৰণে, মিউচুৱেল ৰেচপেক্টটো নোহোৱাৰ কাৰণে আমাৰ বহুত সমাজত নহ'বলগীয়া ঘটনা হৈ আছে। আৰু দ্বিতীয় কথা হৈছে টলাৰেঞ্চটো, সহ্য শক্তিটো। আমি সহ্য শক্তিটো সৰুৰ পৰাই শিকোঁ কিন্তু আমাৰ সহ্য শক্তিটো লাহে লাহে কেতিয়াবা নোহোৱা হৈ যায়, যেতিয়া দেখোঁ যে আমাৰ ঘৰত দেখোন ইজনে সিজনৰ কথা সহ্যই নকৰে, তেতিয়া কি শিকিব নেক্সট জেনেৰেশ্যনে, সহ্য কোনো টলাৰেঞ্চ বা কোনো বস্তু নাই, কোনোবা কিবা এটা কৰাৰ লগে লগে মই উত্তৰটো দিব লাগিব, উগ্ৰভাৱে দিব লাগিব, সেইটোৱে কৰিব লাগিব। সেই শিক্ষাৰ যিটো হয় ব্যক্তিত্বৰ যিটো প্ৰভাৱ পৰে সেইটো কিন্তু সাংঘাতিক প্ৰভাৱ পৰে ডাঙৰ ওপৰত, আৰু ব্যক্তিত্বৰ যিটো চানেকি সেইটো সৰুতে পাঁচ ছয় বছৰ বয়সৰ পৰা আৰম্ভ হয়, হৈ পেলাই সেইটো লাহে লাহে ডেভেলপ কৰে। গতিকে তাত দুটা কথা আহে, এটা হৈছে যে মই জেনেটিকভাৱে মোৰ কেনেকুৱা ব্যক্তিত্ব, আৰু এটা হৈছে মই যিটো মোৰ পৰিৱেশৰ পৰা মই কেনেকুৱা ধৰণৰ প্ৰভাৱ পাইছোঁ, সেই দুয়োটাই। গতিকে সেই পৰিৱেশটো অতি প্ৰয়োজনীয়, পৰিৱেশটো কেনেকৈ দিছোঁ, গতিকে অকল গাইগুটীয়া হৈ থাকিলে নহ'ব। আপুনি যিটো আজি ক'লে, আজি যিটো অনুষ্ঠানৰ মূল ভাৱটো, সেইটো হৈছে নিতান্ত প্ৰয়োজনীয়, আৰু আমাৰ সিজনৰ সিজনৰ মাজে যিটো মিউচুৱেল ৰেচপেক্ট, টলাৰেঞ্চ, তাৰপিছত কমিউনিকেশ্যন। আৰু এটা কথা, আমাৰ এটা মোৰ এটা ষ্টাডি এটা আছিলে যে যিবিলাক পৰিয়ালত পিতৃৰ লগত বা মাতৃৰ লগত কমিউনিকেশ্যনটো নহয় তেওঁলোকৰ মাজত এলকহলিজিমৰ প্ৰব্লেমটো বাঢ়ে বেছি। কিন্তু মই আগতে ড্ৰাগছৰ কথাটো কৈছিলোঁ, নিচাযুক্ত সামগ্ৰী, কিন্তু এলকহলিজিমৰ সেই প্ৰব্লেমটো আছে। গতিকে এশজনৰ ভিতৰত হয়তো দহজনৰ হ'ব পাৰে, সেই দহজনৰ কাৰণে কিন্তু প্ৰত্যেকজনৰ কাৰণে 100% প্ৰব্লেম, সেইটো এশভাৱে পৰে। আমি ক'ব পাৰোঁ যে সবৰেতো নহয়, অলপ কিছুমান হয়, কিন্তু যাৰ হয় তেওঁৰ ক্ষেত্ৰত কিন্তু এশভাগেই তেওঁ ভুগি আছে।
1: আপোনালোকে তেনেকুৱা ধৰণৰ

0: কেছ বুলি কৈছোঁ পাই থাকে,
1: পায়
0: তেনেকুৱা ধৰণৰ দেখি থাকে। আৰু এটা কথা আপুনি কৈছে বা আমি শুনি থাকোঁ তেনেকুৱা ধৰণৰ কথা, যে সৰু ল'ৰা ছোৱালী যিখিনি ধৰা আপোনাৰ যে পাৰ্চনেলিটি ডেভেলপমেণ্ট হয় বা যি শিকিব, সাধাৰণতে পঢ়া শুনাতকৈ দেখি শুনি বেছি শিকে, মাক দেউতাকৰ পৰা বা কিতাপৰ পৰা যিদিন শিকিব, ঘৰত কৰি থকা কামৰ পৰা বেছিকৈ শিকে। অইনসকলে যিবিলাক কাম কৰে,
1: দুখন সুন্দৰ কিতাপ আছে, হাউ চিলড্ৰেন লাৰ্ণ হাউ চিলড্ৰেন ফেইল, এই যে প্ৰত্যেকটো বস্তুৱে ল'ৰা ছোৱালীয়ে খুব অবজাৰ্ভেণ্ট, কিন্তু ভাষাটো ইমান ইমান ইমান কঠিন বস্তু এটা ল'ৰা ছোৱালীয়ে এবছৰ বয়সৰ পৰা কিন্তু ক'বলৈ আৰম্ভ কৰে। কেনেকৈ শিকায়? কোনেওতো নিশিকায়। সি মাকৰ মুখখন চাই চাই, ওঠৰ যিটো মুভমেণ্ট সেইটো চাই চাই ল'ৰা ছোৱালীয়ে কথা ক'বলৈ শিকে। লগতে আপুনি যদি ক'লে যে বেছিভাগ লাৰ্ণিংটো চাইণ্টিফিকেলি ক'ব গ'লে মোৰ দেন 60% লাৰ্ণিংটো হয় ফ্ৰম দ্য এনভাইৰনমেণ্ট, বডি লেংগুৱেজ এনভাইৰনমেণ্টৰ পৰা, পৰিৱেশৰ পৰা, বাকীখিনিহে আপোনাৰ কিতাপ পত্ৰ প্ৰেৰণৰ পৰা। গতিকে এটা ব্যক্তিত্ব এজনৰ ডেভেলপ কৰিবৰ কাৰণে গোটেই পৰিৱেশ আৰু যিটো শিক্ষা দুয়োটাই প্ৰয়োজন। এটা হিচাপে ফৰ্মেল এডুকেশ্যন, যিটোক আমি ফৰ্মেল এডুকেশ্যন স্কুলৰ পাঠ্যপুথিৰ পৰা যিটো শিকিলে, এটা হৈছে ইনফৰ্মেল এডুকেশ্যন যিটো পৰিৱেশৰ পৰা শিকিলে, সেই দুয়োটাই প্ৰয়োজন ব্যক্তিত্বটো ডেভেলপ কৰিবৰ কাৰণে।
0: খুব সুন্দৰ কথা বতৰা আমাৰ চলিছে আৰু হৈছে।

0: তার দুইটাই প্রয়োজন।
1: হুম
0: এটা হিসাবে ফর্মেল এডুকেশন, যেটাকে আমি ফর্মেল এডুকেশন স্কুলৰ পাঠ্যপুথিৰ পৰা যিটো শিকিলে, এটা হৈছে ইনফৰ্মেল এডুকেশ্যন যিটো পৰিৱেশৰ পৰা শিকিলে, সেই দুয়োটাই প্ৰয়োজন ব্যক্তিত্বটো ডেভেলপ কৰিবৰ কাৰণে।
1: খুব সুন্দৰ কথা বতৰা আমাৰ চলিছে, আৰম্ভ হৈছে, আৰু অতি গুৰুত্বপূৰ্ণ কথা কৈছে দুয়োগৰাকী সমল ব্যক্তি। আজি আমাৰ এই অনুষ্ঠান এনেদৰে অব্যাহত থাকিব আজি 10:30 বজালৈকে। মাজে মাজে গীত শুনাই যাম, আৰু এতিয়া আমি শুনাব খুজিছোঁ জুবিন গাৰ্গৰ এটি সুন্দৰ গীত। তাৰ পাছত আপোনাৰ বাৰ্তাসমূহ লোৱা নাই, আমি বাৰ্তাসমূহৰ মাজলৈ আহিম, যথেষ্ট বাৰ্তা আমালৈ আহিছে, এই বাৰ্তাসমূহ ল'ম ইয়াৰ পাছতে, গীতটিৰ পাছতে। শুনি থাকিব প্ৰভাতী তৰংগৰ এই বিশেষ খণ্ড বান্ধোন পৰিয়ালৰ।

0: আদৰৰ শ্ৰোতা পুনৰ স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ আজিৰ এই প্ৰভাতী তৰংগৰ এটি বিশেষ খণ্ড বান্ধোন পৰিয়ালৰ। আৰু আপোনাৰ বাৰ্তা সময় বহুপৰ ধৰি ল'ব পৰা নাই, বাৰ্তাসমূহ ল'বলৈ যত্ন কৰিছোঁ। আমি চাইছোঁ কোনে ক'ৰ পৰা বাৰ্তা দিছে। মৃদুলা ভাগৱতী আমালৈ লিখি পঠিয়াইছে, আজি এটা খুব সুন্দৰ বিষয় বাছনি কৰিছে বুলি তেখেতে মন্তব্য দিছে। অজয় চক্ৰৱৰ্তী লিখিছে, আজিৰ বিষয় খুব ভাল বুলি তেখেতে আমাক জনাইছে। ৰণটু ডেকাই লিখিছে, এটি সুন্দৰ বিষয় আলোচনাৰ বিষয় হিচাপে লোৱা অতিথি দুগৰাকীৰ লগতে আকাশবাণীৰ সমূহ পৰিয়ালক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনালোঁ। অনুষ্ঠান শুনি আছোঁ প্ৰভাতী তৰংগ, মোৰ অতি প্ৰিয় অনুষ্ঠান বুলি লিখিছে। আমাৰ দিলীপ ডেকাই লিখিছে, এক মনোগ্ৰাহী বিষয় লৈ আৰম্ভ হোৱা আজি অনুষ্ঠান শুনিবলৈ সাজু হৈছোঁ। ভেৰুৱা দৰঙৰ পৰা তেখেতে আমাক বাৰ্তা দিছে, লগতে মই সুপ্ৰভাত বাৰ্তাসমূহ এৰাই চলিছোঁ। শিৰোমণি বৰুৱা ডেকাই লিখিছে, অতিথি কেইগৰাকীলৈ সম্ভাষণ জনাইছোঁ, আজিৰ বিষয়টো সাম্প্ৰতিক সময়ত অতি প্ৰাসংগিক, পৰিয়ালৰ বান্ধোন সকলোকে সুলগ ঢোলক পৰিয়ালৰ বান্ধোন সুলগ ঢোলক তেতিয়াই হয় যেতিয়াই বাহিৰৰ কোনোবাই প্ৰাধান্য পাবলৈ ধৰে, এই কথাটো অতি গুৰুত্বপূৰ্ণ। মণিচান পল সময় বিষয় বৰ্তমান যান্ত্ৰিকতাৰ যুগত যেন লাহে লাহে পৰিয়ালৰ সংজ্ঞা সলনি হৈছে বুলি তেখেতে লিখি পঠিয়াইছে। বিপুল তালুকদাৰে অন্য এটি বাৰ্তা দিছে, সেইধৰণৰ বাৰ্তা উজনিৰ বানপানীৰ কথা কৈছে। আমি প্ৰায় প্ৰচাৰ কৰি আছোঁ, আজি আঞ্চলিক বাতৰি বিতংকৈ প্ৰচাৰ কৰা হৈছে। আমাৰ প্ৰতিটো বাতৰিতে বানপানীৰ খবৰ পলে পলে দি থকা হৈছে। আৰু আজি ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেত যে ভ্ৰমণ কৰিব তিনিখন জিলা উজনিৰ, সেই বিষয়ে জনোৱা হৈছে। ৰেডিঅ'ৰ বাতৰি শুনি থাকিব, নিৰ্ভৰযোগ্য বাতৰি, বানপানীৰ খবৰ আপোনাৰ তাত পাই থাকিব। অশেষ ধন্যবাদ বিপুল তালুকদাৰ আপোনাৰ এই বিষয়টো উত্থাপন কৰাৰ বাবে। ৰিণু ভট্টাচাৰ্য লিখিছে, সুপ্ৰভাত, অতি সুন্দৰ তথা প্ৰাসংগিক। আজিকালি নতুন প্ৰজন্ম বহু ক্ষেত্ৰত একাকিত্বত ভুগি বিপথে পৰিচালিত হৈছে। এই বিষয়সমূহে বৰ্তমান সমাজতে সামাজিক সমস্যা হিচাপে ধৰা দিছে। পৰিয়ালৰ বান্ধোন অতি গুৰুত্বপূৰ্ণ। আজি অতিথি দুগৰাকীক নমস্কাৰ জনাইছোঁ, তেনেকুৱা ধৰণৰ কথা কৈছে যে সলগ ঢোলক হৈছে। ডক্টৰ দীপেশ ভাগৱতীৰ ওচৰলৈ আহিছোঁ, পৰিয়ালৰ বান্ধোন কৈছে, সলগ ঢোলক হৈছে। এগৰাকী শ্ৰোতা এগৰাকী কৈছে যে একাকীকত্বত ভুগিছে, আৰু এগৰাকীয়ে লিখিছে যে সৰু ল'ৰা ছোৱালীখিনি এই সমস্যাৰ দ্বাৰা ভুগিছে বুলি লিখিছে। গতিকে কিদৰে ইয়াৰ পৰা আমি পৰিত্ৰাণৰ ৰাস্তা উলিয়াব পাৰোঁ? অকল পৰিয়াল বুলি ক'লে মোৰ যিটো ধৰক ইয়াতে আৱাস আছে সেইটো বুলি আমি সাধাৰণতে নুবুজোঁ, মোৰ চাৰিওফালটো বুজোঁ, গছ গছনি, ফল মূল, চৰাই চিৰিকটি, মানুহ, আপুনি যেনেকৈ কৈছে পৰিৱেশ, মোৰ ঘৰৰ কাষৰ খেলপথাৰখন, এই গোটেই কথাটো আমি সামগ্ৰিকভাৱে লৈ ল'ব লাগিব। তেতিয়াহে চাগে আমি সুস্থ এটা পৰিয়াল বুলি ধৰিব পাৰোঁ। আমাৰ পোহনীয়া জন্তুটো আমাৰ পৰিয়ালৰ অংশ, গতিকে এই গোটেইখিনি কথা আছে।
1: পোহনীয়া জন্তু গছৰ যিখিনি চৰাই চিৰিকটি পৰে সেইখিনি,
0: গতিকে আমি কেনেদৰে এই নতুন চামক, আমাৰ উদ্দেশ্য এইটোৱেই যে কাৰো ষ্ট্ৰেছ এংজাইটি হৈ আপোনালোকৰ পেচাটোৰ বাবে অকণমান দিগদাৰি হ'ব পাৰে, ধৰক নাহক, কম পৰিমাণে আহক,
1: নহয় যে ষ্ট্ৰেছ এংজাইটি পেলাই ল'ৰা ছোৱালী আহিলে বৰ মনটো দুখ লাগে,
0: দুখ লাগে হয়
1: যে এই বয়সত কেলে এই ল'ৰাটোৱে ছোৱালীজনী আহি পেলাই কেলে কষ্ট পাবলগীয়া হৈছে, কিন্তু সেইটো এটা দুখ লগা অৱস্থা এটা হয়। আৰু কেতিয়াবা দেখা যায় এটা ল'ৰা দেউতাকে কয় যে এটা ল'ৰা আৰু সেইকাৰণে দিওঁ, মই বোলো এটা ল'ৰা হ'লে তাক আপুনি বিপথে যাবলৈ ৰাস্তা দেখুৱাই দিব, আৰু দুটা ল'ৰা হ'লে নিদিব, সেইটোতো হ'ব নোৱাৰে। এটা ল'ৰাৰ কাৰণে আপুনি যিলৈকে তাকে দিব, মেট্ৰিক পাছ কৰাৰ আগতে মটৰচাইকেলখন কিনি দিলে, মেট্ৰিক পাছ কৰাৰ পিছত ল'ৰাটোৱে ডিমাণ্ড কৰিলে যে মোক এইয়ে লাগে, মটৰচাইকেল নহ'লে মই টিউশ্যনত যাব নোৱাৰোঁ, স্কুটাৰখনত টিউশ্যনত যাব নোৱাৰোঁ, লাইচেঞ্চ পাবৰ সময় হোৱাই নাই, কিনি দিলে, ব্লেকমেইল কৰিলে, নহ'লে মই পঢ়িব নোৱাৰোঁ বুলি পেলাই মৰমতে কিনি দিলে, দুদিন পিছত গৈ পেলাই এক্সিডেণ্ট হৈ পেলাই হস্পিটেলত পৰি থাকিলে, গতিকে সেইটোতো এটা সমস্যাৰ সমাধান নহয় যে ভাল পালে বুলি ডিমাণ্ড কৰিলে বোলে দি

0: এটা মই আপোনাৰ উদাহৰণ দিছোঁ, এটা ল'ৰাই সি কলেজত পঢ়ে, ড্ৰাগছ লয়, কষ্টলি দামী ড্ৰাগছ লয়, বোলে পইচা ক'ত পোৱা, বোলে দেউতাৰ পৰা লওঁ, দেউতাই দিয়ে নে তোমাক, দেউতাৰ পৰা চুৰ কৰি লওঁ, কিয় দেউতাৰ পৰা চুৰ কৰা, দেউতাৰতো চুৰ কৰা পইচা, গতিকে এই যে চিষ্টেমটো পাৰ্কুলেট কৰে, কিন্তু এই বস্তুটো চিষ্টেমটো পাৰ্কুলেট কৰে, গতিকে ল'ৰাটো ল'ৰাটোৰ দেউতাকৰ প্ৰতি যিটো শ্ৰদ্ধা থাকিব লাগিছিলে সেইটো নাই, তাৰ নিজৰ যিটো বেয়া কাম কৰে সেইটো জাষ্টিফাই কৰে। এইটো মই এটা এক্সাম্পল দিছোঁ, এইটো হয়তো সকলোৱে নাখাতে, কিন্তু এটা উদাহৰণ, কিন্তু ল'বলগীয়া উদাহৰণ এটা সেইটোত। আৰু গতিকে আপুনি যদি সুধিলে যে কেনেকৈ পৰিত্ৰাণ পাব পাৰোঁ, এটা ৰাস্তা নহয়, পৰি ৰাস্তা হয়তো বহুতো ল'ব লাগিব। আমি প্ৰথমৰ পৰাই আমি অকল পৰিয়াল কেন্দ্ৰিক হ'ব লাগে, গাইগুটিয়াৰ লগতে পৰিয়াল কেন্দ্ৰিক, পৰিয়ালৰ পৰা সমাজ কেন্দ্ৰিক, সেই গোটেইখিনি তেতিয়াহে হ'ব। আৰু সৰুৰ পৰাই ল'ৰা ছোৱালীৰ লগত এই ফুৰা চকা কৰা, কথা বতৰা পতা, শনিবাৰ দেওবাৰে ওলাই যোৱা, বন্ধৰ দিনটোত একেলগে ওলাই যোৱা, এই বস্তুখিনি খুব প্ৰয়োজনীয়। আৰু আটাইতকৈ প্ৰয়োজনীয় হ'ল যে ল'ৰা বা ছোৱালীজনীয়ে কিবা এটা যদি ক'বলৈ খোজে, মন দি শুনিব লাগে, বাকী সকলো কাম বন্ধ কৰি পেলাই সেই সময়টো। আৰু বহুত ক্ষেত্ৰত কি হয়, তুমি কিয় এনেকৈ ভাবিছা, এনেকৈ ভাবিব নালাগে নহয়, জাজমেণ্ট এটা দি দিওঁ আমি, কিন্তু জাজমেণ্ট নহয়, তেওঁ যিখিনি কথা কৈছে শুনে, আৰু তোমাৰ তেনেকুৱা ফিল হৈছে নেকি, তেনেকুৱা ভাৱ হৈছে নেকি, তেনেকুৱা ফিল কৰিছে নেকি, তেনেকুৱা তোমাৰ মনটো বেয়া লাগিছে নেকি, কথাখিনি প্ৰকাশ কৰিবলৈ দিব লাগে। বুজাটো ল'ৰা ছোৱালীয়ে নিজে বুজি পায়, আমি ভাবোঁ যে বুজি নাপায় বুলি ভাবি পেলাই ডাঙৰে সদায় সদায় সমাধান দিব বিচাৰে, সমাধানতকৈ আলোচনাটো বেছি প্ৰয়োজন, তেতিয়া সমাধানবিলাক নিজে নিজে ওলাই যায়, সমাধানবিলাক নিজে ওলাই যায়।
1: আৰু আমি শুনি থাকো কয় যে শুনিলেই, সকলো কথা শুনিলেই 50% তার সমাধান হয়ে গেল, কোনি বাকি 50% কই বলে গিয়া থাকে,
0: হটকার 50 ভাগ হলে ঠিকই হয়ে যায়। প্লাস মনটো যেটা মুকুলি হৈ থাকে কথাখিনি কোৱাৰ পিছত, তেতিয়া সমাধানৰ আট বিলাক বিচাৰি উলিয়াই নহয়, নিজে বিচাৰি ল'ব, বা ল'ৰা ছোৱালী আহি পেলাই ক'ব, কথাখিনি পাতিলো, আচ্ছা দেউতাক কোৱাচোন, মই এনেকে ভাবিছো, কথাটো এনেকে কৰিলে হ'বনে, মই যদি প্ৰথম কথাখিনি নুশুনো, দ্বিতীয় কথাখিনি ক'বৰ কাৰণে ল'ৰাটোৰ বা ছোৱালীজনীৰ সাহসটো নহ'ব, প্ৰথমখিনি যদি শুনিলে তেতিয়া বোলে দিয়ে, অঁ ঠিক আছে বাৰু, সেইটো কৰিলে কোৱাচোন বাৰু, তাৰপিছত এইটো কৰিলে অসুবিধা কি কি হ'ব পাৰে, তেনেকৈ কথাবিলাকৰ সমস্যাবিলাকৰ যদি সমাধান কৰা যায়, তেতিয়া ল'ৰা ছোৱালী বাহিৰলৈ যাব দৰকাৰ নাই, সিহঁতি ঘৰতে থাকি ভাল পাব, ঘৰতে কথা বতৰা পাতিব, ঘৰতে দেউতাকৰ লগত খেলা ধূলা কৰিব, একেলগে ওলাই যাবৰ কাৰণে মন কৰিব, কেতিয়াবা যদি ওলাই যাব খোজে, বন্ধুৰ কাৰোবাৰ জন্মদিন আছে, বোলে ব'লা একেলগে যাওঁ, বা তুমি যোৱা গৈ আহা, খালি আহিবা সময়মতে ঘূৰি আহিবা, এইটো। আৰু মোবাইল ফোন যদি ল'ৰা ছোৱালীক দিব লাগে, মই এইটো কথা খুব প্ৰয়োজনীয় কওঁ, যে আপুনি কথা পাতিব পৰা মোবাইল দিয়ক, স্মাৰ্টফোন নিদিব, বা টিউশ্যনত গ'লে তাৰ লগত আমি এটা লিংকটো ৰাখিব লাগে, বোলে ঠিক আছে আপুনি কথা পাতিব পৰা মোবাইল দিয়ক, এই ছবি চাব পৰা মোবাইলটো নিদিব, যদি তেনেকুৱা এটা কথা থাকে যে আপুনি আহিছে গৈছে, আৰু যেতিয়া কিন্তু কোম্পানী এখন আহিবলৈ দেৰি হ'ল, তেতিয়া কিয় দেৰি কৰিলা কাৰণটো বিচাৰে বহুতে, কিয় দেৰি কৰিলা, কিয় দেৰি কৰাটো হৈছে, তেতিয়া ল'ৰা ছোৱালীয়ে দেৰি হ'লেও এটা কিবা কিবি এটা কিছুমান সঁচাটো ক'ব পাৰে, এটা সজাই পৰাই ক'ব পাৰে, কিয় যদি সোধো, যে আমি জবাবদিহি যদি বিচাৰোঁ, কিন্তু কৈছে আজি দুখন দেৰি হ'ল তোমাৰ, এই নিজে নিজে ক'ব তেতিয়া কথাখিনি, বা ঠিক আছে আজি বাৰু দেৰি হ'ল, কাইলৈ পৰা কিন্তু আহিবা সময়মতে, তেতিয়া ডিফেন্সিভ নহয়, তেতিয়া হৈছে প্ৰথমতে হৈছে কিয় দেৰি হ'ল বুলি কোৱাৰ লগে লগে ল'ৰা ভাবিব, নিশ্চয় মই কিবা দুখ কৰিছোঁ, গতিকে থাকিবলৈ যত্ন কৰিব, কিন্তু আজি বোলে দেৰি হ'ল তোমাৰ, ফেক্টটো এটা আমি জাষ্ট ৰিফ্লেক্ট কৰিলোঁ, এইটো আইনাখনো ৰিফ্লেক্ট কৰাৰ নিচিনা, আইনাখনক মই মুখখন দেখালে আইনাখনে জাষ্ট ৰিফ্লেক্টে কৰাক অপিনিয়ন নিদিয়ে, ঠিক তেনেকুৱা ধৰণে ৰিফ্লেক্ট কৰিব পাৰোঁ, তেতিয়া ল'ৰা ছোৱালী নিজে নিজে কথাখিনি ওলাই আহে, আলোচনা কৰিব পাৰে, তাৰপিছত বোলে ঠিক আছে আজি বাৰু দেৰি হ'ল, কাইলৈ পৰা কিন্তু তুমি সময়মতে আহি যাবা, তেতিয়া দেখে যে হয় মই আহি যোৱাটো বিচাৰে, একেবাৰে যে নুসোধে তেতিয়া ল'ৰা ছোৱালীৰ ভাৱ এটা হয়, মই কি যি কৰি নাথাকো একো মাহঁতে গুৰুত্ব নিদিয়ে,
1: খবৰে নাৰাখে,
0: খবৰে নাৰাখে, সেইটো কিন্তু আৰু এটা অসুবিধা হয়,
1: খুব সুন্দৰকৈ

0: ডক্টৰ দীপেশ ভাগৱতে আমাৰ জনাইছে এই কথাসমূহ। আমি অৰুণিমা দেৱীৰ ওচৰলৈ আহিছোঁ, এগৰাকী অতি অভিজ্ঞতা থকা সম্পন্ন তেখেত শিক্ষয়িত্ৰী, কেইবাটাও দশক ল'ৰা ছোৱালীৰ মাজতে আপুনি আছে, ল'ৰা ছোৱালীক শিকাই আপুনি এইটো বয়স পাইছে আৰু অৱসৰ গ্ৰহণ কৰিছে ইতিমধ্যে, গতিকে যথেষ্ট অভিজ্ঞতা আপোনাৰ হৈছে। এই যে ধৰক আপোনাৰ সময়ৰ ল'ৰা ছোৱালী বাৰু আজিৰ যিখিনি আমি চাওঁ বা সেই সংখ্যাটো আমি ভাবোঁ নেকি যে অলপ ষ্ট্ৰেছ বাঢ়িছে, বা আগতে যেনেকৈ শিক্ষককে আমি আমাৰ গাইড হিচাপে পাইছিলোঁ, কিবা হ'লে কৈ দিওঁ শিক্ষকক কথাটো, বা শিক্ষক শিক্ষয়িত্ৰী আমাক তেনেদৰেই নিজৰ ল'ৰা ছোৱালীৰ নিচিনাকৈ আমাক গাইড কৰিছিল। আমাৰ মনত পৰে আমাৰ স্কুলবিলাকত য'ত আমি পঢ়িছিলোঁ, আমাৰ মা দেউতাতকৈ শিক্ষক শিক্ষয়িত্ৰী আমাক আগবঢ়াই লৈ গৈছে, দিহা পৰামৰ্শ দিছে, উপদেশ দিছে, কিবা সমস্যা হৈছে আমি কৈছোঁ। এতিয়া বাৰু তেনেকুৱা ল'ৰা ছোৱালী পাইনে, বা আগতে কেনেকুৱা ধৰণৰ পাইছিলে?
1: এটা কথা কিন্তু দেই, ইয়াত আমি দুইফালৰ পৰা ক'ব লাগিব।
0: হয়,
1: ধৰক শিক্ষক শিক্ষয়িত্ৰীও যদি প্ৰফেশ্যন বুলি লয়, কেতিয়াবা এনেকুৱা হয় নহয় আমি চাকৰিহে কৰিছোঁ, সময়টো দিলোঁ, ক্লাছটো কৰিলোঁ, আহিলোঁ, সেইটো হ'লে আপোনাক ল'ৰা ছোৱালীও আপোনাৰ লগত বৰ একেবাৰে ঘনিষ্ঠ নহয়গৈ। কিন্তু আপুনি ধৰক ল'ৰা ছোৱালীৰ লগত ইনভলভমেণ্টটো বেছিকৈ হয়, ধৰক আপুনি ল'ৰা ছোৱালীক এই এচিয়'ৰেঞ্চটো দিব পাৰে যে নহয় ময়ো আছোঁ তোমালোকৰ লগত, সেইটো হ'লে কিন্তু আপোনাৰ ল'ৰা ছোৱালীয়ে নিশ্চয় শিক্ষকক মানে আৰু শিক্ষকৰ প্ৰত্যেকটো কথা শুনে। আগৰ দিনত কেনেকুৱা আছিলে যে শিক্ষকে যি কয় ল'ৰা ছোৱালী সেইটো ধ্ৰুৱ সত্য, শিক্ষকে যি ক'ব সেইটোৱে হ'ব। কিন্তু আজিকালি এইবোৰ শুনিবলৈ অকণমান বেয়াও হয়, আমাৰ প্ৰফেশ্যনেলিজম বেছি হৈছে, আমি সেই ইনভলভমেণ্টটো অলপ কমিছে। সেই ইনভলভমেণ্টটো কমাৰ কাৰণে হয়তো কেতিয়াবা ছাত্ৰ ছাত্ৰীয়ে শিক্ষকৰ লগত বৰ ঘনিষ্ঠ হ'বলৈ নোৱাৰেগৈ। কিন্তু ধৰক এইটো মই জেনেৰেলাইজ কৰা নাই দেই, মানে পাৰ্চন টু পাৰ্চন হয়। ধৰক শিক্ষকজনে যেতিয়া মৰমে ক্লাছবিলাকত কৰে, ল'ৰা ছোৱালীৰ লগত ইনভলভমেণ্টো হয়, আৰু বিশেষকৈ ল'ৰা ছোৱালীক ঘৰুৱা কথাবিলাকো জানিবৰ চেষ্টা কৰে, তেতিয়াহ'লে কিন্তু শিক্ষকৰ কথা নুশুনা নহয়, ডেফিনেটলি শুনে। আৰু শিক্ষকৰ এটা খুব ডাঙৰ প্ৰভাৱ থাকে, আমিয়ে এতিয়া পাওঁ কিছুমান কিছুমান ল'ৰা ছোৱালীয়ে আমাক ক'ৰবাত কোনোবাই কৈছিল যে সেই শিক্ষকক যদি ছাত্ৰই বিয়ালৈ মাতে সেইজন শিক্ষক বৰ গুৰুত্বপূৰ্ণ,
0: আমাৰ
1: প্ৰিয় শিক্ষক। এতিয়া মই কেতিয়াবা কেতিয়াবা মোৰ কিছুমান ছাত্ৰক পাওঁ যে তাহাঁতি ল'ৰা ছোৱালীয়ে অন্নপ্ৰসন্নটো মাতিছে, তেতিয়া ভাবোঁ যে হয় কিবা এটা কৰি থৈ দিছিলোঁ নেকি। এই বস্তুটো সকলোৰে মাজত আহিলে ভাল হয়, তাৰমানে ল'ৰা ছোৱালীৰ লগত সেই ইনভলভমেণ্টটো দৰকাৰ। কিন্তু সেই ইনভলভমেণ্টটো মানে মই ক্লাছটো ল'ব লাগে কাৰণে লৈছোঁ আৰু আহিছোঁ, সেইটো নহয়। আৰু মই ডক্টৰ ভাগৱতীৰ লগত মই এটা কথা ক'ব খুজিছোঁ যে এই আমি যে মোবাইল ফোনৰ কথা কৈছোঁ, আজিকালি কিন্তু অকণমান দিগদাৰী হৈ গৈছে। আজিকালি কি হয়, মোবাইল ফোনটো ধৰক আমাৰ এটা স্মাৰ্টফোন দিবলৈ লগা হৈছে, কাৰণ এডুকেশ্যন ছিষ্টেমত কি হয় কেতিয়াবা কেতিয়াবা তাহাঁতৰ বস্তুবোৰ এই মোবাইল ফোনত আহে। তেতিয়া ল'ৰা ছোৱালীক আপুনি এটা সময় আছিল আমি স্কুলত থাকোঁতে ল'ৰাই যদি এনেকৈ মোবাইল ফোনটো আনে আমি কনফিউজকেট কৰি থৈ দিওঁ আৰু স্কুল ছুটিত দিওঁ, বা কেতিয়াবা গাৰ্জেনক মাতি পেলাই গাৰ্জেনৰ হাততহে চমজাই দিওঁ। আজিকালি এনেকুৱা হয় যে ইটো আহিল প্ৰজেক্ট, সিটো আহিল কিবা এটা, সেইটো মোবাইল ফোনটোত আহে, সেইটোতহে কথা কোৱা মোবাইলত নাহে, আকৌ সেই স্মাৰ্টফোনটোতে আহে, তেতিয়া দিবলৈ কেতিয়াবা বাধ্য হৈ যোৱা যায়। কিন্তু ইয়াতে চাগে মই অকণমান ক'ব পাৰোঁ যে গাৰ্জেনৰো এটা আছে ইয়াত দায়িত্ব, তেওঁলোকে মোবাইল ফোনটো কিমান দেৰি ল'ৰাই চাব, কি কৰিব, আৰু চাওঁতেনো কিনো চাইছে, সেইটো সেইটো কিন্তু তেওঁলোকে মনিটৰ কৰাটো উচিত। সেই মনিটৰ কৰিলে বোধ কৰো প্ৰব্লেমবিলাক অলপ কমিব নেকি, তেনেকুৱা মই ভাবোঁ। মানে
2: যদি ক'লে এই বস্তুটো, এই বস্তুটো এটা বহুত আজি কিছুদিন আগতে হেৰি সময়ত আলোচনা আমি কৰিছিলোঁ, এটা নেশ্যনেল লেভেলত আছিলে, মোকো তেওঁলোকে ইনভাইট কৰিছিলে, এটা চেন্নাইৰ পৰা বস্তুটো মেনেজ কৰিছিলে। তেতিয়া এটা কথা মনিকে চবেই কৈছে যে ল'ৰা ছোৱালী আৰু শিক্ষক শিক্ষয়িত্ৰীৰ মাজৰ যিটো সেই বিষয়ে আলোচনা, প্ৰায় হোমৱৰ্কটো দিব লাগে, কিবা কাৰিকুলামটো দিব লাগে, সেইটো মোবাইল স্মাৰ্টফোনত দিব লাগে। তো মই কৈছোঁ যে সেইটো সময়ত পিতৃ মাতৃ অভিভাৱকে কিন্তু যথেষ্ট কষ্ট পাইছে, বা তেওঁলোকে নতুন কিছুমান বস্তু জানিবলগীয়া হৈছে, এইকাৰণে যে সেইটো সময়ত ল'ৰা ছোৱালীবিলাকে ঘৰত থাকি পঢ়া শুনা কৰে, আগতে স্কুললৈ মাকে ৰন্ধা বঢ়া কৰি খোৱাৰ বাবে

0: পঠিয়াই দিলে, স্কুলৰ পৰা আহিলে খোৱা বোৱা সাজু কৰি থৈ দিলে, কিন্তু এতিয়া ল'ৰা ছোৱালী যিকোনো সময়তে সময়বিলাক একেবাৰে খেলিমেলি হৈ গৈছে। গতিকে মাক দেউতাকৰ ওপৰতো যথেষ্ট ষ্ট্ৰেছ পৰিছিলে, তাৰপিছত চাগে তেওঁলোকে এই বস্তুটো অলপমান ইনক্লুড কৰিলে। ঠিক সেইধৰণে এতিয়া ল'ৰা ছোৱালীৰ ক্ষেত্ৰত বহুত হোমৱৰ্কবিলাক আজিকালি দেখিছোঁ কিছুমান ঠাইত
1: আজিকালি মোবাইলত আহে দিয়ে।
0: এই বস্তুটো কি কৰিব পাৰি এটা সমাধান, যে ল'ৰা ছোৱালীৰ মোবাইল ফোন নহয়, পিতৃৰ বা মাতৃৰ মোবাইল ফোনৰ যিটো নম্বৰ, সেই নম্বৰলৈ বস্তুবিলাক পঠিয়াব লাগে ল'ৰা ছোৱালীক। তেতিয়া ল'ৰা ছোৱালী আজি তোৰ এইখিনি হোমৱৰ্ক আহিছে, আজি তোৰ প্ৰজেক্ট এইটো আহিছে, এই প্ৰজেক্টটো আহিছে, বলচোন আমি এইখিনি কৰিব
2: লাগে।
0: এইটো কৈছে আজি প্ৰযুক্তি আহিছেই, প্ৰযুক্তি ব্যৱহাৰ আছে, প্ৰযুক্তিৰ সদব্যৱহাৰো আছে, আমি প্ৰযুক্তিৰ বেয়া ব্যৱহাৰো কৰিব পাৰোঁ। গতিকে ভাল ব্যৱহাৰ যিখিনি আপুনি যদি ক'লে যে এনেকুৱা ধৰণে দিবলগীয়া হৈছে, ঠিক আছে, প্ৰজেক্টটো দিবলগীয়া হৈছে, এইবিলাক চব ল'ৰা ছোৱালী যাব লাগে, সোনকালে গৈ পায়, কিন্তু এই পিতৃ মাতৃৰ যিটো মোবাইল ফোন সেইটোৰ স্মাৰ্টফোন তাত দিব লাগে। দিয়াৰ পিছত অভিভাৱকে ক'ব যে তুমি আজি তোমাৰ এই বস্তুখিনি আহিছে স্কুলৰ পৰা ল'ৰা ছোৱালী।
2: মাক দেউতাকে তাক মনিটৰ কৰিব, কি চাইছে কি চোৱা নাই, এই কথাখিনি মনিটৰ কৰিব। আমি গীত আদি শুনো, দীঘলীয়া কথা বতৰা হৈছে, বাৰ্তাও আছে কিছু ল'ম গীতৰ পাছত। শেষৰ যিখিনি পৰ্যায়, আমি প্ৰায় 10 মিনিট সময় আছে, সেই কথা বতৰা পাতিম আমি। আৰু শ্ৰোতা শুনি থাকিব প্ৰভাতী তৰংগৰ বিশেষ খণ্ড বান্ধোন পৰিয়ালৰ।

আৰু শ্ৰোতা পুনৰ স্বাগত জনাইছোঁ আপোনালোকক আমাৰ যি প্ৰভাতী তৰংগৰ এটি বিশেষ খণ্ড বান্ধন পৰিয়ালৰ আৰু পোনে পোনে মই ডাক্টৰ দীপেশ ভগতীৰ ওচৰলৈ আহিছোঁ। গীতটিৰ আগ ধৰি আপোনাক সুধিব খুজিছোঁ, লগে ভাগে মিলি ভনীয়ে বনাই খিচিৰি লগে ভাগে খায়, এই ধৰণৰ যে পৰিৱেশ এটা তেওঁলোকে এটা কৰিছে, সেই পৰিৱেশ যেন ক'ৰবাত অকণমান বিচ্ছিন্ন হৈছে বুলি ভাবে নেকি? মই পুনৰ পৰিয়ালৰ সেই কথাটোলৈ আহিব খুজিছোঁ, সেই বান্ধনটো ক'ৰবাত যেন মোৰ যে ভনীৰ লগত বা মোৰ পেহীৰ লগত, মোৰ ল'ৰা ছোৱালীৰ পেহী হ'ব যে

0: অধিকাৰত ক'ব পাৰে যে বনাই দে, এইটো খাওঁ, এইটো কৰি দে, এনেকুৱা ধৰণৰ কথা বতৰা আজিকালি শুনিবলৈ নোপোৱা হ'ল তাৰমানে। অকল মাকে দিব বা দেউতাকে দিব বনাই, মাহীয়ে পেহীয়ে বা খুৰাক কোৱাটো, যিটো আমি যিটো অধিকাৰত কৈছিলোঁ, আপুনি যেনেকৈ পাপা বুলি মাতিছিলে কৈছে, এই কথা যে অধিকাৰ মোৰ
1: আছে বহুত ক্ষেত্ৰত থৈছে, কিন্তু বহুত ক্ষেত্ৰত সেই বস্তুটো এতিয়াও আছে, কিন্তু বহুত পৰিয়ালত সেই বস্তুটো আছে, কিন্তু সেই বস্তুটো কেতিয়া অনুভৱ কৰে ল'ৰা ছোৱালী যেতিয়া ভাবে যে মোক মৰম কৰে, মোক ভাল পায়, মই কোৱা কথাটোত গুৰুত্ব দিয়ে। ইয়াৰ আগতে এটা গীত আপুনি শুনাইছিলে যে সৰু বোৱাৰী আহিছে, সৰু বোৱাৰী কৈছে তুমি আমাৰ ঘৰে বোৱাৰী, আকৌ আজ আমি গৈ একেলগে চোতালত গৈ কথা পাতোঁ। সেই গীতটো একেধৰণৰ ভাৱ, এই দুয়োটা গীতে একেধৰণৰ ভাৱ। আৰু বা সেইটো আঁকোৱালি লোৱা, যিটো সকলোকে আঁকোৱালি লোৱাৰ ভাৱ, আৰু যিবিলাক ঘৰলৈ মানুহৰ আদান প্ৰদান আহে ন, মানুহ ফুৰিবলৈ যায়, কাৰ ঘৰলৈ যায়, য'ত মানে দেখোঁ যে মোৰ গ'লে তেওঁলোকে ভাল পায়, আগ্ৰহ, আন্তৰিকতা আছে, আগ্ৰহ আছে। যিবিলাক ঘৰত দেখিলে যে আন্তৰিকতা নাই, বাহ্যিকতা আছে, তালৈ কিন্তু মানুহ দুনাই নাযায়। গতিকে এই আন্তৰিকতাটো ভাৰ্বেল লেংগুৱেজ, আপুনি আগতে আমি যিটো কথা পাতিছিলোঁ যে বডি লেংগুৱেজটো ইম্পৰ্টেণ্ট, মুখেৰে খুব কৈ আছে, অহাৰ কাৰণে খুব ভাল পাইছোঁ, কিবা কিবি খোৱা বস্তু দিলে, কিন্তু দেখে যে ক'ৰবাত কিবা এটা নাই, মানুহে হেৰাই যায়, এই বডি লেংগুৱেজটো মানুহে ফিল কৰে যে আন্তৰিকতাটো ক'ৰবাত আছে, হেৰাই গৈছে, তেতিয়া মানুহৰ কিন্তু গৈ পেলাই দ্বিতীয়বাৰ সেই ঘৰলৈ যাবলৈ মন কৰে। ল'ৰা ছোৱালীটো একেবাৰে খুব চেঞ্চিটিভ, ল'ৰা ছোৱালীক এই বস্তুবিলাক খুব সুন্দৰকৈ সৰুতে গোটেই আন্তৰিকাটো, আন্তৰিকতাটো, অনুভূতিটো বা খুব প্ৰয়োজনীয় আন্তৰিকতা। আন্তৰিকভাৱে ক'লে ল'ৰা ছোৱালী হওক, ডাঙৰ মানুহ হওক, সকলোৱে আহিব, তুমি আহিবচোন, ভাল ভাল ভাল লাগিব, কথা পাতিম, এই কথা পাতিম, এই কথা পাতিবতকৈ আজিকালি বহুতে কি কৰে, আহিছে লগে লগে গৈ পেলাই ৰান্ধনিঘৰ গৈ পেলাই মানুহক আহিছে খোৱাবটো ভালকৈ দিব লাগিল, কিন্তু সেইদৰে ফুৰা চকা কৰিবলৈ গ'লে চাহ কাপ বাৰু থাকিব, তাৰ লগতে অলপমান বহি কথা বতৰা পতাটোতে বেছি গুৰুত্ব দিয়া উচিত, গুৰুত্ব দিব লাগে, আৰু সেইটো বিচাৰে মানুহ যে ফুৰিবলৈ আহে, সেইটোৱে বিচাৰে বেছিকৈ, যে সেইকাৰণে কথা পাতোচোন আমি, মেইন কথা পতা নাই, মাজে মাজে মোবাইলটো ধৰক খবৰ লোৱা হৈছে, কিন্তু তাতকৈ বেছি প্ৰয়োজন আধাৰত সময় বহিলোঁ, চাহ কাপৰ উপৰি একেলগে বহি কথাও পাতিলোঁ, সেইটো যিটো আনন্দ, গতিকে সেই সামূহিকভাৱে সেই আন্তৰিকতাটো প্ৰকাশ কৰাটো প্ৰয়োজন, হয়তো অন্তৰত থাকিব পাৰে, প্ৰকাশটো কথা পতাৰ
0: ডাঙৰ দীঘল হৈ আহিছে, যিটো আপোনাৰ যিটো এক্সটেণ্ডেড ফেমিলি বুলি ক'লে যিটো হয়, গতিকে ধৰক সেই পৰিয়ালৰ বান্ধোনবিলাক, গতিকে কেনেদৰে আমি এতিয়াও তাক সাঁচি ৰাখিব পাৰোঁ, সেই মৰমখিনি পৰিয়ালৰ ৰুটছ যেনেকৈ কৈছিলে, এই বস্তুখিনি আৰু কি কি মাধ্যম হ'ব পাৰে আমি জনাৰ, নিজৰ ৰুটছটো জনাৰ আৰু কি কি মাধ্যম হ'ব পাৰে?
2: মানে এটা কথা, কিন্তু সেইবোৰ অহা যোৱাটোতো ঠিকেই, ভক্তিদেৱে যিটো ক'লে সেইটো অহা যোৱা মানুহৰ ঘৰলৈ ফুৰিবলৈ যোৱা সেইবোৰ কথাবোৰতো থাকিবই, তাৰপৰা কিছুমান ফেষ্টিভেল ধৰক, এই বিহুতে ধৰক, পৰিয়ালৰ মানুহখিনি ঘৰলৈ গ'লোঁ, অকল সেইটোৱেই নহয়, আমাৰ ঘৰতে কাৰোবাক মাতি আনিলোঁ, মাতি আনি পেলাই আমাক পৰিয়ালৰ মানুহখিনি একেলগে খালোঁ, ধৰক মাঘৰ বিহুটো ভোজটো গাই গুটিয়াকৈ খোৱাতকৈ আমি যদি দুই তিনি ঘৰ, দুটা পৰিয়ালৰ দুই তিনিজনে মিলি পেলাই খাওঁ, সেইটো কিন্তু বেছি ভাল লাগে, আৰু সেইটো ল'ৰা ছোৱালী বান্ধোনটো কিন্তু তেতিয়াও থাকে, তাহাঁতৰ মনত ভাবেই হৈ যায় নহয়, ইছ মাঘ বিহু আহিলে তাৰমানে ভোজটো আমি এতিয়া একেলগে খাম, গোটেইবিলাককে একেলগে পাম, ফূৰ্তিও এটা হ'ব, তেনেকুৱা ধৰণৰ কথাবোৰ থাকি যায়। আৰু ঠিক তেনেকৈ ধৰক বহাগৰ বিহু, গ'লোঁ আমি কাৰোবাৰ ঘৰলৈ, গৈ পেলাই দিনটো কটালোঁ, সেই তেনেকুৱাবোৰ কৰি থাকিব পাৰিলে কিন্তু খুবেই ভাল। আৰু মোৰ বোধহয় যিবোৰ পৰিয়ালত এইবোৰ এতিয়াও চলি আছে, সেইবোৰ পৰিয়ালত তেনেকুৱা সমস্যাবোৰো অলপ কম থাকে নেকি, কাৰণ ল'ৰা ছোৱালীবিলাকে জানেতো যে আমি এওঁলোকৰ লগত মিলা মিছাকৈ থাকিম, যাম, এইখিনি কাম আমি কৰিমেই, তেওঁলোকক খা খবৰ ল'মেই, তেনেকুৱা ধৰণৰ কথাবোৰ থাকি যায়।
0: হয় নিশ্চয়কৈ, আমাৰ বাৰ্তাত আছে, বহুতে কৈছে, লিখি পঠিয়াইছে যে হিমাংশু ঠাকুৰীয়া, তেখেতে লিখিছে আজিকালিৰ অভিভাৱকসকলে যে এইবোৰ কথাত তিল মানুহ যদি মনোযোগ দিলে হয় তেতিয়া ভাল হ'লেহেঁতেন, চবৰে ভাৱ তেনেকুৱা, অকণমান মানে যিবিলাক অভিযোগৰ নিচিনাই তেখেতে লিখিছে আৰু, অভিভাৱককে দোষটো দিয়াৰ নিচিনা হৈছে, ডাক্তৰ ভাগৱতীয়ে বিশেষ ভালকৈ পাব সদায় তেওঁ।

0: তেনেকুৱা ধৰণৰ অভিভাৱক বা ল'ৰা ছোৱালী পাই থাকে। তাৰপিছত লক্ষ্য ডেকালিছে, অতি সুন্দৰ অনুষ্ঠান, অতি প্ৰাসংগিক, অতিথি দুয়োগৰাকীৰ লগতে আপোনাকো ধন্যবাদ জ্ঞাপন কৰিবলৈ লিখিছে। জোনমণি বুঢ়াই লিখিছে যে যি ঘৰত নাৰীক সন্মান কৰা নহয় সেই ঘৰত পৰিয়ালৰ বান্ধোন শিথিল হয়, ফল সকলোৱে ভোগে বুলি লিখিছে। তেখেতৰ চাগে এটা ব্যক্তিগত অভিজ্ঞতা তেনেকুৱা ধৰণৰ কথা পায় যে ধৰণ বহুতে হয় মহিলাগৰাকীৰ কথা ইমান গুৰুত্ব নিদিয়ে, ডাক্তৰ ভাৱে তেনেকুৱা পায় বা কৈছে ইমান গুৰুত্ব নিদিয়ে, নাজানে বুলি ভাবে, অকলে যিটো কয় সিদ্ধান্ত লয়, গতিকে সেইটো কিমান মানে এটা এটা পৰিয়ালৰ কাৰণে সুস্থ নিশ্চয় নহয়, পৰিয়ালৰ মহিলাখিনি গুৰুত্ব নিদিয়ে ডিচিশ্যন মেকিঙত।
1: দুটা হয়, এটা হৈছে মহিলাখিনিৰ গুৰুত্ব, দ্বিতীয় হৈছে যে বয়সস্থ লোকৰ যিটো অপিনিয়ন সেইটোৱে গুৰুত্ব নিদিয়ে। দেউতাক আছে, ল'ৰাজনে কৰি আছে কামবিলাক, গতিকে সেইটো আলোচনাৰ মাধ্যমেৰে কিছুমান এই এই বস্তুবিলাক যদি কৰা হয় তেতিয়াহ'লে বা এটা আইডিয়াটো দিব পাৰে আকৰগোজভাৱে নাথাকি, আৰু সেইটো এটা চবৰে অপিনিয়নটো ল'লে বয়োজ্যেষ্ঠজনৰ বা আপুনি যদি ক'লে যে মহিলাসকলৰ কথাত বহুতে গুৰুত্ব নিদিয়ে যে সেইটো হয়, কিন্তু বা সেই কিন্তু সেই সমস্যাবিলাক আলোচনাৰ মাধ্যমেৰে আচলতে সকলোৰে মাজত এই কিছুমান ডিচিশ্যন ল'ব পাৰে।
0: নিশ্চয় তেনেদৰে যদি সকলোৰে পৰিয়ালৰ সকলোৰে আলোচনাৰ মাধ্যমেৰে লোৱা হয় বা আলোচনাটো হয় পৰিয়ালত যদি হৈ থাকে, নিশ্চয় এনেকুৱা ধৰণৰ যিবিলাক আপুনি যদি এংজাইটি
1: ষ্ট্ৰেছ
0: কমি যাব তেনেকুৱা কথা হয়। আমি ষ্টুডিঅ'ৰ ঘড়ী ইংগিত দিছে আমাৰ অনুষ্ঠান প্ৰায় শেষ হৈছে আৰু আমি বাৰ্তা হয়তো নলওঁ। ভূপেশ নাথে শেষৰ বাৰ্তাটো চাইছোঁ কোনে দিছে, ভূপেশ নাথে যে বহুত ভাল কথোপকথন অনুষ্ঠান এটি পৰিয়ালৰ কাৰণে আছে, যাৰ দ্বাৰা পৰিয়ালৰ শিশুসকলক অভিভাৱকসকলে ভালকৈ মোবাইলৰ ব্যৱহাৰ সম্পৰ্কে শিকাব পাৰিব বুলি তেখেতে লিখিছে। আপুনি যিটো কথা কৈছে যে মোবাইলৰ ব্যৱহাৰটোও জানিব লাগে, কি চাব নাচাব, সৰু মোবাইল দিবনে ডাঙৰ মোবাইল দিব, তেনেকুৱা ধৰণৰ কথা লিখিছে। আৰু হিমাংশু ঠাকুৰীয়াই দিছে যে ভাগৱতী ছাৰৰ মোবাইল নম্বৰটি পাম নেকি বুলি তেখেতে সুধিছে, সেইটো দিবলৈ দিগদাৰ, আমি এইটো শ্বেয়াৰ কৰিব নোৱাৰিম, আপোনাৰ কথা শুনি নিশ্চয় ভাল পাইছে কথা। গতিকে আজি অনুষ্ঠান আপোনালোক আহিলে ইমান আমাৰ কথাৰ উত্তৰ দিলে, আমি আমি কথাহে পাতিছোঁ আচলতে সুন্দৰ, আমি ভাবিছোঁ শ্ৰোতাৰ কামত আহিব। আৰু শেষত কিবা ক'ব নেকি ডক্টৰ ভাগৱত দুইগৰাকীকে, আপোনালোকৰ যে শেষৰ মন্তব্য বুলি কওঁ কি ক'ব আজি অনুষ্ঠান?
1: কথা পাতিব, কথা শুনিব, আলোচনা কৰিব, ঘৰত ওচৰ চুবুৰীয়াৰ লগত, সমাজৰ মানুহৰ লগত, মানুহ সামাজিক জীৱ, গতিকে আমি সমাজৰ মাজতে থাকিব লাগিব, সমাজৰ সামাজিক হ'ব লাগে আমি, আৰু সামাজিক হ'লে বহুত সমস্যাৰ সমাধান থাকে,
0: মানুহ সামাজিক হ'ব লাগে। সুন্দৰ বাৰ্তা ডক্টৰ ভাগৱতী দিছে, মানুহ সামাজিক, অকল পৰিয়াল কেন্দ্ৰিক নহয়, সামাজিক হ'লে সেয়াও শিকিব লৈছে, সমাজখন জানোৱা হয় পৰিয়ালৰ লগতে। বাইদেউ কি ক'ব?
2: ময়ো তেখেতৰ লগত একমত, মই ভাবোঁ যে এই যিটো আমাৰ মত বিনিময় আমি কৰোঁ অকল পৰিয়ালৰ লগতে নহয়, ওচৰ চুবুৰীয়া, আমাৰ নিজৰ পাৰাৰ মানুহ সকলোকে আমি যদি গুৰুত্ব দি পেলাই অকণমান যদি থাকোঁ তেতিয়াহ'লে সমস্যাৰ পৰা আঁতৰি যাব, আৰু এই যে পৰিয়ালৰ ভিতৰত যিবোৰ হৈ থাকে সেইবোৰ চাগে নিশ্চয় কমি যাব, সেইটোৱেই ভাবোঁ আমি।
0: আৰু শ্ৰোতা, আজি অনুষ্ঠান সামৰিব লাগিব, ষ্টুডিঅ'ৰ ঘড়ী একি দিছে, ইতিমধ্যে সময় নিৰ্ধাৰিত যি সময় পাৰ হৈছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। ডক্টৰ দীপেশ ভাগৱতী আহিলে ৰাতিপুৱাৰ ব্যস্ততাপূৰ্ণ সূচীৰ পৰা, আমাক সময় দিলে ইমান দীঘলীয়াকৈ, অৰুণিমা দেৱী সময় দিলে ৰাতিপুৱা আহি ওলাইছে আমাৰ ষ্টুডিঅ'ত, অশেষ ধন্যবাদ, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি ৰুচেন গগৈ এই অনুষ্ঠান সুন্দৰকৈ তেখেতে আমাৰ ছ'চিয়েল মিডিয়াত লাইভ কৰিছে, আৰু আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰাধনা বৰা আৰু সংগীতা দাসক, আমাৰ এই অনুষ্ঠান চলোৱাত সহায় কৰাৰ বাবে, গীতসমূহ তেখেতসকলে আমাক সুন্দৰকৈ নীতিৰ পৰা নিৰ্বাচন কৰি উলিয়াই দিছে। আৰু আন এটি জুবিন গাৰ্গৰ গীতেৰে আজিৰ অনুষ্ঠানৰ পৰা মই সীমান্ত বাৰ্মাই ইমানতে বিদায় মাগিছোঁ। নমস্কাৰ, শুনি থাকিব আকাশবাণী গুৱাহাটীৰ আটাইবোৰ অনুষ্ঠান।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহ। এতিয়া শুনাবলৈ লৈছোঁ ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমংগ।

এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা। ৰাজ্যৰ বান পৰিস্থিতি এতিয়াও জটিল হৈ আছে। শেহতীয়া বানত 16খন জিলাৰ 5,64,000ৰো অধিক লোক বানৰ কবলত আছে। বানৰ ফলত কালি গোলাঘাটত 2জন, চৰাইদেউত 5জন, যোৰহাটত 1জন আৰু শিৱসাগৰত 13জন লোকে প্ৰাণ হেৰুৱায়। ইয়াকে লৈ চলিত বৰ্ষৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 31লৈ বৃদ্ধি পাইছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি উজনি অসমৰ চৰাইদেউ, যোৰহাট, ডিব্ৰুগড়, ধেমাজি, তিনিচুকীয়া, শিৱসাগৰ, বিশ্বনাথ, শোণিতপুৰ, গোলাঘাটৰ লগতে নগাঁও আৰু কামৰূপ জিলাৰ বিভিন্ন অঞ্চল বানৰ কবলত পৰিছে। একেদৰে পাৰ্বত্য জিলা কাৰ্বি আংলঙতো বান পৰিস্থিতি জটিল হৈ পৰিছে। তথ্য অনুসৰি শেহতীয়া বানত 44টা ৰাজহ চক্ৰৰ 872খন গাঁৱৰ 24,210 হেক্টৰ কৃষিভূমি বুৰ গৈছে। চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ মন জিলাত ডাৱৰ বিস্ফোৰণৰ ফলত হোৱা ধাৰাষাৰ বৰষুণে চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাট জিলাৰ উত্তৰ বাহিনী নদীসমূহৰ পাৰ ভাঙি আকস্মিক বান পৰিস্থিতিৰ সৃষ্টি কৰিছে। দিখৌ, দিচাং, দৰিকা, জাজি আৰু ভোগদৈ নৈৰ বাঢ়নী পানীয়ে সচৰাচৰ বানৰ কবলত নপৰা বাম অঞ্চলসমূহো প্লাবিত কৰাৰ ফলত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে। বানৰ ক্ষতিগ্ৰস্ত জনসাধাৰণৰ সহায়ৰ বাবে সেনাবাহিনীয়ে অপাৰেচন জলদাহত নামৰ বিশেষ অভিযানৰ অধীনত অতি ক্ষীপ্ৰতাৰে উদ্ধাৰ আৰু সাহায্য অভিযানৰ কাম আৰম্ভ কৰিছে। জিলা প্ৰশাসনসমূহে 52টা আশ্ৰয় শিবিৰ মুকলি কৰি ক্ষতিগ্ৰস্ত লোকসকলক সাহায্য দিয়াৰ ব্যৱস্থা কৰিছে। এই শিবিৰসমূহত প্ৰায় 12,700জন লোকে আশ্ৰয় লৈ আছে। বিভিন্ন অঞ্চলত SDRF আৰু NDRFয়ে উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত ৰাখিছে। নেৰানেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰৰ উপনৈ ডিজুৰ বাঢ়নী পানীয়ে কলিয়াবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কেইবাটাও অঞ্চল প্লাবিত কৰিছে। অঞ্চলটো কমেও 732গৰাকী লোক বানত ক্ষতিগ্ৰস্ত হৈছে। চৰাইদেউ জিলাতো ভালেসংখ্যক লোক বানত আৱদ্ধ হৈ আছে। উজনি অসমৰ বানপীড়িত অঞ্চলসমূহৰ পৰিদৰ্শন আৰু উদ্ধাৰ অভিযানৰ পৰ্যালোচনা কৰাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যে সোণাৰীত উপস্থিত হৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে শিৱসাগৰ, যোৰহাট, চৰাইদেউ, নাজিৰা, মৰিগনি আৰু টিয়কৰ বান প্ৰভাৱিত এলেকা আৰু সাহায্য শিবিৰসমূহ পৰিদৰ্শন কৰিব। শিৱসাগৰৰ বান পৰিস্থিতিয়ে অধিক সংকটজনক ৰূপ ধাৰণ কৰিছে। শিৱসাগৰ নগৰৰ ষ্টেচন চাৰিআলিৰ পৰা দৰিকা পাৰলৈকে সমগ্ৰ ATA ৰোড পানীত বুৰ গৈছে। বানৰ ফলত বিজি ৰোডেৰেও যান বাহনৰ চলাচল প্ৰায় বন্ধ হৈ পৰিছে। ইয়াৰ উপৰি জেঙনিকটীয়া, ধাইআলি, হস্পিটেল ৰোড, বাবুপতি, দোলমুখ আদি ন ন অঞ্চল বানৰ কবলত পৰা বাতৰি পোৱা গৈছে। ডিব্ৰুগড়তো ব্ৰহ্মপুত্ৰৰ খহনীয়াই ভয়াৱহ ৰূপ ধাৰণ কৰিছে। জিলাখনৰ খোৱাং, টিংখাং, লাইকা দধিয়া, নাহৰকটীয়া, দুলিয়াজান আদি বিভিন্ন অঞ্চলৰ বানে বিভীষিকাৰ সৃষ্টি কৰিছে। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী অতুল বৰাই কালি তেওঁৰ নিজ সমষ্টিৰ বোকাঘাটৰ বাদুলিপাৰা জগন্নাথ সামূহিক ভৱনত স্থাপন কৰা অস্থায়ী বান সাহায্য শিবিৰ পৰিদৰ্শন কৰে আৰু দুৰ্গত পৰিয়ালসমূহলৈ আগবঢ়োৱা সাহায্য ব্যৱস্থাৰ বুজ লয়। উল্লেখযোগ্য যে গোলাঘাট আৰু কাৰ্বি আংলং জিলাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিস্তীৰ্ণ অঞ্চল ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে। উদ্যানখনৰ 4টা বন শিবিৰ জলমগ্ন হৈছে বুলি বন বিভাগে প্ৰকাশ কৰিছে। ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পোৱা বানৰ ফলত গুৱাহাটী, ডিব্ৰুগড় পথত যান বাহনৰ চলাচল ব্যাহত হৈছে। বানৰ ফলত কেইবাখনো ৰেলৰ চলাচল বাতিল কৰা হৈছে। ৰাষ্ট্ৰীয় ঘাইপথ জলমগ্ন হোৱাৰ বাবে জিলা প্ৰশাসনে বিকল্প পথৰ ব্যৱহাৰৰ নিৰ্দেশ দিছে। বিশেষকৈ শিৱসাগৰ জিলাৰ একাধিক অংশত পথ প্লাবিত হোৱাৰ বাবে গুৱাহাটীৰ পৰা ডিব্ৰুগড় অভিমুখী বাহনসমূহ

0: সাময়িকভাৱে কলিয়াবৰৰ পৰা বিকল্প পথলৈ ঘূৰাই পঠোৱা হৈছে। ইপিনে বানৰ ফলত বিভিন্ন ঠাইৰ ৰেলপথ ক্ষতিগ্ৰস্ত হোৱাত উজনি অসমলৈ সকলো ৰেল সেৱা বাতিল কৰা হৈছে। নামনি মোৱা ৰেলসমূহ ডিব্ৰুগড়ৰ পৰা বগীবিল হৈ উত্তৰ পাৰেৰে চলাচল কৰাৰ নিৰ্দেশ দিয়া হৈছে। ডিব্ৰুগড় জিলাত সমাগত স্বাধীনতা দিৱস কেন্দ্ৰীয়ভাৱে উদযাপন কৰা সন্দৰ্ভত কালি জিলা উন্নয়ন আয়ুক্ত নন্দিতা বৰুৱাৰ সভাপতিত্বত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। সভাত স্বাধীনতা দিৱস উদযাপনৰ বাবে বিভিন্ন বিভাগৰ ওপৰত ন্যস্ত দায়িত্বসমূহৰ বিষয়ে বিতংভাৱে আলোচনা কৰাৰ লগতে এই দিৱসৰ সকলো কাৰ্যসূচী সাফল্যমণ্ডিত কৰি তুলিবলৈ শ্ৰীমতী বৰুৱাই সংশ্লিষ্ট সকলো বিভাগকে নিৰ্দেশ দিয়ে। সভাত জিলা প্ৰশাসনৰ বিষয়া, বিভিন্ন চৰকাৰী বিভাগৰ মুৰববীসকলৰ লগতে আৰক্ষী, অৰ্ধসামৰিক বাহিনী আৰু অন্যান্য সংশ্লিষ্ট বিষয়াসকল উপস্থিত থাকে। ডিব্ৰুগড় আৰক্ষীয়ে কালি নিশা বিশেষ অভিযান চলাই জিলাখনৰ চিৰিং চাপৰি কয়লাবাৰী অঞ্চলৰ পৰা সন্দেহজনক হেৰইন আৰু কেতবোৰ চুৰি সামগ্ৰী উদ্ধাৰ কৰে। আৰক্ষীয়ে ইয়াৰ সৈতে জড়িত এজন লোককো আটক কৰে। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি দিনৰ 12:05 শুনিবলৈ পাব।
1: শ্ৰোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। আমাৰ অনুষ্ঠান প্ৰচাৰ হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্টজত, FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত, লগতে নিউজ অন এআইআৰ মোবাইল এপত। এতিয়া ষ্টুডিঅত আছো মই লোভিতা, ডিউটি ৰুমত কৰবী হাজৰিকা, নিয়ন্ত্ৰণ কক্ষত ধীৰাজ বৈশ্য, মনোজ হাজৰিকা, আনোৱাৰ আলী, ট্ৰান্সমিটাৰত আছে মিথিলেশ কুমাৰ ৰঞ্জন, মিতুল গগৈ, মৃগাংক কৃষ্ণাত্ৰেয়, FM ট্ৰান্সমিটাৰত বিশ্বদেৱ স্বৰ্গীয়াৰী আৰু ডিউটি ৰুমৰ সহায়কাৰী ভৱেন শৰ্মা।

0: নমস্কাৰ, আমাৰ জীৱবাণীৰ পৰা অনুষ্ঠানটিলৈ মই ত্ৰিদিশাই আপোনাক আদৰণি জনাইছোঁ। আজিৰ অনুষ্ঠানত আগবঢ়াইছোঁ এখনি সংগীতালক্ষ্য।
1: চহা জীৱনৰ কথা মনলৈ আহিলেই মনৰ আকাশত প্ৰথমে ভাহি উঠে এখন সেউজীয়া পথাৰ, যেন পৃথিৱীয়ে নিজৰ বুকুত আঁকি থোৱা এখন জীৱন্ত চিত্ৰ, য'ত আছে কেঁচামাটিৰ গোন্ধ, কৃষকৰ ঘাম আৰু সপোনৰ কোমল অংকুৰ।
2: য'ত জাতিৰ অস্তিত্ব আছে সেয়াই চহাৰ জীৱন। পথাৰৰ সেউজীয়া ধাননিডৰা, শস্য চপাই ঘৰলৈ আদৰি ভঁৰালত থোৱা, বিহু আহিলেই ঢেঁকীশালৰ শব্দ, এইবোৰেই কয় চহা কি, কেনেকুৱা। আৰু অসমীয়া সমাজত ইয়াৰ কিমান আদৰ।

0: পথাৰ মানেই কেৱল সেউজীয়া ধৰণী নহয়, পথাৰ মানেই জীৱনৰ স্পন্দন। গাঁৱৰ মানুহৰ হাঁহিৰ মাজতেই পথাৰৰ এই নিৰ্ভেজাল সৌন্দৰ্য লুকাই থাকে।
1: পথাৰ আমাৰ কৃষিভিত্তিক সমাজৰ প্ৰাণ। কৃষকৰ ঘাম, পৰিশ্ৰম আৰু আশা আকাংক্ষাৰে পথাৰ সজীৱ হৈ উঠে। বীজ ৰোপণৰ পৰা শস্য কটালৈকে প্ৰতিটো মুহূৰ্তত পথাৰে জীৱনৰ সংগ্ৰাম আৰু সফলতাৰ কাহিনী দাঙি ধৰে। ৰ'দ, বতাহ, বৰষুণ, ধুমুহা সকলো সহি কৃষকে পথাৰত সপোন ৰোপণ কৰে। সেই সপোনক লৈয়ে আমাৰ সমাজ জীৱন চহকী।

0: নাঙলৰ শিৰলত সপোনৰ চাকৰি হকে মাটিকেই সাৱতি আদিতম সৃষ্টিৰ সংগ্ৰামৰ জীয়া ছবিখন প্ৰতিস্ফুট কৰে সেয়ে কবিয়ে কৈ গৈছে। শাওনৰ মেঘমুক্ত নীলাকাশ সূৰ্যস্নাত ক্লেদময় সেই বিশাল পথাৰ বিপুল সম্ভৱা নাঙলৰ শিৰলত সোণফলা মাটিৰ কামনা ঘৰ্মাক্ত দেহ আৰু দেহাতীত সৃষ্টিৰ চেতনা কপালৰ ঘাম লাগি সেউজীয়া পৃথিৱী আমাৰ তুমি প্ৰাণময় মোহময় জীৱন মালিকা পথাৰ তোমাৰো স্বীকৃতি আছে তুমি কোনোবা আদিতম মানুহৰ সংগ্ৰামৰ ইতিহাস আৰু সভ্যতাৰ স্তৰে স্তৰে একোটা নিৰ্ণয় সূত্ৰ।
1: ক'ত নাই চহা জীৱনৰ সেউজীয়া কাহিনী? সাহিত্য সংস্কৃতি সকলোতে বিৰাজমান শস্য সম্ভৱা ধৰণীৰ বহু জনা নজনা সোণসেৰীয়া গাথা। প্ৰতিজন কৃষকৰেই উমাল হাতত প্ৰাণ পাই শ্যামলি পথাৰে। কি যে এক ভাল লগা অনুভৱ!
0: পথাৰত বহি সুখ দুখৰ কথা পতা, একেলগে বহি পঁইতা

কাষৰ জুতি লোৱা আইতাৰ শেলেঙি ধৰা তামোলখনৰ কথাই সুকীয়া। আচলতে গ্ৰাম্য জীৱনৰ এইবোৰেই সুখ, এয়াই আনন্দ, জীৱন জীয়াৰ এক সুকীয়া মাদকতা।

কেতিয়াবা আকৌ নিজৰ আপোনগৰাকীক পথাৰত থকা দাৱনীজাকৰ মাজত বিচাৰি থকাটোও এক ভাল লগা। তললৈ হাউলি লিহিৰি আঙুলিয়ে মুঠি মাৰি কাঁচিৰে কেচ কেচ শব্দৰে ধানৰ থোক কটা সেই এজাক দাৱনীৰ মাজত হয়তো নিজৰ গৰাকীক বিচাৰি ফুৰাটোৱেই প্ৰেম, যি প্ৰেমে আপোনাৰ অন্তৰাত্মাক সদায় সজীৱ কৰি ৰাখে সেউতি মালতীক বিচৰাৰ হাবিয়াসত।

0: আঘোণৰ আকাশত সোণালী ৰ'দ নামি আহিলে, পথাৰৰ বুকুত ঢৌ তোলে পকা ধানে, কৃষকৰ চকুত তেতিয়া জিলিকি উঠে আশাৰ পোহৰ। কাঁচি হাতত লৈ গীত গাই গাই শস্য কাটে, সেই প্ৰতিটো সোণগুটিত থাকে কৃষকৰ কষ্ট, অপেক্ষা আৰু বিশ্বাস। সেই সোণালী শস্যই শেষত আশ্ৰয় লয় ভঁৰালত।
1: ভঁৰাল ভৰি উঠা মানেই ঘৰত সমৃদ্ধিৰ লক্ষ্মীৰ আগমন, মাঘ বিহুৰ উৰুকাৰ হাঁহি, জুইৰ কাষত পৰিয়ালৰ আনন্দ, পিঠা পনাৰ সুগন্ধ, এই সকলো সুখৰ মূলতে থাকে সেই ভঁৰাল। যেন ভঁৰালৰ প্ৰতিটো কোণেই নিঃশব্দে কয়, অভাৱ আৰু নহ'ব, আশা, বিশ্বাস আৰু সংগ্ৰামৰ চানেকি মই।

0: সঁচাকৈ ভঁৰাল মানেই মাথো শস্য ৰখাৰ ঘৰ নহয়, এই হৈছে কৃষকৰ হৃদয়, সংসাৰৰ ভৰসা আৰু মাটিৰ বুকুত লিখা এক অন্তহীন আশা। চহা জীৱনৰ উৎসৱ পাৰ্বণ বুলি ক'লে আটাইতকৈ ভাল লগা কথাটোৱে হৈছে পিঠা পনা বনোৱা। গাঁৱৰ মা, বৰমা, খুৰী আৰু সকলো জীয়াৰী বোৱাৰী মিলি ঢেঁকীশালত আহি চাউল খুন্দা, পিঠাগুড়ি, লগতে সেই পিঠা বনোৱা যি এক পৰম্পৰা, সেই পৰম্পৰাই আচলতে চহা জীৱনৰ সকলো ৰূপেই জীয়ন্ত কৰি ৰাখিছে।
1: ঢেঁকীশাল বুলিলে অসমীয়া মানুহৰ একোখন খেৰৰ চালি, নতুবা মাৰল ঘৰতেই বা পিৰালিতেই ঢেঁকী পতা হয়। জকা, খৰাহী, পাচি, কোলা, চালনী, ৰইনা, তুঁহগুৰি, বাঢ়নী মাৰিৰে সুশোভিত ঢেঁকীশাল। লুকাই চোৰকৈ এঘুমতি খোৱা, ৰবাব টেঙা আচাৰ জলফাই খোৱা, হাইচতি মৰা, নামগুণ আওৰোৱাৰ থলী ঢেঁকীশালখনেই।

0: অসমীয়া সমাজৰ প্ৰচলিত বিশ্বাস আৰু আচাৰ অনুষ্ঠানৰ পৰিৱেশনেৰে পথাৰ ভঁৰাল আৰু ঢেঁকীশাল সদায় আমাৰ মাজত সজীৱ হৈ থাকিব। চহা জীৱন হৈছে গাঁৱৰ সহজ সৰল, মাটিৰ গোন্ধৰে ভৰা, প্ৰকৃতিৰ সান্নিধ্যত গঢ় লৈ উঠা এক জীৱন। এই জীৱন কোলাহলৰ পৰা দূৰত, কিন্তু অনুভূতি সম্পৃক্তি আৰু পৰিশ্ৰমেৰে সমৃদ্ধ।
1: চহা জীৱনত পুৱা আৰু সূৰ্যোদয়ৰ লগে লগে দিন আৰম্ভ হয়। পথাৰৰ সেউজীয়া, চৰাইৰ কাকলি, গৰু ছাগলীৰ শব্দ, খেতিয়কৰ ঘাম, এই সকলো মিলি এক সজীৱ ছবি আঁকে।
0: এজন গাঁৱৰ মানুহৰ হাঁহি, সৰলতা আৰু আন্তৰিকতাই সমাজক এক বিশেষ মৰ্যাদা দিয়ে। যদিও আধুনিকতাৰ ঢৌ উঠিছে, তথাপিও চহা জীৱনৰ মাটি সোৱৰণি আজিও অম্লান।
2: মাটিৰ গোন্ধত লুকাই থাকে জীৱনৰ সত্য, চহা জীৱনৰ সৰলতাতেই থাকে সুখৰ পবিত্ৰতা।

নিশুনিলে। যুগুতে আগবঢ়ালে স্নেহা পাঠক আৰু কস্তুৰীমা দাসে আমাৰ যুৱবাণীৰ পৰা। অনুষ্ঠানটি ইমানতে অন্ত পৰিল। জ্যোতিষা বৰাৰ সহযোগত অনুষ্ঠানটি প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ দাসে।

0: करने का आग्रह किया। भारत ने ब्रिक्स 2026 की अध्यक्षता के तहत कल चंडीगढ़ में पारंपरिक पूरक और एकीकृत चिकित्सा पर ब्रिक्स सम्मेलन की सफलतापूर्वक मेजबानी की। ये सम्मेलन चंडीगढ़ में केंद्रीय स्वास्थ्य और परिवार कल्याण मंत्रालय तथा आयुष मंत्रालय द्वारा संयुक्त रूप से आयोजित ब्रिक्स स्वास्थ्य कार्यक्रम के 4 दिवसीय व्यापक कार्यक्रम का हिस्सा था। जम्मू कश्मीर में कटरा और त्रिकुटा पहाड़ियों में खराब मौसम के कारण आज लगातार चौथे दिन भी श्री माता वैष्णो देवी यात्रा स्थगित रही। तीर्थयात्रियों को यात्रा फिर शुरू होने के संबंध में आधिकारिक माध्यमों से अपडेट रहने की सलाह दी गई है। इसके साथ ही ये समाचार बुलेटिन समाप्त हुआ।
1: দুপৰিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, ৰাজ্যত বানৰ ফলত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 31লৈ বৃদ্ধি, মুখ্যমন্ত্ৰী বানপীড়িতসকলক সকলো ধৰণৰ সহায় আগবঢ়োৱাৰ আশ্বাস, শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাত বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি 24 জুলাইলৈকে বিশেষ ইণ্ট্ৰা চাৰ্কেল ৰোমিং সুবিধা আৰু খাদ্য সুৰক্ষা আৰু ঔষধ প্ৰশাসন আয়ুক্তালয়ৰ কাৰ্যালয় অভিযানত 27 বিধ ভেজাল ঔষধ চিনাক্ত। এতিয়া শুনক বিতং বাতৰি। ৰাজ্যৰ বান পৰিস্থিতি এতিয়াও জটিল হৈ আছে। শেহতীয়া বানত 16খন জিলাৰ 5,64,000ৰো অধিক লোক বানৰ কবলত আছে। বানৰ ফলত কালি গোলাঘাটত 2জন, চৰাইদেউত 5জন, যোৰহাটত 1জন আৰু শিৱসাগৰত 13জন লোকে প্ৰাণ হেৰুৱায়। ইয়াকে লৈ চলিত বৰ্ষৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 31লৈ বৃদ্ধি পাইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা বানপীড়িত অঞ্চলসমূহৰ পৰিস্থিতি বুজ লোৱাৰ উদ্দেশ্যে সোণাৰীত উপস্থিত হৈছে। ডঃ শৰ্মাই পৰিদৰ্শন কালত বান প্ৰভাৱিত লোকসকলৰ সৈতে মত বিনিময় কৰে আৰু দুৰ্গত জনক সহায় কৰাৰ বাবে চৰকাৰে যথাসম্ভৱ সকলো ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশ্বাস দিয়ে। মুখ্যমন্ত্ৰীয়ে লগতে সংশ্লিষ্ট বিষয়াসকলক ক্ষতিগ্ৰস্ত লোকৰ তালিকা প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিয়ে। অসুস্থ লোকসকলৰ বাবে ততালিকে চিকিৎসালয়ত ভৰ্তি কৰাৰ ব্যৱস্থা কৰিবলৈ তেওঁ কয়।
2: এটা অবৰ্ণনীয় পৰিৱেশ, বহুত মানুহ ৰিলিফ কেম্পলৈকে আহিছে, বহুত মানুহ গাঁৱত আছে, বহুত গাঁৱলৈকে এতিয়াও চৰকাৰ বা ৰিলিফ এফৰ্ট এতিয়ালৈকে গৈও পোৱা নাই, কাৰণ গোটেই গাঁওখন পানীৰে আৱৰি আছে। বহুত লোকৰ মৃত্যু হৈছে, মৃতদেহ নতুন নতুনকৈ ওলাই আছে। আমি যিমান পাৰোঁ ৰাইজৰ লগত থাকি ৰাইজক সেৱা কৰাৰ কাৰণে যত্ন কৰিম। আজি মই গোটেইখিনি নিজেও চাই যাম। আৰ্মি, NDRF, SDRF, চৰকাৰ গোটেই একেলগে সকলোৱে কাম কৰি আছে। ৰাইজৰ ঘৰবিলাক ভাঙিছে, কিতাপ পত্ৰ নোহোৱা হৈছে, কাৰোবাৰ চাৰ্টিফিকেট উটি গৈছে, কাৰোবাৰ গৰু ছাগলী নোহোৱা হৈছে। চৰকাৰে যিমান পাৰে সকলোকে সহায় কৰিব। ৰাজ্য চৰকাৰৰ গোটেই ৰিলিফ এফৰ্টৰ টকা সদায় কেন্দ্ৰীয় চৰকাৰৰ পৰা আহে, গতিকে আমি যিমান টকা ইয়াত খৰচ কৰিম 100% কেন্দ্ৰীয় চৰকাৰে আমাক দিব।
1: মুখ্যমন্ত্ৰীগৰাকীয়ে শিৱসাগৰ, যোৰহাট, চৰাইদেউ, নাজিৰা, মৰিয়নি আৰু টিয়কৰ বান প্ৰভাৱিত এলেকা আৰু সাহায্য শিবিৰসমূহো পৰিদৰ্শন কৰিব। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি উজনি অসমৰ চৰাইদেউ, যোৰহাট, ডিব্ৰুগড়, ধেমাজি, তিনিচুকীয়া, শিৱসাগৰ, বিশ্বনাথ, শোণিতপুৰ, গোলাঘাটৰ লগতে নগাঁও আৰু কামৰূপ জিলাৰো বিভিন্ন অঞ্চল বানৰ কবলত পৰিছে। একেদৰে পাৰ্বত্য জিলাৰ কাৰ্বি আংলঙতো বান পৰিস্থিতি জটিল হৈ পৰিছে। তথ্য অনুসৰি শেহতীয়া বানত 44টা ৰাজহ চৰকাৰৰ 872খন গাঁৱৰ 24,210 হেক্টৰ কৃষিভূমি বুৰ গৈছে। চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ মন জিলাত ডাৱৰ বিস্ফোৰণৰ ফলত হোৱা ধাৰাষাৰ বৰষুণে চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাট জিলাৰ উত্তৰ বাহিনী নদীসমূহৰ পাৰ ভাঙি আকস্মিক বান পৰিস্থিতিৰ সৃষ্টি কৰিছে। দিখৌ, দিচাং, দৰিকাত, জাজি আৰু ভোগদৈ নৈৰ বাঢ়নী পানীয়ে সচৰাচৰ বানৰ কবলত নপৰা বাম অঞ্চলসমূহ প্লাৱিত কৰাৰ ফলত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে। বানৰ ক্ষতিগ্ৰস্ত জনসাধাৰণক সহায়ৰ বাবে সেনাবাহিনীয়ে অপাৰেচন জুৱেল ৰাহত নামৰ বিশেষ অভিযানৰ অধীনত অতি ক্ষীপ্ৰতাৰে উদ্ধাৰ আৰু সাহায্য অভিযানৰ কাম আৰম্ভ কৰিছে। জিলা প্ৰশাসনসমূহে 52টা আশ্ৰয় শিবিৰ মুকলি কৰি ক্ষতিগ্ৰস্ত লোকসকলক সাহায্য দিয়াৰ ব্যৱস্থা কৰিছে। এই শিবিৰসমূহত প্ৰায় 12,700 লোকে আশ্ৰয় লৈ আছে। বিভিন্ন অঞ্চলত SDRF আৰু NDRFয়ে উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত ৰাখিছে। বায়ুসেনা বাহিনীয়ে কালি নাজিৰাত বানৰ ফলত আবদ্ধ হৈ পৰা পৰিয়ালসমূহৰ মাজত বিমানেৰে 627 কিলোগ্ৰাম সাহায্য সামগ্ৰী বিতৰণ কৰে। নেৰানেপেৰা বৰষুণৰ ফলত ব্ৰহ্ম

0: ব্ৰহ্মপুত্ৰ উপনৈৰ ডিজুৰ বাঢ়নী পানীয়ে কলিয়াবৰ ৰাজচক্ৰৰ অন্তৰ্গত কেইবাটাও অঞ্চল প্লাৱিত কৰিছে। অঞ্চলটো কমেও 732গৰাকী লোক বানত ক্ষতিগ্ৰস্ত হৈছে। চৰাইদেউ জিলাতো ভালেসংখ্যক লোক বানত আবদ্ধ হৈ আছে। শিৱসাগৰৰ বান পৰিস্থিতিয়ে অধিক সংকটজনক ৰূপ ধাৰণ কৰিছে। শিৱসাগৰ নগৰৰ ষ্টেচন চাৰিআলিৰ পৰা দৰিকাপাৰলৈকে সমগ্ৰ এটিএ ৰোড পানীত বুৰ গৈছে। বানৰ ফলত বি জি ৰোডেৰেও যান বাহনৰ চলাচল প্ৰায় বন্ধ হৈ পৰিছে। ইয়াৰ উপৰি জেগনিকটীয়া, ধাইআলি, হস্পিটেল ৰোড, বাবুপট্টি, দলমুখ আদি ন ন অঞ্চল বানৰ কবলত পৰাৰ বাতৰি পোৱা গৈছে। ডিব্ৰুগড়তো ব্ৰহ্মপুত্ৰ খহনীয়াই ভয়াৱহ ৰূপ ধাৰণ কৰিছে। জিলাখনৰ খোৱাং, টিংখাং, লাইকা দধিয়া, নাহৰকটীয়া, দুলিয়াজান আদি বিভিন্ন অঞ্চলৰ বানে বিভীষিকাৰ সৃষ্টি কৰিছে। এই সন্দৰ্ভত অধিক জনাইছে আমাৰ ডিব্ৰুগড়ৰ সংবাদদাতা যাদৱ গগৈয়ে।
1: জিলাখনৰ প্ৰায়কেইটা বিধানসভা সমষ্টিতে বানৰ সংখ্যাই ৰূপ দেখিবলৈ পোৱা গৈছে। চাবলহল বিধানসভা সমষ্টিৰ অন্তৰ্গত দৰ্জা লাইকাত বৰ্তমান মানুহৰ দুৰ্ভোগ যান্ত্ৰণা ভুগি বানৰ কবলত পৰি তেখেতসকলৰ খাদ্য সামগ্ৰীকে আদি কৰি জীৱন নিৰ্বাহৰ পথ ৰুদ্ধ হৈ পৰাৰ লগতে বিশুদ্ধ খোৱা পানীৰ বাবেও তেখেতসকলে হাহাকাৰ কৰিবলগীয়া হৈছে। আনহাতে ডিব্ৰুগড়, নাহৰকটীয়া, টিংখাং বিধানসভা সমষ্টিৰ বহুকেইটা অঞ্চল এইবাৰ বানৰ কবলত পৰিছে আৰু জিলা প্ৰশাসন তথা দুৰ্যোগ ব্যৱস্থাপনা বিভাগে এই ক্ষেত্ৰত তেখেতসকলৰ খাদ্য সামগ্ৰী বিশুদ্ধ খোৱা পানী যোগানৰ ব্যৱস্থা কৰিছে যদিও যথেষ্ট পৰিমাণে হোৱা নাই বুলি ভুক্তভোগী ৰাইজে ক্ষোভেৰে ব্যক্ত কৰিছে। সেয়েহে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উজনি অসম ভ্ৰমণ কৰি বৰ্তমান বানৰ পৰিস্থিতি বুজ ল'বলৈ আহিছে।
0: গোলাঘাট আৰু কাৰ্বি আংলং জিলাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰো বিস্তীৰ্ণ অঞ্চল ব্ৰহ্মপুত্ৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে। বৰ্তমানলৈকে উদ্যানখনৰ 8টা বন শিবিৰ প্লাৱিত হৈ আছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন সংমণ্ডল বিষয়াই জনোৱা মতে বৰ্তমানলৈকে উদ্যানখনৰ 8টা বন শিবিৰৰ তলেদি পানী বৈ গৈছে। ইয়াৰ ভিতৰত অগৰাতলী বনাঞ্চলৰ মোৱামাৰী বন শিবিৰ, কহৰা বনাঞ্চলৰ বোকাবিল বনাঞ্চলকে ধৰি 3টা, বোকাখাট বনাঞ্চলৰ 2টা আৰু বাগৰি বনাঞ্চলৰ 1টা বন শিবিৰ বানৰ কবলত পৰিছে। বন বিভাগে পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে। বন সংমণ্ডল বিষয়াগৰাকীয়ে জনোৱা মতে বৰ্তমানলৈকে ব্ৰহ্মপুত্ৰৰ পানী গড়াৰ তলত আছে যদিও নৈখনৰ জলপৃষ্ঠ ক্ৰমান্বয়ে বৃদ্ধি পাই আছে। পৰৱৰ্তী সময়ত ব্ৰহ্মপুত্ৰত পানীৰ পৰিমাণ বৃদ্ধি পালে উদ্যানখনত বান পৰিস্থিতি অধিক জটিল হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি বুলিও তেওঁ মন্তব্য কৰে। ক্ৰমাৎ বৃদ্ধি পোৱা বানৰ ফলত গুৱাহাটী ডিব্ৰুগড় পথত যান বাহনৰ চলাচল ব্যাহত হৈছে। বানৰ ফলত কেইবাখনো ৰেলৰ চলাচল বাতিল কৰা হৈছে। ৰাষ্ট্ৰীয় ঘাইপথ জলমগ্ন হোৱাৰ বাবে জিলা প্ৰশাসনে বিকল্প পথৰ ব্যৱহাৰৰ নিৰ্দেশ দিছে। ইপিনে বানৰ ফলত বিভিন্ন ঠাইৰ ৰেলপথ ক্ষতিগ্ৰস্ত হোৱাত উজনি অসমলৈ সকলো ৰেল সেৱা বাতিল কৰা হৈছে। নামনি মোৱা ৰেলসমূহ ডিব্ৰুগড়ৰ পৰা বগীবিল হৈ উত্তৰ পাৰেৰে চলাচল কৰাৰ নিৰ্দেশ দিয়া হৈছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাত বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰৰ দূৰসংযোগ বিভাগে জিলাকেইখনত 24 জুলাইলৈকে বিশেষ ইণ্ট্ৰা চাৰ্কেল ৰোমিং সুবিধা কাৰ্যকৰী কৰিছে। ইয়াৰ জৰিয়তে জিলা 3খনত মোবাইল ফোন ব্যৱহাৰকাৰীয়ে নিৰ্দিষ্ট অঞ্চলত নিজৰ মোবাইল সেৱা প্ৰদানকাৰী প্ৰতিষ্ঠানৰ নেটৱৰ্ক নাথাকিলেও নিৰৱচ্ছিন্নভাৱে মোবাইল সেৱা লাভ কৰিবলৈ সমৰ্থ হ'ব। উপভোক্তাসকলে কোনো মোবাইল সেৱা প্ৰদানকাৰী প্ৰতিষ্ঠানৰ নেটৱৰ্ক সাময়িকভাৱে ব্যাহত হলে উপলব্ধ আন প্ৰতিষ্ঠানৰ নেটৱৰ্ক ব্যৱহাৰ কৰিব পাৰিব। এই পদক্ষেপ জৰুৰীকালীন যোগাযোগ অব্যাহত ৰখাৰ লগতে উদ্ধাৰ, সাহায্য আৰু পুনৰ বাসন কাৰ্য অধিক ফলপ্ৰসূ কৰি তোলাত সহায়ক হ'ব। উত্তৰ পূব সীমান্ত ৰেলৱে তিনিচুকীয়া সংমণ্ডলৰ অন্তৰ্গত শিৱসাগৰ জিলাৰ শিমলুগুৰি চহৰ আৰু ইয়াৰ আশে পাশে হোৱা বানৰ বাবে যাত্ৰীৰ সুৰক্ষা আৰু পৰিচালনাৰ প্ৰয়োজনীয়তাৰ স্বাৰ্থত শিমলুগুৰি নামনিটি আলি আৰু শিমলুগুৰি চেলেংহাট খণ্ডৰ মাজৰ ৰেল সেৱা বন্ধ কৰি দিয়া হৈছে। ইয়াৰ ফলত ডিব্ৰুগড় আৰু তিনিচুকীয়ালৈ অহা যোৱা কৰা কেইবাখনো দূৰণিবতীয়া ৰেলগাড়ী ৰঙিয়া ৰঙাপৰা ডিব্ৰুগড় পথেৰে চলাচল কৰোৱা হৈছে। ইয়াৰ উপৰি একাংশ ৰেলগাড়ীৰ যাত্ৰা চমু কৰা হৈছে আৰু যাত্ৰা আৰম্ভ কৰা ষ্টেচন সলনি কৰা হৈছে। একাংশ ৰেলগাড়ী যাত্ৰা বাতিল কৰা হৈছে। ক্ষতিগ্ৰস্ত যাত্ৰীসকলক সহায় কৰিবলৈ বিশেষ অতিৰিক্ত ৰেল চলোৱাৰ ব্যৱস্থা কৰা হৈছে। এই বিশেষ ৰেলগাড়ীসমূহৰ সেৱা পৰহিলৈ অব্যাহত থাকিব। রাজ্য সরকারের খাদ্য সুরক্ষা আর ঔষধ প্রশাসন আয়ুক্তালয়ের কার্যালয়ে ভেজাল আর নিম্নমানের ঔষধের বিরুদ্ধে রাজ্যের বিভিন্ন অংশত অভিযান চলায় 27 বিধ ভেজাল ঔষধ চিনাক্ত করে। আয়ুক্তালয়ের নির্দেশ মর্মে পরিদর্শক সকলে জিলায় জিলায় 1167 বিধ ঔষধের নমুনা সংগ্রহ করে আর ইয়ারে 27 বিধ নমুনা ভেজাল হিসাবে প্রতিপন্ন হয়। খাদ্য সুরক্ষা আর ঔষধ প্রশাসন আয়ুক্তালয়ে এই সংক্রান্ত কামরূপ মহানগর জেলার 3খন

0: চুৰা আৰু এখন পাইকাৰী ফাৰ্মাচীৰ অনুজ্ঞাপত্ৰ বাতিল কৰিছে। আয়ুক্তালয়ে ভেজাল ঔষধ বিক্ৰী কৰা ফাৰ্মাচীকেইখনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে আৰু কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত গোচৰ ৰুজু কৰিছে। ইয়াৰ উপৰি ভেজাল ঔষধৰ তথ্য লাভ কৰিলে ৰাজ্যিক ঔষধ নিয়ন্ত্ৰণ কাৰ্যালয়ৰ ইমেইল ড্ৰাগছ কণ্ট্ৰল ডট আছাম ওৱান এট দ্য ৰেট জিমেইলত যোগাযোগ কৰিবলৈ কোৱা হৈছে। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। ৰাজ্যত বানৰ ফলত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 31লৈ বৃদ্ধি, মুখ্যমন্ত্ৰী বানপীড়িতসকলক সকলো ধৰণৰ সহায় আগবঢ়োৱাৰ আশ্বাস আৰু খাদ্য সুৰক্ষা আৰু ঔষধ প্ৰশাসন আয়ুক্তালয়ৰ কাৰ্যালয়ৰ অভিযানত 27বিধ ভেজাল ঔষধ চিনাক্ত। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন দুপৰীয়া 1:40
1: এফএম বেণ্ডৰ 101.6 মেগাহৰ্টজত, মিডিয়াম ৱেভৰ 411.5 মিটাৰত আৰু 729 কিলোহাৰ্টজত অনুষ্ঠান প্ৰচাৰ হৈছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা।

আৰম্ভ কৰিছোঁ কল্পতৰু। হুহুৰি মাৰি নেমাতিবি, আই বহি আছে শালত, বাঁহীতি বাই নেমাতিবি, দেউতা চোতালত। আৰম্ভণিতেই শুনাবলৈ লৈছোঁ মালবিকা বৰাৰ কণ্ঠৰে গীতটি। গীতৰ অনুৰোধ আপোনালোকৰ বঙাইগাঁৱৰ বন্তি দীপশিখা দ্বিতীয়াৰ যুগল, নাৰেঙ্গীৰ প্ৰতিম মনীষা আৰু নয়নাৰ।

নলবাৰীৰ আদিত্য, ৰঞ্জন, পুষ্পা আৰু ৰঞ্জু, গোৱালপাৰাৰ পপি আৰু লিজা। আপোনালোকৰ অনুৰোধত এইবাৰ জিতেন ডেকাৰ কণ্ঠৰ এটি গীত।

মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত শ্ৰোতাসকলে শুনিছে কল্পতৰু।

দীপেন বৰুৱা আৰু নমিতা ভট্টাচাৰ্যৰ কণ্ঠৰ গীতটি শুনিলে। গীতটি লোৱা হ'ল মৰম চিনেমাখনৰ পৰা। অনুৰোধকাৰী শ্ৰোতাসকল আছিল বৰপেটাৰ পৰা শংকৰ, মনোজ আৰু পিংকু, নগাঁৱৰ পৰা বাবলি আৰু বাবলু। আৰু এই গীতটিৰে সামৰা হ'ল আজিৰ কল্পতৰু অনুষ্ঠানটি।

আপোনাৰ ওচৰৰ পুখুৰী, খাল আদিৰ গেদ আৰু জাবৰ পৰিষ্কাৰ কৰিবলৈ বৰষুণৰ পানী সৰ্বাধিক পৰিমাণে সঞ্চয় কৰাৰ ব্যৱস্থা কৰক। বৰষুণৰ প্ৰতিটো টোপাল সঞ্চয় কৰক, আমাৰ ভৱিষ্যত সুৰক্ষিত কৰক।

0: আইনৰ বোলনিৰ সমশ্ৰোতালৈ প্ৰীতিভৰা সম্ভাষণ জনাই মই জোনালী বৰুৱাই মুকলি কৰিছোঁ আজিৰ বোলনি।
1: প্ৰিয় শ্ৰোতা,
0: মহিলা সবলীকৰণৰ বিভিন্ন দিশৰ বিষয়ে আমি প্ৰায়ে আমাৰ বোলনিত আলোচনা, কথোপকথন আদি প্ৰচাৰ কৰি থাকোঁ আৰু সদায় নতুন নতুন কিছুমান বাট বিচাৰি উলিয়াবলৈ চেষ্টা কৰোঁ আমাৰ সমল ব্যক্তিসকলৰ জৰিয়তে। আজিও আমি ক্ষুদ্ৰ উদ্যোগ স্থাপনেৰে স্বাৱলম্বিতা তথা মহিলা সবলীকৰণ এই বিষয়ে কথা পাতিম আৰু এই বিষয়ে আমাক অৱগত কৰাবলৈ আমাৰ আমন্ত্ৰণ ক্ৰমে আজি ষ্টুডিঅ'ত উপস্থিত হৈছেহি
1: জ্যেষ্ঠ সমাজতত্ত্ববিদ মঞ্জুলা ভট্টাচাৰ্য বাইদেউ। মঞ্জুলা বাইদেউ নমস্কাৰ।
2: নমস্কাৰ,
1: আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ।
2: ধন্যবাদ।
1: এতিয়া মহিলা সবলীকৰণ বুলি কোৱাৰ লগে লগে আচলতে অৰ্থনৈতিক স্বাধীনতা বা অৰ্থনৈতিক স্বাৱলম্বিতাৰ কথাটো সাঙুৰ খাই থাকে, নহয় জানো?
2: নিশ্চয়।
1: বিভিন্ন কৰ্মৰ দ্বাৰা মহিলা সবলীকৰণ হয়। বহুতো মহিলা পঢ়ি শুনি ধৰক কোনো প্ৰতিষ্ঠানত কৰ্মৰত হৈ সবলীকৰণৰ দিশে আগবাঢ়ে, কিন্তু আজি আমি বিশেষত কথা পাতিম সেইসকল মহিলা যিসকল ধৰক বিভিন্ন কাৰণত উচ্চ শিক্ষা ল'বলৈ অপাৰগ হ'ল বা সাংসাৰিক দায় দায়িত্বত পৰি তেওঁলোকে চাকৰি কৰিবলৈ ওলাই যাব নোৱাৰিলে। তেওঁলোকৰো মনটো কিন্তু এটা স্বাৱলম্বনৰ বাবে উকমুকাই থাকে, গতিকে তেওঁলোকে
0: কেনেধৰণৰ কাৰিকৰী বা প্ৰায়োগিক প্ৰশিক্ষণ শিক্ষণ ল'লে মহিলাসকলে এই ধৰণৰ উদ্যোগ স্থাপন কৰিব পাৰিব?
1: গতিকে আপোনালৈ মাইক্ৰফোনটো আগবঢ়াই দিছোঁ, ক্ষুদ্ৰ উদ্যোগেৰে মহিলা কেনেকৈ সবল হ'ব?
2: এইটো বৰ সুন্দৰ এটা প্ৰশ্ন। বৰ্তমান সময়ত আচলতে মহিলাৰ অৰ্থনৈতিক স্বাধীনতাটো খুবেই প্ৰয়োজন, যিহেতু নাৰীৰ মাজত এটা শক্তি লুকাই থাকে, সেই শক্তিটোৰে মানে আমি বহু ক্ষেত্ৰত আগবাঢ়ি যাবলৈ কুণ্ঠাবোধ নকৰোঁ। আচলতে আমাৰ সাহসেই এটা প্ৰধান কাৰণ। বৰ্তমান যুগত যিখিনি নাৰী আছে, যিখিনি যথেষ্ট শিক্ষিত, সেইসকলে নিজে নিজৰ জীৱিকাৰ পথ বাছি উলিয়াইছে, কিন্তু যিখিনি বাধ্য পৰি শিক্ষাও সম্পূৰ্ণ কৰিব নোৱাৰিলে বা ঘৰুৱা কামত ব্যস্ত হৈ গ'ল বা নিজৰ পৰিয়াল সংসাৰৰ দায়িত্ব ল'লে, সেইসকলৰো নিজৰ স্বাৱলম্বী হোৱাৰ এটা দুৰ্বাৰ হেঁপাহ থাকে। আৰু সেইসকলৰ কাৰণে ক্ষুদ্ৰ উদ্যোগ বা ক্ষুদ্ৰ ব্যৱসায় এটা খুবেই প্ৰয়োজনীয়। চিন্তাধাৰাবোৰ মানে ভাল হয়। এগৰাকী মহিলাই ঘৰখনৰ সকলো সংসাৰৰ দায়িত্ব পালন কৰাৰ উপৰিও এটা সুন্দৰকৈ ব্যৱসায় ক্ষুদ্ৰ উদ্যোগেৰে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম বুলি মোৰ দৃঢ় বিশ্বাস। যিহেতু এগৰাকী মহিলাই যেতিয়া নিজৰ পৰিয়ালটো ইমান সুন্দৰকৈ সকলো দিশৰ পৰা লৈ যাব পাৰে, গতিকে এটা দৃঢ় সংকল্প ল'লে তেওঁ নিশ্চয় এই ক্ষেত্ৰত ক্ষুদ্ৰ উদ্যোগেৰে সমাজত নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ব। শিক্ষিতসকলৰ কাৰণেতো আজিকালি সমাজত বহুত সুবিধা আছে, বেংকৰ পৰা ঋণ লোৱাৰ পৰা আৰম্ভ কৰি চৰকাৰেও বহুত আঁচনি দিছে, সেই আঁচনিবোৰতো আমি বহুত আগবাঢ়ি গৈছে। কিন্তু কিছুমান তাৰ মাজত আমাৰ বহুতো নিষ্পেষিত কিছুমান মহিলা আছে, তেওঁলোকে খোলাকৈ এটা কথা ক'ব নোৱাৰে, ঘৰখনত তেওঁলোকৰ এটা স্বাধীনতা নাথাকে, মানে বাক স্বাধীনতা নথকাৰ উপৰিও অৰ্থনৈতিক স্বাধীনতা নাথাকেই। কিন্তু
1: অৰ্থনৈতিক স্বাধীনতা নথকাৰ কাৰণেই
2: তেওঁলোকে ভয় কৰে, কথা সমী কৰে, কথা এটা ক'বলৈ নিজৰ মনত বহুত কথা থাকে, কিন্তু তেওঁ হয়তো বহুত তেওঁ গুণৰ অধিকাৰীও হয়। আৰু বিশেষকৈ আমাৰ অসমীয়া সমাজৰ মহিলাখিনি বহুত কামত

0: পাৰ্গত, মই সেইটো আমি সৰুৰ পৰা দেখি আহিছোঁ। তাঁত শিল্পৰ পৰা আৰম্ভ কৰি আমাৰ সমাজত বোৱা কটা, ৰন্ধা বঢ়া, আকৌ মানে বিভিন্ন আচাৰ, জাম জেলি বনোৱা বিভিন্ন কথা আছে। সকলো কামতে মহিলাই ঘৰখনত সেইখিনি কৰেই, কিন্তু তেওঁ সেইটো ব্যৱসায়িক ভিত্তিত ল'বলৈ তেওঁক কিছুমান সাহস লাগে, অলপ তেওঁক আগবঢ়াই নিবলৈ এখন হাত লাগে, সেইটো কথা আচলতে।
1: নাৰীসকল কেনেকৈ আগবাঢ়িব বাইদেউ এই ক্ষেত্ৰত?
0: সেইবিলাক কৰিবলৈ যাওঁতে, কিবা এটা ব্যৱসায় কৰিবলৈ যাওঁতে, তেওঁলোকক নিজে সংকল্পবদ্ধ হ'ব লাগিব। প্ৰথম তেওঁলোকৰ মূল মন্ত্ৰ হ'ব লাগিব তেওঁলোকৰ ইচ্ছাশক্তি, ইচ্ছাশক্তি থাকিবই লাগিব। তাৰপিছত তেওঁলোকৰ কথাখিনি মানে খুব ধুনীয়াকৈ শৃংখলাবদ্ধভাৱে তেওঁলোকে এখন কাগজত লিখি ল'ব লাগিব যে শৃংখলাবদ্ধভাৱে মই এইটোৰ পিছত এইটো কৰিম। গতিকে সেইখিনি থাকিব লাগিব প্ৰত্যেকগৰাকী মহিলাৰ যি তেনেকৈ নিজকে প্ৰতিষ্ঠা কৰিব বিচাৰিছে। আৰু এটা প্ৰধান কথা হ'ল তেওঁলোকৰ আত্মসংযম থাকিব লাগিব, ধীৰ স্থিৰ হ'ব লাগিব এই কামটোৰ কাৰণে। গতিকে এটা কামত তেওঁ নিশ্চয় প্ৰতিষ্ঠা লাভ কৰিব তেতিয়া, আৰু কম পইচাৰেও মানুহে প্ৰতিষ্ঠা লাভ কৰিব পাৰে। গতিকে তেওঁ মিতব্যয়ী হ'ব লাগিব। তেওঁ যদি আজি ঘৰ চলাবলৈ 100 টকা পাইছে, তাৰে তেওঁ 20 টকাকৈও যদি ৰাহি কৰিব পাৰে, সেইটো এটা তেওঁৰ মূলধন হ'ল নহয়, সঞ্চয় হ'ল। সঞ্চয়টো মহিলাৰ, মই ক'বলৈ গ'লে, তেজতে আছে। সকলো মহিলাই সঞ্চয় কৰে, ক্ষুদ্ৰ সঞ্চয়। সেই সঞ্চয়টো থাকিলে আমি সাহসো কৰিব পাৰিম। তাৰপিছতে আৰু কোনটো কাম আমি কৰিম সেই বিষয়ে নিজে জনাটো অতি দৰকাৰ। আচাৰ বনাওঁ, জাম জুৱেলি বনাওঁ, বা এইবিলাক ধৰণৰ বিভিন্ন উদ্যোগ আছে, প্ৰত্যেকটো কথা তেওঁ জানিব লাগিব। আৰু যদিও নাজানে, আজিকালি এটা সুবিধা আছে, তেওঁ সেইখিনি সাহস তেওঁ থাকিব লাগিব, তেওঁ যাতে সেই সুবিধা ল'ব পাৰে। বিভিন্ন NGO আছে, স্বেচ্ছাসেৱী সংগঠন বা বিভিন্ন চৰকাৰী বিভাগ আছে, সেইবিলাকে সেইবিলাক ট্ৰেইনিং দি থাকে। বহুত আছে
2: সেই আঁচনিসমূহৰ সুবিধা ল'বলৈ তেওঁলোক আচলতে আগ্ৰহী হ'ব লাগিব। আৰু আটাইতকৈ দৰকাৰী কথাটো মোৰ বোধেৰে সেই আঁচনিসমূহৰ অৱস্থিতি সম্পৰ্কে তেওঁলোক জ্ঞাত হ'ব লাগিব। বহুতো মহিলাই নাজানে
0: আঁচনিসমূহ,
2: সেই আঁচনিসমূহ যে তেওঁলোকৰ বাবে আছে বা তেওঁলোকে সেই আঁচনিসমূহৰ পৰা কি কি লাভ ল'ব পাৰে সেইবোৰ নাজানে। নজনাৰ ফলত থাকি যায় মহিলাসকল পিছ পৰি। আপুনি কি ক'ব এই ক্ষেত্ৰত?
0: আমাৰ বৰ্তমান ভাৰতবৰ্ষত বহুতো এনেকুৱা মহিলা সবলীকৰণৰ ক্ষেত্ৰত ভাৰত চৰকাৰ তথা ৰাজ্য চৰকাৰসমূহে বহুতো আঁচনি প্ৰয়োগ কৰিছে, প্ৰচলন হৈ আছে। সেই আঁচনিসমূহৰ ভিতৰত দুভাগ কৰিছে, ধৰি লওক চহৰ অঞ্চলত বেলেগ, গাঁও অঞ্চলত বেলেগ। চহৰ অঞ্চলত মই নিজেই এটা ডিপাৰ্টমেণ্টত কাম কৰি আহিছিলোঁ, যিটো বিভাগত, সেইটো বিভাগতে মানে বিভিন্ন আঁচনি কৰিছিলোঁ। প্ৰথমতে আছিলে SJSRY, স্বৰ্ণ জয়ন্তী ৰোজগাৰ যোজনা বুলি, সেইটোত মই 10 বছৰ একেৰাতে নিকেটত কৰিছোঁ। আৰু বহুত মিছন আছিল তেনেকুৱা। আৰু তাৰপিছত এতিয়া NULM বুলি, এইটো বৰ্তমানো চলিত আছে, নেশ্যনেল আৰ্বান লাইভলিহুড মিছন ইংৰাজীত, এইটো সেইটোতো মানে নেশ্যনেল আৰ্বান লাইভলিহুড মিছনতো এনেকুৱা দুখীয়া মানে দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা মহিলাসকলৰ কাৰণে প্ৰত্যেকটো চহৰ অঞ্চলত মিউনিচিপেল বৰ্ডৰ আণ্ডাৰত মিউনিচিপেলিটি আছে, গুৱাহাটীতো হৈছে, পৌৰ নিগম আছে, সেই ৱাৰ্ড ৱাইজ তেওঁলোকে কিছুমান গোট গঠন কৰি দিছে, ভাগ কৰি দিছে। আৰু সেইটো তেওঁলোকৰ সুবিধা কেনেকৈ হ'ব, প্ৰত্যেকটো ৱাৰ্ডত ইলেক্টেড কাউঞ্চিলৰ থাকে, বা এতিয়া মোৰ ধৰি লওক 11 নম্বৰ ৱাৰ্ড, মোৰ ৱাৰ্ডত কাউঞ্চিলৰ আছে, তেখেতৰ লগত যোগাযোগ কৰিলে সেই গোটত সেইধৰণে সোমাব পাৰিব। আৰু সেই অকল গোটটোত সোমালেই নহ'ব, তেওঁলোকে সেইটো গোটেই গোটৰ সভা সমিতি সব গঠন কৰি তেওঁলোকৰ নাম কৰিব লাগিব, পঞ্জীয়নভুক্ত হ'ব লাগে, তেতিয়া চৰকাৰী সুবিধাবোৰ পায়। আৰু পঞ্জীয়নভুক্ত কৰিবলৈ হ'লে তেওঁলোকে সেইটো যোগাযোগ কৰিব লাগিব এই ডিপাৰ্টমেণ্টটো NULM, সেইখিনি সেই গোটৰ যিগৰাকী আহ্বায়িকা হ'ব তেখেতে গোটেইখিনি কৰি দিব। 10 গৰাকী বা 20 গৰাকীৰ গোট হয়, 10 গৰাকী হ'লে সুবিধা হয়। আৰু সেই গোটটো তেওঁলোকৰ একে অঞ্চলৰ ওচৰ চুবুৰীয়া, একে সম অৱস্থাৰ মানুহ হ'লে ভাল হয়। আৰু সেই কাম এটা কৰিবলৈ গ'লেও, তেনেকৈ সুবিধা ল'বলৈ গ'লেও, কিন্তু মানুহৰ মনো মিল থাকিব লাগিব, মনৰ মিল থাকিব লাগিব মহিলাখিনি, সেই গোটেই মহিলাখিনিয়ে সুবিধা। এতিয়া বৰ্তমান চৰকাৰেতো বিভিন্ন দিয়ে আছে।
1: হয় হয় বাইদেউ, এইখিনিতে শ্ৰোতাৰ সুবিধাৰ্থে আঁচনিসমূহৰ নামকেইটা জনাই থওঁ।
2: আমাৰ ৰাজ্যিক স্তৰত আছে অৰুণোদয় আঁচনি, স্বনিৰ্ভৰ নাৰী আঁচনি, মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি, লাখপতি বাইদেউ আঁচনি, আৰু কেন্দ্ৰীয় চৰকাৰ আঁচনিসমূহৰ ভিতৰত আছে প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা আঁচনি, সখী বা অন্যান্য দক্ষতা বিকাশ প্ৰশিক্ষণ, আৰু প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনা, লগতে স্বাবলম্বনী আৰু নব

0: ইয়া পাইলট প্ৰকল্প। আৰু আমাৰ প্ৰত্যেক ৰাজ্যতে, প্ৰত্যেক জিলা স্তৰতে আচলতে শিল্প প্ৰশিক্ষণ প্ৰতিষ্ঠান আছে য'ত বিনামূলীয়াকৈ বিভিন্ন প্ৰশিক্ষণ প্ৰদানৰ ব্যৱস্থা আছে। আৰু এই সকলো আঁচনিৰ বিষয়ে জানিবলৈ বা পঞ্জীয়ন কৰিবলৈ এটা একক পৰ্টেল চৰকাৰে আৰম্ভ কৰিছে, সেইটো হ'ল স্কিল ইণ্ডিয়া ডিজিটেল হাব। এই একক পৰ্টেলত গৈ এই সকলো চৰকাৰী আঁচনিৰ পঞ্জীয়ন তথা ট্ৰেইনিং প্ৰশিক্ষণৰ সবিশেষ অনলাইন আগ্ৰহীসকলে লাভ কৰিব পাৰিব।
1: এইবোৰ অলৰেডি ইমপ্লিমেণ্ট হৈয়ে আছে।
0: এই ধৰক আত্মসহায়ক গোটসমূহ গঠন কৰিলে, গঠন কৰি তেওঁলোক পঞ্জীয়নভুক্ত হ'ল, তাৰপাছত বিভিন্ন চৰকাৰী আঁচনিৰ জৰিয়তে তেওঁলোকে উদ্যোগ স্থাপনৰ বাবে ধনৰাশি বা যিখিনি পাব লাগে, মেচিন যন্ত্ৰ পাতি বা যি প্ৰয়োজনীয় সেইসমূহ পালে, পোৱাৰ পিছত তেওঁলোকে যেতিয়া কাম এটা আৰম্ভ কৰিব, কেনেকৈ আগবাঢ়িব?
1: প্ৰথম তেওঁলোকে সেই ধৰি লওক চিলাই মেচিনে পালে, চিলাই মেচিনৰ গোটেই টুলছখিনি চৰকাৰে এটা পইচা দিবতো তেওঁলোকে, আৰু সেই পইচাটো তেওঁলোকৰ ছাবচিডাই, তেওঁলোকে লোন পালেও সেই পইচাটো ঘূৰাব নালাগে,
0: যিখিনি
1: ৰাজসাহাৰ্যৰ যিটো, গতিকে তেওঁলোকে সেইটো চিলাই মেচিন যদি তেওঁ স্কিল নহয়, চিলাই নাজানে, তেতিয়াহ'লে তেওঁ ট্ৰেইনিং ল'ব লাগিব।
0: সেই
1: প্ৰশিক্ষণটো চৰকাৰে দিয়ে জিলাভিত্তিক। জিলা বুলি ক'লে মানে অকল নগৰ অঞ্চলৰ কথা কৈছোঁ দেই, নগৰ অঞ্চলত গঠন হ'ল, তেওঁলোকৰ মাজত এগৰাকী আমি কমিউনিটি অৰ্গেনাইজাৰ মানে ঠিক কৰোঁ, তেখেতক আমি আনি পেলাই ট্ৰেইনিং দিছোঁ। এবাৰ মই 70 গৰাকীক ইয়াতে আই আই এ বুলি আছে, আই এছ বি টিউচৰ আই আই এ, তাতে মই ট্ৰেইনিং দিছিলোঁ।
0: এতিয়া তেওঁলোকে এনেকুৱা হ'ব পাৰে নেকি, ধৰক তেওঁলোকে প্ৰথমে আঁচনিৰ অধীনত প্ৰশিক্ষণ ল'লে, লৈ পেলাই তাৰ পিছত তেওঁলোকে স্বাৱলম্বী হোৱাৰ ইচ্ছাৰে লোনৰ বাবে আবেদন কৰিলে, ধৰক লোন ল'লে, পিছত তেওঁ উদ্যোগ স্থাপন কৰিলে, সেইটো প্ৰক্ৰিয়া হ'ব পাৰে? বা প্ৰথমে তেওঁ উদ্যোগ স্থাপনৰ বাবে আগ্ৰহ কৰি তাৰ পিছত প্ৰশিক্ষণ, এই দুয়োটাই সম্ভৱ নেকি?
1: দুয়োটাই সম্ভৱ, কিন্তু তথাপিতো তেওঁ প্ৰশিক্ষণটো নোলোৱাকৈতো উদ্যোগটো স্থাপন কৰিব নোৱাৰিব। আৰু এই ক্ষেত্ৰত এটা কথা আছে, চহৰ অঞ্চলত সকলো ধৰণৰ উদ্যোগ কৰিব নোৱাৰে, ধৰি লওক হাঁহ কুকুৰা পালন কৰা, সেইটো চহৰ অঞ্চলত কৰিবলৈ অসুবিধা হয়, গতিকে তাঁতশালখনো বহুতৰ অসুবিধা। কিছুমান কাম মানে আমি ধৰি লোৱা এই দোকান এখন দিলোঁ, উদ্যান শস্য কৰিলোঁ, বা হেৰি পেকেট খাদ্য প্ৰস্তুত কৰিলোঁ, এনেকুৱা ধৰণৰ কামবিলাক কৰিবলৈ চহৰ অঞ্চলত সুবিধা। দৰিদ্ৰ সীমাৰেখাৰ তলত থকা মহিলাসকলৰ কথা কৈছোঁ দেই, তেওঁলোকৰ কাৰণে কৈছোঁ, এই তেওঁলোকে সেইখিনি কৰিবলৈ সুবিধা, যিটো সেইখিনি কৰিবলৈ যাওঁতে তেওঁলোকৰ মানে সেই ছাইডটো আমি চাব লাগিব যে সেইখিনি তেওঁলোকে স্বাস্থ্যসন্মত বনাইছে নাই, পেকেজিংটো ভালকৈ হৈছে নাই, সেইবিলাক কথাত আমি তেওঁলোকক স্কিল ট্ৰেইনিং দিব লাগিব। সেইবিলাক কথাত সেইবোৰ কাৰণে সৰু সৰু এটা আজিকালি যন্ত্ৰ পাতি লাগিবই, সেইখিনি তেওঁলোকে যিখিনি টুলছ আছে টুলছখিনি সেই চৰকাৰে ছাপ্লাই মানে দিব, লোন দিবতো, ধৰি লওক 10,000 দিলে বা 25,000 দিলে সেইখিনিকে তেওঁলোকে সেই এটা এমাউণ্টহে তেওঁ ঘূৰাব লাগিব, গোটেইখিনি নালাগে, তেওঁলোকৰ ইণ্টাৰেষ্টটো নলয় নহয় সেইটো বস্তু প্ৰথম, তেনেকৈ সেইটো ৰাজ সাহাৰ্য হেৰি পায়, অঁ সেইটো কাৰণে সেই মহিলাখিনি আগবাঢ়ি যোৱাত বহুত ভাল। আৰু আমি খাদ্য প্ৰণালী যিহেতু ট্ৰেইনিং নোলোৱাকৈও আমি কৰিব পাৰোঁ, মহিলাই জানেই, আৰু কিছুমানে কেক বনায়, বিস্কুট বনায়, বেকাৰী যিটো, সেইটো বেকাৰী ট্ৰেইনিং আমি নিজে দিছোঁ।
0: আৰু এইখিনিতে সুধিব বিচাৰিছোঁ, আপুনি ধৰক এই ক্ষেত্ৰখনৰ লগত বহুত দিন ধৰি জড়িত হৈ আছে, এতিয়া আমাৰ গুৱাহাটী মহানগৰৰ কথা যদি ধৰোঁ, মহানগৰৰ মহিলাসকল কোনটো উদ্যোগ স্থাপনৰ প্ৰতি আগ্ৰহী আপুনি বিগত দশকত মানে কি দেখিলে?
1: মই মহানগৰ দেখিলোঁ, মহানগৰ বেছিভাগ মহিলাই মানে ধৰি লওক এই বেকাৰী, বিউটি পাৰ্লাৰ, সেইবিলাক বেছি আগ্ৰহী, তেনেকুৱা ধৰণৰ,
0: আৰু গোটা
1: সফল হৈছে। বিউটি পাৰ্লাৰ মই দিছোঁ, কেইবাগৰাকীকো দিছোঁ প্ৰশিক্ষণ, আৰু চিলাই মেচিনৰ দিছোঁ, তেওঁলোক সঁচা প্ৰতিষ্ঠা হৈছে, এতিয়া নিজে চলি পৰিয়ালকো মানে সহায়, সমাজত প্ৰতিষ্ঠা হোৱা মানে নিজে পৰিয়ালটো পোহপাল দিব পাৰিছে, আৰু যদিও পোহপাল দিব লগা নহয় কিন্তু তেওঁৰ ঘৰখনত এটা সহায় হৈছে ডাঙৰ, আৰু নিজেও এটা অৰ্থনৈতিকভাৱে স্বাৱলম্বী হৈছে, সেইটো কম ডাঙৰ কথানে, তেওঁৰ মানসিক শান্তি হৈছে সেইটো কাৰণে। আৰু সেইসকলক মই প্ৰথম যেতিয়া গোট খুলি দিছোঁ, অকল গোট খুলি দিয়াই নহয়, তেওঁলোকক তেওঁ পঞ্চায়তৰ আণ্ডাৰত পৰিছে, এনিউৱেল এমত গৈ পেলাই তাৰ যিজন প্ৰজেক্ট ডাইৰেক্টৰ আছে তাৰ লগত যোগাযোগ কৰি তেওঁলোকক পঞ্জীয়নভুক্ত কৰিছোঁ, ৰেজিষ্ট্ৰেশ্যন কৰি দিছোঁ, আৰু পঞ্জীয়নভুক্ত হোৱাৰ লগে লগে তেওঁলোকে এটা একাউণ্ট খুলিব লাগিব বেংকত, তেতিয়াহে সেই পইচাটো তেনেকৈ আহিব, আৰু তাত যিটো তেওঁলোকে ৰাজসাহাৰ্য তাৰ জৰিয়তেহে পাব, তেনেকুৱা ধৰণৰ কৰিছোঁ। এইটোকে মই অসমৰ বহুত মহিলাই তেনেকৈ সুবিধা লৈ আছে ইতিমধ্যে, শদিয়াৰ পৰা ধুবুৰীলৈ বুলি কৈছোঁ, আৰু
0: মহিলাসকল আগ্ৰহী
1: ওলাই আহে।

0: ধুবুৰীত এটা উদাহৰণ দিছোঁ, ধুবুৰীত মই চিলাই দেখিছোঁ, চিলাই শিকিবলৈ বহুত মন, আৰু পট মেকিং, ফ্লাৱাৰ মেকিং, পুতলা বনোৱা, ডল বনোৱা, এনেকুৱা ধৰণৰ ইমান ইচ্ছা নহয় তেওঁলোকৰ। আৰু তেওঁলোকক মই আৰু এটা শিকাইছিলোঁ, ইক' ফ্ৰেণ্ডলি হ'ব লাগে, এনভাইৰনমেণ্ট ফ্ৰেণ্ডলি বস্তুটো, মানে তোমালোকে পেলনীয়া বস্তুৰ পৰাও বহুত বস্তু বনাব পাৰি। আমি পেলনীয়া বস্তুৰ পৰা এতিয়া এই যে আমি বটলবিলাক, পানী বটল, ক'ল্ড ড্ৰিংকছৰ বটল, এইবোৰ যে পেলাই দিয়ে, সেইবোৰ কালেক্ট কৰিবলৈ দিছিলোঁ তেওঁলোকে। কালেক্ট কৰি কৰি কি কৰিছিলে তেওঁলোকে, ধুবুৰীত মই নিজেই গৈছোঁ সেইটো অনুষ্ঠান, মানে ৱাল বনাইছিলোঁ আমি, মন্দিৰৰ গছ সংৰক্ষণ কৰিছিলোঁ, তাত বটলবোৰ দি দি দি দি ৱাল বনাইছোঁ, মানে বটলৰে। আকৌ ফুলৰ যিটো বিজনেছ কৰিছে সেইবোৰ দোকানত তেওঁলোকে, মাৰ্কেটখনো তেওঁলোকক দিয়াইছোঁ, দেই মাৰ্কেটৰ কথা পাতিছোঁ,
1: সেইটো
0: এইটো বস্তু মাৰ্কেটখন লাগিব, আচল কথা মাৰ্কেটহে, আৰু এনেই বনাই থাকিলেতো বস্তুটো নহ'ব। গতিকে আমি দোকান তেনেকৈ, এতিয়া মই যিখিনি পিঠা পনা বনোৱা, লাডু বনোৱা আছে, মই অৰ্ডাৰ লৈ দিছোঁ তেনেকুৱা মানুহক, এতিয়া তেওঁলোকে নিজে নিজে নিজৰ অৰ্ডাৰ লয়। মই গণেশগুৰিত কেইবাখনো দোকান আছে বা ছয়মাইলত দোকান আছে, তেওঁলোকক কৈ দিছোঁ যে এইখিনি বস্তু আপুনি বিক্ৰী কৰক, এইখিনি মানুহক, মহিলা ডাঙৰ ডাঙৰ ডিপাৰ্টমেণ্টেল ষ্ট'ৰ, তাতেতো হাজাৰ মানুহ আহে ডেইলি, গতিকে সেই তেনেকৈ বিক্ৰী হৈ আছে। আৰু নিজাকৈ কিছুমানে কৰি আছে, সেইটো বেলেগ কথা, কিন্তু সেই গোটৰ পৰা কৰা যিখিনি মহিলা আচল নিদি, যিখিনি প্ৰকৃততে মানে অভাৱী, সেই মহিলাখিনিক সহায় কৰাটোতহে মোৰ আনন্দ আছে আচলতে। সেইখিনিকহে আচলতে প্ৰতিষ্ঠা কৰিব লাগে। হাজাৰ হাজাৰ মানে গুৱাহাটীত দেখিছোঁ তেনেকুৱা নিজাকৈ বহুত কৰি আছে, আৰু অনুষ্ঠানো এনেকৈ ডাঙৰ কৰিছে। বাকী শিক্ষিতখিনিয়েতো ডিজাইনাৰ হওক, কাপোৰৰ ব্যৱসায় হওক, সেইবোৰতো আছেই, বহুত কৰি আছে, কিন্তু সেই প্ৰকৃততে সেই ক্লাষ্টাৰ মানে তলৰ যিখিনি দৰিদ্ৰ সীমৰেখাৰ তলৰ যিখিনি সামৰ্থ্যটো, নিজৰ পইচাৰে মানে ব্যৱসায় খুলিব পৰা সামৰ্থ্য নাই, সেই মহিলাসকলৰ কাৰণেহে এই উদ্যোগবিলাক আচলতে বেছি জৰুৰী, এনেকুৱা ক্ষুদ্ৰ উদ্যোগ
1: আঁচনিসমূহো
0: জৰুৰী আৰু ক্ষুদ্ৰ।
1: বাইদেউ, বহু ক্ষেত্ৰত দেখা যায় যে এই আঁচনিসমূহ আচলতে যাৰ ওচৰলৈ পাবগৈ লাগে তেওঁলোকৰ ওচৰ কিন্তু নাপায়গৈ,
0: সেইটো এটা একদম সত্য কথা।
1: বহু ক্ষেত্ৰত
0: মই নিজে মানে বহুত ক্ষেত্ৰত দেখিছোঁ যে মহিলা বহুতে অৱগতই নহয়। আমি যে মই ভাবোঁ দেই, আমি যেতিয়া নাৰী দিৱসবোৰ পাতোঁ 8 মাৰ্চত গোটেই ইণ্টাৰনেশ্যনেল আন্তৰ্জাতিক নাৰী দিৱস, সেইবিলাকত আমি এইবিলাক এনেকুৱা মানুহখিনিক আমি সজাগ কৰিব লাগে। আচলতে আমি জনাখিনিয়ে জানো, আমি শিক্ষিতখিনিয়ে সকলো জানো, আইন কানুনো জানো, বা বিচাৰিলে সুবিধাও লওঁ, কিন্তু সেই মানুহখিনিয়ে নেজানাকৈ নিৰ্যাতিত হৈ থাকে বহুতো। গুৱাহাটী মহানগৰীৰ কিছুমান অঞ্চলতো পাইছোঁ তেনেকুৱা, গতিকে ঢুকি নাপায়। এই ক্ষেত্ৰত তাৰমানে আমাৰ যিবোৰ মানে স্বেচ্ছাসী সংগঠন আছে সেইবিলাকে এৱাৰনেছ কৰিব লাগে। আচলতে মই নিজেও জড়িত স্বেচ্ছাসী সংগঠনৰ লগত, এনেকুৱা এৱাৰনেছ বহুত কৰিছোঁ। আমি যেতিয়া এৱাৰনেছ কৰোঁ, সেই মানুহখিনি আমি গোটাব লাগিব নহয়, সেই মানুহখিনি, গতিকে আমি সেইটো কাৰণে আমি প্ৰচাৰ কৰিব লাগিব। প্ৰচাৰটো কৰিব লাগি কৰোঁ, আমি সেই অঞ্চলৰ এগৰাকী মহিলা থাকেই সদায়, দুষাৰ কথা ক'ব পৰা, আগলৈ ওলাই অহা, তেওঁক দায়িত্বটো দি দিওঁ, তেওঁ তেনেকৈ মানুহখিনি মহিলাখিনি গোটায়, কমেও 50 গৰাকী গোটালে এখন সভাত। গতিকে সেই সভাখনত মই গোটেইখিনি কথা ক'লোঁ, আপোনালোকৰ এইখিনি এইখিনি সুবিধা আছে, আঁচনি আছে, আঁচনিখিনি ধুনীয়াকৈ বুজাই দিলোঁ, আৰু বুজাই দিয়াৰ পিছত তেওঁলোকক মই তেতিয়াই তেওঁলোকক, যদি তেওঁলোকে ইণ্ডিভিজুৱেলি তেওঁলোকে যদি কোনো ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰিবলৈ সমৰ্থ নহয়, তেতিয়াহ'লে আপোনালোকে গোট গঠন কৰিব লাগিব। চৰকাৰীভাৱে গোট গঠন হৈছেই অলৰেডি, এতিয়া আকৌ মানে আমাৰ বৰ্তমান চৰকাৰে যিটো সুবিধা দিছে সেইকাৰণে গোটত সোমোৱাটো এটা মানে প্ৰত্যেকে জৰুৰী বুলি ভাবিছে এতিয়া, তাৰমানে ইমান সুবিধা পাইছে যে। আৰু যদি মানুহে ব্যৱহাৰ নকৰে, তাত মনিটৰিং কৰিবগৈ লাগিব, আমি পইচাটো দিলোঁ তেওঁক, তেওঁ খাই বৈ পেলাই বোলে আজি ভালকৈ খাই বৈ তেওঁ পইচাখিনি শেষ কৰিলে, সেইটো নহয়,
1: তেওঁ
0: হয় তেনেকুৱা হৈ আছে, সেইবিলাক কোনোবাই ঘূৰি ধৰিব লাগিব। গতিকে সেই হাতখন ধৰি আগুৱাই আনিব লাগে, এনেকুৱা মহিলা আচলতে হাতত হাত ধৰি আগুৱাই অনা মহিলাৰ প্ৰয়োজন বেছি। আমাৰ নিজৰ স্বাৰ্থৰ কাৰণে ভাবি থাকোঁ, কিন্তু সেইসকলকো আমি লৈহে আমি আচলতে সবল হ'ব লাগে, সেইসকল মানুহক লগত লৈহে আমি সবল হ'ব লাগে। অকলে মই সবল হৈ লাভ নাই, সেই মহিলাসকল সবল হ'লে, মাত মাতিব পৰা হ'লে, দুআষাৰ কথা ক'ব পাৰিব লাগিব।
1: আচলতে আমি যিসকল শিক্ষিত বা কৰ্মৰত মহিলা, আমি তেওঁলোকৰ সাহস হ'ব লাগিব,
0: নিশ্চয় নিশ্চয়
1: আমি যিদৰে কৰি আছে বিভিন্ন কাম, তেনেদৰে আমি হাতত ধৰি
0: উলিয়াই আনিব লাগিব হাতত ধৰি। সেইকাৰণে আমি এইবিলাকত স্বেচ্ছাসেৱী সংগঠনে মুখ্য ভূমিকা ল'ব পাৰে, তেওঁলোকে স্বেচ্ছাসেৱী সংগঠনবিলাকে মানে এই ক্ষেত্ৰত সুবিধা ল'ব পৰাৰ কেলে আছে, তেওঁলোকৰ সেইটোৱে উদ্দেশ্য আচলতে, মুখ্য কথা সমাজ সেৱা। গতিকে সমাজ সেৱা ক'বলৈ গ'লে বিভিন্ন দিশত

0: আমি কৰিব পাৰোঁ। আমি এতিয়া কিছুমানে দেখিছোঁ মই কৰি আছে, কিছুমানে এতিয়া মহিলাই স্বাস্থ্য সেৱা কৰিছে, স্বাস্থ্য শিবিৰ কৰিছে, বা কিছুমানে এণ্টাৰপ্ৰেনাৰ বা মহিলা সবলীকৰণৰ কাৰণে কিছু হেৰি কৰিছে, তেনেকুৱা ধৰণৰ বহুত দেখিছোঁ অনুষ্ঠান। আৰু মই নিজেও বহুত অনুষ্ঠানত গৈছোঁ যে আমি চিলাই মেচিন দিছোঁ কাৰোবাক, এখন চিলাই মেচিনটো তেওঁ কাপোৰখিনি যোগাৰ দিছোঁ, চিলাই মেচিনৰ পৰা যিখিনি উৎপাদন হ'ব কাপোৰ কানি সেইখিনি মাৰ্কেটৰ কাৰণে, মাৰ্কেটিঙৰ কাৰণে আমি সুবিধা কৰি দিছোঁ। স্বেচ্ছাসেৱী সংগঠনে সেই সুবিধাখিনিও কৰি দিব লাগিব, বজাৰখন দিব লাগিব তেওঁলোকক। তেওঁলোকক অকল উৎপাদন কৰিলে নহ'বতো, ৰ মেটেৰিয়েলছ উৎপাদন কৰিব, ৰ মেটেৰিয়েল ছাপ্লাই দিয়াৰ পিছত প্ৰথম অৱস্থাত, পিছত নালাগে, প্ৰথম অৱস্থাত সেইখিনি আমি সাহাৰ্য দিব লাগিব, অন্ততঃ ছমাহ এবছৰলৈ আমি চাব লাগিব।
1: বাইদেউ, এইখিনিতে যদি আপুনি কেনে কেনে ধৰণৰ কামৰ দ্বাৰা দৰিদ্ৰ সীমাৰেখাৰ তলৰ মহিলাসকল স্বাৱলম্বী হ'ব পাৰিব আপুনি যদি জনাই থয়।
0: আমাৰ মহিলাসকলে ক্ষুদ্ৰ উদ্যোগেৰে স্বাৱলম্বী সবলীকৰণ হ'বলৈ কাৰণে বহুতো উদ্যোগৰ মানে উদাহৰণ আছে। তেনেকুৱা ক্ষেত্ৰত মানে বহুত ঘৰতে থাকি বহুত উদ্যোগ কৰিব পাৰি, উদ্যোগ বুলি নহয় ব্যৱসায়। উদ্যোগ বুলি ক'লে মানুহে অলপ ভয়ো খায় পটককৈ, কিন্তু বৃহদাকাৰৰ বুলি ভাবে, কিন্তু উদ্যোগ বুলি নহয়, সৰু সৰু ব্যৱসায়, ক্ষুদ্ৰ ব্যৱসায় কৰিব পাৰে। তেনেকৈ খাদ্য প্ৰস্তুতকৰণ, সেইটো এক নম্বৰ ব্যৱসায়, মহিলাসকল সকলোৱে পাৰ্গত, গতিকে সেইটো খালি চাফ চিকুণ হেৰি, যিখিনি পৰিষ্কাৰ পৰিচ্ছন্নতা, স্বাস্থ্যসন্মতভাৱে প্ৰস্তুত কৰিব লাগিব। আৰু বিভিন্ন ধৰি লওক মচলাৰ গুড়ি, আমাৰ দৈনন্দিন খাদ্যৰ যোগাৰ হয় সেই তেনেকুৱা ধৰণৰ। তাৰপিছত আছে, মই আগতে ইতিমধ্যে কৈছোঁ, বেকাৰী, বিস্কুট, কেক আদি বিতৰণ, সেইবোৰ কৰিব পাৰি, ঘৰতে থাকি কৰিব পাৰি। তাৰপিছতে চিলাইৰ কথা ক'লোঁ, সেইটোতো ঘৰতে থাকি মহিলাসকলে সাজ পোছাকৰ কৰিব পাৰে। আৰু আজিকালি আৰু এটা হৈছে কাপোৰবোৰৰ দহি বতা, সেইটো এটা প্ৰফেশ্যন, বৰ ভাল ব্যৱসায়, সেইটো বহুতো মহিলা পাৰ্গত। আৰু এটা আমাৰ যিটো বহুতো মহিলাই দেখিছোঁ খুব সুন্দৰ সুন্দৰ পেইণ্টিং কৰে, আৰ্ট কৰে, সজোৱা বস্তু, ফুলৰ টোপা, ফুলৰ টোৰা লৈ পেলাই মানুহে আজিকালি সকলোতে উপহাৰ দিবলৈ ভাল পায়, গতিকে সেইটো এটা ব্যৱসায় হিচাপে ল'ব পাৰে, ক্ষুদ্ৰ ব্যৱসায়, আৰু বিভিন্ন ধৰণৰ সজোৱা বস্তু। তাৰপিছত আছে ক্লাউড কিটচেন বুলি কয়, এইটো আচলতে ঘৰতে থাকি খাদ্যৰ যোগান ধৰা, যিটো টিফিন ছাৰ্ভিছ, আমাৰ বাহিৰৰ ৰাজ্যবিলাকত খুব প্ৰচলিত, সেইটো অসমত বৰ্তমান হৈছে, শেহতীয়াকৈ আহিছে অসমত, সেইটো কিন্তু বৰ ভাল কথা হৈছে। ভাল মানে কিয়, সেইটো এটা অকণমান প্ৰয়োজন আছে, মানে বিতৰণ কৰা, খাদ্য বিতৰণ কৰা, ব্যৱসায়ত ঘাটি খোৱাৰ ব্যৱসায় নহয়, সেইখিনি মূলধনটো মানুহে যিমানেই হওক, ব্যৱসায় যিয়ে কৰক লাগিলে, 100 টকা ইনকাম কৰিলে তাৰ 30 টকা বা 20 টকা আমি সাঁচিবই লাগিব, 70 টকাহে খৰচ কৰিব লাগিব, সেইটোৱে মিতব্য এটা, সেইটোৱে এটা, সেইটো কাৰণে সেই তেনেকুৱাকৈ কৰিব লাগিব। গতিকে সেইটো আছে হজুৰ, আকৌ আছে উদ্যান শস্য, ফুলৰ খেতি, এইবিলাকো পাৰি। আজিকালি মহিলা বহুতেই মানে নিজৰ এখন বাৰী থাকে, কিটচেন গাৰ্ডেন বুলি কয়, গতিকে সেই সুবিধাখিনিও ল'ব পাৰে। সেইটো আকৌ নিজাকৈ কৰিব নোৱাৰিলেও এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট আছে, হৰ্টিকালচাৰ ডিপাৰ্টমেণ্ট আছে, তেওঁলোকে সুবিধা দিয়ে আৰু বিভিন্ন ক্ষেত্ৰত। তাৰপৰা আছে কাঠফুলাৰ খেতি, কাঠফুলাটো মাছৰুম খুবেই প্ৰচলিত খাদ্য, অকণমান সহায় মানে এগ্ৰিকালচাৰ বিভাগৰ পৰা প্ৰশিক্ষণটো লৈ ল'ব পাৰি, আৰু প্ৰশিক্ষণ তেওঁলোকে ছমাহৰ মূৰে মূৰে প্ৰশিক্ষণ দিয়ে থাকে, খবৰ কাগজত ওলাই সেইখিনি কৰিব পাৰিব। তাৰপৰা প্ৰথম গৰমৰ দিনত জুচ কৰ্ণাৰ, মানে ফলৰ ৰস, আমাৰ থলুৱা ফল মূল যথেষ্ট আছে, সেইখিনি ফলৰ ৰসৰ কৰ্ণাৰ কৰিব পাৰে, তেনেকুৱা ধৰণৰ আছে। তাৰপিছত আৰু এটা আছে, আমাৰ মহিলাসকলে যদি খুব ভালকৈ ল'ৰা ছোৱালীক প্ৰতিপাল কৰিব পাৰে, ল'ৰা ছোৱালী এটা ৰাখিব পৰাকৈ ক্ৰেচ যিটো কয়, ডে কেয়াৰ ছাৰ্ভিচ, তেনেকুৱা ধৰণৰ খুলিব পাৰে, সেইটো এটা প্ৰফেশ্যন, সেইটো এটা ভাল প্ৰফেশ্যন, বৰ্তমান চহৰ অঞ্চলত খুবেই জৰুৰী, যিহেতু ৱৰ্কিং ৱমেন্স, সকলো মাদাৰ, বহুতো মানে কৰ্মৰত মহিলাৰ অসুবিধা ল'ৰা ছোৱালী ৰখাত, কিন্তু সেইটো এটা মানে পূৰা ৰেজিষ্ট্ৰেশ্যন কৰি লাইচেঞ্চ লৈ তেনেকৈ খুলিব লাগে, আৰু মানে সুৰক্ষিত হ'ব লাগিব। আৰ্জনো হ'ল, সমাজ সেৱাও হ'ল আৰু আৰ্জনো হ'ল। আৰু জাম জেলি প্ৰস্তুত কৰা, ফুড প্ৰিজাৰ্ভেশ্যন, এইবিলাক আমি বতৰৰ ফল মূলবোৰ সংৰক্ষণ কৰিব পাৰোঁ নহয়। আৰু মই ভাবোঁ অসমৰ যিবোৰ খাদ্য প্ৰণালী নহয়, সঁচাকৈ বিৰল আৰু খুব স্বাস্থ্যসন্মত। এতিয়া শাকবিলাক আছে, শাকবোৰ আমি ধৰি লওক বতৰত, এই বাৰিষা বতৰত বহুত শাক পাওঁ, তুমি টেঙেচি, মানিমুনি, মাটিকেদুৰি খুব ওলায়, সেইবোৰ আমি সংৰক্ষণ কৰিব পাৰোঁ, শুকুৱাই পেলাই গুড়ি কৰি থ'ব পাৰোঁ, সেইবোৰ বিক্ৰী হয় বজাৰত। আৰু তেনেকুৱা ধৰণৰ অজস্ৰ আছে, নৰসিংহ পাতো এতিয়া বাহিৰত শুকানকৈ কিনিবলৈ পায়, এনেকুৱা ধৰণৰ কৰোঁ বুলিলে বহুত আছে,
1: কৰোঁ বুলিলে বহুত আছে,
0: আচলতে

0: আৰু এটো আগ্ৰহ লাগিব, আত্মবিশ্বাস লাগিব আৰু একাগ্ৰতা থাকিব লাগিব, একাগ্ৰতাটো লাগিব। যেনেকৈ এতিয়া আমি ৰেছপনচিবল হ'ব লাগিব দেই এই ক্ষেত্ৰত, সেইটো বৰ ডাঙৰ কথা। দায়বদ্ধ হ'ব লাগিব নিজৰ ব্যৱসায়টোৰ প্ৰতি, নিজে দায়বদ্ধ হ'ব লাগিব যে মই এইটো সময় মই এইখিনি কাম কৰিম, মোৰ দায়িত্ব থাকিব লাগিব। মই সেইটো কাৰণে বেলেগ আৰু কাৰো ক'ৰবাত মই মানে কথাৰ মেল মাৰি থাকিলে নহ'ব, মই কামখিনি কৰিব লাগিব, দায়বদ্ধ হ'ব লাগিব। আৰু আমি লক্ষ্য এটাত স্থিৰ কৰিবই লাগিব, লক্ষ্য স্থিৰ হ'লে আমি মানে আগবাঢ়িব পাৰিম আচলতে। আৰু কাৰোবাক বোলে আমি দিছোঁ এখন দোকান চলাব খুজিছে তেওঁ, তেওঁ কৈছে মই বৰ সুন্দৰকৈ বনাব জানো। সেই ৰাতিপুৱা এতিয়া তেওঁ দোকান এখন দিলে, বহুত মানুহ আছে বিভিন্ন জেগাৰ পৰা, যাত্ৰী আছে, ৰাতিপুৱা কিবা এটা খাব বিচাৰে, ধৰি লওক ৰাস্তাৰ কিনাৰত বা ফুটপাথৰ কিনাৰত বা ব্ৰিজৰ তলত বহুতে দোকান দিব পাৰে, ব্ৰেকফাষ্ট এটা খাব খোজে, পিঠা পনা আমাৰ যিটো আছে টেকেলি পিঠা হওক, ৰুটি ভাজি হওক, গতিকে তেনেকুৱা ধৰণৰবোৰ মানে বিভিন্ন ষ্টল দি পেলাইও কৰিব পাৰে।
1: এতিয়া ধৰক চৰকাৰী ৰাজসাহাৰ্য প্ৰদান কৰা হ'ল, তাৰ পাছত প্ৰকৃততে তেওঁ ব্যৱসায়িকভাৱে কাম কৰিছেনে নাই সেয়াওতো চাব লাগিব।
0: সেইখিনি চাব লাগে, কিয়নো যেতিয়া তুমি গছপুলি এটা ৰুলা, ৰুই থৈ আহিলে নহ'ব নহয়, প্ৰতিপালন কৰিব লাগিব, পানী দিয়াৰ পাছত প্ৰতিপালন কৰিহে যি পূৰ্ণাংগ বৃক্ষত পৰিণত হ'ব। গতিকে গছপুলিটো যেনেকৈ আমি ল'ৰা ছোৱালী যেনেকৈ ডাঙৰ কৰোঁ, তেনেকৈ আমি বৃক্ষ গছপুলিটোও আমি বৃক্ষলৈ পৰিৱৰ্তন কৰোঁ। সেই তেনেকুৱা কথা, মানুহগৰাকীক আমি সবল হ'বলৈ মানে আমি সেইখিনি তেওঁক সহায় কৰি থাকিব লাগিব। সহায় কৰাটো এবাৰে সহায় কৰিব লাগে, কিন্তু উৎসাহটো দি থাকিব লাগিব। তেওঁৰ দোকানত পৰা বস্তুটো তেওঁ চিলাইছে বোলে ৰুমালে চিলাইছে বা তেওঁ গামোচাই বৈছে, আমি কিনিব লাগিব। বিহুৱে সংক্ৰান্তিয়ে মই কিনিলোঁ, মোৰ বন্ধু বান্ধৱীক দিলোঁ বোলে চবেই কিনিলে, সেই ধৰণৰ সৰু সৰু কথাবিলাকত তেওঁলোকে উৎসাহ দিলে আৰু দুগুণ উৎসাহেৰে কাম কৰিবলৈ সাহস হয়। তেনেকুৱা মই নিজৰ মানে অভিজ্ঞতাৰ পৰা কোৱা কথা এইখিনি, যে আৰু মহিলা এনেকুৱা আমাৰ নিচিনা শিক্ষিত মহিলা আগুৱাই হওক, সকলোৱে একেলগে সবল হওঁ আমি।
2: অতি সুন্দৰ কথা এষাৰ ক'লে, সকলো একেলগে সবল হওঁ আমি। বাইদেউ আপোনাক অশেষ ধন্যবাদ, আপুনি আজি আমাৰ আমন্ত্ৰণ ক্ৰমে আমাৰ বুলনিলৈ আহিলে আৰু ক্ষুদ্ৰ উদ্যোগেৰে মহিলা সবলীকৰণ এই বিষয়ে বিভিন্ন কথাই ক'লে। বিশেষত আপোনাৰ শেষৰ যিটো শাৰী, সেইটো শাৰীয়ে মন চুই গ'ল যে আমি সকলো একেলগে সবল হওঁ হওক। এই বাণীৰেই আপোনাক ধন্যবাদ জনালোঁ, লগতে আপোনাৰ পৰা বিদায় লওঁ। নমস্কাৰ।
0: নমস্কাৰ, ধন্যবাদ।
1: শ্ৰোতাসকলে ইমান পৰে ক্ষুদ্ৰ উদ্যোগেৰে মহিলা সবলীকৰণ এই বিষয়ক সাক্ষাৎকাৰটি শুনিলে। ইয়াত ভাগ ল'লে
2: জ্যেষ্ঠ সমাজতত্ত্ববিদ
1: মঞ্জুলা ভট্টাচাৰ্যই। প্ৰিয় শ্ৰোতা, অসমৰ কেইবাখনো জিলাত এতিয়া বানপানীয়ে সন্ত্ৰাসৰ সৃষ্টি কৰিছে। বানপানীৰ পৰা হ'ব পৰা বিপদৰ পৰা নিজকে বচাই ৰাখক, সুৰক্ষিত হৈ থাকক আৰু প্ৰয়োজনীয় যিকোনো নথি পত্ৰ, বেংকৰ পাছবুক বা মাটিৰ দলিল আদি পানীত তিতি যাতে নষ্ট নহয় তাৰ বাবে আগতীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰক আৰু পানী বঢ়াৰ বাতৰি পালেই ওখ নিৰাপদ স্থানলৈ গমন কৰক। লগতে কিছু শুকান খোৱা বস্তু আৰু খোৱা পানী মজুত ৰাখক আৰু একোটিকৈ টৰ্চ আৰু সম্ভৱ হ'লে বেটেৰীযুক্ত একোটি ৰেডিঅ' লগত ৰাখক, কাৰণ আকাশবাণীৰ বাতৰি নিৰ্ভুল আৰু সত্য। সকলো নিৰাপদে সুৰক্ষিত হৈ থাকক। এই আশাৰে আজিৰ বুলনিৰ পৰা মই জোনালী বৰুৱাই বিদায় লৈছোঁ। নমস্কাৰ।

পাঁচ মিটাৰত, 729 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত। এতিয়াৰ আধুনিক গীতৰ অনুষ্ঠানটি সজোৱা হৈছে শিল্পী শিখা বৰাৰ কণ্ঠৰ গীতেৰে। প্ৰথম গীতৰ কথা মনোৰঞ্জন বৰুৱাৰ।

মনোৰঞ্জন বৰুৱা আৰু নলিনী ৰঞ্জন বৰঠাকুৰ। আজি নিশা 7:45 পুনৰ প্ৰচাৰ কৰা হ'ব শিল্পীশিখা বৰাৰ কণ্ঠৰ আধুনিক গীত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া নিবেদন কৰা হৈছে চন্দ্ৰকান্ত বৈশ্য আৰু সংগীসকলে গোৱা ওজাপালি।

চন্দ্ৰকান্ত বৈশ্য আৰু সংগীসকলে গোৱা ওজাপালি শুনিলে। এই অনুষ্ঠান প্ৰচাৰ হৈছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা FM বেণ্ডৰ 101.6 মেগাহৰ্টজত, মিডিয়াম ৱেভৰ 411.5 মিটাৰত আৰু 729 কিলোহাৰ্টজত। শ্ৰোতাসকল, আপোনালোকে আমাৰ অনুষ্ঠান নিউজ অন AIR মোবাইল এপতো শুনিব পাৰে। এতিয়া শুনক বাদ্য সংগীতৰ অনুষ্ঠান। আজি শুনাবলৈ লৈছোঁ মনোজ বৰুৱাৰ বেহেলা বাদন।

0: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM-ৰ 100.8 MHz।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ অনুষ্ঠান প্ৰচাৰ হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্টজত আৰু FM-ৰ 101.6 MHz। খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।

0: এয়া আকাশবাণী বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা। এতিয়া ঘাই ঘাই বাতৰিসমূহ হ'ল নিটৰ প্ৰশ্নকাকত ফাদিল গোচৰকে ধৰি বিভিন্ন বিষয় লৈ বিৰোধী পক্ষই সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আজি সংসদৰ দুয়োখন সদনৰ কাৰ্যক্ৰমণিকাৰ দিনত 2 বজালৈ স্থগিত ৰখা হয়। অসমৰ বান পৰিস্থিতি এতিয়াও জটিল হৈ আছে। শেহতীয়া বানত 16খন জিলাৰ 564,000ৰো অধিক লোক বানৰ কবলত আছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে আজি ফিলিপাইনছৰ মেনিলাত কোৱাড ৰাষ্ট্ৰগোষ্ঠীৰ বৈদেশিক মন্ত্ৰীসকলৰ বৈঠকত অংশগ্ৰহণ কৰে। কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰামমোহন নাইডুৱে নতুন দিল্লীত মেঘালয়ৰ মুখ্যমন্ত্ৰী কান্দনাথ কে চাংমাৰ সৈতে এখন বৈঠকত মিলিত হয় আৰু ভাৰতৰ পি ভি সিন্ধু, আয়ুষ শেট্টি আৰু লক্ষ্য সেনে আজি চাইনা অপেন বেডমিণ্টন প্ৰতিযোগিতাত অভিযান আৰম্ভ কৰিব। এতিয়া শুনক বিতং বাতৰি। নিটৰ প্ৰশ্নকাকত ফাদিল গোচৰকে ধৰি বিভিন্ন বিষয় লৈ বিৰোধী পক্ষই সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আজি সংসদৰ দুয়োখন সদনৰ কাৰ্যক্ৰমণিকা দিনৰ 2 বজালৈ স্থগিত ৰখা হয়। প্ৰথমবাৰৰ বাবে স্থগিত ৰখাৰ পাছত দুপৰীয়া 12 বজাত লোকসভা পুনৰ মিলিত হোৱাৰ সময়ত বিৰোধী সদস্যসকলে প্ৰশ্নকাকত ফাদিলৰ বিষয়টো লৈ প্ৰতিবাদ সাব্যস্ত কৰে। অধ্যক্ষ ওম বিৰলাই বিৰোধী সদস্যসকলক সদনৰ কাম কাজ নিয়াৰিকৈ চলাই নিয়াত সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়। সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে কয় যে নিটৰ প্ৰশ্নকাকত ফাদিলৰ বিষয়টো লৈ আলোচনাৰ বাবে চৰকাৰ সম্পূৰ্ণৰূপে সাজু হৈ আছে। সদনত যিকোনো এটা বিষয় আলোচনাৰ বাবে নিৰ্ধাৰিত নীতি নিয়ম আছে আৰু ইয়াৰ বাবে যাৱতীয় প্ৰস্তুতিৰ প্ৰয়োজন বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। দেশৰ যুৱচামৰ ভৱিষ্যতৰ কথা মনত ৰাখি চৰকাৰে সকলো পক্ষৰ সহযোগিতাৰে অৰ্থপূৰ্ণ আৰু গঠনমূলক আলোচনা কৰিব বিচাৰে বুলি শ্ৰীৰিজিজুৱে উল্লেখ কৰে।
1: पेपर लीक का चर्चा के लिए पूरी तरह से तैयार है और हमने पहले दिन से कहा है जब चर्चा होती है तो किसी नियम के तहत होना पड़ता है और इसका व्यवस्था बनाना पड़ता है। मैं अनुरोध करता हूं कि चर्चा कब होना है, कितना लंबा चर्चा होना है और किस नियम के तहत होना है। माननीय स्पीकर महोदय, सारे पार्टी के फ्लोर लीडर से बातचीत करके इसका निर्णय किया जाए।
0: ইয়াৰ পূৰ্বে দিনৰ 11 বজাত লোকসভা মিলিত হোৱাৰ সময়ত অধ্যক্ষ ওম বিৰলাই প্ৰশ্নকালীন ঘণ্টা চলাই নিয়াৰ চেষ্টা চলায় যদিও বিৰোধী সদস্যসকলে প্ৰশ্নকাকত ফাদিল আৰু ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদৰ বিষয়টো উত্থাপন কৰে। শ্ৰীবিৰলাই বিৰোধী সদস্যসকলৰ সদনৰ কাম কাজ চলাই নিয়াত সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায় যদিও বিৰোধী সদস্যসকলে প্ৰতিবাদ অব্যাহত ৰখাত অধ্যক্ষই দুপৰীয়া 12 বজালৈ সদন স্থগিত ঘোষণা কৰে। ৰাজ্যসভাতো একে পৰিস্থিতিৰ সৃষ্টি হয়। দুপৰীয়া 12 বজা সদন পুনৰ মিলিত হোৱাৰ সময়ত বিৰোধী পক্ষৰ সদস্যসকলে নিটৰ বিষয়টোক লৈ শ্লোগান দিবলৈ আৰম্ভ কৰে। উপসভাপতি হৰিবংশে প্ৰশ্নকাল চলাই নিয়াৰ চেষ্টা চলায়। প্ৰশ্নকাল সংসদীয় কাৰ্যক্ৰমণিকাৰ এটা গুৰুত্বপূৰ্ণ অংশ বুলি উল্লেখ কৰি তেওঁ কয় যে স্বাধীনতাৰ 50 বছৰৰ পাছত যিকোনো পৰিস্থিতিত প্ৰশ্নকাল চলাই নিয়াটো সুনিশ্চিত কৰাৰ বাবে সদনত এটা সংকল্প লোৱা হৈছিল। এতিয়া সদনে নিজৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ ক্ষেত্ৰত বিফল হলে ই জনসাধাৰণলৈ ভুল বাৰ্তা প্ৰেৰণ কৰিব বুলি শ্ৰীহৰিবংশে উল্লেখ কৰে। তেওঁ কয় যে সদনৰ সদস্যসকলে উত্থাপন কৰা প্ৰশ্নৰ উত্তৰ প্ৰস্তুত কৰাৰ বাবে বহু প্ৰচেষ্টা আৰু জনসাধাৰণৰ ধনৰ প্ৰয়োজন হয়।
2: आजादी के 50 साल बाद सदन ने यह संकल्प लिया था कि किसी भी हालत में क्वेश्चन आवर और जीरो आवर चलाएंगे। ये मेंबर्स के आवर है। आपके प्रश्नों को के उत्तर तैयार करने में कितना श्रम जाता है और जनता का धन जाता है, आप इसकी कल्पना करिए। आपको प्रश्न पूछने का अवसर मिलता है, प्लीज अपनी सीट पर बैठिए और क्वेश्चन आवर चलने दीजिए।
0: উপসভাপতি বাৰে বাৰে আহ্বানৰ পাছতো বিৰোধী সদস্যসকলে হুলস্থূলীয়া পৰিস্থিতি অব্যাহত ৰখাত সদনৰ কাম কাজ দিনৰ 2 বজালৈ স্থগিত ৰখা হয়। ইয়াৰ পূৰ্বে দিনৰ 11 বজাত উচ্চ সদন মিলিত হোৱাৰ সময়ত সভাপতি চি পি ৰাধাকৃষ্ণনে ছিকিমৰ জলবিদ্যুৎ প্ৰকল্প এন এছ পি চিৰ তিষ্টাৰ নিৰ্মাণ সুৰংগত সংঘটিত দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি শোক প্ৰকাশ কৰে। তেওঁ কয় যে দুৰ্ঘটনাস্থলীত বৰ্তমান উদ্ধাৰ অভিযান অব্যাহত আছে। সদনে নিহতসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। ৰাজ্যসভাই লগতে এই দুৰ্ঘটনাত নিহতসকলৰ প্ৰতি সন্মান জনাই কিছু সময় মৌনতা অৱলম্বন কৰে। শ্ৰীৰাধাকৃষ্ণনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ লগতে বিজ্ঞানী

0: অভিযন্তা আৰু কাৰিকৰীবিদসকলক প্ৰথমখন হাইড্ৰজেন চালিত ৰেল মুকলিৰ বাবে অভিনন্দন জ্ঞাপন কৰে। তেওঁ কয় যে দেশৰ প্ৰথমখন থলুৱাভাৱে নিৰ্মিত হাইড্ৰজেন চালিত ৰেলৰ কাম কাজ আৰম্ভ হোৱাৰ লগে লগে ভাৰতে উল্লেখযোগ্য মাইলৰ খুঁটি অৰ্জন কৰিলে। এই সাফল্যে ভাৰতৰ বহনক্ষম সেউজ গতিশীলতা আৰু মানৱতাৰ সুবিধাৰ বাবে বিকল্প সেউজ শক্তিৰ ব্যৱহাৰৰ দিশৰ যাত্ৰাক আৰু অধিক শক্তিশালী কৰিব বুলি শ্ৰীৰাধাকৃষ্ণনে আশা প্ৰকাশ কৰে। ইয়াৰ পিছত অধ্যক্ষ বিৰোধী দলৰ নেতা মল্লিকাৰ্জুন খাৰ্গেক তেওঁৰ প্ৰশ্ন উত্থাপন কৰিবলৈ অনুমতি দিয়ে। শ্ৰীখাৰ্গে নীট সন্দৰ্ভত ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদৰ বিষয়টো উত্থাপন কৰে, কিন্তু বিৰোধী পক্ষই হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰাত সদন 12 বজালৈ স্থগিত ৰখা হয়। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। অসমৰ বান পৰিস্থিতি এতিয়াও জটিল হৈ আছে। শেহতীয়া বানত 16খন জিলাৰ 5,64,000ৰো অধিক লোক বানৰ কবলত আছে। বানৰ ফলত কালি গোলাঘাটত 2জন, চৰাইদেউত 5জন, যোৰহাটত 1জন আৰু শিৱসাগৰত 13জন লোকে প্ৰাণ হেৰুৱায়। ইয়াকে লৈ চলিত বৰ্ষৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 31লৈ বৃদ্ধি পাইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা বানপীড়িত অঞ্চলসমূহৰ পৰিস্থিতি বুজ লোৱাৰ উদ্দেশ্যে সোণাৰীত উপস্থিত হৈছে। ডঃ শৰ্মাই পৰিদৰ্শন কালত বান প্ৰভাৱিত লোকসকলৰ সৈতে মত বিনিময় কৰে আৰু দুৰ্গতজনক সহায় কৰাৰ বাবে চৰকাৰে যথাসম্ভৱ সকলো ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশ্বাস দিয়ে। মুখ্যমন্ত্ৰীয়ে লগতে সংশ্লিষ্ট বিষয়াসকলক ক্ষতিগ্ৰস্ত লোকৰ তালিকা প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিয়ে। অসুস্থ লোকসকলৰ বাবে ততালিকে চিকিৎসালয়ত ভৰ্তি কৰাৰ বাবে ব্যৱস্থা কৰিবলৈ তেওঁ কয়। মুখ্যমন্ত্ৰীগৰাকীয়ে শিৱসাগৰ, যোৰহাট, চৰাইদেউ, নাজিৰা, মৰিয়নী আৰু টিয়কৰ বান প্ৰভাৱিত এলেকা আৰু সাহায্য শিবিৰসমূহো পৰিদৰ্শন কৰিব।
1: বহুত মানুহ ৰিলিফ কেম্পলৈকে আহিছে, বহুত মানুহ গাঁৱত আছে, বহুত গাঁৱলৈকে এতিয়াও চৰকাৰ বা ৰিলিফ এফৰ্ট এতিয়ালৈকে গৈও পোৱা নাই, কাৰণ গোটেই গাঁওখন পানীৰে আৱৰি আছে। বহুত লোকৰ মৃত্যু হৈছে, মৃতদেহ নতুন নতুনকৈ ওলাই আছে। আমি যিমান পাৰোঁ ৰাইজৰ লগত থাকি ৰাইজক সেৱা কৰাৰ কাৰণে যত্ন কৰিম। আজি মই গোটেইখিনি নিজেও চাই যাম। আৰ্মি, NDRF, SDRF, চৰকাৰ গোটেই একেলগে সকলোৱে কাম কৰি আছে। ৰাইজৰ ঘৰবিলাক ভাঙিছে, কিতাপ পত্ৰ নোহোৱা হৈছে, কাৰোবাৰ চাৰ্টিফিকেট উটি গৈছে, কাৰোবাৰ গৰু ছাগলী নোহোৱা হৈছে। চৰকাৰে যিমান পাৰে সকলোকে সহায় কৰিব। ৰাজ্য চৰকাৰৰ গোটেই ৰিলিফ এফৰ্টৰ টকা সদায় কেন্দ্ৰীয় চৰকাৰৰ পৰা আহে, গতিকে আমি যিমান টকা ইয়াত খৰচ কৰিম 100% কেন্দ্ৰীয় চৰকাৰে আমাক দিব।
0: অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি 44টা ৰাজহ চক্ৰৰ 872খন গাঁৱৰ 24,210 হেক্টৰ কৃষিভূমি বুৰ গৈছে। চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ মন জিলাত ডাৱৰ বিস্ফোৰণৰ ফলত হোৱা ধাৰাষাৰ বৰষুণে চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাট জিলাৰ উত্তৰ বাহিনী নদীসমূহৰ পাৰ ভাঙি আকস্মিক বান পৰিস্থিতিৰ সৃষ্টি কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে আজি ফিলিপাইনছৰ মেনিলাত কোৱাড ৰাষ্ট্ৰগোষ্ঠীৰ বৈদেশিক মন্ত্ৰীসকলৰ বৈঠকত অংশগ্ৰহণ কৰে। এটা যুটীয়া বিবৃতিত ভাৰত, জাপান, অষ্ট্ৰেলিয়া আৰু আমেৰিকাই এছিয়ান ৰাষ্ট্ৰসমূহৰ একতা আৰু কেন্দ্ৰীয়তাৰ বাবে ভাৰত প্ৰশান্ত মহাসাগৰীয় সমৰ্থন অধিক শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতিকতা পুনৰ দোহাৰে। বৈঠকৰ সময়ত তেওঁলোকে আঞ্চলিক প্ৰত্যাহ্বান আৰু ভাৰত প্ৰশান্ত মহাসাগৰীয় সন্দৰ্ভত এছিয়ানৰ দৃষ্টিভংগী সমৰ্থন কৰা সুযোগসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰে। আলোচনাত সামুদ্ৰিক আৰু আন্তঃৰাষ্ট্ৰীয় নিৰাপত্তা, অৰ্থনৈতিক সমৃদ্ধি, জটিল আৰু উদীয়মান প্ৰযুক্তি আৰু জৰুৰীকালীন সঁহাৰি আদি বিষয়সমূহে ঠাই পায়। কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰামমোহন নাইডুৱে নতুন দিল্লীৰ মেঘালয় মুখ্যমন্ত্ৰী কনৰাড কে চাংমাৰ সৈতে এখন বৈঠকত মিলিত হয়। এটা সামাজিক মাধ্যমৰ পোষ্টত শ্ৰীনাইডুৱে কয় যে তেওঁলোকে মেঘালয়ৰ বিমান সেৱা সংযোগ শক্তিশালী কৰাৰ ওপৰত আলোচনা কৰে। ভাৰতৰ পি ভি সিন্ধু, আয়ুষ শেট্টী আৰু লক্ষ্য সেনে আজি চাইনা অপেন বেডমিণ্টন প্ৰতিযোগিতাত অভিযান আৰম্ভ কৰিব। মহিলাৰ ছিংগলছত পি ভি সিন্ধু নিজ দেশৰে উন্নতি হুদাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। পুৰুষৰ ছিংগলছত লক্ষ্য সেন জাপানৰ ৱাই টানাকাৰ সন্মুখীন হ'ব। বাতৰি শেষ কৰাৰ আগেয়ে ঘাই ঘাই বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। নীটৰ প্ৰশ্নকাকত ফাইল গোচৰকে ধৰি বিভিন্ন বিষয় লৈ বিৰোধী পক্ষই সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আজি সংসদৰ নিৰ্ভৰ সদনৰ কাৰ্যক্ৰম নিশা দিনত 2 বজালৈ স্থগিত ৰখা হৈছে। অসমৰ বান পৰিস্থিতি এতিয়াও জটিল হৈ আছে। শেহতীয়া বানৰ 16খন জিলাত 5,64,000ৰ অধিক লোক বানৰ কবলত আছে আৰু ভাৰতৰ পি ভি সিন্ধু, আয়ুষ শেট্টী আৰু লক্ষ্য সেনে আজি চাইনা অপেন বেডমিণ্টন প্ৰতিযোগিতাত অভিযান আৰম্ভ।

0: এতিয়া বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বিয়লি তিনি বজাত শুনি পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক ভৱেন কলিতাৰ কণ্ঠৰ লোকগীত।

0: ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয় অ', শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।

লোকগীত শুনিলে ভৱেন কলিতাৰ কণ্ঠত। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 2 বজাত মিড ডে নিউজ আৰু 2:15 দুপহৰ সমাচাৰ শুনিবলৈ পাব।

0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু এতিয়া আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী বিয়লি 3 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মায় আজি শিবসাগর, যোরহাট, চৰাইদেউ আৰু নাজিৰাৰ বান প্রভাবিত এলাকা আৰু সাহায্য শিবিৰসমূহ পৰিদৰ্শন কৰে। মুখ্যমন্ত্রীয়ে চৰাইদেউ জিলাৰ সোনাৰী, দলবাগান, অভয়পুর আদি অঞ্চলত স্থাপন কৰা আশ্রয় শিবিৰসমূহ পৰিদৰ্শন কৰি বানত প্রভাবিত লোকসকলৰ সৈতে মত বিনিময় কৰে। তেওঁ দুর্গতজনক সহায় কৰাৰ বাবে চৰকাৰে যথাসম্ভৱ সকলো ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশ্বাস দিয়ে। মুখ্যমন্ত্রীয়ে সংশ্লিষ্ট বিষয়াসকলক ক্ষতিগ্রস্ত লোকৰ তালিকা প্রস্তুত কৰিবলৈ নিৰ্দেশ দিয়াৰ উপৰি অসুস্থ লোকসকলৰ বাবে ততালিকে চিকিৎসালয়ত ভৰ্তি কৰাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিছে।

0: চৰাইদেউ জিলাত বৰ্তমানলৈ 8টা সাহায্য শিবিৰ আৰু 71টা সাহায্য বিতৰণ কেন্দ্ৰৰ জৰিয়তে জনসাধাৰণক সহায় আগবঢ়োৱা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। ডক্টৰ শৰ্মাই শিৱসাগৰ জিলাৰ বান পৰিস্থিতি পৰিদৰ্শন কৰি ফুকন নগৰত স্থাপন কৰা আশ্ৰয় শিবিৰত বানত ক্ষতিগ্ৰস্ত লোকসকলৰ সৈতে মত বিনিময় কৰে। তেওঁ ক্ষতিগ্ৰস্ত লোকসকলৰ লগতে প্ৰশাসনৰ উদ্ধাৰ আৰু সাহায্য অভিযানৰো বুজ লয়। ক্ষতিগ্ৰস্ত লোকসকলৰ সহায়ৰ বাবে মন্ত্ৰী, বিধায়ক তথা জিলা প্ৰশাসনে সহযোগিতাৰে কাম কৰি থকাৰ কথা মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। তেওঁ লগতে কয় যে বানত নিহত আৰু সন্ধানহীন লোকৰ সঠিক পৰিসংখ্যা এতিয়াই প্ৰকাশ কৰাটো সম্ভৱ নহয়। পৰিস্থিতি স্বাভাৱিক হোৱাৰ পাছতহে এই বিষয়ে সঠিকভাৱে জানিব পৰা যাব বুলি তেওঁ মন্তব্য কৰে।
1: বিশেষকৈ চৰাইদেউ, নাজিৰা, শিৱসাগৰ এই তিনিওটা স্থানত ৰাইজৰ দুখ কষ্ট দেখি সঁচাকৈয়ে মনটোত বহুত আমি সকলোৱে কষ্ট পাইছোঁ। কাৰণ এনেকুৱা বানপানীৰ বিভীষিকা এই জিলা দুখনে আগতে কেতিয়াও পোৱা নাছিল। এইবাৰ অভাৱনীয় বানপানী হ'ল, মানুহৰ ঘৰৰ চালৰ ওপৰেদি পানী গৈছে, কেইবাজনো লোকৰ মৃত্যু হৈছে, ঘৰ বাৰী ভাঙি গৈছে, ঘৰত থকা গৰু ছাগলীৰ মৃত্যু হৈছে আৰু ৰাইজৰ মাজত

0: সহযোগিতাৰে কাম কৰি থকাৰ কথা মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। তেওঁ লগতে কয় যে বানত নিহত আৰু সন্ধানহীন লোকৰ সঠিক পৰিসংখ্যা এতিয়াই প্ৰকাশ কৰাটো সম্ভৱ নহয়। পৰিস্থিতি স্বাভাৱিক হোৱাৰ পাছতহে এই বিষয়ে সঠিকভাৱে জানিব পৰা যাব বুলি তেওঁ মন্তব্য কৰে।
1: বিশেষকৈ চৰাইদেউ, নাজিৰা, শিৱসাগৰ এই তিনিওটা স্থানত ৰাইজৰ দুখ কষ্ট দেখি সঁচাকৈয়ে মনটোত বহুত আমি সকলোৱে কষ্ট পাইছো, কাৰণ এনেকুৱা বানপানীৰ বিভীষিকা এই জিলা দুখনে আগতে কেতিয়াও পোৱা নাছিল। এইবাৰ অভাৱনীয় বানপানী হ'ল, মানুহৰ ঘৰৰ চালৰ ওপৰেদি পানী গৈছে, কেইবাজনো লোকৰ মৃত্যু হৈছে, ঘৰ বাৰী ভাঙি গৈছে, ঘৰত থকা গৰু ছাগলীৰ মৃত্যু হৈছে আৰু ৰাইজৰ মাজত এক অবৰ্ণনীয় দুখ আৰু যন্ত্ৰণাৰ সৃষ্টি হৈছে। ৰাজ্য চৰকাৰৰ ফালৰ পৰা মই সকলোকে ইমানেই ক'ব বিচাৰোঁ যে আমি ৰাইজৰ লগত থাকিম আৰু যিমান পাৰোঁ আৰ্তজনক ক্ষতিগ্ৰস্তজনক সম্পূৰ্ণভাৱে সহায় কৰাৰ চেষ্টা কৰিম।
0: উল্লেখযোগ্য যে ৰাজ্যৰ বান পৰিস্থিতি এতিয়াও জটিল হৈ আছে। শেহতীয়া বানত 16খন জিলাৰ 5,64,000ৰো অধিক লোক বানৰ কবলত পৰিছে। চলিত বছৰৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 31লৈ বৃদ্ধি পাইছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি সাম্প্ৰতিক বানত 44টা ৰাজহ চক্ৰৰ 872খন গাঁৱৰ 24,210 হেক্টৰ কৃষিভূমি বুৰ গৈছে। শিৱসাগৰ জিলাৰ কেইবাখনো নদীৰ পানীৰ স্তৰ ক্ৰমশঃ হ্ৰাস পাইছে যদিও বহু ঠাইত পানীৰ স্তৰ এতিয়াও বিপদসীমাৰ ওপৰতে আছে। জিলা জলসম্পদ নিয়ন্ত্ৰণ কক্ষৰ তথ্য অনুসৰি ব্ৰহ্মপুত্ৰ, দিহিং আৰু দিখৌ নদীৰ জলস্তৰ সামান্য হ্ৰাস পাইছে। দিচাং নদীৰ এটি ৰোড ক্ৰছিং আৰু দৰিকা নদীৰ ঢাইয়ালিত পানীৰ স্তৰ পুনৰ বৃদ্ধি পাইছে বুলি আমাৰ শিৱসাগৰৰ সংবাদদাতাই জনাইছে। ইপিনে জিলাখনৰ একাধিক বান প্ৰভাৱিত অঞ্চলত জনসাধাৰণে সময়মতে উদ্ধাৰ আৰু সাহায্য লাভ নকৰা বুলি অভিযোগ উত্থাপন কৰিছে। জিলা প্ৰশাসনৰ তথ্য অনুসৰি কালি পৰ্যন্ত নাজিৰা, শিৱসাগৰ আৰু ডিমৌ ৰাজহ চক্ৰত 1,335 কুইণ্টলৰো অধিক চাউল, 259 কুইণ্টলৰো অধিক দাইল, 1,74,305 লিটাৰ খোৱাপানী, 4,715খন তিৰপাল, 2,320 লিটাৰ শিশু খাদ্য বিতৰণ কৰা হৈছে। কাছাৰ আৰক্ষীয়ে বিগত 48 ঘণ্টাত বিভিন্ন ঠাইত মাদক দ্ৰব্য বিৰোধী অভিযান চলাই বিশেষ সফলতা লাভ কৰিবলৈ সমৰ্থ হৈছে। অভিযানকালত আৰক্ষীয়ে বুজন পৰিমাণৰ হেৰইন, ইয়াবা টেবলেট, ভাং আৰু ইউৰিয়া সাৰ জব্দ কৰাৰ উপৰি মুঠ 13জন অভিযুক্তক আটক কৰিছে। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে কচুদৰম থানাত চলোৱা অভিযানত বুজন পৰিমাণৰ হেৰইন আৰু মোবাইল ফোনসহ এজন লোকক আটক কৰা হয়। ধলাই থানাই চলোৱা অভিযানত 4টা চাবোনৰ বাকচত লুকুৱাই অনা বহু পৰিমাণৰ হেৰইনসহ এজন লোকক আৰক্ষীয়ে আটক কৰে। একেদৰে শিলচৰ আৰক্ষীয়ে অভিযান চলাই 2 কিলোগ্ৰামৰো অধিক ভাংসহ দুজন লোকক আটক কৰিছে। জিৰিঘাট আৰক্ষীয়ে চলোৱা অভিযানত এখন মটৰ চাইকেলৰ পৰা 20টা চাবোনৰ বাকচত লুকুৱাই থোৱা হেৰইনসহ এজন লোকক আটক কৰা হয়। লাইলাপুৰ আৰক্ষীয়ে চলোৱা আন এটা অভিযানত 2খন ট্ৰাকৰ পৰা 45 কেজি ওজনৰ মুঠ 1,050 বেগ ইউৰিয়া সাৰ জব্দ কৰা হয়। আৰক্ষীয়ে ঘটনা সংক্ৰান্তত 4জন লোকক আটক কৰি জেৰা অব্যাহত ৰাখিছে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ অধীনৰ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত বজালি জিলাত ভ্ৰাম্যমান চিকিৎসা গোটৰ দ্বাৰা দুৰ্বল আৰু পিছপৰা অঞ্চলৰ জনসাধাৰণৰ সুবিধাৰ্থে বিশেষ চিকিৎসা সেৱা আগবঢ়াই অহা হৈছে। আমাৰ বজালিৰ সংবাদদাতাই জনোৱা মতে চিকিৎসালয়লৈ যোৱাৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হোৱা বহু লোকৰ বাবে এই ভ্ৰাম্যমান চিকিৎসা ব্যৱস্থা অতি ফলপ্ৰসূ হিচাপে বিবেচিত হৈছে। জিলাখনত যোৱা 1 এপ্ৰিলৰ পৰা 30 জুনলৈ এনে ভ্ৰাম্যমান চিকিৎসা গোটৰ জৰিয়তে 4,534গৰাকী ৰোগীৰ স্বাস্থ্য পৰীক্ষা কৰি চিকিৎসা সেৱা প্ৰদান কৰা হৈছে। এতিয়াৰ আঞ্চলিক বাতৰি ইমানে। বিয়লি 4 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। শ্ৰোতাসকলে অনুষ্ঠান শুনিছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্টজত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত।

আৰম্ভ কৰিছো আধুনিক গীতৰ অনুষ্ঠান। আজিৰ শিল্পী উপত্যকা।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই অ?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মই এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।

উপত্যকাৰ কণ্ঠৰ গীত দুটি শুনিলে আধুনিক গীতৰ অনুষ্ঠানটিও ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক নেপালী অনুষ্ঠান।

এয়া আকাশবাণী তেজপুৰ। আজি বুধবাৰ 1433 ভাস্কৰাব্দৰ শাওন মাহৰ আজি 5 দিন আৰু 2026 খ্ৰীষ্টাব্দৰ জুলাই মাহৰ 22 তাৰিখ। সমূহ শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই আকাশবাণী তেজপুৰ কেন্দ্ৰৰ বিয়লিৰ নিয়মীয়া অধিৱেশন মুকলি কৰিবলৈ লৈছোঁ। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 266.66 মিটাৰত, কিলোহাৰ্জ 1125 আৰু FM ৰেণ্ডৰ 102.4 মেগাহাৰ্জত। আজিৰ এই অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে, নিয়ন্ত্ৰণ কক্ষৰ দায়িত্বত আছে অম্লানজ্যোতি দত্ত আৰু মৃগাংক শৰ্মা, ট্ৰান্সমিটাৰত আছে ৰতন দেৱনাথ, পৰিবহণত আছে নয়ন দৈমাৰী আৰু ডিউটি ৰুমত আছে আজিৰ প্ৰচাৰণ সহায়িকা মনালিছা দেৱী। প্ৰচাৰণ কক্ষত মাইক্ৰফোনৰ সন্মুখত আজিৰ এই অধিৱেশন আগবঢ়াই নিবলৈ আপোনাৰ খবৰ সৈতে আছোঁ মই, জিনিয়া শৰ্মা।

চক্ৰেটিছে কৈছিল, শিক্ষাই জ্ঞান, জ্ঞানেই শক্তি, ভুল আঁতৰাই সত্য প্ৰতিষ্ঠা কৰাটোৱেই শিক্ষাৰ মূল লক্ষ্য। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণণে কৈছিল, সকলো ধৰ্মৰ মূল কথা এটাই, সেইটো হৈছে মানুহক মানুহৰূপে গঢ়ি তোলা। ৱাল্টাৰ গ্ৰফিছে কৈছিল, শিক্ষাৰ মূল লক্ষ্য বিশেষজ্ঞ সৃষ্টি কৰা নহয়, শিক্ষাৰ মূল লক্ষ্য হৈছে আৱেগিক তাৰণাৰ লগতে জ্ঞানৰ মানৱীকৰণ কৰা।

0: এয়া আকাশবাণী তেজপুৰ। 5:30 হোৱাৰ লগে লগেই আগবঢ়াবলৈ লৈছোঁ আইদেউসকলৰ বাবে প্ৰচাৰিত অনুষ্ঠান অৰ্ধ আকাশ। শ্ৰোতাসকল, আজিৰ এই অৰ্ধ আকাশ অনুষ্ঠানত প্ৰথমে মোৰ কথা শিতানত শুনক লেখিকা তথা কবি মণিমালা ভূঞাৰ কিছু ব্যক্তিগত অনুভৱ।
1: নমস্কাৰ, মই মণিমালা ভূঞা। আকাশবাণী তেজপুৰ কেন্দ্ৰৰ অৰ্ধ আকাশ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ পাই নথৈ আনন্দিত হৈছোঁ। মনোৰঞ্জন প্ৰদান কৰা মাধ্যম হিচাপে ৰেডিঅ'ই মোৰ জীৱনত সৰুৰে পৰাই প্ৰভাৱ বিস্তাৰ কৰি আহিছে আৰু সেয়েহে ৰেডিঅ' মোৰ অতিকে প্ৰিয়। এই মাধ্যমে মনোৰঞ্জন দিয়াই নহয়, সকলো ব্যক্তিৰে সামগ্ৰিক বিকাশত অৰিহণা যোগায়। জীৱনৰ খলাবমা পথত বহুতো সংঘাতৰ সন্মুখীন হৈছোঁ যদিও ৰেডিঅ'ৰ জৰিয়তে শক্তি আৰু প্ৰেৰণা পাইছোঁ। সেইবাবে ই মোৰ বাবে এক জীৱনদায়িনী শক্তি, লগতে সৃষ্টি, গতি আৰু সাহসৰো প্ৰতীক। আজি মোৰ কথা শিতানত মই প্ৰকাশ কৰিবলৈ পাই সুখী হ'ম যে মানসিক অসুস্থতাৰ মাজতো গীত, কবিতা, প্ৰবন্ধ আদিৰ সৃষ্টিয়ে মোক এক অনন্য সুখৰ মাত্ৰা প্ৰদান কৰে। সেয়েহে জনা নজনাৰ মাজেৰে নিজৰ সৃষ্টিশীলতাক শব্দৰ জৰিয়তে প্ৰকাশ কৰিবলৈ মাজে মাজে প্ৰয়াস কৰোঁ। তাৰে এটি অসূক্ষ্ম অনুভৱ মোৰ কথা শিতানত আগবঢ়াবলৈ লৈছোঁ, নিশ্চয় শ্ৰোতাসকলে আদৰি ল'ব। সাজ লগা সময়, বেলিয়ে উভতিও নাচায়, অবাটত বেপৰুৱা হৈ ঘূৰি ফুৰে ভালপোৱাবোৰ। বতাহৰ সেউজীয়া নৈখনে ক্লান্ত উশাহ এখিনিক আলফুলে মেৰিয়ায়। তুমিতো একেই থাকিলা, অথচ কিমান গভীৰ হৈ পৰিল তোমাৰ নিঃশব্দ ভালপোৱা। এয়াই আছিল মোৰ অনুভৱ। ধন্যবাদ।
0: শ্ৰোতাই মোৰ কথা শিতান্তি শুনিলে। এয়া আকাশবাণী তেজপুৰ। আজিৰ অৰ্ধ আকাশ অনুষ্ঠানত শ্ৰোতাই লক্ষ্য হীৰা দাসৰ কণ্ঠত কেইটিমান অসমীয়া আধুনিক গীত শুনিবলৈ পাব। অনুষ্ঠানৰ প্ৰথমেই শুনক শিল্পী লক্ষ্য হীৰা দাসৰ কণ্ঠৰ এই গীতটি। গীতটিৰ ৰচনা

অনুষ্ঠানত এইবাৰ এয়া শিল্পী লক্ষ্য হীৰা দাসৰ কণ্ঠৰ এই গীতটি। গীতৰ কথা লক্ষ্য হীৰা দাসৰ আৰু সুৰ মুকুল বৰুৱাৰ।

অনুষ্ঠানত এইবাৰ শুনক কথা আৰু সুৰ হেমেন হাজৰিকাৰ কণ্ঠ লক্ষ্য হীৰা দাসৰ।

অনুষ্ঠানত এইবাৰ শুনক কথা লক্ষ্যহীৰা দাসৰ আৰু সুৰ ৰুদ্ৰ বৰুৱাৰ, শিল্পী লক্ষ্যহীৰা দাসৰ কণ্ঠৰ এই গীতটি।

অনুষ্ঠানত এইবাৰ শুনক। নবকান্ত বৰুৱাৰ রচনা আৰু মুকুল বৰুৱাদেৱৰ সুৰৰে লক্ষ্যহীৰা দাসৰ কণ্ঠৰ এই গীতটি।

অৰ্ধ আকাশ অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছোঁ কথা পদ্মধৰ চলিহাৰ আৰু সুৰ কীৰ্তিনাথ শৰ্মা বৰদলৈৰ আৰু শিল্পী লক্ষ্য হীৰা দাসৰ কণ্ঠৰ এই গীতটি।

শ্ৰোতা ইমান পৰে ভক্তিমূলক গীতৰ অনুষ্ঠান আৰাধনাত বৰগীত শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া শুনক আজিৰ এই অধিৱেশনত প্ৰচাৰ হ'ব লগা অনুষ্ঠানসমূহৰ অনুষ্ঠান পৰিস্থিতি। এই অনুষ্ঠান পৰিস্থিতিৰ পিছতে নিবেদন কৰা হ'ব বোলছবি গীতৰ অনুষ্ঠান গীতালী। 6:45 আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত সন্ধিয়াৰ আঞ্চলিক বাতৰি ৰিলে কৰি শুনোৱা হ'ব। 7:00 হিন্দীত আৰু 7:05 ইংৰাজীত আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত বাতৰি শুনিবলৈ পাব। 7:10 আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত অসমীয়া বাতৰি ৰিলে কৰি শুনোৱা হ'ব। 7:20 প্ৰচাৰ কৰা হ'ব যুৱক যুৱতীসকলৰ বাবে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী। আজিৰ বিষয় যুৱক ক্ৰীড়া। 7:50 আগবঢ়োৱা হ'ব আমাৰ কেন্দ্ৰৰ নিয়মীয়া অনুষ্ঠান আজিৰ দিনটো। 8:00 আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত সংসদ সমীক্ষা ৰিলে কৰি শুনোৱা হ'ব। 8:15 নিবেদন কৰা হ'ব এখনি আলেখ্য সাহিত্যিক পদ্মনাথ গোহাঁইবৰুৱা, ৰচনা মহেন্দ্ৰ কুমাৰ নাথৰ। 8:45 আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত চামাচাৰ সন্ধিয়া আৰু 9:00 News@9 ৰিলে কৰি শুনোৱা হ'ব। 9:15 আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত বিধানসভাৰ সমীক্ষা এছেম্বলি ৰিভিউ ৰিলে কৰি শুনোৱা হ'ব। 9:30 আগবঢ়োৱা হ'ব আমাৰ কেন্দ্ৰৰ অনুষ্ঠান দম্পতী। 10:00 হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠান। 10:30 আমাৰ আজিৰ এই অধিৱেশনৰ অন্ত পৰিব। এয়াই আছিল আজিৰ এই অধিৱেশনত প্ৰচাৰ হ'ব লগা অনুষ্ঠানসমূহৰ অনুষ্ঠান পৰিস্থিতি। এয়া আকাশবাণী তেজপুৰ।

এতিয়া নিবেদন কৰিবলৈ লৈছোঁ বোলছবি গীতৰ অনুষ্ঠান গীতালী। আজি গীতালী অনুষ্ঠানত শ্ৰোতাই কেইটিমান হিন্দী বোলছবিৰ গীত শুনিবলৈ পাব। আজি শাম্মী কাপুৰ অভিনীত কেইখনমান হিন্দী বোলছবিৰ কেইটিমান জনপ্ৰিয় গীত শ্ৰোতালৈ বুলি আগবঢ়োৱা হৈছে। অনুষ্ঠানৰ প্ৰথমেই শুনক তুমছা নেহি দেখা বোলছবিত মহম্মদ ৰফিৰ কণ্ঠৰ এই গীতটি।

গীতালী অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী তেজপুৰ কণ্টেক্ট পিছতে অৰ্থাৎ 6:45 পৰা আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত সন্ধিয়াৰ আঞ্চলিক বাতৰি ৰিলে কৰি শুনোৱা হ'ব।

0: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ শিৱসাগৰ, চৰাইদেউ, যোৰহাটৰ বান প্ৰভাৱিত এলেকা আৰু সাহায্য শিবিৰ পৰিদৰ্শন, সাম্প্ৰতিক বানত ৰাজ্যৰ 16খন জিলাৰ 5 লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত, মৃতকৰ সংখ্যা 31লৈ বৃদ্ধি, অসম বিধানসভাৰ অধিৱেশনত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা, বান পৰিস্থিতি সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰিকাৰ বিবৃতি প্ৰকাশ, বিগত 10 বছৰত ৰাজ্যৰ পৰা 2,089গৰাকী অবৈধ নাগৰিকক প্ৰত্যৰ্পণ কৰা হৈছে বুলি মন্ত্ৰী অতুল বৰাৰ সদনত মন্তব্য, আৰু গ্লাছগোত কাইলৈৰ পৰা কমনৱেলথ গেমছ, উদ্বোধনী অনুষ্ঠানত অসমৰ লাভলীনা বৰগোহাঁই আৰু মণিপুৰৰ মীৰাবাই চানুৰ ভাৰতীয় দলক নেতৃত্ব। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে অনুজা লোপামুদ্ৰা। এতিয়া শুনক বিতং বাতৰি। ৰাজ্যৰ বান পৰিস্থিতি আজিও জটিল হৈ আছে। সাম্প্ৰতিক বানত ৰাজ্যৰ 16খন জিলাৰ 5,64,000ৰো অধিক লোক বানৰ কবলত পৰিছে। চলিত বছৰৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 31লৈ বৃদ্ধি পাইছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি সাম্প্ৰতিক বানত 44টা ৰাজহ চক্ৰৰ 872খন গাঁৱৰ 24,210 হেক্টৰ কৃষিভূমি বুৰ গৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি শিৱসাগৰ, যোৰহাট, চৰাইদেউ আৰু নাজিৰাৰ বান প্ৰভাৱিত এলেকা আৰু সাহায্য শিবিৰসমূহ পৰিদৰ্শন কৰে। মুখ্যমন্ত্ৰীয়ে চৰাইদেউ জিলাৰ সোণাৰী, দলবাগান, অভয়পুৰ আদি অঞ্চলত স্থাপন কৰা আশ্ৰয় শিবিৰসমূহ পৰিদৰ্শন কৰি বানত ক্ষতিগ্ৰস্ত লোকসকলৰ সৈতে মত বিনিময় কৰে। তেওঁ দুৰ্গতজনক সহায় কৰাৰ বাবে চৰকাৰে যথাসম্ভৱ সকলো ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশ্বাস দিয়ে। মুখ্যমন্ত্ৰীয়ে সংশ্লিষ্ট বিষয়াসকলক ক্ষতিগ্ৰস্ত লোকৰ তালিকা প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিয়াৰ উপৰি অসুস্থ লোকসকলৰ বাবে ততালিকে চিকিৎসালয়ত ভৰ্তি কৰাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিছে। চৰাইদেউ জিলাত বৰ্তমানলৈকে 8টা সাহায্য শিবিৰ আৰু 71টা সাহায্য বিতৰণ কেন্দ্ৰৰ জৰিয়তে জনসাধাৰণক সহায় আগবঢ়োৱা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে কয়। ডঃ শৰ্মাই শিৱসাগৰ জিলাৰ বান পৰিস্থিতি পৰিদৰ্শন কৰি ফুকন নগৰত স্থাপন কৰা আশ্ৰয় শিবিৰত বানত ক্ষতিগ্ৰস্ত লোকসকলৰ সৈতে মত বিনিময় কৰে। তেওঁ ক্ষতিগ্ৰস্ত লোকসকলৰ লগতে প্ৰশাসনৰ উদ্ধাৰ আৰু সাহায্য অভিযানৰ বুজ লয়। ক্ষতিগ্ৰস্ত লোকসকলৰ সহায়ৰ বাবে মন্ত্ৰী, বিধায়ক তথা জিলা প্ৰশাসনে সহযোগিতাৰে কাম কৰি থকাৰ কথা মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। তেওঁ লগতে কয় যে বানত নিহত আৰু সন্ধানহীন লোকৰ সঠিক পৰিসংখ্যা এতিয়াই প্ৰকাশ কৰাটো সম্ভৱ নহয়। পৰিস্থিতি স্বাভাৱিক হোৱাৰ পাছতহে এই বিষয়ে সঠিকভাৱে জানিব পৰা যাব বুলি তেওঁ উল্লেখ কৰে।
1: বিশেষকৈ চৰাইদেউ, নাজিৰা, শিৱসাগৰ এই তিনিওটা স্থানত ৰাইজৰ দুখ কষ্ট দেখি সঁচাকৈয়ে মনটোত বহুত আমি সকলোৱে কষ্ট পাইছো। কাৰণ এনেকুৱা বানপানীৰ বিভীষিকা এই জিলা দুখনে আগতে কেতিয়াও পোৱা নাছিল। এইবাৰ অভাৱনীয় বানপানী হ'ল, মানুহৰ ঘৰৰ চালৰ ওপৰেদি পানী গৈছে, কেইবাজনো লোকৰ মৃত্যু হৈছে, ঘৰ

0: ভাঙি গৈছে, ঘৰত থকা গৰু ছাগলীৰ মৃত্যু হৈছে আৰু ৰাইজৰ মাজত এক অবৰ্ণনীয় দুখ আৰু যন্ত্ৰণাৰ সৃষ্টি হৈছে। ৰাজ্য চৰকাৰৰ ফালৰ পৰা মই সকলোকে ইমানেই ক'ব বিচাৰোঁ যে আমি ৰাইজৰ লগত থাকিম আৰু যিমান পাৰোঁ আৰ্তজনক ক্ষতিগ্ৰস্তজনক সম্পূৰ্ণভাৱে সহায় কৰাৰ চেষ্টা কৰিম। এটাটো মৃতকৰ পৰিয়াললৈকে তৎকালীনভাৱে আমি 4,00,000 টকা দিওঁ, পৰৱৰ্তী সময়তো মই যি পাৰোঁ আৰু সহায় কৰিম।
1: ৰাজ্যৰ বান পৰিস্থিতি এতিয়াও জটিল হৈ আছে। চৰাইদেউ জিলাত বান পৰিস্থিতি অপৰিৱৰ্তিত হৈ আছে। জিলা প্ৰশাসনে বানৰ কবলত পৰা ৰাজ্যক উদ্ধাৰৰ বাবে অভিযান চলাই আছে। জিলাখনত 70টা সাহায্য বিতৰণ কেন্দ্ৰ মুকলি কৰি সামগ্ৰী বিতৰণ কৰি থকা হৈছে। এই সন্দৰ্ভত জিলাখনৰ আয়ুক্ত ডঃ নেহাজ যাদৱে এইদৰে কয়।
2: আমাৰ হাতত এতিয়া 25 NDRF SRF টীম আছে, যিখিনি আমাৰ 3 সাইডৰ যিখিনি আমাৰ ৰেস্কিউ অপাৰেশ্যন হৈ আছে এইটো আমাৰ টীম কৰি আছে। আজিও গধূলি যিখিনি মানুহ ফচা আছে আমাৰ টীম পূৰা লগি পেলাই আমাৰ 25 আমাৰ NDRF SRF টীম আপোনাক বচাব। আমাৰ যিখিনি এমাৰ্জেঞ্চি নম্বৰ আছে নিজে কল কৰি পেলাই যদি আমাক লোকেশ্যন আৰু কিমান মানুহ তাত ফচি আছে যদি আপুনি মোক জনাই দিয়ে আমি স্পেচিফিকেলি তাত NDRF টীম পঠাব পাৰিম। আমি অলরেডি আজি প্রায় 1,00,000 লিটার আমি অলরেডি ফিল্ডত পঠাইছো আর আকু আমার 1,00,000 লিটার আর আহি আছে। ইতিমধ্যে 71 রিলিফ সেন্টার আমি ওপেন করছো আর যত যত আমার স্কুল আছে তাত আপনি ওয়েট করব না লাগে, আপনি এটু ওপেন করে পেলায় আপনি গুছি যাও আজি আর কালি ভিতর আপনি যেখানে খাদ্য বস্তু লাগে আমার দালি চিনি আমার নিমক আমার পানি আর বিস্কুট এটু যেখানে লাগে এটু আমি আপনা পঠাই আসু।
1: গোলাঘাট আৰু কাৰ্বি আংলং জিলাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰো বিস্তীৰ্ণ অঞ্চল ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে। বৰ্তমানলৈকে উদ্যানখনৰ 8টা বন শিবিৰ প্লাবিত হৈ আছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন সংমণ্ডল বিষয়াই জনোৱা মতে বৰ্তমানলৈকে উদ্যানখনৰ 8টা বন শিবিৰৰ তলেদি পানী বৈ গৈছে। ইয়াৰ ভিতৰত অগৰাতলী বনাঞ্চলৰ মুৱামাৰী বন শিবিৰ, কহৰা বনাঞ্চলৰ বোকাবিল বনাঞ্চলকে ধৰি 3টা, বোকাখাত বনাঞ্চলৰ 2টা আৰু বাগৰি বনাঞ্চলৰ 1টা বন শিবিৰ বানৰ কবলত পৰিছে। বন বিভাগে পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে। শিৱসাগৰ জিলাৰ কেইবাখনো নদীৰ পানীৰ স্তৰ ক্ৰমশঃ হ্ৰাস পাইছে যদিও বহু ঠাইত পানীৰ স্তৰ এতিয়াও বিপদসীমাৰ ওপৰতে আছে। জিলা জলসম্পদ নিয়ন্ত্ৰণ কক্ষৰ তথ্য অনুসৰি ব্ৰহ্মপুত্ৰ, দিহিং আৰু দিখৌ নদীৰ জলস্তৰ সামান্য হ্ৰাস পাইছে। দিচাং নদীৰ এটি ৰোড ক্ৰছিং আৰু দৰিকা নদীৰ ঢাইয়ালিত পানীৰ স্তৰ পুনৰ বৃদ্ধি পাইছে বুলি আমাৰ শিৱসাগৰৰ সংবাদদাতাই জনাইছে। ইপিনে জিলাখনৰ একাধিক বান প্ৰভাৱিত অঞ্চলত জনসাধাৰণে সময়মতে উদ্ধাৰ আৰু সাহায্য লাভ নকৰা বুলি অভিযোগ উত্থাপন কৰিছে। জিলা প্ৰশাসনৰ তথ্য অনুসৰি কালি পৰ্যন্ত নাজিৰা, শিৱসাগৰ আৰু ডিমু ৰাজচক্ৰত 1,335 কুইণ্টলৰো অধিক চাউল, 259 কুইণ্টলৰো অধিক দাইল, 1,74,305 লিটাৰ খোৱাপানী, 4,715 তিৰপাল, 2,320 লিটাৰ শিশু খাদ্য বিতৰণ কৰা হৈছে। ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্তই আজি পূব যোৰহাটৰ ভোগদৈ নদীপাৰৰ বৰিগাঁৱৰ বান প্ৰভাৱিত এলেকাসমূহ পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে বানত ক্ষয় ক্ষতিৰ বুজ লোৱাৰ লগতে স্থানীয় লোকৰ পৰিস্থিতিৰো বুজ লয়। শ্ৰীমহন্তই জাজি নৈৰ বাঢ়নী পানীয়ে ছিঙি নিয়া তিয়ক ৰাজচক্ৰৰ বনাই ৰবি বৰুৱা গাঁও সংযোগী মথাউৰি পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। মন্ত্ৰীগৰাকীৰ সৈতে যোৰহাট জিলাৰ আয়ুক্ত জয় শিৱানী, মৰিয়নী সমজিলা আয়ুক্ত, স্থানীয় ৰাজচক্ৰ বিষয়াকে ধৰি সংশ্লিষ্ট বিষয়াসকল উপস্থিত থাকে। শ্ৰীভূমি জিলাত ধাৰাষাৰ বৰষুণৰ ফলত কুচিয়াৰা নৈৰ জলস্তৰ ক্ৰমাৎ বৃদ্ধি পাইছে। পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে জনসাধাৰণক বিশেষ সতৰ্কতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক অনুজা লোপামুদ্ৰাৰ পৰা।
3: অসম বিধানসভাৰ অধিৱেশনৰ আজি নৱম দিনা কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা অনুষ্ঠিত হয়। বিদেশী বিতাৰণ সন্দৰ্ভত বিধায়ক আব্দুৰ ৰহিম আহমেদে কৰা প্ৰশ্নৰ উত্তৰত অসম চুক্তি ৰূপায়ণ বিভাগৰ মন্ত্ৰী অতুল বৰাই কয় যে বিগত 10 বছৰত অসমৰ পৰা 2,089 গৰাকী অবৈধ নাগৰিকক প্ৰত্যাৰ্পণ কৰা হৈছে। মন্ত্ৰী শ্ৰীবৰাই উল্লেখ কৰা অনুসৰি বিগত 10 বছৰত বাংলাদেশলৈ সৰ্বাধিক 2,023 গৰাকী লোকক ঘূৰাই পঠিওৱা হৈছে। অসমীয়াৰ সংজ্ঞা নিৰ্ধাৰণ কৰা সন্দৰ্ভতো আজিৰ সদনত আলোচনা অনুষ্ঠিত হয়। এই সন্দৰ্ভত মন্ত্ৰীবৰাই কয় যে অসমীয়াৰ সংজ্ঞা নিৰ্ধাৰণ কৰা বিষয়টো অতি গুৰুত্বপূৰ্ণ আৰু সংবেদনশীল। এই বিষয়ত বিভিন্ন জাতীয়তাবাদী সংগঠনকে ধৰি সংশ্লিষ্ট অংশীদাৰীসকলৰ সৈতে আলোচনা অব্যাহত আছে। সীমান্ত সুৰক্ষা আৰু উন্নয়নৰ বিভাগৰ মন্ত্ৰিত্বৰ দায়িত্বত থকা শ্ৰীবৰাই আন্তঃৰাষ্ট্ৰীয় সীমান্ত এলেকা উন্নয়ন আৰু সীমা সমস্যা সন্দৰ্ভতো প্ৰশ্নৰ উত্তৰ দিয়ে। বিধায়ক ৱাজেদ আলী চৌধুৰীয়ে সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মেঘালয় আৰু মিজোৰামে অসমৰ ভূমি দখল কৰিছে কৰি আছে। বিষয়টো সন্দৰ্ভত চুবুৰীয়া ৰাজ্যকেইখনৰ সৈতে

0: আলোচনা চলি থকা বুলিও তেওঁ উল্লেখ কৰে। ইপিনে জলসিঞ্চন আঁচনি সন্দৰ্ভত অনুষ্ঠিত আলোচনাত বিভাগীয় মন্ত্ৰী পীযুষ হাজৰিকাই কয় যে ৰাজ্যত মুঠ 3,510খন জলসিঞ্চন আঁচনি আছে। ইয়াৰে 882খন আঁচনি সম্পূৰ্ণৰূপে কাৰ্যক্ষম হৈ থকাৰ লগতে 1,457খন আঁচনি আংশিকভাৱে কাৰ্যক্ষম হৈ আছে বুলি তেওঁ প্ৰকাশ কৰে। তেওঁ লগতে কয় যে 937খন আঁচনি বিকল অৱস্থাত আৰু 234খন আঁচনি নিৰ্মীয়মান অৱস্থাত আছে। কাৰ্যক্ষম হৈ নথকা আঁচনিসমূহ পুনৰ উপযোগী কৰাৰ উদ্দেশ্যে বিভাগৰ তৰফৰ পৰা প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। অসম বিধানসভাৰ অধিৱেশনৰ আজি নৱম দিনা ৰাজ্যৰ সাম্প্ৰতিক বান পৰিস্থিতি সন্দৰ্ভত কৃষি, জলসিঞ্চন আৰু সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই বিবৃতি প্ৰকাশ কৰে। মন্ত্ৰী হাজৰিকাই এইবাৰৰ বানক অভাৱনীয় আৰু অভূতপূৰ্ব বুলি অভিহিত কৰে। তেওঁ কয় যে শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাৰ বানপীড়িত লোকসকলৰ উদ্ধাৰ, আশ্ৰয় প্ৰদান, খাদ্য যোগান, চিকিৎসা আৰু অন্যান্য জৰুৰী সাহায্য প্ৰদানৰ ক্ষেত্ৰত চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে। ক্ষতিগ্ৰস্ত অঞ্চলসমূহত প্ৰশাসন, SDRF, NDRF আৰু অন্যান্য সংস্থাসমূহে উদ্ধাৰ আৰু সাহায্য অভিযান চলাই আছে বুলি তেওঁ জানিবলৈ দিয়ে। তেওঁ কয় যে বান প্ৰভাৱিত লোকৰ মাজত হেলিকপ্টাৰেৰে খাদ্য সামগ্ৰী বিতৰণ কৰাৰ ব্যৱস্থা কৰিছে।
1: নাগালেণ্ডৰ পাহাৰৰ পৰা ঢল নামি আহিলে, এইটো অধ্যক্ষতা মানে নেচাৰেল বানপানী নহয়, যিটো আমি যাৰ কাৰণে আমি সাজু থাকোঁ, য'ত বানপানী হ'বই, য'ত মথাউৰি ভাঙিব পাৰে বুলি ভাবোঁ তাত আমি সামগ্ৰী মজুত ৰাখোঁ, কিন্তু এনেকুৱা পৰিৱেশ হোৱাই নাই অধ্যক্ষতা মানে। উদ্ধাৰ অভিযান তৎকালীনভাৱে কৰা হৈছে, নেক্সট ডে পৰাই 20 তাৰিখৰ পৰাই তাতে 3-4খন হেলিকপ্টাৰে মানুহ ৰেস্কিউ কৰিবলৈকে চেষ্টা কৰিছে। কিছুমান জেগাত গৈ ৰিচ কৰিব পৰা নাই, কিন্তু এতিয়ালৈকে বৰ্তমান ৰিচ হৈ গৈছে। পানী, খাদ্য সকলোতে পাইছে, মানুহ বহুতো মিচিং হৈ আছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাক নিৰ্দেশ দিলে যে সকলো আমাৰ সেই অঞ্চলৰ সকলো বিধায়কক 24/7 দুৰ্গতসকলক সহায় কৰাৰ কাৰণে লাগিব লাগে।
0: আজি বিধানসভাত বান পৰিস্থিতিক লৈ আলোচনা কৰাৰ বাবে বিধায়ক ৱাজিদ আলী চৌধুৰীয়ে সভা স্থগিত প্ৰস্তাৱ উত্থাপন কৰিছিল যদিও বিধানসভাৰ অধ্যক্ষই এই প্ৰস্তাৱ নাকচ কৰে। খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে আজি গুৱাহাটীত এখন পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। বৈঠকত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনৰ হিতাধিকাৰীৰ মাজত মচুৰ দাইল আৰু চেনী বিতৰণৰ বাবে গ্ৰহণ কৰা আঁচনিৰ প্ৰস্তুতি সন্দৰ্ভত বিভাগীয় বিষয়া আৰু নাফেডৰ প্ৰতিনিধিসকলৰ পৰা মন্ত্ৰীগৰাকীয়ে বুজ লয়। বৈঠকত মচুৰ দাইল আৰু চেনীৰ ক্ৰয়, যোগান আৰু বিতৰণ ব্যৱস্থাৰ প্ৰস্তুতিৰ সন্দৰ্ভত সামগ্ৰিক অগ্ৰগতিৰ পৰ্যালোচনা কৰা হয়। ৰাজ্যৰ সকলো যোগ্য হিতাধিকাৰীয়ে সময়মতে এই খাদ্য সামগ্ৰীসমূহ লাভ কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰি মন্ত্ৰী শ্ৰীৰায়ে খাদ্য যোগানকাৰী সংস্থা, নাফেড আৰু বিভাগীয় বিষয়াসকলৰ মাজত অধিক সমন্বয় ৰক্ষা কৰাৰ বাবে নিৰ্দেশ দিয়ে। তেওঁ নিৰ্ধাৰিত সময়সীমা কঠোৰভাৱে মানি চলি সুসংহত যোগান ব্যৱস্থাৰে বিতৰণ প্ৰক্ৰিয়া অধিক কাৰ্যক্ষম কৰি তোলাৰ বাবে সংশ্লিষ্ট সকলো বিভাগকে আহ্বান জনায়। বৈঠকত বিভাগৰ দায়িত্বত থকা অতিৰিক্ত মুখ্য সচিব বিশ্বৰঞ্জন চামাল, সচিব অনুসূয়া দত্তবৰুৱা আৰু আয়ুক্ত হেমন্ত ভূঞাকে ধৰি জ্যেষ্ঠ বিষয়াবৰ্গ উপস্থিত থাকে। ছিকিমৰ নামচি জিলাৰ চামৰডুঙত NHPCৰ জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মীয়মান সুৰংগত আবদ্ধ হৈ পৰা লোকসকলৰ ভিতৰত আজি পুনৰ 8টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। ৰাজ্যখনৰ চৰকাৰী সূত্ৰই প্ৰকাশ কৰা মতে প্ৰতিকূল পৰিস্থিতিৰ বাবে উদ্ধাৰকাৰী দল অভিযান চলোৱাত অসুবিধাৰ সন্মুখীন হৈছে। সুৰংগটোৰ ভিতৰত দৃশ্যমানতা কম হোৱা আৰু মিথেন গেছ নিৰ্গত হোৱাৰ পৰিপ্ৰেক্ষিতত অভিযান অব্যাহত ৰখাটো জটিল হৈ পৰিছে। আজি NDRF, SDRF, ছিকিম আৰক্ষী আৰু খনন বিশেষজ্ঞ দলে সুৰংগটোৰ পৰা পাম্পৰ সহায়ত পানী উলিয়ায়। সুৰংগটোৰ ভিতৰত কমেও 25 লোক আবদ্ধ হৈ পৰিছিল বুলি সন্দেহ কৰা হৈছে। উল্লেখযোগ্য যে সোমবাৰে ভূমিস্খলনৰ ফলত এই লোকসকল সুৰংগটোত আবদ্ধ হৈ পৰিছিল। পৰৱৰ্তী বাতৰিৰ বাবে আমি উভতি যাওঁ অৰুণিমা গোস্বামীৰ ওচৰলৈ।
2: কাছাৰ আৰক্ষীয়ে বিগত 48 ঘণ্টাত বিভিন্ন ঠাইত মাদক দ্ৰব্য বিৰোধী অভিযান চলাই বিশেষ সফলতা লাভ কৰিবলৈ সমৰ্থ হৈছে। অভিযানকালত আৰক্ষীয়ে বুজন পৰিমাণৰ হেৰইন, ইয়াবা টেবলেট, ভাং আৰু ইউৰিয়া জব্দ কৰাৰ উপৰি মুঠ 13 অভিযুক্তক আটক কৰিছে। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে কচুদৰম থানাই চলোৱা অভিযানত বুজন পৰিমাণৰ হেৰইন আৰু মোবাইল ফোনসহ এজন লোকক আটক কৰা হয়। ধলাই থানাই চলোৱা অভিযানত 4টা চাবোনৰ বাকচত লুকুৱাই অনা বহু পৰিমাণৰ হেৰইনসহ এজন লোকক আৰক্ষীয়ে আটক কৰে। একেদৰে শিলচৰ আৰক্ষীয়ে অভিযান চলাই 2 কেজিৰো অধিক ভাংসহ 2 লোকক আটক কৰে। জিৰিঘাট আৰক্ষীয়ে চলোৱা অভিযানত এখন মটৰ চাইকেলৰ পৰা 20টা চাবোনৰ বাকচত লুকুৱাই অনা হেৰইনসহ এজন লোকক আটক কৰা হয়। লাইলাপুৰ আৰক্ষীয়ে চলোৱা আন এটা অভিযানত 2 ট্ৰাকৰ পৰা 45 কেজি ওজনৰ মুঠ 1,050 বেগ ইউৰিয়া জব্দ কৰা হয়। আৰক্ষীয়ে ঘটনা সংক্ৰান্তত 4 লোকক আটক কৰি জেৰা অব্যাহত ৰাখিছে। বাক্সা জিলাৰ জালা, বাক্সা, বাগানপাৰা আৰু মুছলপুৰ ৰাজচক্ৰত প্ৰথম পৰ্যায়ৰ পিয়ল গণনাকাৰী আৰু পৰ্যবেক্ষকসকলৰ প্ৰশিক্ষণ কাৰ্যসূচী আজিৰে পৰা অনুষ্ঠিত হৈছে। ঘৰৰ তালিকা প্ৰস্তুত

0: Ella a Cajpaní. Batterir hoite moi Prajanma Sohoriya. Etiar pradhan batori homu hol. Nitor prastokakot Fadilor Gosor aru satra satrir protibadok edhori bibhinno bikhoy loi birodhir protibadar babe songhodor duikhon hodonor karjakramonika dintur babe sthogito rakha hoy. Rastropati Srimati Draupadi Murmue aje Uttor Macedonia rastropati rajdhani Skopje jatir pita Mahatma Gandhir abokkha murti unmochon kore. Zuba Prajanmai utthapon kara obhijogomu shunibolai aru samadhan koribolai kendriya sarkar haju boli protirokkha mantri Rajnath Singhe prokash korise. Okhomor ban paristhiti ajeu jotil hoye ase. Rajyakhonor 16khon jilar 5,66,000 aru adhik lok banor kobolot porise aru ভাৰতৰ পি ভি সিন্ধু আৰু আয়ুষ ছেট্টিয়ে চাইনা অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। এতিয়া শুনক বিতংগ বাতৰি। নিতৰ প্ৰশ্নকাকত ফাদিলৰ গোচৰ আৰু ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদকে ধৰি বিভিন্ন বিষয় লৈ বিৰোধী পক্ষই সৃষ্টি কৰা প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত আজি সংসদৰ দুয়োখন সদনৰ কাৰ্যক্ৰমণিকা দিনটোৰ বাবে স্থগিত ৰখা হয়। দ্বিতীয়বাৰ স্থগিত ৰখাৰ পাছত দিনৰ 2 বজাত লোকসভা পুনৰ মিলিত হোৱাৰ সময়ত বিৰোধী পক্ষৰ সদস্যসকলে নিতৰ বিষয়টোলৈ পুনৰ শ্লোগান দিবলৈ ধৰে। হুলস্থূলীয়া পৰিস্থিতিৰ মাজতে সদনে তৃণমূল কংগ্ৰেছৰ সাংসদ কল্যাণ বেনাৰ্জীক বৰ্ষাকালীন অধিৱেশনৰ পৰৱৰ্তী সময়ৰ বাবে নিলম্বিত কৰাৰ প্ৰস্তাৱ গৃহীত কৰে। এই সময়ত সদনৰ দায়িত্বত থকা বিষয়া কৃষ্ণ প্ৰসাদ টেনেটিয়ে কয় যে কল্যাণ বেনাৰ্জীয়ে মহিলা সাংসদক উদ্দেশ্যি অসংসদীয় আৰু আপত্তিজনক মন্তব্য কৰিছিল। শ্ৰী টেনেটিয়ে এনে কাৰ্যক সদনৰ মৰ্যাদাৰ পৰিপন্থী বুলি উল্লেখ কৰে। ধনী ভোটৰ জৰিয়তে গ্ৰহণ কৰা এই প্ৰস্তাৱৰ প্ৰতি সংসদীয় পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে সন্মতি প্ৰকাশ কৰে। পিছত হুলস্থূলীয়া পৰিস্থিতি বাহাল থকাৰ বাবে সদনৰ দায়িত্বত থকা বিষয়াই কাৰ্যক্ৰমণিকা দিনটোৰ বাবে স্থগিত ঘোষণা কৰে। ইয়াৰ পূৰ্বে সদন প্ৰথমবাৰৰ বাবে স্থগিত ৰখাৰ পাছত দুপৰীয়া 12 বজাত লোকসভা পুনৰ মিলিত হোৱাৰ সময়ত বিৰোধী সদস্যসকলে প্ৰশ্নকাকত ফাদিলৰ বিষয়টো লৈ প্ৰতিবাদ সাব্যস্ত কৰে। অধ্যক্ষ ওম বিৰলাই বিৰোধী সদস্যসকলক সদনৰ কাম কাজ নিয়াৰিকৈ চলাই নিয়াত সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়। সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে কয় যে নিতৰ প্ৰশ্নকাকত ফাদিলৰ বিষয়টো লৈ আলোচনাৰ বাবে চৰকাৰ সম্পূৰ্ণৰূপে সাজু হৈ আছে। সদনত যিকোনো এটা বিষয় আলোচনাৰ বাবে নিৰ্ধাৰিত নীতি নিয়ম আছে আৰু ইয়াৰ বাবে যাৱতীয় প্ৰস্তুতিৰ প্ৰয়োজন আছে বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। দেশৰ যুৱচামৰ ভৱিষ্যতৰ কথা মনত ৰাখি চৰকাৰে সকলো পক্ষৰ সহযোগিতাৰে অৰ্থপূৰ্ণ আৰু গঠনমূলক আলোচনা কৰিব বিচাৰে বুলি শ্ৰী ৰিজিজুৱে উল্লেখ কৰে।
1: चर्चा के लिए पूरी तरह से तैयार है और हमने पहले दिन से कहा है। मैं अनुरोध करता हूं कि चर्चा कब होना है, चर्चा का ड्यूरेशन और किस नियम के तहत होना है, माननीय स्पीकर महोदय सारे पार्टी के फ्लोर लीडर से बातचीत करके इसका निर्णय किया जाए।
0: ৰাজ্যসভাতো আজি একে পৰিস্থিতিৰ সৃষ্টি হয়। বিয়লি 3 বজাত তৃতীয়বাৰৰ বাবে সদন মিলিত হোৱাৰ সময়ত বিৰোধী পক্ষৰ সদস্যসকলে নীট আৰু অন্যান্য বিষয়ক লৈ প্ৰতিবাদ সাব্যস্ত কৰে। উপসভাপতি হৰিবংশে কয় যে নীটৰ বিষয়ত আলোচনা কৰিবলৈ চৰকাৰ সাজু আছে আৰু বিৰোধী সদস্যসকলে সদনৰ কাম কাজ চলাই নিয়াত সহযোগিতা আগবঢ়োৱা উচিত। সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে কংগ্ৰেছ দলৰ সদস্যসকলে সদনৰ আলোচনাৰ সময়ত ব্যাঘাত জন্মা বুলি অভিযোগ তোলে। প্ৰথম অৱস্থাত দলটোৱে আলোচনাৰ বাবে আগ্ৰহ দেখুৱাই সভাপতিক এই বিষয়ে অৱগত কৰিছিল যদিও পাছত কংগ্ৰেছে আলোচনাক এৰাই চলে নতুন

0: নতুন বিষয় উত্থাপন কৰা বুলি শ্ৰীৰিজিজুৱে অভিযোগ তোলে। তেওঁ কয় যে বিৰোধী পক্ষৰ এনে কাৰ্যই জনসাধাৰণলৈ ভুল বাৰ্তা প্ৰেৰণৰ লগতে পৃথক পৃথক বিষয় উত্থাপনে সদনত গঠনমূলক আলোচনা হোৱাত বাধাৰ সৃষ্টি কৰে। হুলস্থূলীয়া পৰিস্থিতিৰ মাজতে উপসভাপতিয়ে সদনৰ কাম কাজ দিনটোৰ বাবে স্থগিত ঘোষণা কৰে। ইয়াৰ পূৰ্বে বিয়লি 2 বজাত উচ্চ সদন মিলিত হোৱাৰ সময়ত বিৰোধী সাংসদসকলে নীতিৰ বিষয়টোলৈ পুনৰ শ্লোগান দিবলৈ আৰম্ভ কৰে। ৰাজ্যসভাৰ নেতা জে পি নাড্ডাই বিৰোধীৰ কাৰ্যক অতি দায়িত্বহীন আৰু গণতান্ত্ৰিক মূল্যবোধৰ পৰিপন্থী বুলি উল্লেখ কৰি এনে কাৰ্যৰ গৰিহণা দিয়ে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত স্বচ্ছতা আৰু দায়বদ্ধতাৰ ক্ষেত্ৰত চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ আৰু চৰকাৰে দেশৰ নাগৰিকৰ স্বাৰ্থত সদায় সিদ্ধান্ত গ্ৰহণ কৰি আহিছে। ইপিনে বিৰোধী নেতা মল্লিকাৰ্জুন খাৰ্গে সদনত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী পদত্যাগৰ দাবী জনায়। তেওঁ কয় যে শিক্ষামন্ত্ৰীগৰাকীৰ পদত্যাগৰ অবিহনে আলোচনা সম্ভৱ নহয়। ইয়াৰ পাছতে হুলস্থূলীয়া পৰিৱেশৰ মাজত উপসভাপতি হৰিবংশে সদনৰ কাম কাজ বিয়লি 3 বজালৈ স্থগিত ৰাখে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি উত্তৰ মেচিডনিয়াৰ ৰাজধানী স্কপিয়ত জাতিৰ পিতা মহাত্মা গান্ধীৰ এটা আৱক্ষ মূৰ্তি উন্মোচন কৰে। এই উপলক্ষে আয়োজিত এখন সভাত ভাষণ দি শ্ৰীমতী মুৰ্মুৱে কয় যে মহাত্মা গান্ধী ভাৰতৰ আছিল যদিও তেওঁৰ সত্য আৰু অহিংসাৰ বাৰ্তা বিশ্বৰ সকলো মানুহৰ বাবে অনুপ্ৰেৰণাৰ উৎস। বৰ্তমান বিশ্বত সৃষ্টি হোৱা সংঘাত, অসহিষ্ণুতা, বিভাজন আদিৰ বাবে গান্ধীৰ মতাদৰ্শ অতি প্ৰাসংগিক। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। যুৱ প্ৰজন্মই উত্থাপন কৰা অভিযোগসমূহ শুনিবলৈ আৰু সমাধান কৰিবলৈ কেন্দ্ৰীয় চৰকাৰ সাজু। দিল্লীত যুৱ প্ৰজন্মই সাব্যস্ত কৰা প্ৰতিবাদ সন্দৰ্ভত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি সংবাদ মাধ্যমৰ সন্মুখত এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে যুৱ প্ৰজন্মৰ আৱেগ আৰু উদ্বেগৰ প্ৰতি চৰকাৰ সংবেদনশীল। একাংশ ব্যক্তিয়ে শিক্ষাৰ্থী আৰু যুৱ প্ৰজন্মক ৰাজনৈতিক আহিলা হিচাপে ব্যৱহাৰ কৰি নিজা ৰাজনৈতিক স্বাৰ্থ পূৰণৰ চেষ্টা চলাইছে বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে শিক্ষাৰ্থীসকলৰ আকাংক্ষা পূৰণ কৰাৰ লগতে যুৱ প্ৰজন্মৰ কল্যাণৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। বিৰোধীয়ে জনসাধাৰণক, বিশেষকৈ যুৱ প্ৰজন্মক বিপথে পৰিচালিত কৰিছে বুলিও শ্ৰীসিঙে অভিযোগ উত্থাপন কৰে।
1: यह अत्यंत दुर्भाग्यपूर्ण है कि हमारे देश के छात्रों और नौजवानों को कुछ लोग अपने राजनीतिक स्वार्थों की पूर्ति के लिए एक राजनीतिक औजार के रूप में इस्तेमाल करने का प्रयास कर रहे हैं। प्रधानमंत्री मोदी जी के नेतृत्व में हमारी सरकार विद्यार्थियों और नौजवानों की आकांक्षाओं को पूरा करने और उनके कल्याण के प्रति पूरी तरह से प्रतिबद्ध है। हमारे छात्रों की हर चिंता को सुनना, उसका समाधान करना, यह हम सबकी जिम्मेदारी है।
0: অসমৰ বান পৰিস্থিতি আজিও জটিল হৈয়ে আছে। ৰাজ্যখনৰ 16খন জিলাৰ 5,64,000ৰ অধিক লোক বানৰ কবলত পৰিছে। চলিত বৰ্ষৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 31লৈ বৃদ্ধি পাইছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি সাম্প্ৰতিক বানত 44টা ৰাজহ চক্ৰৰ 872খন গাঁৱৰ 24,210 হেক্টৰ কৃষিভূমি বুৰ গৈছে। অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি শিৱসাগৰ, যোৰহাট, চৰাইদেউ আৰু নাজিৰাৰ বান প্ৰভাৱিত এলেকা আৰু সাহায্য শিবিৰসমূহ পৰিদৰ্শন কৰে। মুখ্যমন্ত্ৰীয়ে চৰাইদেউ জিলাৰ সোণাৰী, দলবাগান, অভয়পুৰ আদি অঞ্চলত স্থাপন কৰা আশ্ৰয় শিবিৰসমূহ পৰিদৰ্শন কৰি বানত প্ৰভাৱিত লোকসকলৰ সৈতে মত বিনিময় কৰে। তেওঁ দুৰ্গতজনক সহায় কৰাৰ বাবে চৰকাৰে যথাসম্ভৱ সকলো ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশ্বাস দিয়ে। মুখ্যমন্ত্ৰীয়ে সংশ্লিষ্ট বিষয়াসকলক ক্ষতিগ্ৰস্ত লোকৰ তালিকা প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিয়াৰ উপৰিও অসুস্থ লোকসকলৰ বাবে ততালিকে চিকিৎসালয়ত ভৰ্তি কৰাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে। পূব এছীয় সন্মিলন আৰু আছিয়ান আঞ্চলিক মঞ্চৰ বৈঠকৰ আপাহতে কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে আজি ফিলিপাইনছ, ৰাছিয়া আৰু ছিংগাপুৰৰ বিদেশ মন্ত্ৰীৰ সৈতে ফিলিপাইনছৰ মেনিলাত বৈঠকত মিলিত হয়। বৈঠকত ৰাছিয়াৰ বিদেশ মন্ত্ৰী ছাৰ্গে লাভৰভৰ সৈতে ভাৰতীয় নাৱিকসকলৰ সুৰক্ষা সন্দৰ্ভত আলোচনা কৰা বুলি ডঃ জয়শংকৰে প্ৰকাশ কৰে। সামাজিক মাধ্যমত এটা পোষ্টযোগে তেওঁ কয় যে ভাৰত আৰু ৰাছিয়াৰ অংশীদাৰিত্বৰ বিভিন্ন দিশসমূহৰ ওপৰত বৈঠকত গুৰুত্ব আৰোপ কৰা হয়। ইউক্ৰেইনৰ সংঘাত সন্দৰ্ভতো বৈঠকত আলোচনা কৰা হয় বুলি ডঃ জয়শংকৰে উল্লেখ কৰে। তেওঁ লগতে কয় যে ফিলিপাইনছৰ বৈদেশিক পৰিক্ৰমা সচিব মা থেৰেছা পি লাজাৰৰ সৈতে হোৱা বৈঠকত ভাৰত আৰু ফিলিপাইনছৰ মাজৰ কৌশলগত অংশীদাৰিত্ব আৰু অধিক শক্তিশালী কৰাৰ বিষয়ে আলোচনা কৰা হয়। ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভতো মত বিনিময় কৰা হয় বুলি ডঃ জয়শংকৰে উল্লেখ কৰে। তেওঁ লগতে ছিংগাপুৰৰ বিদেশ মন্ত্ৰী ভিভিয়ান বালাকৃষ্ণনকো সাক্ষাৎ কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে আজি ফিলিপাইনছৰ মেনিলাত কোৱাড ৰাষ্ট্ৰগোষ্ঠীৰ বৈদেশিক মন্ত্ৰীসকলৰ বৈঠকত কানাডাৰ বিদেশ মন্ত্ৰী অনিতা আনন্দক সাক্ষাৎ কৰে। সামাজিক মাধ্যমত এটা পোষ্টযোগে ডঃ জয়শংকৰে কয় যে ভাৰত আৰু কানাডাৰ সহযোগিতা ক্ৰমাগতভাৱে বৃদ্ধি হৈছে। বৈঠকত দুয়োখন দেশৰ বিভিন্ন দিশ সন্দৰ্ভত আলোচনা কৰা বুলি ডঃ জয়শংকৰে প্ৰকাশ কৰে। ছিকিমৰ নামচি জিলাৰ চমৰডাঙত এন এইচ পি চিৰ তিস্তা ষষ্ঠ জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মীয়মান সুৰংগ খহি সংঘটিত হোৱা দুৰ্ঘটনাত আৰু 8টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। আনহাতে আৱদ্ধ হৈ থকা লোকসকলক নিৰাপদে উদ্ধাৰৰ বাবে অভিযান অব্যাহত আছে। বিভাগীয় কৰ্তৃপক্ষই জনোৱা মতে আন্ধাৰ আৰু মিথেন গেছৰ নিৰ্গমনৰ বাবে উদ্ধাৰ কাৰ্যত প্ৰত্যাহ্বানৰ সৃষ্টি হৈছে।

0: অন্তত 13টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। প্ৰাৰম্ভিক প্ৰতিবেদনৰ তথ্যমতে দুৰ্ঘটনা সংঘটিত হোৱা সুৰংগটোত 25জন লোক আবদ্ধ হৈ পৰিছিল। ভাৰতৰ পি ভি সিন্ধু আৰু আয়ুষ ছেট্টীয়ে ছাইনা অপান বেডমিণ্টন প্ৰতিযোগিতাৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। মহিলাৰ ছিংগলছত পি ভি সিন্ধুৱে নিজৰ দেশৰে উন্নতি হুদাক 21-14, 9-21, 21-10 ব্যৱধানত পৰাস্ত কৰে। পুৰুষৰ ছিংগলছত আয়ুষ ছেট্টীয়ে ইণ্ডোনেছিয়াৰ আলবি ফাৰহানক 21-17, 5-21, 21-17 ব্যৱধানত পৰাজিত কৰে। পুৰুষৰ ছিংগলছৰ আন এখন খেলত ভাৰতৰ লক্ষ্য সেন জাপানৰ য়ুচি তানাকাৰ সন্মুখীন হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। নীটৰ প্ৰশ্নকাকত ফাদিলৰ গোচৰ আৰু ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদকে ধৰি বিভিন্ন বিষয় লৈ বিৰোধী প্ৰতিবাদৰ বাবে সংসদৰ দুয়োখন সদনৰ কাৰ্যক্ৰমণিকা দিনটোৰ বাবে স্থগিত ৰখা হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি উত্তৰ মেচিডনিয়াৰ ৰাজধানী স্কপিয়ত জাতিৰ পিতা মহাত্মা গান্ধীৰ আৱক্ষ মূৰ্তি উন্মোচন কৰে। অসমৰ বান পৰিস্থিতি আজিও জটিল হৈয়ে আছে আৰু ভাৰতৰ পি ভি সিন্ধু আৰু আয়ুষ ছেট্টীয়ে ছাইনা অপান বেডমিণ্টন প্ৰতিযোগিতাৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে।
1: এয়া আকাশবাণী গুৱাহাটীৰ
2: 6.6 মিটাৰত কিলোহাৰ্জ 1125ত আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্জত এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াবলৈ লৈছোঁ যুৱক যুৱতীসকলৰ বাবে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী। যুৱবাণীৰ আজিৰ বিষয় যুৱক্ৰিয়া।

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, এয়া আকাশবাণী তেজপুৰৰ পৰা প্ৰচাৰিত যুৱবাণী অনুষ্ঠান। আপোনালোকক সাদৰ সম্ভাষণ জনাই মই মৈৰাক্ষী আৰু মোৰ সতীৰ্থ
1: হিমাদ্ৰী দাসে
0: আৰম্ভ কৰিবলৈ ওলাইছোঁ আজিৰ বিশেষ অনুষ্ঠান। প্ৰিয় শ্ৰোতা, আজিৰ অনুষ্ঠানত আমাৰ সৈতে উপস্থিত আছে অসমৰ দুগৰাকী প্ৰতিভাৱান বেডমিণ্টন প্ৰশিক্ষক শ্ৰী অনুপ দৈমাৰী আৰু শ্ৰী ধীৰাজ ৰাভা। পুনতে আপোনালোক দুয়োকে আমাৰ অনুষ্ঠানটিলৈ স্বাগতম জনাইছোঁ।
1: আমাৰ সৈতে উপস্থিত আছে প্ৰশিক্ষক অনুপ দৈমাৰী। আমি ইতিমধ্যে গম পাইছোঁ আপুনি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা বেচেলৰ অফ ফিজিকেল এডুকেশ্যন চমুকৈ BPED-ত শিক্ষা গ্ৰহণ কৰি আছে। আৰু লগতে আমাৰ সৈতে উপস্থিত আছে প্ৰশিক্ষক ধীৰাজ ৰাভা। 2015 চনৰ পৰাই তেজপুৰত বেডমিণ্টন প্ৰশিক্ষণ আগবঢ়াই বহু ছাত্ৰ ছাত্ৰীক ক্ৰীড়া ক্ষেত্ৰত আগবাঢ়িবলৈ অনুপ্ৰেৰণা আৰু দিশ নিৰ্দেশনা আগবঢ়াই আহিছে। গতিকে তেখেতসকলৰ সৈতে আজি আমি কথা পাতিম বেডমিণ্টন খেল প্ৰশিক্ষণ, যুৱ প্ৰজন্মৰ মাজত ক্ৰীড়াৰ গুৰুত্ব আৰু এই ক্ষেত্ৰৰ বিভিন্ন দিশ সন্দৰ্ভত আমি এক আলাপ আলোচনাত মিলিত হ'ম। তেন্তে আহক আজিৰ অনুষ্ঠানটি আৰম্ভ কৰোঁ।
0: আপোনালোকে যিহেতু শোণিতপুৰৰ পৰা বেডমিণ্টনৰ যি চৰ্চা সেয়া কৰি আছে, গতিকে পুনতেই আপোনালোকৰ পৰা জানিব বিচাৰিছোঁ আপোনাৰ এই বেডমিণ্টন চৰ্চা কেতিয়াৰ পৰা কৰিছে আৰু আৰম্ভ কেনেকৈ কৰিছে?
2: হয়, নমস্কাৰ, মোৰ নাম অনুপ দৈমাৰী আৰু বৰ্তমান মই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা বেচেলৰ অফ ফিজিকেল এডুকেশ্যন মই পাৰ্চিউ কৰি আছোঁ। আৰু বেডমিণ্টন মই ষ্টাৰ্ট কৰিছিলোঁ যেতিয়া মই ক্লাছ 5th আছিলোঁ, আৰু তেতিয়া মই স্কুলৰ পৰাই মানে বেডমিণ্টনটো ষ্টাৰ্ট কৰিলোঁ। তাৰপিছত 2015 আৰু 2016 মই কনজিকিউটিভলি দুবাৰ অল ইণ্ডিয়া কেন্দ্ৰীয় বিদ্যালয় নেশ্যনেল বেডমিণ্টন চেম্পিয়নশ্বিপত পাৰ্টিচিপেট কৰিছোঁ। তাৰপাছত ৰিচেণ্টলি 2026 জুনত মই অল আছাম ইণ্টাৰ ইউনিভাৰ্চিটি বেডমিণ্টন চেম্পিয়নশ্বিপত 3rd পজিশ্যন লাভ কৰিছোঁ। এতিয়া বৰ্তমান আমাৰ তেজপুৰ ডিষ্ট্ৰিক্ট স্পৰ্টছ এছ'চিয়েশ্যনত মই এজ এ এছিষ্টেণ্ট কোচ ষ্টুডেণ্টছবিলাকক কোচিং দি আছোঁ।
0: একেই প্ৰশ্ন আমি ধীৰাজক কৰিবলৈ বিচাৰিছোঁ, তোমাৰ এই বেডমিণ্টন চৰ্চা কেতিয়াৰ পৰা কৰিছা আৰু কেনেকৈ আৰম্ভ কৰিছিলা?
3: নমস্কাৰ, মই ধীৰাজ ৰাভা। মই প্ৰথমতে 2015 জইনিং কৰিছিলোঁ বেডমিণ্টনত, তেনেকৈ মই আগবাঢ়ি গৈ আছোঁ। এতিয়া বৰ্তমান মই পল' ফিল্ডত মই শিকাই আছোঁ, কোচিং কৰাই আছোঁ 2015 পৰা, যিহেতু মই খেলিয়ে আহিছোঁ তো মোৰ অভিজ্ঞতা হৈ গ'ল আৰু মই তেনেকৈ এতিয়া প্ৰশিক্ষণ দি আছোঁ তেজপুৰৰ ছাত্ৰ ছাত্ৰীসকলক।
1: এইবাৰ অনুপ আপোনাৰ ওচৰলৈ আহিছোঁ, যিহেতু আপুনি বেডমিণ্টনৰ লগত জড়িত বুলি কৈছে, গতিকে এই দিশটো আপুনি কিয় বাছি ল'লে?
2: অ'কে, তো যেতিয়া মই ক্লাছ 5th আছিলোঁ তেতিয়া মোৰ লগৰবিলাকে বেডমিণ্টন খেলিবলৈ যায়, যিহেতু আমাৰ ঘৰৰ ওচৰতে এখন বেডমিণ্টন ষ্টেডিয়াম আছিলে, তো মোৰ লগৰবিলাকো যায়। তো ইহঁতৰ লগত গৈ গৈয়ে মোৰ ইণ্টাৰেষ্টটো বাঢ়িলে গেমৰ প্ৰতি। তাৰপিছত ইহঁতৰ লগত খেলি খেলিয়ে মোৰ এই বেডমিণ্টন জাৰ্ণিটো ষ্টাৰ্ট হ'ল। তাৰপাছত মই তেতিয়াৰ পৰাই বেডমিণ্টন জাৰ্ণিটো কণ্টিনিউ কৰি আছোঁ।
1: হয়, এই ক্ষেত্ৰত আপোনাৰ পিতৃ মাতৃৰ

0: হেৰি কেনেকুৱা?
1: হয়, মোৰ পেৰেণ্টছৰ ষ্টাৰ্টিঙৰ পৰাই ছাপোৰ্ট আছিলে। যিমান যি ইকুইপমেণ্টছ লাগে বা যেনেকৈ প্ৰেক্টিছ ছেশ্যন হয়, তেখেতসকলে মোক ফুল ছাপোৰ্ট দিছিলে। তাৰপিছত স্কুল চেম্পিয়নশ্বিপতো বা এনেকৈ অ'পেন চেম্পিয়নশ্বিপতো পেৰেণ্টছ মোক লৈ যায় আৰু তাত ফুল ছাপোৰ্ট দিয়ে।
0: হয়, আপুনি ইয়াৰ লগতে শিক্ষা গ্ৰহণো কৰি আছিল নিশ্চয়, গতিকে শিক্ষাৰ লগত খেল দুয়োটা কেনেধৰণে আপুনি মেইনটেইন কৰিছিল?
1: অ'কে, তো যেতিয়া মই গ্ৰেজুৱেশ্যনত আছিলোঁ, মৰ্ণিং আপোনাৰ 9 to 2 PM আমাৰ ক্লাছ হয়। তো ক্লাছৰ পাছত মই ঘৰলৈ যাওঁ, ঘৰত লাঞ্চ কৰি দেন ইভিনিং মই 4 to 8 কোচিঙত আহোঁ। তো তাত মই ডেইলি প্ৰেক্টিছ কৰি আছিলোঁ আৰু এক্সামৰ আগত অকণমান গেমৰ পৰা গেপ লোৱা গৈছিলে, তো তেতিয়া গেমটো অকণমান মই ব্ৰেক দি দিছিলোঁ। চ' তেনেকৈ মই মেনেজ কৰি আছিলোঁ।
0: হয়, আপোনাৰ চৰ্চা এনেধৰণেই অব্যাহত ৰাখক, আপুনি আগুৱাই যাওক। শুভেচ্ছা থাকিল আপোনালৈ। এইবাৰ আমি ধীৰাজ আপোনাৰ ওচৰলৈ আহিছোঁ, আপোনালৈও একেই প্ৰশ্ন, আপুনি কেনেধৰণে এই বেডমিণ্টনৰ দিশটো আপুনি আগবঢ়াই ল'লে বা আপুনি কিয় বাছি ল'লে?
2: মোৰ তেনেকুৱা বিশেষ ছিলেকশ্যন নাছিলে বেডমিণ্টনৰ প্ৰতি। মই সৰুতে মানে বহুত টিভি চাইছিলোঁ, ওচৰত গৈ টিভি চাই থাকোঁ, তো দেউতাই মানে আমনি পাই গ'ল, তো তেনেকৈ মোক বেডমিণ্টন খেলিবলৈ লগাই দিলে। মোৰ তেনেকৈ লাহে লাহে ইণ্টাৰেষ্টটো আহি গ'ল। মোৰ প্ৰথম শিক্ষাগুৰু বাদল ছাৰ, তেওঁৱে মোক আগবঢ়াই নিছে বেডমিণ্টনৰ ক্ষেত্ৰত।
0: হয়, ইতিমধ্যে জানিব পাৰিছোঁ আপোনাৰ পিতৃয়ে আপোনাক বেডমিণ্টন, আপুনি খুব চাই বাবে আপোনাক বেডমিণ্টনৰ শিক্ষা গ্ৰহণ কৰাইছে, গতিকে আপোনাৰ পৰিয়ালৰ পৰা সঁহাৰি খুবেই ভাল। তথাপি সুধিবলৈ বিচাৰিছোঁ, পৰিয়ালৰ সঁহাৰি কেনেকুৱা বা কেনেধৰণে আপুনি মেইনটেইন কৰিছিল খেলৰ লগত আপোনাৰ শিক্ষাগত দিশ?
2: মই দেউতাৰ পৰা খুবেই ছাপোৰ্ট পাইছোঁ, তেওঁ মানে খুব আগ্ৰহেৰে মোক খেলাবলৈ নিয়ে, তেনেকৈ টুৰ্ণামেণ্টছ বহুত খেলিছোঁ। পঢ়াটোৰ ক্ষেত্ৰত অলপতো ডিষ্টাৰ্বেঞ্চ আহিবই, এক্সামৰ সময়ত আহিবই, তেওঁ মই খেলিছিলোঁ আৰু পঢ়াৰ মাজতে মই খেলকো টাইম দিছিলোঁ, আৰু এক্সাম যেতিয়া চলিলে তেতিয়া মই মাজে মাজে যাওঁ, দেউতাক জোৰ কৰি কৰি যাওঁ আৰু তেতিয়া।
0: হয়, আকাশবাণীৰ তৰফৰ পৰা আপোনালৈও শুভেচ্ছা থাকিল, আপুনিও এনেধৰণে আপোনাৰ বেডমিণ্টনৰ যাত্ৰা অব্যাহত ৰাখক।
3: আপোনালোকে যিহেতু ইতিমধ্যে আমাক জনাইছে যে আপোনালোকে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ লগতো জড়িত, গতিকে অকণমান যদি আমি তেজপুৰ ক্ৰীড়া সন্থাৰ কথা পাতিবলৈ যাওঁ, তেনেহ'লে আপুনি পুনতে কি ক'ব বিচাৰিব?
1: হয়, তো যেতিয়া মই ষ্টুডেণ্ট আছিলোঁ, তো ষ্টাৰ্টিঙত মই তেজপুৰ ডিষ্ট্ৰিক্ট স্পৰ্টছ এছ'চিয়েশ্যন তাতে জইন কৰিছিলোঁ এজ এ ষ্টুডেণ্ট অফ বেডমিণ্টন। তাৰপৰাই মোৰ বেডমিণ্টন জাৰ্ণিটো এডভান্স লেভেলৰ ষ্টাৰ্ট কৰা গ'ল। তো তাত খেলি খেলি টুৰ্ণামেণ্ট খেলি মোৰ এক্সপিৰিয়েঞ্চ হ'ল। তাৰপাছত এতিয়া বৰ্তমান মই ডিব্ৰুগড় ইউনিভাৰ্চিটিত ফিজিকেল এডুকেশ্যন কৰি আছোঁ। তো বৰ্তমান মোৰ ছামাৰ ভেকেশ্যন চলি আছে, তো ষ্টিল মই এতিয়া আমাৰ TDSA ছামাৰ কোচিং কেম্প চলি আছে বৰ্তমান, তো তাতে গৈ মই এজ এ এছিষ্টেণ্ট কোচ মই লাগি আছোঁ আৰু ষ্টুডেণ্টছবিলাকক চাই আছোঁ।
3: আপুনি যিহেতু এগৰাকী প্ৰশিক্ষক, গতিকে আমাৰ শ্ৰোতাসকলে জানিবলৈ বিচাৰিব, এজন বেডমিণ্টন খেলুৱৈ হ'বলৈ হ'লে কি কি কথাত গুৰুত্ব দিয়া উচিত?
1: অ'কে, তো ফাৰ্ষ্ট অফ অল ষ্টুডেণ্টছ যোনে বেডমিণ্টন শিকিব বিচাৰে বা বেডমিণ্টনত ফিউচাৰ বনাব বিচাৰে, ফাৰ্ষ্ট অফ অল ইহঁতে নিজৰ ডায়েটটো মেইনটেইন কৰিব লাগিব, প্লাছ লগতে ফিজিকেল ফিটনেছো মেইনটেইন কৰিব লাগিব। আৰু যোনবোৰ আজিকালি জেনেৰেশ্যনে জাংক ফুড বা আমি পেকেট ফুড বুলি কওঁ, তো সেইবোৰৰ পৰা অলপ আঁতৰত থাকিব লাগে আৰু হেল্ডি নেচাৰেল ফুডছ খাব লাগে। তো তেনেকৈ মই ভাবোঁ যে আজিৰ জেনেৰেশ্যনত তেনেকৈ মেইনটেইন কৰিব লাগে নিজৰ লাইফষ্টাইলটো।
3: বৰ্তমান সময়খিনি যিহেতু এটা প্ৰতিযোগিতামূলক সময়, এই প্ৰতিযোগিতামূলক সময়ত বেডমিণ্টনৰ গুৰুত্ব কেনেকুৱা বুলি আপুনি ক'ব বিচাৰিব?
1: বেডমিণ্টন এজ এ গেম আজিকালিৰ জেনেৰেশ্যনে খুব চায়, আগতে যিহেতু ইমান চোৱা নাছিলে, বেডমিণ্টনৰ প্ৰতি ইমান এৱেৰনেছ নাছিলে। তো এইটো মেইনলি আপোনাৰ 2016 যেতিয়া পি ভি সিন্ধুৱে আমাৰ ইণ্ডিয়াৰ পৰা অলিম্পিকত মেডেল লাভ কৰিছে, চিলভাৰ মেডেল, তো তাৰ পাছৰ পৰাই অলপ এৱেৰনেছটো আহিছে বেডমিণ্টনৰ প্ৰতি। তাৰ আগতেও প্লেয়াৰ আছিলে আমাৰ ছাইনা নেহৱাল ইণ্ডিয়াৰ, যোনে বহুত মেডেল ইণ্ডিয়াৰ কাৰণে আনিছে, কিন্তু 2016 পাছত পি ভি সিন্ধুৱে চিলভাৰ মেডেল পোৱাৰ পাছত এই এৱেৰনেছটো বাঢ়িছে আৰু এতিয়াও মই ভাবোঁ যে ষ্টুডেণ্টছবিলাকে ফিউচাৰত বেডমিণ্টনৰ প্ৰতি এনেকৈ ইণ্টাৰেষ্টেড থাকিব।
3: আপুনি যিহেতু জিলা ক্ৰীড়া সন্থাৰ এগৰাকী সদস্য, গতিকে জানিব বিচাৰিছোঁ, তেজপুৰৰ কোনো ছাত্ৰ ছাত্ৰীয়ে যদি বেডমিণ্টন শিকিব বিচাৰে, তেনেহ'লে পুনতেই তেওঁলোকে ক'ত যোগাযোগ কৰিব লাগিব বা কেনেধৰণে তেওঁলোকে আগবাঢ়ি যাব লাগিব?
1: হয়, তো প্ৰথমতে যদি কোনোবাই ছাত্ৰ ছাত্ৰী তেজপুৰৰ পৰা বেডমিণ্টন শিকিব বিচাৰে, তেখেতসকলে তেজপুৰ ডিষ্ট্ৰিক্ট স্পৰ্টছ এছ'চিয়েশ্যনত কণ্টেক্ট কৰিব পাৰে আৰু আপোনাৰ মৰ্ণিং এণ্ড ইভিনিং দুটা ছেশ্যন হয় আৰু সেই ছেশ্যনতো দুটা বেটচ ডিভাইড কৰা গৈছে, ইণ্টাৰমিডিয়েট আৰু বিগিনাৰ্ছ। চ' কোনোবা যদি বিগিনাৰ্ছ ষ্টুডেণ্টছ আহে, তো তেখেতসকলে কণ্টেক্ট কৰিব পাৰে তেজপুৰ ডিষ্ট্ৰিক্ট স্পৰ্টছ এছ'চিয়েশ্যন।
0: ধীৰাজ, আপোনাৰ ওচৰলৈ আহিছোঁ এবাৰ।

0: বিদ্যালয় আৰু মহাবিদ্যালয়সমূহত খেলুৱৈসকলৰ বাবে খেলৰ সামগ্ৰী আৰু প্ৰশিক্ষকৰ অভাৱ দূৰ কৰিবলৈ কি ব্যৱস্থা হাতত লোৱা উচিত বা কেনেধৰণে ব্যৱস্থা লৈছে বৰ্তমান?
1: এতিয়াতো বিদ্যালয়বিলাকত সুবিধা পাইছেই, চৰকাৰে দিয়ে আছে এইবিলাক, আৰু বস্তু বাহিনী চব দি আছে, খেলৰ বস্তু বাহিনী, খালি তেওঁলোকে ইউটিলাইজ কৰিব পৰা নাই, কাৰণ প্ৰশিক্ষক বহুত কমেই আছে। আৰু আমি পদক্ষেপ ল'ব বিচাৰোঁ যে প্ৰত্যেকটো শিক্ষানুষ্ঠানত যাতে এজন প্ৰশিক্ষক হওক, খেলৰ প্ৰশিক্ষক হওক, আৰু ছাত্ৰ ছাত্ৰীসকলেও আগবাঢ়ি যাওক খেলত। খেলতো আজিকালি বহুত ফেচিলিটিছ পোৱা যায়, তো সুবিধা বহুত আছে ফেচিলিটিছ। সৰু সুৰা গাঁৱলীয়া অঞ্চলততো বহুত ভাল ভাল প্লেয়াৰ্ছ আছে, তেওঁলোকো মানে আগবাঢ়ি যাব পাৰে, তাকে চৰকাৰে পদক্ষেপ ল'ব পাৰে বহুত।
0: বেডমিণ্টনক লৈ বছৰি তেনেকুৱা কিছু সা সুবিধা দিয়া হৈছে নেকি?
2: তো আমাৰ তেজপুৰ ডিষ্ট্ৰিক্ট স্পৰ্টছ এছ'চিয়েশ্যনৰ পৰা যোনটো ষ্টুডেণ্টছবিলাকৰ ছামাৰ ভেকেশ্যন হয় স্কুলত, তো সেইটো টাইমত যাতে কোনো ষ্টুডেণ্টছে এনেই ঘৰত বহি নাথাকে, তো সেইটো কাৰণে আমাৰ এছ'চিয়েশ্যনৰ পৰা ছামাৰ কোচিং কেম্প আৰু উইণ্টাৰ কোচিং কেম্পৰ ফেচিলিটি দিয়া গৈছে। চ' কোনোবাই যদি বেডমিণ্টনত নিজৰ স্কিলছ আৰু টেকনিক্সবোৰ ইম্প্ৰুভ কৰিব বিচাৰে, তো ইয়াত জইন কৰিব পাৰে ছামাৰ কোচিং কেম্পত আৰু উইণ্টাৰ কোচিং কেম্পত। ছামাৰ কোচিং কেম্পটো আমাৰ ষ্টাৰ্ট হয় জুলাই মাহৰ মাজৰ পৰা, মানে 15-30, এণ্ড ডিচেম্বৰ মাহত হয় আমাৰ উইণ্টাৰ কোচিং কেম্প, ডিচেম্বৰ আপোনাৰ 15-ৰ পৰা 30-লৈ।
3: ধীৰাজে, যিহেতু ইতিমধ্যে উল্লেখ কৰিছা যে গাঁৱৰ যিসকল খেলুৱৈ আছে, আমাৰ গ্ৰাম্যাঞ্চলসমূহত বহুতো ভাল ভাল খেলুৱৈ আছে, তেওঁলোকক আগবঢ়াই নিবলৈ কিবা ব্যৱস্থা লোৱা হৈছে নেকি?
1: এতিয়ালৈকেতো তেনেকুৱা দেখা পোৱা নাই বাৰু, চৰকাৰে পদক্ষেপ ল'ব লাগে যাতে গাঁৱৰ খেলুৱৈবিলাকো আগবাঢ়ি যাওক, তেওঁলোকো ভাল খেলে, বহুত মানে আছে কিছুমান টেলেণ্ট আছে, তেওঁ প্ৰদৰ্শন কৰিব নোৱাৰে গাঁও অঞ্চলতবিলাকে, তেওঁলোকে সুবিধা পাব লাগে যাতে তেওঁলোকৰ টেলেণ্টটো যাতে বাহিৰ হওক, তো চৰকাৰে সেইটো পদক্ষেপ ল'ব লাগে কিবা এটা।
3: হয়, মহিলা খেলুৱৈসকলৰ বাবে জিলাখনত পৃথক বা বিশেষ ধৰণৰ কিবা ক্ৰীড়া সুবিধা বা উৎসাহমূলক আঁচনি আছে নেকি?
1: আঁচনিটো আছে বাৰু, আজিকালি সুবিধা কৰিয়ে দিছে যাতে ল'ৰা ছোৱালী ডিস্ক্ৰিমিনেশ্যনটো নহওক, তো চবেই সুবিধা পায়, খবৰ ৰাখিব লাগিব এইটো।
3: আপোনালোক দুয়োজন যিহেতু তেজপুৰ ক্ৰীড়া সন্থাৰ এগৰাকী সদস্য, এই ক্ষেত্ৰত জানিব বিচাৰিছোঁ, তেজপুৰ ক্ৰীড়া সন্থাই বিভিন্ন খেলৰ কাৰণে কিবা ব্যৱস্থা হাতত লৈছেনে, আৰু যদি লৈছে কেনেধৰণৰ ব্যৱস্থা হাতত লৈছে?
2: হয়, তেজপুৰ ডিষ্ট্ৰিক্ট স্পৰ্টছ এছ'চিয়েশ্যনৰ অলৰেডি আমাৰ ফুটবলৰ, ক্ৰিকেটৰ আৰু চুইমিঙৰো কোচিং চলি থাকে, আৰু এইবোৰ ৰেগুলাৰ কোচিং হয়। ইয়াৰ পৰা যদি কোনোবা ষ্টুডেণ্টে চুইমিং বা ফুটবল বা ক্ৰিকেটত আগবাঢ়ি যাব বিচাৰে, তো তেখেতে কোচিংটো জইন কৰিব পাৰে, আৰু লগতে আমাৰ TDSA-ত ভলীবলৰো কোচিং চেণ্টাৰ আছে, তো তাতো জইন কৰিব পাৰে।
3: হয়, এই কোচিং চেণ্টাৰসমূহ ক'ত কেনেকৈ দিয়া হৈছে?
2: প'ল' ফিল্ড বুলি ফিল্ড এখন আছে তেজপুৰ ডিষ্ট্ৰিক্ট স্পৰ্টছ এছ'চিয়েশ্যনৰ লগতে, তো তাত আপোনাৰ ফুটবল, ক্ৰিকেট আৰু ভলীবল একেলগতে আছে, বাকী আপোনাৰ চুইমিঙৰ যোনটো কোচিং হয় সেইটো আপোনাৰ হজৰাপাৰত চিটুৱেটেড আছে।
3: হয়, আপুনি ভলীবলৰ কথা উল্লেখ কৰিছিলে।
2: হয়, ভলীবলো তেজপুৰ ডিষ্ট্ৰিক্ট স্পৰ্টছ এছ'চিয়েশ্যনৰ প'ল' ফিল্ডতে আছে।
3: এই খেলসমূহৰ কাৰণে পুৰুষ মহিলা উভয়ে অংশগ্ৰহণ কৰিব পাৰে?
2: হয়, ইয়াত ল'ৰা ছোৱালী বহুত জইন কৰিব পাৰে, যেতিয়া ষ্টুডেণ্টবিলাকে অলপ ইয়াং হয় তেতিয়া দিলে বেছি ভাল, তো তেতিয়াহে তাহাঁতৰ টেলেণ্টটো গম পোৱা যায়, তো সেইটো কাৰণে মই ভাবোঁ যে যেতিয়া পোৱালিবোৰ বা ষ্টুডেণ্টছবোৰ ইয়াং থাকে তেতিয়া এই কোচিং চেণ্টাৰবোৰ জইন কৰাটো বেছি ভাল।
3: এই খেলসমূহত অংশগ্ৰহণ কৰিবলৈ বা নামভৰ্তি কৰিবলৈ বয়সৰ কিবা সময়সীমা নিৰ্ধাৰণ কৰা হৈছে নেকি?
2: হয়, তেনেকুৱাতো একো এজ কেটেগৰী নাই, কিন্তু আমাৰ ইণ্ডিয়াত পেৰেণ্টছবিলাকে বহুত দেৰিকৈ ৰিয়েলাইজ কৰে যে আমাৰ পোৱালিটো কিবা এটা গেমত ইণ্টাৰেষ্টেড হয়, কিন্তু বাহিৰৰ কাণ্ট্ৰিজত লাইক চাইনা বা জাপান এইবোৰত পেৰেণ্টছবিলাকে বহুত আৰ্লি ৰিয়েলাইজ কৰে যে মোৰ পোৱালিটো এইটো গেমত ইণ্টাৰেষ্টেড, তো সেইটো কাৰণে বাহিৰৰ কাণ্ট্ৰিজত পেৰেণ্টছবিলাকে জল্দি নিজৰ পোৱালিটোক এডমিশ্যন দিয়াই দিয়ে, বাট আমাৰ ইয়াত কি হয় পোৱালিবিলাকৰ ইণ্টাৰেষ্টটো পেৰেণ্টছবিলাকে দেৰিকৈ গম পায়, চ' ডেটছ ৱাই পেৰেণ্টছবিলাকে দেৰিকৈ এডমিশ্যন কৰায় এইবোৰ কোচিং চেণ্টাৰত। চ' সেইটো কাৰণে মই ভাবোঁ যে আমাৰ ইণ্ডিয়াৰ যোনকেইটা প্লেয়াৰ আছে সেই প্লেয়াৰবোৰ অকণমান মানে ইহঁতৰ দেৰিকৈ এডমিশ্যনটো হয়, সেইটো কাৰণে ইহঁতৰ ফেচিলিটিটো দেৰিকৈ পায়, সেইটো কাৰণে কিছুমান প্লেয়াৰ উঠি যাব নোৱাৰে, তো মই ভাবোঁ যে পেৰেণ্টছবিলাকে আৰ্লি এইটো ৰিয়েলাইজ কৰিব লাগে যে ইহঁতৰ পোৱালিবোৰৰ ইণ্টাৰেষ্টটো কোনফালে আছে।
3: সেই আগ্ৰহটো ক'ত কেনেকৈ আছে সেই কথা আপুনি এগৰাকী প্ৰশিক্ষক হিচাপে কেনেকৈ গম পাব, অভিভাৱকসকলে কেনেকৈ গম পাব যে মোৰ ল'ৰাটো বা মোৰ সন্তানটোৰ খেলিব বিচাৰে বা খেলৰ প্ৰতি আগ্ৰহী?
2: হয়, যেতিয়া পোৱালি সৰু থাকে তো স্কুলত বা এনেকৈ যেতিয়া লগৰবিলাকৰ লগত ওলাই যায় তেতিয়া কিছুমান পেৰেণ্টছে ইহঁতক ৰেষ্ট্ৰিক্ট কৰে যে নালাগে তই ইমান দেৰি খেলিব বা ইহঁতৰ লগত ওলাই যাব নালাগে, তো পেৰেণ্টছবিলাকে সেইটো অলপ

0: চাব লাগে যে মোৰ পোৱালিটো বাহিৰত গৈছে হয়, বাট সি কৰি কি আছে, সি ফিল্ডত এনেই আছে লগৰকেইটাৰ লগত বা খেলি আছে, যদি খেলি আছে তো ইহঁতে গৈ পেলাই অকণমান অবজাৰ্ভ কৰিব লাগে যে মোৰ পোৱালিটো ভাল খেলিছে নে ই ফিউচাৰত পাৰিব নাই। তো সেইটো কাৰণে মই ভাবোঁ যে পেৰেণ্টছবিলাকো অলপ অবজাৰ্ভ কৰিব লাগে নিজৰ পোৱালিক।
1: একদম প্ৰথম স্তৰত যিহেতু খেল এগৰাকী ল'ৰা বা ছোৱালীৰ বাবে খেল মাত্ৰ নিচা হিচাপে থাকে, সেই নিচাক যদি পেচা হিচাপে তেওঁলোকে আগবঢ়াই নিব বিচাৰে, তেওঁলোকে কি কি কথাত গুৰুত্ব দিয়া উচিত আৰু কি ধৰণে আগবাঢ়ি যাব লাগিব?
0: হয়, মই যেনেকৈ ক'লোঁ পেৰেণ্টছবিলাকে নিজৰ পোৱালীৰ ইণ্টাৰেষ্টটো আৰ্লি ৰিয়েলাইজ কৰিব লাগিব আৰু যিমান পাৰে সোনকালে তাহাঁতক কোচিং চেণ্টাৰ বা ওচৰত যোনটো ফেচিলিটি আছে ইহঁতৰ গেম ৰিলেটেড, তো ইহঁতে তাত এডমিশ্যন দিয়ক আৰু তাৰপাছত এনেকৈ প্ৰেক্টিচ কৰি কৰি প্লেয়াৰবোৰ আগবাঢ়ি যাব।
1: আমি ধীৰাজৰ ওচৰলৈ আহিছোঁ। যিহেতু ইতিমধ্যেই আমি উল্লেখ কৰিছোঁ যে খেলক প্ৰথম স্তৰত নিচা হিচাপেই এগৰাকী ল'ৰা বা ছোৱালীয়ে আৰম্ভ কৰে, তাৰপিছতহে তেওঁলোকে পেচা কৰে। কিন্তু সৰু হৈ থাকোঁতে ল'ৰা ছোৱালীবোৰক বৰ্তমান সময়ত অভিভাৱকে খুব বাধা প্ৰদান কৰে যে খেলিলে সময় যাব বা নাচ গানেই হওক যিয়ে যিকোনো এটা অভিৰুচি আগবাঢ়ি যাবলৈ বাধা প্ৰদান কৰে আৰু পঢ়া শুনা বেয়া হৈ যাব বুলি ভাবে। এই ক্ষেত্ৰত তুমি কি ক'ব বিচাৰিব?
2: খেল খেলি থাকিলেহে আমাৰ মনবিলাক ফ্ৰী হৈ থাকিব, তো তেওঁলোকক বাধা দিব নালাগে মোৰ মতে। আজিকালিতো খেল ধেমালি নহ'লেতো নহ'বই, কাৰণ আজিকালি মোবাইলৰ যুগ আহি গৈছে, চবেই ৰিলছ চাই থাকিব, বা আমি আঁতৰিবলৈ সিহঁতক তেওঁলোকক খেলত বা কিবা ডান্স মিউজিক যিকোনো এটা বিষয় দিলেই হ'ল, যাতে তেওঁলোক এক্টিভ হৈ থাকে। আজিকালি এক্টিভ হৈ থকাৰ বহুত প্ৰয়োজন হয়, স্বাস্থ্যটো বহুত জৰুৰী হয়। খেল ধেমালি কৰি থাকিলে স্বাস্থ্যটো ভালে থাকে আৰু পঢ়া শুনাটো এক্টিভ হৈ থাকিব পাৰে খেল ধেমালি কৰি থাকিলে, তো ইমানখিনিয়ে যথেষ্ট আৰু। এতিয়া
1: হয় যিহেতু দুয়োজন প্ৰশিক্ষক আমাৰ লগত উপস্থিত আছে আৰু দুয়োজনৰ পৰা মই জানিব বিচাৰিছোঁ, এগৰাকী খেলুৱৈ হিচাপে তোমালোকে তোমালোকৰ স্বাস্থ্যৰ যতন কেনেধৰণে লোৱা?
0: হয়, আমি খেলৰ লগতে নিজৰ ডায়েটো মেইনটেইন কৰোঁ আৰু মই ভাবোঁ যে খেলৰ লগত নিজৰ খোৱা বোৱা আৰু ডায়েট মেইনটেইন কৰাটো বহুত ইম্পৰ্টেণ্ট, কাৰণ আমি অকল খেলি থাকিলেও নহ'ব, আমাৰ বডিটো ফিট থাকিবৰ কাৰণে আমি বডিক মানে ফুডটো তেনেধৰণৰে দিব লাগিব যাতে আমাৰ বডিটো নেক্সট ডে'ৰ কাৰণে ৰেডি হৈ থাকে আৰু ফিট থাকে।
1: একেই প্ৰশ্ন মই ধীৰাজক কৰিবলৈ বিচাৰিছোঁ।
2: ডায়েটটো মেইন আৰু, ডায়েটটো থাকিলে স্বাস্থ্যটো থাকিব, ভালে থাকিব। আৰু আজিকালি চবতে ভেজাল খাদ্য, ভেজাল খাদ্যবোৰ আমি এভইড কৰিব লাগিব যে, আৰু আজিকালিৰ প্ৰজন্মই খুব বেছি ফাষ্টফুড খোৱা হয়, ফাষ্টফুডটো কমাই দিব লাগিব একদম, পাৰিলে খাবই নালাগে ফাষ্টফুডটো এজন খেলুৱৈ হিচাপে, তো তেনেকৈ আমি ফিটনেছটো মেইনটেইন কৰিব পাৰিম।
1: হয়, এগৰাকী খেলুৱৈ হিচাপে তোমালোকৰ সপোনবোৰ কেনেকুৱা ধৰণৰ?
0: মই ইন ফিউচাৰ নিজৰ জাৰ্ণিটো বেডমিণ্টনৰ এনেকৈ মই কণ্টিনিউ কৰিব বিচাৰিম আৰু মই ইন ফিউচাৰ এজ আ বেডমিণ্টন কোচ হ'ব বিচাৰিছোঁ। চ' সেইটো কাৰণে মই এতিয়াও ষ্টুডেণ্টবিলাকক চাই আছোঁ কোচিং কেম্পত আৰু লগতে মই নিজৰ এডুকেশ্যনো লৈ আছোঁ। চ' ফিউচাৰত মোৰ এইটোৱে এইম যে মই এজ আ বেডমিণ্টন কোচ মই ভাল ষ্টুডেণ্টছ বা ভাল খেলুৱৈ প্ৰডিউচ কৰিব পাৰোঁ অসমৰ পৰা।
1: একেই প্ৰশ্ন মই ধীৰাজক সুধিবলৈ বিচাৰিছোঁ, খেলৰ দিশটোত তোমাৰ সপোনবোৰ কেনেকুৱা ধৰণৰ?
2: মই বিচাৰোঁ যে আমাৰ তেজপুৰৰ ল'ৰা ছোৱালীবোৰে আগবাঢ়ি যাওক বেডমিণ্টনত, তো যিমান পাৰোঁ চেষ্টা কৰিম তেওঁলোকক শিক্ষা দিবলৈ বেডমিণ্টনৰ ওপৰত আৰু তেওঁলোক যাতে আগবাঢ়ি যায় তাৰে মই কামনা কৰিছোঁ। আৰু মই এজন কোচৰ লগতে মই ষ্টেট আম্পায়াৰো হয় এতিয়া আৰু বৰ্তমান মই প্ৰিপেৰেশ্যন কৰি আছোঁ নেশ্যনেল আম্পায়াৰ হ'বলৈ আৰু তাৰ আগলৈও যাব পাৰিম, তাৰে আশা থাকিল মোৰ।
3: হয়, ধন্যবাদ। শ্ৰোতা বন্ধুসকল, এইদৰে আজিৰ যুৱ ক্ৰীড়া অনুষ্ঠানৰ সামৰণি মাৰিলোঁ। আশা কৰোঁ আজিৰ আলোচনাই আৰু অভিজ্ঞতাই আপোনালোকক ক্ৰীড়াৰ প্ৰতি অধিক উৎসাহিত আৰু অনুপ্ৰাণিত কৰিছে। ক্ৰীড়াক জীৱনৰ এক অংশ হিচাপে গ্ৰহণ কৰক, সুস্থ থাকক আৰু দেশ সমাজৰ বাবে গৌৰৱ কঢ়িয়াই আনক। আজিৰ অনুষ্ঠান শুনাৰ বাবে আপোনালোক সকলোকে আন্তৰিক ধন্যবাদ। সকলোৰে সুস্বাস্থ্য আৰু মংগল কামনা কৰিলোঁ। আজিৰ অনুষ্ঠানটিৰ আদ্ধৰতা আৰু সম্পাদনা ময়ূৰাক্ষী নাথ আৰু হিমাদ্ৰী দাসৰ, প্ৰযোজনা গৌতম নাথৰ। ধন্যবাদ।

ইমান পৰে যুৱবাণী অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া শুনাবলৈ লৈছোঁ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ কেইটিমান গীত। অনুষ্ঠানৰ প্ৰথমেই শুনক ভূপেন হাজৰিকাৰ কণ্ঠত বিষ্ণুপ্ৰসাদ ৰাভাৰ এই গীতটি।

এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াবলৈ লৈছোঁ আমাৰ কেন্দ্ৰৰ নিয়মীয়া অনুষ্ঠান আজিৰ দিনটো।

সমূহ শ্ৰোতালৈ পুনৰ সম্ভাষণ জনাই আৰম্ভ কৰিবলৈ লৈছোঁ আমাৰ কেন্দ্ৰৰ নিয়মীয়া অনুষ্ঠান আজিৰ দিনটো। শ্ৰোতাসকল, অনুষ্ঠানৰ প্ৰথমেই আজিৰ দিনটো অৰ্থাৎ 22 জুলাই তাৰিখে ঘটা উল্লেখযোগ্য ঘটনাসমূহৰ সংক্ষিপ্ত বিৱৰণ দাঙি ধৰিবলৈ লৈছোঁ। 1678 চনৰ আজিৰ দিনটোতে শিৱাজী মহাৰাজে ভেলোৰ দুৰ্গ বিজয় হৈছিল। 1894 চনৰ আজিৰ দিনটোতে ফ্ৰান্সত প্ৰথম মটৰ গাড়ীৰ ৰেচ অৰ্থাৎ দৌৰ প্ৰতিযোগিতা আৰম্ভ হৈছিল। 1947 চনৰ আজিৰ দিনটো অৰ্থাৎ 22 জুলাই তাৰিখে ভাৰতীয় জাতীয় পতাকাৰ বৰ্তমান ৰূপটো ভাৰত অধিৰাজ্যৰ চৰকাৰী পতাকা হিচাপে গৃহীত হৈছিল। 1955 চনৰ আজিৰ দিনটোতে কাবুলিৱালাৰ বাঙালী বৌ অসমীয়া অনুবাদ কাবুলিৱালাৰ বঙালী স্ত্ৰী নামৰ বিখ্যাত স্মৃতি কাহিনীৰ লেখিকা সুস্মিতা বেনাৰ্জী বেনাৰ্জী অৰ্থাৎ বন্দ্যোপাধ্যায়ৰ ভাৰতৰ পৰা আফগানিস্তানলৈ বিবাহসূত্ৰে স্থানান্তৰিত হোৱাৰ পিছত সেই অঞ্চলত তেওঁৰ সমাজসেৱা অথবা তেওঁ ভাৰতীয় পৰিচয়ৰ বাবে তেওঁৰ বিৰুদ্ধে তালিবানে এক ফটোৱা জাৰি কৰিছিল আৰু 1955 চনৰ আজিৰ তাৰিখতে তেওঁক মৃত্যুদণ্ডৰ দিন স্থিৰ কৰা হৈছিল। 1972 চনৰ আজিৰ দিনটোতে মানৱহীন মহাকাশযান ভেনেৰা 8A শুক্ৰ গ্ৰহত অৱতৰণ কৰিছিল। 1981 চনৰ আজিৰ দিনটোতে অৰ্থাৎ 22 জুলাই তাৰিখে ভাৰতৰ প্ৰথম ভূস্থিৰ কৃত্ৰিম উপগ্ৰহ এপল

কাৰ্যক্ষম হৈছিল। 1988 চনৰ আজিৰ দিনটোতে ভাৰতীয় মহাকাশযান ইনছাট A1C মহাকাশলৈ প্ৰেৰণ কৰা হৈছিল। 2003 চনত আজিৰ দিনটোতে চীনত হোৱা প্ৰবল ভূমিকম্পৰ ফলত বিস্তৰ ক্ষতি সাধন হৈছিল। এই ভূমিকম্পৰ ৰিখটাৰ স্কেলৰ প্ৰাবল্য আছিল 6.2। 2019 চনৰ আজিৰ দিনটোতে ভাৰতৰ দ্বিতীয়টো চন্দ্ৰ অভিযান চন্দ্ৰযান 2 উৎক্ষেপণ কৰা হৈছিল। জন্মদিনসমূহ 1923 চনৰ আজিৰ দিনটোতে হিন্দী চলচ্চিত্ৰ জগতৰ ভাৰতীয় সংগীত শিল্পী মুকেশ চন্দ্ৰ মাথুৰৰ জন্ম হৈছিল। 1949 চনৰ আজিৰ দিনটোতে 8 বাৰকৈ অস্কাৰ বঁটা বিজয়ী আমেৰিকান সংগীতজ্ঞ এলেন মেংকেনৰ জন্ম হৈছিল। 1965 চনৰ 22 জুলাই তাৰিখে WWE-ৰ মল্লযুঁজাৰু শ্বন মাইকেলৰ জন্ম হৈছিল। 1973 চনৰ আজিৰ দিনটোতে ভাৰতীয় পেৰালিম্পিক পাৱাৰ লিফ্টাৰ ৰাজিন্দৰ সিং ৰহেলুৰ জন্ম হৈছিল। 1989 চনৰ 22 জুলাই তাৰিখে এগৰাকী ভাৰতীয় কণ্ঠশিল্পী ৰবীন্দ্ৰ চাংগুড্ডে ধন্দেৰ সমুকৈ শ্ৰাৱণী ৰবীন্দ্ৰৰ জন্ম হৈছিল। 1992 চনৰ আজিৰ দিনটোতে আমেৰিকান অভিনেত্ৰী আৰু পপ গায়িকা ছেলেনা গোমেজৰ জন্ম হৈছিল। 1995 চনৰ আজিৰ দিনটোতে অৰ্থাৎ 22 জুলাই তাৰিখে ভাৰতীয় সংগীত শিল্পী আৰমান মালিকৰ জন্ম হৈছিল। মৃত্যুদিনসমূহ 1802 চনৰ আজিৰ দিনটোতে ফ্ৰান্সৰ জীৱবিজ্ঞানী জাভিয়ান ভিছাৰ মৃত্যু হৈছিল। 1968 চনৰ 22 জুলাই তাৰিখে ভাৰতীয় সমাজ সংস্কাৰক, চিকিৎসক, ৰাজনীতিবিদ, মহিলাৰ অধিকাৰ কৰ্মী আৰু লেখিকা মুথুলক্ষ্মী ৰেড্ডীৰ মৃত্যু হৈছিল। ১৯৮০ চনৰ 22 জুলাই তাৰিখে অসমীয়া ঔপন্যাসিক আৰু অভিনেতা ৰবীন দেৰ মৃত্যু হৈছিল। 2006 চনৰ আজিৰ দিনটোতে অৰ্থাৎ 22 জুলাই তাৰিখে বিশিষ্ট কবি হৰি বৰকাকতিৰ মৃত্যু হৈছিল। তেখেতৰ মৃত্যু হৈছিল 79 বছৰ বয়সত।

মিডিয়াম ৱেভৰ 266.66 মিটাৰত, কিলোহাৰ্জ 1125ত আৰু এফ এম ব্ৰেণ্ডৰ 102.4 মেগাহাৰ্জত। এয়া আকাশবাণী তেজপুৰ।

এতিয়া আগবঢ়াবলৈ লৈছোঁ এখনি আলেখ্য, সাহিত্যিক পদ্মনাথ গোহাঁই বৰুৱা, ৰচনা মহেন্দ্ৰ কুমাৰ নাথৰ। আহকচোন আমি উপভোগ কৰোঁ এই আলেখ্যখনিৰ প্ৰথম খণ্ডটি।

এয়া আকাশবাণী তেজপুৰ। আকাশবাণীৰ উত্তৰ পূৰ্বাঞ্চলৰ বিশেষ কাৰ্যসূচীৰ অধীনত আগবঢ়োৱা হৈছে এখনি আলেখ্য, সাহিত্যিক পদ্মনাথ গোহাঁই বৰুৱা। আলেখ্যখনিৰ ৰচনা মহেন্দ্ৰ কুমাৰ নাথৰ। এয়া আলেখ্যখনিৰ প্ৰথম খণ্ড।

0: অকস্মাত কিয় হওঁ অধীৰ এনেুৱা ৰোমাঞ্চিত প্ৰাণ উঠিছো উতলি বৈ পৰে পাৰ ভাঙি ব্ৰহ্মশ্ৰাজ্য ব্ৰত মোৰ
1: কি বা হ'ল সখী কিয় এনে উত্ৰাৱল
0: নাজানো নুবুজো হাই মৰ্মভেদি এটি ৰাগে অজাচিতে উঠি ব্ৰহ্মশ্ৰাজ্য ব্ৰত মোৰ কৰে চূৰ্ণাকৃত নাপাওঁ তৰণী
1: জানিছো বুজিছো সখী
0: কিবা জানা সখী
1: জানো কিবা জানা তুমি গমি চোৱা আপোনাতে প্ৰকৃতিস্থ হৈ ৰতিমতি এবে তুমি মদন পীড়িতা প্ৰেম প্ৰবাহিনী
0: নুবুজো কি কোৱা তুমি কি ঘোৰ সমস্যা
2: সৰ্বকালৰ বাবে শোণিতপুৰৰ ইতিহাস সমৃদ্ধ কৰি ৰখা ইতিহাসৰ দুই নজহান অপমা চৰিত্ৰ উষা চিত্ৰলেখা এনেদৰেই পুনৰ মূৰ্ত হৈ উঠিছে সাহিত্যকাণ্ডাৰী গোহাঁই বৰুৱাৰ কলমত।
3: গোহাঁই বৰুৱা মানে সাহিত্যকণ্ডাৰী পদ্মনাথ গোহাঁই বৰুৱা। অসমীয়া সাহিত্য আৰু জাতীয় চেতনাক নৱজাগৰণৰ শক্তিৰে জগাই তোলা জোনাকী যুগৰ এগৰাকী অগ্ৰণী সৈনিক, মাতৃভাষা আৰু সাহিত্য মন্দিৰৰ লাইখুটা তুলি ধৰোঁতাসকলৰ ভিতৰত এক অন্যতম সত্তা।
2: 24 অক্টোবৰ 1871 চন সমগ্ৰ অসমীয়া জাতি, স্বদেশ আৰু স্বজাতিৰ ভাষা, সাহিত্য, সমাজ সংস্কৃতিৰ মংগল বাৰ্তা কঢ়িয়াই এই দিনটোতেই উত্তৰ লখিমপুৰৰ নকাৰী গাঁৱত জন্ম হয় পদ্মনাথ গোহাঁই বৰুৱাৰ।
3: জিলাই বাঢ়িব দুপাততে চিন, ভৱিষ্যতৰ বিপুল সম্ভাৱনাৰ বাট উন্মোচিত কৰি উত্তৰ লখিমপুৰৰ মজলীয়া স্কুলত পঢ়াকালতে পদ্মনাথে হাত দিছিল সাহিত্য ৰচনাৰ কামত। শৈশৱতে মনত সাহিত্য সৃষ্টিৰ বীজ অংকুৰিত হোৱা পদ্মনাথে লগৰীয়া পানীন্দ্ৰনাথ গগৈৰ সৈতে লগ লাগি তলে তলে ৰচনা কৰি উলিয়াই বহুসংখ্যক বঙলা আৰু অসমীয়া কবিতা। আনকি সেইখিনি সময়তে পদ্মপাণী শীৰ্ষক হাতে লিখা গ্ৰন্থও উলিয়াই দুয়োজনৰে কবিতা সন্নিৱিষ্ট কৰি।
4: আমাৰ যে চাঁদ হয় দূৰে দূৰে সৰে যায় দূৰেতে পালায়।

0: মাঝে অগণন তারা রাজে হয় মম চাঁদ নাই।
1: এয়া পদ্মনাথৰ স্কুলীয়া জীৱনৰ সৃষ্টি, বাংলা কবিতাৰ চানেকি। তেওঁৰ জীৱনৰ দুপাতৰে পৰা সাহিত্যৰ ৰস তেওঁৰ আহত সোমাইছিল।
2: মোৰ অগ্ৰজ প্ৰতিম ভোলানাথ ভিনিহিদেৱ, স্বৰ্গীয় কৃষ্ণানন্দ গুহাত্ৰী ফুকন ডাঙৰীয়াৰ সৰল ভাতৃস্নেহত মই সদায় উপঙি ফুৰিছিলোঁ। বাস্তৱতে তেখেতেই মোৰ জীৱন প্ৰবাহৰ ঘাই গুৰি দিওঁতা। তেখেত আৰু তেখেতৰ প্ৰিয়তম বন্ধু স্বৰ্গীয় ফণীধৰ চলিহা ৰায় বাহাদুৰ ডাঙৰীয়া মোৰ শিশুকালৰ আৰ্হি পুৰুষ। তেখেতসকলৰ দুজনৰ পৰা পোৱা প্ৰাথমিক শিক্ষাই মোৰ কুমলীয়া অন্তৰত জয়ে জয়ে সাহিত্যিক অনুৰাগ সঞ্চাৰ কৰে।
1: বঙলা সাহিত্যৰ ওচৰত তেওঁ নিজৰ ভাষাতেই পদ্মনাথ চিৰধৰুৱা। বঙলা সংস্কৃত সাহিত্যৰ বুৎপত্তি আভাসে অসমীয়া সাহিত্য চৰ্চাত বিশেষ গুণ দিয়াৰ কথা তেওঁ নিজেই স্বীকাৰ কৰি গৈছে বাৰে বাৰে।
3: নিজা সৃষ্টিৰ যোগেদি ইতিহাসৰ বুকুৰ পৰা তুলি আনি উষা চিত্ৰলেখাক নিজৰ কবিতাত পুনৰ জীৱন্ত ৰূপ দিয়া গোহাঁই বৰুৱাদেৱৰ কবিতা কাণ্ডত বিকশিত হৈছিল বিভিন্ন বিষয় অনুভূতিৰ বাৰেবৰণীয়া ফুল।
1: জোৰণি, লীলা, ফুলৰ চানেকী, গোহাঁই বৰুৱাৰ কবিত্ব প্ৰতিভাৰ নিতুল পৰিচয়।
4: গোহাঁই বৰুৱাৰ এটি মৌচাক অসমীয়াই ইয়াৰ পৰা আনন্দৰে মৌপান কৰক।
1: বিভিন্ন বিষয়ৰ বিপুল ঐশ্বৰ্য সম্ভাৰ স্বৰূপ বিগত 1901 বৰ্ষত ছপাৰূপত প্ৰকাশ হৈ ওলোৱা অনুপম কবিতা পুথি জোৰণিক উদ্দেশ্যি সাহিত্যাৰ্থী ৰসৰাজ বেজবৰুৱাৰ মন্তব্য এয়া।
3: আনকি ৰসৰাজ বেজবৰুৱাৰ সম্পৰ্কত গোহাঁই বৰুৱাই জোৰণিৰ কবিতাৰ যোগেদি কবিতাৰ ভাষাৰে প্ৰকাশ কৰিছিল এনেদৰে।
5: কান্দু কান্দু মন প্ৰাণ, কান্দন ওলাই নাহে, শোকাশ্ৰু পচি পৰি সকলো নিজৰি আহে, ঘনে ঘন নিশ্বাসত ভগা বুকু ভাগি যায়, দীঘলীয়া উমনীয়া অৰ্থতাৰ অন্ত নাই, মৰ্মথল মখিমূৰ কৰি কিহে অসাধন করে অতি বিষাতন দগ্ধ দেহ প্রাণ মন, নেদেখাত দেখি থকা প্রিয় তোমালগরিয়া, সহধর্মী সহযোগী সহকর্মী সমনিয়া, তনু ত্যাগী হল বুলি বিজুলি বাতরি আহে, অকল সরিয়া ভেলা মোর বিষাদত ফাহে, নামানে যে মনে মোর নাহে প্রাণে পতিয়ন, খুহুতিয়া রসরাজ স্বৰ্গী হোৱা বিজ্ঞাপন, ৰাজ বেজবৰুৱাক মাৰে কোনে সাধ্যকাৰ, মৰিও অমৰ তেওঁ লেখনিৰে আপোনাৰ, অসমীয়া ভাষা নাম আছে মানে জগতত, কৃপাবৰ লক্ষ্মীনাথ অমৰ ইমৰতত।
1: স্বকীয়তা আৰু সাহিত্যিক প্ৰমূল্যৰ শ্ৰেষ্ঠতাৰ গুণতে জোৰণি কাব্য অৰ্জন কৰিছিল কলিকতা বিশ্ববিদ্যালয়ৰ সেই সময়ৰ স্নাতক মহলাৰ পাঠ্যপুথিৰূপে স্বীকৃত হোৱাৰ যোগ্যতা। নিজা সৃষ্টি জোৰণি ৰচনাৰ গুৰি কথা গোহাঁই বৰুৱাদেউ নিজা ভাষাৰে শুনোচোন।
3: মোৰ ভাৰ্যা জীয়ৰী কালৰে পৰা এগৰাকী ফুলতি শিপিনী, বিয়াৰ পাছত স্বতন্তৰী ন ঘৈনী হৈ মনৰ উলাহেৰে খনে খনে তাঁত লগাই লৈ তেওঁ বিধ বিধকৈ মোৰ লগা ফুল বাচিবৰ দেখি মোৰো আহিল কবিতাৰ ফুল বাচিবলৈ। বছৰ দিয়েকৰ আগলৈকে লেঠাৰিকৈ লগা কেইবাটাও বিষম শোক সন্তাপ দুখ ভাগৰ পলুৱাই নৱ দাম্পত্যৰ অনুৰাগৰ জোৰমলয়াত জিৰণি লওঁতে ধৰি থোৱা কিছুমান উৰাভাৱৰ সম্ভাৰেৰে দুটি চাইটিকৈ অকণি অকণি কবিতাৰ গুটি ফুল বাচিবলৈ ধৰিলোঁ। তেওঁ তাঁতপাতত বহি বাচক বনীয়াকৈ ফুল বাচে, মই মোৰ সাহিত্যৰ সেৱাৰ আসনত বহি তোলাপাতত সৰু সৰু কবিতা লিখোঁ। সেই আনন্দৰ অৰিয়াৰিত তেওঁৰো কেইবাখনিও সোণালী গুণাৰ জকমকীয়া ফুলেৰে আশী সূতাৰ চেলেংখনীয়া আৰু মুগাপাতৰ ৰিহা মেখেলা আদি কাপোৰ বোৱা হ'ল। মোৰো 14, 12, 8, 4, 2 সৰীয়া অকণি অকণি কবিতা এশৰাই লিখা হ'ল। কবিতাখিনি কিতাপৰ আকাৰে গোটাই লৈ তাক জ্বৰৰ পাছত অনুপ্ৰাণ লোৱা জোৰণি যেন লাগিল, সেই আলমতে তাৰ নামাকৰণ কৰা হ'ল জোৰণি।
1: জোৰণিৰ তাল, মান, ছন্দ কাব্য সুসময় কবিতাৰ বেদীত বিশাল ব্ৰহ্মপুত্ৰকো সংস্থাপিত কৰিছে

0: অনন্য ৰূপত।
1: মানসৰ গৰ্ভ এৰি ব্ৰহ্মকুণ্ড ঘূৰি কতালা কতনা যুগ পাথেও বিচাৰি সাগৰ উদ্দেশী পাছে কৰিলা প্ৰয়াণ কতকাল ঘূৰি পকি বিলয় মিলন কত যুগ একেদৰে লৈ পূজা ভাগ সুধাইছা বৈ পৰা পুণ্য ব্ৰহ্মযাগ কত না বুৰঞ্জী যুগ বুকুত মগন।
0: আতিকি পুৰণি তুমি বৃদ্ধ যোগী বৰ তথাপি লৰাতি সদা পুত্ৰ নামধৰ কতবাৰ যৌৱনৰ ভুগিছা বিলাস বছৰে বছৰে ঘূৰি বাৰিষা উলাস জীৱলে ধৰিছা ৰাখি অমৰ যৌৱন নিচিকা ভক্তিৰ সুত জ্বলন্ত প্ৰমাণ।
2: জোৰণিৰ মৌৰসত মোহবিষ্ট হৈ ৰোৱাৰ পূৰ্বেই ৰাইজৰ হাতত পৰে গোহাঁই বৰুৱাৰ আন এক কাব্যগ্ৰন্থ। সংসাৰ চিত্ৰৰূপে বিভূষিত এই কাব্যগ্ৰন্থৰ নাম হ'ল লীলা।
0: লীলা গোহাঁই বৰুৱাৰ প্ৰথম কাব্যগ্ৰন্থ। গোহাঁই বৰুৱাৰ সাংসাৰিক লীলা আৰু ভগৱানৰ সৃষ্টিলীলাৰ সমাৱেশ লীলা কাব্যৰ মূল উপজীৱ্য।
2: লীলা অৰ্থাৎ লীলাৱতী গোহাঁই বৰুৱাদেউৰ প্ৰথমগৰাকী ভাৰ্যাৰ নাম। লীলা কাব্যগ্ৰন্থ তেখেতৰ স্বৰ্গগতা পত্নীৰ সোঁৱৰণত সৃষ্ট মনোৰম তথা অপূৰ্ব স্মৃতিলেখা। লীলাৱতীৰ পৰলোকগমনৰ দিনাৰে পৰা আৰম্ভ কৰি পৰৱৰ্তী একুৰি এদিন গোহাঁই বৰুৱা ডাঙৰীয়াই পত্নীক সোঁৱৰি লেখা একুৰি কবিতাৰে সজ্জিত এই কাব্যকানন।
3: মূল অংগৰ এচহীয়া অৰ্ধাংগিনী আৰু যুটীয়া সহধৰ্মিনীয়ে সাংসাৰিক লীলাৰ আদিচোৱা মাৰ নিয়াই স্বৰ্গী হোৱাৰ পাছত বাকীচোৱা পোহৰাবলৈ বিধিৰ যি বিধান মোৰ অদৃষ্টত অংকিত হৈছিল আজি তাৰ পোহৰেৰে আমাৰ স্বামীগুৰুৱে অঁকা সাংসাৰিক আদ্যলীলা খেলাৰ চিত্ৰ ৰাইজৰ আগত পোহৰাই ধৰিবলৈ আগবাঢ়িলোঁ।
2: গ্ৰন্থখনৰ প্ৰকাশিকাৰূপে প্ৰথম পাতনিত লীলা কাব্য সম্পৰ্কত এইদৰেই নিজা অভিমত তুলি ধৰিছে গোহাঁই বৰুৱাদেউৰ দ্বিতীয়গৰাকী ভাৰ্যা হীৰাৱতী দেৱীয়ে।
4: নামানে বুজনী প্ৰিয়া, নুবুজে পৰানে মোৰ, অতিকে ঘৃণাও মই ভয়াতোজনক, নিন্দু ততোধিক পুৰুষালী নাই যাৰ, জানে সকলোৱে মনোভাৱ মোৰ, আপোন পালতেবে কৰো কিনো মতে পুৰুষে নকৰা কাম। আৰু এটি কথা, তোমাক অনাথ কৰি এৰি লাই সোণাই লেচাই যাম মই প্ৰাণ লৈ অকলে পলাই, অসম্ভৱ প্ৰিয়া, মোক নধৰিবা টানি। তদুপৰি ৰাহুৰ গ্ৰাসত এৰি পিতৃ ৰাজ্য মোৰ নকৰি প্ৰাণকপণ পলাম অকলে, অসম্ভৱ কথা এইটো।
3: সেয়েহে ধৰিছোঁ টানি, নকৰিবা মোক চিৰ অনাথিনী, অকালত পিতৃহীন নকৰা সন্তান, পতনমুখীয়া ৰাজ্য নকৰা উচিত, ঘূৰিলে ভাগ্যৰ চাক ঘূৰি বহুদিন, উদ্দেশ্য সফল হ'ব, থাকিলে কুশলে তুমি।
4: বান্ধনি কথাৰ নাবান্ধিবা প্ৰিয়া মোক যুক্তিৰে মেৰাই।
3: নুহে কথা বান্ধ, হিয়াৰ আৱেগ আৰু পত্নী অনুৰোধ, নুবুজিলা প্ৰাণেশ্বৰ।
4: বুজো প্ৰাণেশ্বৰী, বুজিছোঁ কতনা আগে বাখ্যান তোমাৰ, কৰা নাই অৱহেলা তব অনুৰোধ, নকৰো কাচিত এৰা যদি আজিলৈ।
0: জয়া গদাপাণী বিষয়ক কোনো নাটকৰ অংশ যেন লাগিলেও এয়া আচলতে নাটকৰ অংশ নহয়।
2: ফুলৰ চানেকী সুশোভিত কৰা গোহাঁই বৰুৱাদেউৰ গদা গৃহ শীৰ্ষক কবিতাৰ অংশ এয়া। অকল সেয়ে নহয়, ফুলৰ চানেকী ভৰা বাকীবোৰ কবিতাতো আমি পাওঁ তেখেতৰ মহৎ কাব্য প্ৰতিভা। দেশ আৰু জাতিপ্ৰেমৰ উৎকৃষ্ট নিদৰ্শন এইটি কবিতাও ফুলৰ চানেকীৰেই দান।
0: জন্ম যথৰ ধাত্ৰী আই মাতৃ মোৰ, স্তনদাত্ৰী জীৱনৰ জীৱ প্ৰদায়িনী, পৃথিৱীত মানৱীৰ প্ৰথমা মুখানী, প্ৰথম দৰ্শনে যাৰ হ'ল প্ৰাণযোৰ, মৰতত সৰগৰ স্নেহ উপভোগ, জয়ে জয়ে যাৰ হন্তে লাভ সংসাৰত, পিয়ুহিয়া হিয়া চুহি জন্মভাগৰত, জোৰণি অমৃত পাণ প্ৰথম সম্ভোগ।
5: যাৰ সতে চাৰি চকু পোনে মিলা প্ৰীতি, জগতীৰে কথা পতা চকুৱে চকুৱে, সংসাৰৰ ভাবি ভোগ গুপ্ত ৰীতি।

0: ফুলৰ চানেকী গোহাঁই বৰুৱাদেউৰ তৃতীয় কাব্যগ্ৰন্থ। নৱন্যাস কাব্যধাৰাৰ জ্বলন্ত নিদৰ্শন ফুলৰ চানেকীৰ বিষয়ে গোহাঁই বৰুৱাদেউ নিজৰ ভাষাতেই শুনোচোন।
1: এই চানেকীত বচা কবিতা ফুল আটাইবোৰে মোৰ নিজা ফুলনিৰ। আদিৰে পৰা আজিলৈকে মোৰ ৰচিত কবিতা ফুলবোৰ চাওঁ বুলিলে একে ঠাইতে পোৱাকৈ থাউকতে থোপাই থোৱাৰ অভিপ্ৰায় ফুলৰ চানেকী এখন হাতে অঁচা ঢকুৱা পাতত বাছি থোৱা আছিল। বিএ মহলাৰ্থীৰ কোৰ্চ বা পাঠ্যপুথিৰ কাৰণে সেই চানেকী আগবঢ়াবৰ মনেৰে মূল চানেকীৰ পৰা কিছুমান বিশিষ্ট কবিতা ফুল বাছি আনি তাৰে সৈতে তাৰ এচুৱাৰ বিশিষ্ট টাঙৰণ এটা উলিয়াবৰ অৰ্থে এইখন ফুলৰ চানেকী যুগুত কৰা হৈছে।
0: কেৱল কবিতাতেই জানো সীমাবদ্ধ সাহিত্য কণ্ডাৰীৰ সাহিত্যকৃতি?
2: মুঠেই নহয়, জাতীয় সাহিত্যৰ কবিতাৰ বেদীত যদি পদ্মনাথৰ নাম লিখা ৰয় স্বৰ্ণ আখৰেৰে, গদ্যৰ বেদীত পিছে লিখা ৰ'ব তেওঁৰ নাম হীৰাৰ আখৰেৰে।
3: যেতিয়া গোটেই নিশা তেজপুৰ চহৰখন আন্ধাৰত নিজম নিতাল হৈ পৰিছিল, তেনে সময়ত কলিবাৰীত এগছি বন্তি জ্বলি আছিল। সেয়া হ'ল পদ্মকুটিৰত পদ্মনাথৰ ঘৰৰ বন্তি।
2: দেশ, জাতি, ভাষা সাহিত্যৰ বিকাশৰ স্বাৰ্থত দিন ৰাতি একাকাৰ কৰি পৰিশ্ৰম কৰা গোহাঁই বৰুৱাদেউৰ সম্পৰ্কত নটসূৰ্য ফণী শৰ্মাৰ ভাষ্য এয়া।
0: কৰ্মক জীৱনৰ শ্ৰেষ্ঠ উপাসনা হিচাপে গ্ৰহণ কৰি তেওঁ যেন নিৰন্তৰ দেশ, সমাজ, ভাষা সাহিত্যক সুন্দৰ কৰাৰ অভিযানত সপি দিলে সমগ্ৰ সত্তা।
2: আমাৰ সন্মুখৰ কলীয়া এন্ধাৰ আঁতৰাই আমাৰ চকুত চাকি জ্বলোৱা অভিযানৰ এগৰাকী অগ্ৰণী সৈনিকৰ ভূমিকা গ্ৰহণ নকৰা হ'লে, নিজা চিন্তা চেতনা সমগ্ৰ সত্তা সপি নিদিয়া হ'লে, হয়তো পৰৱৰ্তী প্ৰজন্মই এন্ধাৰৰ গভীৰ গহ্বৰত ঘূৰমুটিয়াই ফুৰিব লগা হ'লহেঁতেন।
0: তেজপুৰত থাকি সাহিত্য সাধনাৰ আদৰ্শ পৰিৱেশ সৃষ্টিৰেই যেন গোহাঁই বৰুৱাই সাহিত্য জীৱনৰ এগৰাকী অন্যতম নিৰ্মাতা, অসমীয়া জাতিৰ চিৰনমস্য ব্যক্তিত্ব জ্যোতিপ্ৰসাদৰ আৱিৰ্ভাৱৰ পথো উন্মোচন কৰিলে। তেওঁ যেন এনেদৰেই নিৰ্মাণ কৰি গ'ল পৰৱৰ্তী প্ৰজন্মৰ সামগ্ৰিক বিকাশৰো বুনিয়াদ।
2: অসমীয়া জাতিৰ সাধনাৰ ধনস্বৰূপ, অসমীয়া জাতি আৰু সমাজৰ এগৰাকী সুযোগ্য প্ৰতিনিধি পদ্মনাথে যে অকল কবিতা, উপন্যাস, নাটক, প্ৰবন্ধ ৰচনাতেই নিজৰ সৃষ্টিশীলতা সীমাবদ্ধ ৰাখিছিল তেনে নহয়।
0: অসমীয়া সাহিত্যবেদীলৈ গোহাঁই বৰুৱাই নাটক, উপন্যাস, কবিতা, জীৱনী, ধৰ্মগ্ৰন্থ আদি নিবেদনেৰে যিকেইপাহ সুগন্ধি ফুল উচৰ্গা কৰিছে, তাৰ ভিতৰৰে সময় উপযোগী শ্ৰেষ্ঠ অৱদান হ'ল শিশু সাহিত্য আৰু বিদ্যালয়ৰ উপযোগী পাঠ্যপুথিসমূহ।
2: 1836ৰ পৰা 1873 চন বিদেশী শাসকৰ গৰকত পৰি অসমীয়া ভাষা সাহিত্য ইতিপূৰ্বেই দুৰ্বল হৈ পৰিছিল। ভাষা সাহিত্যৰ ভেটিত আৰম্ভ হৈছিল দ্ৰুততৰ খহনীয়া। দুৰ্গত আৰু বিপৰ্যস্ত অসমীয়া ভাষা সাহিত্যক পুৰা মাত্ৰাই ধ্বংসৰ গৰাহলৈ ঠেলি দি এইখিনি সময়তে অসম বিৰোধী চক্ৰৰ প্ৰত্যক্ষ হস্তক্ষেপ আৰু প্ৰৰোচনাত স্কুল আদালতত চলিবলৈ আৰম্ভ কৰিলে বঙলা ভাষা।
0: সেই সময়ত অসমীয়া ভাষা পুনৰ চলাবলৈ অসমীয়া পাঠ্যপুথিৰ অভাৱ বাৰুকৈ অনুভূত হৈছিল। এই অভাৱ মোচনৰ তাৰণাই যেন অসমীয়াৰ সুযোগ্য সন্তান সাহিত্যিক পদ্মনাথক পাঠ্যপুথি প্ৰণেতালৈ পৰ্যবাসিত কৰিলে। পদ্মনাথৰ নিজৰ ভাষাত,
4: আমি যি ঘৰ সাজিবলৈ উঠপ থপ লগাইছোঁ হওক, তালৈচোন ভেটি চুঙোৱা হোৱাই নাই। আনৰে সৈতে ফেৰ পাতিবলৈ আমাৰ ভাষাত ঘাইকৈ ওখ খাপৰ সাহিত্য পুথি এখনেই নাই। বংগ ভাষাৰ সেই শ্ৰেণীৰ সাহিত্য পুথি শাৰী পুৰাব পৰাকৈ এখন ওখ খাপৰ অসমীয়া সাহিত্য পুথি যুগুত কৰি উলিয়াবলৈ বুলি প্ৰতিশ্ৰুতি হ'লো হওক।
0: প্ৰায় 250 বছৰ কাল এই প্ৰতিশ্ৰুতি পূৰণৰ সংকল্পৰে তেওঁ নিমগ্ন হৈ ৰৈছিল পাঠ্যপুথি ৰচনাৰ কামত। এই 250 বছৰীয়া পৰিক্ৰমাৰেই ফচল বিভিন্ন স্তৰৰ ছাত্ৰ উপযোগী আদি শিক্ষা, নীতি শিক্ষা, জীৱনী সংগ্ৰহ, সাহিত্য সংগ্ৰহ, বুৰঞ্জীপুথ, অসমীয়া বুৰঞ্জী, ভূগোল দৰ্শন, শিক্ষাবিধি, দেশী কচৰত আদি গ্ৰন্থৰ সম্ভাৰ, চেম্বাৰ্ছ মৰেল ক্লাছবুক আদি গ্ৰন্থও তেওঁ এগৰাকী সুদক্ষ অনুবাদকৰ ভূমিকা

0: ডেকাৰে অসমীয়াত অনুবাদ কৰি উলিয়াইছিল।
1: পৰিৱেশ, পৰিস্থিতি, শিক্ষানীতি, শিক্ষা প্ৰণালী আদি কোনোটো বিষয়েই তেওঁৰ পাঠ্যপুথি ৰচনাৰ আওতাৰ পৰা বাদ পৰি ৰোৱা নাছিল।
0: ভাষা সাহিত্যৰ অতি দুৰ্যোগপূৰ্ণ ক্ষণ ঊনবিংশ শতিকাৰ শেষ দশকৰ পৰা বিংশ শতিকাৰ চতুৰ্থ দশকলৈ সম্পূৰ্ণ আধা শতিকাৰ অধিক কাল তেওঁ অক্লান্ত পৰিশ্ৰম আৰু চেষ্টাৰে ভাষা জননীৰ সেৱাত নিমগ্ন হৈ ৰৈছিল।
2: এতিয়া যদি মোক কোনোবাই প্ৰশ্ন কৰে, এটা বিষম পৰিস্থিতি সমুপস্থিত হৈছে যাৰ ফলত গোহাঁই বৰুৱাৰ সকলো গ্ৰন্থ নষ্ট হৈ যায়। তাৰ মাজৰ পৰা চাৰিখন পুথি তোমাৰ বাছনিমতে ৰাখিব পাৰা, এতিয়া কোন চাৰিখন বাছিবা? এনে বিষম পৰিস্থিতিত মই কোনো দ্বিধা নোহোৱাকৈ ক'ম, লাহৰী, ভানুমতি, গাঁওবুঢ়া আৰু শ্ৰীকৃষ্ণ। এই চাৰিটি বস্তু পালেই গোহাঁই বৰুৱাৰ কলাকৰ্ম আৰু চিন্তাৰ উৎকৃষ্টখিনি পোৱা হ'ব।
0: সেয়া আছিল পণ্ডিতপ্ৰবৰ প্ৰাচ্যতত্ত্ববিদ ডক্টৰ মহেশ্বৰ নেওগ। ডক্টৰ নেওগ ডাঙৰীয়াই গোহাঁই বৰুৱাৰ সাহিত্যকৰ্মৰ তুলনাত্মক অধ্যয়নৰ অন্তত এনেদৰেই নিৰ্বাচন কৰি উলিয়াইছে তেখেতৰ বচা বচা উৎকৃষ্ট গ্ৰন্থকেইখনৰ নাম।
3: চিৰি চিৰি হৰি শৰণম। ইয়াৰ অলপ পৰ আগেয়ে মই আকৌ বাউলী হ'ব লগাত পৰিছিলোঁ। মোক খন্তেকৰ নিমিত্তে তুমি দিয়া জীৱনী মন্ত্ৰৰ বল শক্তিয়ে এৰি গৈছিল, কিন্তু তোমাৰ মহামন্ত্ৰৰ কি যে গুণ তাক এবাৰ মুখত লৈয়ে মই এতিয়া আকৌ সুস্থিৰ হ'লোঁ। মই এতিয়া আকৌ আগৰ দৰেই থিৰ। মোৰ এৰি যোৱা বল শক্তিয়ে ঘূৰি আকৌ আগে ভাগে মোক বল দিছেহি। নহ'লেতো মই তোমালৈ ইমান সোনকালে চিঠি লিখিবকে নোৱাৰিলোহেঁতেন। তুমি মোক যেনে শান্ত, ধীৰ আৰু ভাল অৱস্থাত দেখিবলৈ ভাল পোৱা, মই এতিয়া ঠিক তেনেই আছোঁ। এতেকে মোৰ নিমিত্তে তুমি অকণো চিন্তা নকৰিবা, তুমিও যেন মোৰ দৰেই থিৰে থাকিবা, ইয়াকেহে আশা কৰিলোঁ। ইতি মৰমৰ লাহৰি।
4: তোমাৰ চেনেহী চিঠিখনি পঢ়ি মোৰ হিয়াত আনন্দ উপচি পৰিছে, অন্তৰত ভাৱ নধৰা হৈছে। কিন্তু লাহৰি, কিনো ক'ম? মোৰ ভাৱ আছে, ভাষা নাই, প্ৰকাশ কৰিবৰ উপায় নাপাওঁ। তোমাৰ দৰে থোৰতে এপাচি ভাৱ একথা কথাৰে আখৈ ফুটাবলৈ আই সৰস্বতীয়ে মোৰ কাপকণ্ঠত ঠিত নিদিয়েচোন। মই অতি অভাজন, তাতে দুৰ্ভগীয়া। আজিলৈ ইমানতে দেই লাহৰি। ইতি মৰমৰ কমল।
0: কমল আৰু লাহৰি,
1: লাহৰি আৰু কমল, এই দুই চৰিত্ৰৰ বিমল প্ৰেমক চিত্ৰায়িত কৰিয়েই যেন আগবাঢ়িছে সাহিত্য কাণ্ডাৰী গোহাঁই বৰুৱাৰ স্বসৃষ্ট সাহিত্যকৰ্ম লাহৰীৰ কাহিনীভাগ।
0: অসম বুৰঞ্জীৰ পটভূমিত ৰচিত মানৰ দিনৰ অশান্ত অৱস্থাৰ দস্তাবেজ লাহৰী, গোহাঁই বৰুৱাৰ নায়িকা প্ৰধান মিলনান্ত উপন্যাস।
1: গুৱাহাটীৰ উত্তৰ পাৰত আহোম বিষয়াই পতা পামপুৰ গাঁৱত কীৰ্তিনাথ গোহাঁইৰ একমাত্ৰ কন্যা লাহৰী ডাঙৰ দীঘল হৈছিল।
0: নৈৰ পানীৰ পৰা উদ্ধাৰ কৰি অনা কমল নামৰ ল'ৰা এটাও গোহাঁইৰ ঘৰতে আশ্ৰয় প্ৰাৰ্থী হৈ আছিল। এই কমলৰ লগতে লাহৰীৰ প্ৰেমৰ সম্বন্ধ ঘটে।
1: লাহৰীৰ পিতৃয়ে লাহৰী আৰু কমলৰ এই প্ৰেমক স্বীকৃতি নিদি উচ্চ বংশৰ কুণ্ঠস চৰিত্ৰহীন ল'ৰা ধনবৰলৈ লাহৰীক বিয়া দিয়াৰ প্ৰস্তুতি চলায়। একে গাঁৱৰে আন এগৰাকী অসৎ ডেকা ৰত্নেশ্বৰেও লাহৰীক প্ৰেম নিবেদন কৰি ব্যৰ্থ হয়। ইয়াতেই ক্ষোভিত হৈ ৰত্নেশ্বৰে মান গাঁৱৰ পৰা ভেৰুণীয়া মান আনি নিজা গাঁৱত অত্যাচাৰ চলায়। এই ভেৰুণীয়া মানৰ অত্যাচাৰৰ প্ৰকোপ সহিব নোৱাৰি গাঁৱৰ মানুহে গাঁও এৰি পলাই যাবলৈ বাধ্য হয়। প্ৰেম প্ৰত্যাখ্যানৰ পুতক ল'বলৈকে ৰত্নেশ্বৰে লাহৰীক মানৰ হাতত সপি দিয়ে।
0: মানৰ হাতৰ পৰা পলাই আহি লাহৰীয়ে নিজে নজনাকৈয়ে কমলৰ মাক দেউতাকৰ ঘৰত আশ্ৰয় লয়হি। পিছত পিতৃ গোহাঁই বৰুৱাই এফালে কমল জীয়াই থকাৰ বিষয়ে খবৰ পোৱাৰ লগতে লাহৰীৰো সম্ভেদ জানিব পাৰি কমলৰ লগত লাহৰীৰ বিয়া পাতি দিয়ে। এনেদৰেই লাহৰীৰ কৰুণাত্মক জীৱনত বাজি উঠে মিলন ৰাগিনী।
1: এই লাহৰীয়ে অসমীয়া ভাষাত গ্ৰন্থৰ ৰূপত ছপা হৈ ওলোৱা পোন প্ৰথম উপন্যাস, গোহাঁই বৰুৱাদেৱৰ জীৱনৰূপ পোন প্ৰথম পুথি, তেওঁৰ সাহিত্যিক সম্ভাৰৰ লক্ষ্মী।

0: বাস্তবানুক কাহিনীৰ আধাৰত ৰচিত লাহৰী এক গীতিধৰ্মী ৰচনা। ইয়াৰ মূল প্ৰেৰণা প্ৰেমৰ বন্দনা।
1: প্ৰকৃত উপন্যাসত সামাজিক পৰিৱেশৰ যি খুটি নাটি ভৰা বহল পটভূমি থাকে, যাৰ সমৃদ্ধি চৰিত্ৰসমূহৰ অভিপ্ৰায় আৰু আচৰণ বুজিবলৈ অপৰিহাৰ্য, গোহাঁই বৰুৱাৰ কেঁচা হাতৰ ৰচনা লাহৰীত যেন তাৰ সাজ অতি পাতল।
0: কাহিনীৰ প্লটৰ মাজত দুৰ্ঘটনা, দৈৱ সংযোগ আদিৰ প্ৰাবল্য আৰু সামৰণিত ঘটা সুখী মিলনে তাক যেন সাধুকথাৰ গ্ৰহৰ মাজতে বন্দী কৰি ৰাখিছে। তাৰ পিছতো নানা বাধা বিঘিনিৰ বাবেই যেন লাহৰী আৰু কমলৰ প্ৰেমৰ অনবিচ্ছিন্ন ধাৰাই গভীৰতা অৰ্জন কৰিছে। ই তেওঁলোক দুয়োৰে প্ৰণয় মন্দিৰত আত্মসৰ্গৰ পুৰস্কাৰ। ইয়াৰ দ্বাৰাই তেওঁলোক দুয়ো যেন পাইছে বাহ্য সংসাৰৰ দুৰ্লভ হৃদয় মনৰ এক অপূৰ্ব প্ৰাপ্তিৰ সম্ভেদ।
1: লাহৰীৰ কাহিনীৰ অভিনৱত্বও যেন এইখিনিতেই। নায়ক কমলৰ চৰিত্ৰৰ সৰলতা, পবিত্ৰতা আৰু প্ৰেয়সীৰ সুখৰ বাবে চৰম ত্যাগ কৰিবলৈ তেওঁৰ অনুভৱক তেওঁৰ বাবেই দিছে এক মহিমাময় স্বৰ্গীয় ৰূপ। নানা নিকাৰৰ অন্তত সফল পৰিসমাপ্তি ঘটিছে দুয়োৰে প্ৰেমৰ। কিন্তু অসৎ চৰিত্ৰৰ হিংসুক কুৰ্চুটীয়া ধনবৰ তাৰ এই স্বভাৱৰ দুখত শেষত দৈপাত পতিত হৈছে মৃত্যুৰ মুখত। কামুক দেহ সৰ্বস্ব প্ৰেমৰ উপাসক ৰত্নেশ্বৰ আনফালেদি প্ৰেমৰ অভিযানত পদে পদে লাভ কৰিছে চৰম ব্যৰ্থতা। ব্যৰ্থতা আৰু অপমানৰ গ্লানি সহি সহি অৱশেষত হৈ পৰিছে মানসিক বিকাৰগ্ৰস্ত।

মিডিয়াম ৱেভৰ 266.66 মিটাৰত, কিলোহাৰ্জ 1125ত আৰু এফ এম ৰেণ্ডৰ 102.4 মেগাহাৰ্জত এয়া আকাশবাণী তেজপুৰ। এতিয়া শুনক আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত এছেম্বলি ৰিভিউ ৰিলে কৰি শুনোৱা হ'ব।

তেওঁ কয় যে 2004 চনত গোৱালপাৰা জিলাৰ বলবলাত সংঘটিত প্ৰলয়ংকাৰী বানৰ পাছত ৰাজ্যত সূচনা হোৱা এইটোৱেই প্ৰথমটো প্ৰলয়ংকাৰী বান। চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ পাছত এইবাৰ চুবুৰীয়া ৰাজ্য নাগালেণ্ডত ডাৱৰ বিস্ফোৰণ হৈছে। চুবুৰীয়া ৰাজ্যত হোৱা ডাৱৰ বিস্ফোৰণৰ সমানে সমানে অসমত প্ৰবল বৰষুণৰ পৰিমাণো বৃদ্ধি পাইছে, যাৰ বাবে উজনি অসমৰ চৰাইদেউ, যোৰহাট, শিৱসাগৰ জিলাৰ বিস্তীৰ্ণ অঞ্চল প্লাবিত হৈছে। সুদীৰ্ঘ 60 বছৰ পাছত প্ৰলয়ংকাৰী বানে উজনি অসমত ভয়াৱহ ৰূপ ধাৰণ কৰা বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে উজনি অসমত সূচনা হোৱা এই বানক লৈ কোনো সাজু নাছিল। নাগালেণ্ডৰ পৰা হঠাতে নামি অহা ঢলে নিমিষতে ইখনৰ পাছত সিখন জিলাৰ বিস্তীৰ্ণ অঞ্চল প্লাবিত কৰিছিল, যাৰ বাবে উজনি অসমৰ 3খন জিলাত অবৰ্ণনীয় পৰিস্থিতিৰ সূচনা হৈছে। বিভিন্ন স্থানৰ পৰা ইজনৰ পাছত সিজন ব্যক্তি বৰ্তমানো সন্ধানহীন হৈ থকাৰ খবৰ আহিছে। অৱশ্যে বান পৰিস্থিতি হাম কাটিলেহে এই বিষয়ত নিৰ্দিষ্ট তথ্য উপলব্ধ হ'ব। প্ৰথম দুদিনত জিলা 3খনৰ প্ৰান্তীয় অঞ্চলত উদ্ধাৰ অভিযান চলাবই পৰা নাই বুলি উল্লেখ কৰি মন্ত্ৰী হাজৰিকাই লগতে কয় হঠাতে যে পানীৰ ঢল নামি আহিব সেয়া কোনেও কল্পনা কৰা নাছিল। বন্যাৰ্তসকলতো বাদেই জিলা প্ৰশাসনো প্ৰথম অৱস্থাত সাজু নাছিল, কাৰণ সুদীৰ্ঘ 60 বছৰ ধৰি সেইসমূহ জিলাত বানপানী হোৱাৰ কোনো নজিৰেই নাই। গোৱালপাৰাৰ বলবলাৰ পাছত উজনি অসমৰ চৰাইদেউ, যোৰহাট আৰু শিৱসাগৰ জিলাত অভাৱনীয় পৰিস্থিতিৰ সূচনা হৈছে। তৎসত্বেও যুদ্ধকালীন পৰিৱেশৰ দৰে ৰাজ্য চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ পৰা আৰম্ভ কৰি NDRF, SDRF, জিলা প্ৰশাসন, সেনাবাহিনীকে ধৰি অন্যান্য বিভাগসমূহেও উদ্ধাৰ অভিযান তীব্ৰতৰ কৰি তোলে, লগতে সাহায্য অভিযানো খৰতকীয়া কৰি তোলে। গতিকে এতিয়া বান ক্ষতিগ্ৰস্ত সকলো অঞ্চললৈ ইতিমধ্যে উদ্ধাৰকাৰী দল ৰাওনা হৈছে। প্ৰতিটো বানাক্ৰান্ত পৰিয়ালক বিশুদ্ধ খোৱা পানীৰ লগতে প্ৰয়োজনীয় খাদ্য সামগ্ৰী যোগান ধৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালিৰে পৰা উজনি অসমত বাহৰ পাতি থকা বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে উজনি অসমৰ বান পৰিস্থিতিৰ বিষয়ে অৱগত হোৱা মাত্ৰেই ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত, জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁই, অভিভাৱক মন্ত্ৰী অজন তানেক, বিমল বৰাৰ উপৰি বানৰ কবলত পৰা প্ৰতিটো বিধানসভা সমষ্টিৰ প্ৰতিগৰাকী বিধায়কক মুখ্যমন্ত্ৰীগৰাকীয়ে বান ক্ষতিগ্ৰস্ত ৰাইজৰ কাষত থিয় হোৱাৰ নিৰ্দেশ দিয়ে। ইয়াৰ বাবে 4গৰাকী মন্ত্ৰীৰ লগতে বিধায়কসকলে উদ্ধাৰ অভিযানত প্ৰত্যক্ষভাৱে সহযোগ কৰি থকাৰ লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কালিৰে পৰা উজনি অসমলৈ স্থলপথেৰে ৰাওনা হৈছে। এই সময়ছোৱাত উজনি অসমৰ বান ক্ষতিগ্ৰস্ত 3খন জিলাৰ বান পৰিস্থিতিৰ বুজ লোৱাৰ লগতে সকলো দিশ মুখ্যমন্ত্ৰীয়ে তদাৰক কৰিব। দুৰ্গতসকলক সৰ্বতোপ্ৰকাৰে চৰকাৰে সাহায্য আগবঢ়াব, এই ক্ষেত্ৰত চৰকাৰ যথেষ্ট সংবেদনশীল। উদ্ধাৰ অভিযান আৰু সাহায্য অভিযান তীব্ৰৰ পৰা তীব্ৰতৰ কৰাৰ ক্ষেত্ৰত চৰকাৰে কোনো আপোচ নকৰে বুলিও মন্ত্ৰীগৰাকীয়ে সদনত উল্লেখ কৰে। ইয়াৰ আগেয়ে সদনত সভা স্থগিত প্ৰস্তাৱ উত্থাপন কৰি বিৰোধী দলপতি ৱাজেদ আলী চৌধুৰীয়ে কয় যে বিধানসভাৰ অধিৱেশন স্থগিত ৰাখি বন্যাৰ্তৰ কাষত থিয় হোৱাৰ কথা বিধানসভাৰ অধ্যক্ষলৈ পত্ৰ প্ৰেৰণ কৰা স্বত্তেও কামত নাহিল। গতিকে বিধানসভাৰ প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনা নিয়মাৱলীৰ 56 নম্বৰ নিয়মৰ অধীনত আজি সভা স্থগিতৰ প্ৰস্তাৱৰ জাননী প্ৰেৰণ কৰা হয়, যাতে সদনৰ সকলো কাম কাজ পৰিহাৰ কৰি উজনি অসমৰ 3 জিলাত সূচনা হোৱা বান পৰিস্থিতিৰ বিষয়ে আলোচনা কৰিব পৰা যায়। কাৰণ সুদীৰ্ঘ 60 বছৰ পাছত উজনি অসমৰ 3 জিলাত বান পৰিস্থিতিয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। প্ৰলয়ংকাৰী বানৰ বাবে বানাক্ৰান্ত লোকে ঘৰৰ মুধচ, গছ আদিত আশ্ৰয় লোৱাৰো খবৰ আহিছে। গতিকে এই সময়ছোৱাত অত্যন্ত স্পৰ্শকাতৰ বিষয়টো আলোচনা কৰাৰ স্বাৰ্থতে সদনৰ সকলো কাম কাজ পৰিহাৰ কৰি সভা স্থগিত প্ৰস্তাৱৰ জাননী গ্ৰহণৰ বাবে সদনত বিৰোধী দলপতিগৰাকীয়ে আহ্বান জনায়। লগে লগে বিষয়টো সন্দৰ্ভত স্থিতি স্পষ্ট কৰি বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে কয় যে উজনি অসমৰ বান পৰিস্থিতিক লৈ অসম বিধানসভাৰ প্ৰতিগৰাকী সদস্য সংবেদনশীল আৰু উদ্বিগ্ন। এই স্পৰ্শকাতৰ বিষয়টো সন্দৰ্ভত সদনত আলোচনাৰ অনুমতি দিব পাৰিলে ভাল আছিল, কিন্তু অসম বিধানসভাৰ প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনা নিয়মাৱলীৰ 144 নম্বৰৰ 2 নম্বৰ উপনিয়মে দাবী মঞ্জুৰীৰ ওপৰত কাৰ্যসূচী নিৰ্ধাৰিত হৈ থাকিলে সভা স্থগিত প্ৰস্তাৱ কাৰ্য কৰাটো বাৰণ কৰিছে। অনাগত দিনত অন্য যিকোনো নিয়মৰ অধীনত যিহেতু বিষয়টো আলোচনাৰ সুযোগ আছে, সেয়ে বিৰোধী দলপতি ৱাজেদ আলী চৌধুৰীয়ে আজি সদনত উত্থাপন কৰা সভা স্থগিত প্ৰস্তাৱটো বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে অগ্ৰাহ্য কৰে। লগে লগে স্পৰ্শকাতৰ বিষয়টো সন্দৰ্ভত সদনত ৰাজ্য চৰকাৰৰ পৰা বিবৃতি দাবী কৰি কংগ্ৰেছ বিধায়ক জাকিৰ হুছেইন ছিকদাৰে কয় যে প্ৰলয়ংকাৰী বান পৰিস্থিতিৰে মোকাবিলা কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ লগত হাতে হাত ধৰি আগুৱাবলৈ ৰাজ্যৰ বিৰোধী শিবিৰ বদ্ধপৰিকৰ। প্ৰাকৃতিক দুৰ্যোগৰ এই ভয়াৱহ পৰিস্থিতিৰ সময়ত এই স্পৰ্শকাতৰ বিষয়টো সদনত উত্থাপন কৰি বিৰোধী পক্ষই ৰাজনীতি কৰিব

0: কৰা নাই। কিন্তু যি সময়ত বান ক্ষতিগ্ৰস্তৰ লোকে পৰিস্থিতি সন্দৰ্ভত হাবুডুবু খাবলগীয়া হৈছে সেই সময়তে বিধানসভা চলি আছে। গতিকে অসম বিধানসভাৰ পৰা বন্যাৰ্থ ৰাইজৰ কাষলৈ এটা ইতিবাচক বাৰ্তা যোৱা উচিত। সেইবাবে এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে বিবৃতি প্ৰদান কৰিব লাগে বুলি বিধায়কগৰাকীয়ে সদনৰ দৃষ্টিগোচৰ কৰে। অনুৰূপ মন্তব্য বিৰোধী দলপতি ডাঃ জয়প্ৰকাশ দাসৰো। তেওঁ কয় যে ইতিমধ্যে উজনি অসমৰ চাৰিগৰাকী মন্ত্ৰীয়ে বাহৰ পাতিছে। এই সময়ত কেন্দ্ৰীয় মন্ত্ৰীৰ লগতে প্ৰধানমন্ত্ৰীয়ে বানাক্ৰান্ত ৰাজ্যৰ কাষলৈ যোৱাটো দৰকাৰ। সেইদৰে অসম বিধানসভাৰ সদন কমিটিও বন্যাৰ্থৰ কাষত থিয় দিয়াৰ প্ৰয়োজন। ইয়াৰ বাবে সকলো ৰাজনৈতিক দলৰ বিধায়কক সামৰি সদন কমিটি গঠনৰ বাবে বিধায়কগৰাকীয়ে সদনত পোষকতা কৰে। পাছত সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী পীযুষ হাজৰিকাই ৰাজ্য চৰকাৰৰ হৈ প্ৰয়োজনীয় বিবৃতি প্ৰদান কৰে। ইফালে প্ৰশ্নোত্তৰ ঘণ্টাৰে আজি পুৱা 9:30 লগে লগে সদনৰ কাম কাজ আৰম্ভ হয়। সদনৰ প্ৰশ্নোত্তৰ ঘণ্টাটো আজি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা চলে। বিশেষকৈ ৰাজ্যৰ সীমান্তৱৰ্তী 9 জিলাৰ 140 গাঁৱৰ সৰ্বাংগীন বিকাশৰ বাবে ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰেম শীৰ্ষক অভিলাষী আঁচনি গ্ৰহণ কৰা বুলি সীমান্ত উন্নয়ন মন্ত্ৰী অতুল বৰাই উল্লেখ কৰে। বিৰোধী দলপতি ৱাজেদ আলী চৌধুৰীৰ এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত এই কথা সদৰি কৰি মন্ত্ৰী বৰাই কয় যে আন্তঃৰাষ্ট্ৰীয় আৰু আন্তঃৰাজ্যিক সীমান্তৱৰ্তী গাঁওসমূহৰ সৰ্বাংগীন বিকাশৰ বাবে 2025-26 বিত্তীয় বৰ্ষত কেন্দ্ৰীয় চৰকাৰে ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰেম গ্ৰহণ কৰিছে, যাৰ জৰিয়তে ৰাজ্যৰ সীমান্তৱৰ্তী গাঁওসমূহৰ সৰ্বাংগীন বিকাশৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। ইয়াৰ বাবে প্ৰাৰম্ভিক পৰ্যায়ত ৰাজ্যৰ 9 জিলা ক্ৰমে কোকৰাঝাৰ, চিৰাং, বাক্সা, তামোলপুৰ, ওদালগুৰি, ধুবুৰী, দক্ষিণ হালমাৰা, মানকাছৰ, কাছাৰ আৰু শ্ৰীভূমি জিলাৰ মুঠ 140 গাঁৱক এই আঁচনিৰ অধীনত সামৰি লোৱা হৈছে। এই আঁচনিৰ জৰিয়তে সীমান্তৱৰ্তী গাঁওসমূহৰ পথ সংযোগ, দূৰ সংযোগ, বিদ্যুৎ গ্ৰীড সংযোগ আদিৰ বিকাশত গুৰুত্ব আৰোপ কৰিব বুলি মন্ত্ৰীগৰাকীয়ে সদনত উল্লেখ কৰে। লগতে আন্তঃৰাজ্যিক সীমা সমস্যা সমাধানৰ বাবে ইতিমধ্যে আঞ্চলিক সমিতি গঠন কৰি বিষয়া, মন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ পৰ্যায়ত আলোচনা অব্যাহত ৰখা বুলিও মন্ত্ৰী বৰাই সদনত অৱগত কৰে। আনহাতে সমগ্ৰ বিশ্বতে পুষ্টিকৰ খাদ্য হিচাপে সমাদৃত মাখনা খেতিৰ বাবে অসমত প্ৰচুৰ সম্ভাৱনা থকা বুলি কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই সদনত উল্লেখ কৰে। বিজেপি বিধায়ক পবিত্ৰ ৰাভাৰ এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত এই কথা সদৰি কৰি কৃষিমন্ত্ৰী হাজৰিকাই কয় যে 2015-16 বিত্তীয় বৰ্ষৰ পৰাই ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰণালয়ৰ অধীনস্থ ৰাষ্ট্ৰীয় মাখনা বৰ্ডৰ অধীনত মাখনা খেতিৰ উন্নয়নৰ বাবে ৰাজ্যৰ 34 কৃষকক ইতিমধ্যে 79,25,000 টকাৰ অৰ্থসাহায্য প্ৰদান কৰা হৈছে। বৰ্তমান অসমৰ শ্ৰীভূমি, ধুবুৰী, বিশ্বনাথ, মৰিগাঁও, কামৰূপ, কামৰূপ মহানগৰ, দৰং, ডিব্ৰুগড়, বাক্সা আদিকে ধৰি 9 জিলাৰ 84 কৃষিভূমি আৰু জলাশয়ত মাখনা খেতিৰ সম্প্ৰসাৰণৰ ব্যৱস্থা লোৱা হৈছে। অসমত মাখনা খেতিৰ প্ৰচুৰ সম্ভাৱনা থকা বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে দেশৰ ভিতৰতে বিহাৰত সৰ্বাধিক হাৰত মাখনা উৎপাদন হয়। ইয়াৰ বাবে ছেপ্টেম্বৰৰ ভিতৰত ৰাজ্যৰ 50 কৃষকক মাখনা খেতিৰ প্ৰশিক্ষণৰ বাবে বিহাৰলৈ নিয়া হ'ব। মাখনা খেতিৰ সম্প্ৰসাৰণ দ্ৰুত কৰাৰ স্বাৰ্থত ইচ্ছুক বিধায়কেও প্ৰশিক্ষণৰ বাবে বিহাৰলৈ যাব পাৰিব বুলি মন্ত্ৰীগৰাকীয়ে সদনত উল্লেখ কৰে। 16 অসম বিধানসভাৰ চলিত বাজেট অধিৱেশনৰ 9 দিনা সদনৰ মজিয়াত বিভাগীয়ভাৱে সম্পৰ্কিত স্থায়ী সমিতিসমূহৰ সভাপতিসকলে বিভাগীয় প্ৰতিবেদনসমূহ দাখিল কৰে। আনহাতে ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ মন্ত্ৰী কেশৱ মহন্তৰ হৈ সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী পীযুষ হাজৰিকাই আজি 2026 ভূমি অধিগ্ৰহণ, পুনৰ্বাসন আৰু পুনৰ সংস্থাপনত উচিত ক্ষতিপূৰণ আৰু স্বচ্ছতাৰ অধিকাৰ সংশোধনী বিধেয়কখনো সদনত উত্থাপন কৰে। ইয়াৰ লগতে সদনত বিদ্যালয় শিক্ষা বিভাগ আৰু উচ্চ শিক্ষা বিভাগৰ দাবী মঞ্জুৰিৰ ওপৰত ৰাজ্যৰ বিৰোধী পক্ষই উত্থাপন কৰা কৰ্তন প্ৰস্তাৱক লৈও সদনত বিতৰ্ক চলে। এই বিতৰ্কত শাসক বিৰোধী উভয় পক্ষৰ 20 বিধায়ক বিধায়িকাই অংশগ্ৰহণ কৰে। কাইলৈ এই বিতৰ্কৰ উত্তৰ দিব শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে। পাছত অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে কাইলৈ পুৱা 9:30 সদন স্থগিত ঘোষণা কৰে। অসম বিধানসভাত আজিৰ দিনটো ইমানেই। যুগুতালে সাংবাদিক মুকুট ৰয়ে।
1: মিডিয়াম ৱেভৰ 266.66 মিটাৰত, কিলোহাৰ্জ 1125 আৰু এফ এম ৰেণ্ডৰ 102.4 মেগাহাৰ্জত এয়া আকাশবাণী তেজপুৰ।

0: এতিয়া আগবঢ়াবলৈ লৈছোঁ আমাৰ কেন্দ্ৰৰ অনুষ্ঠান দম্পতি।
1: আকাশবাণী তেজপুৰ এতিয়া আৰম্ভ কৰিব লৈছোঁ আমাৰ দম্পতি অনুষ্ঠানটি।

0: আজিৰ দম্পতী হৈছে অসমৰ এগৰাকী বিশিষ্ট অভিনেতা পৰিচালক জুলেন ভূঞা আৰু তেওঁৰ সহধৰ্মিনী অভিনেত্ৰী নৃত্যশিল্পী জুলি ফুকন ভূঞা। আপোনালোক দুয়োকে আমাৰ এই দম্পতী অনুষ্ঠানটিলৈ আদৰণি জনাইছোঁ।
1: ধন্যবাদ।
0: জুলেন ভূঞা আৰু জুলি ভূঞা নামটো প্ৰায় মিলি গৈছে নহয় জানো?
1: হয়, মিলি গৈছে মানে এইটো আমি মিলাই লোৱা নাই, বহুতে মিলাই লয় বুলি কয়, কিন্তু এইটো তেওঁৰ নামো জুলিয়ে আছিল, মোৰ নাম জুলেনেই আছিলে।
0: মানে আমাৰ যিটো ৰাহিযোৰা চাওঁটো
1: একো চাবলগীয়া হোৱা নাই আৰু।
0: আপোনাৰ ঘৰ?
1: মোৰ ঘৰ চতিয়াত, চতিয়া খনাগুৰিত।
0: আৰু বাইদেউৰ?
2: মোৰ গহপুৰ কলাবাৰী।
0: তে প্ৰথম কেনেধৰণৰে পৰিস্থিতি হ'ল তাৰমানে অকণমান কওকচোন আমাৰ শ্ৰোতাসকলক।
1: প্ৰথম ক'বলৈ হ'লে এইটো বৰ সাংঘাতিক কথা, যদিও মই এওঁক বিয়া কৰালোঁ।
0: হয়,
1: আচলতে এওঁক মই নেদেখাকৈ প্ৰেমত পৰিছিলোঁ।
0: তেওঁৰ কি অভিনয়?
1: আমাৰ আচলতে প্ৰেম বিবাহ, অভিনয় বুলি নাই, তেতিয়া পটকৈ তেওঁৰ এজন মোমায়েক আছিলে, এতিয়া মোক গম পাইছে যে মই বিয়া পাতিব হৈছে, বিয়া পাতিম আৰু। সি মোক ক'লে যে মোৰ ভাগিনী এজনী আছে বিয়া পাত, মই তোৰ ভাগিনী বুলি ক'লেতো বিয়া পাতিব নোৱাৰি, চাব লাগিব, দেখিব লাগিব। তাই সি এখন মোক ফটো দিছিলে, ফটোখন আপোনাৰ দূৰবীন দি চাব লাগিব তেতিয়াহে ভালকৈ দেখি,
0: সৰু
1: একে সৰু আৰু। তা চালোঁ, তাতেই কিবা এটা ভাল লাগিল। এই তেনেকৈ আঁতৰা আঁতৰা কথা বতৰা চলিল। তাৰপিছত লাহে লাহে দেখা দেখি হ'ল, ওচৰ চাপিলোঁ, কথা পাতিলোঁ।
2: আৰু মই বিশ্বনাথ কলেজত পঢ়িছিলোঁ, সংক্ৰান্ততো ওচৰ হ'ল,
1: ওচৰ হ'ল।
0: আৰু তেতিয়া আপুনি সেই সময়ত অভিনয় কৰিছিলে?
2: এইটো এখন নাটক কৰি আছিলোঁ তেতিয়া, মানে মই এইটো লাইনত এখন ঘৰৰ পৰাহে আহিছোঁ।
0: মানে আচলতে এওঁলোকৰ সান্নিধ্যত তাৰমানে আপুনি আৰু বেছি এটা মানে প্ৰেৰণা পালে, নহয় জানো?
2: পালোঁ, হয়।
1: আচলতে বিহু নাচনী আছিলে, খুব বিহু নাচিছিলে তেতিয়া,
0: বিহু কৰি বিহুৰাণী এনেকুৱা হৈছিলে। ঠিক আছে বাৰু, পাতিম বাৰু এইটো কথা। তাৰপিছত পিছৰ পৰ্যায়টো তাৰপিছত কওকচোন, আপুনি তেওঁক নেদেখাকৈ ঘৰৰ পৰাই ঠিক হ'ল?
1: তাৰপিছত লগ পালোঁ, কথা বতৰা পাতিলোঁ, ভাল লাগিল, প্ৰেম হ'ল, তাৰপিছত ঘৰে ঘৰে কথা হ'ল, তাৰপিছত বিয়া হ'ল আৰু।
0: তাৰপিছত মানে দুইখন ঘৰৰে
1: দুইখন ঘৰৰ সন্মতিক্ৰমে বিয়া হ'ল।
0: এতিয়া বিচৰাখিনি পাইছে তেওঁৰ মাজতে
1: 100%
0: ভাল, আজিলৈকে এনে ধুনীয়াকৈ চলি আছে নহয় জানো?
1: 30 বছৰ হ'ল।
0: আৰু আপুনিও এটা কল্পনা থাকে নহয় যে মোৰ এনেকুৱা হ'ব লাগিব, নহয় জানো?
2: নাই নাই, ঠিকে আছে আমাৰ।
0: তেওঁৰ নামটো শুনিছিল নেকি আগতে, জুলেন ভূঞা?
2: নাই শুনা।
0: ঘৰখনৰ বিষয়ে চাগে শুনিছে তেতিয়া?
2: শুনিছোঁ।
0: মানে আপোনাৰ ঘৰখনত আচলতে আটাইকেইগৰাকী আপোনালোকৰ অভিনয় আপোনাৰ পিতৃৰ পৰাও, মই জ্যোতি ভূঞাদাৰ যেতিয়া সাক্ষাৎ লৈছিল তেখেতেও কৈছিল এইখিনি কথাই, আপুনি সৰুৰে পৰাই এটা আকৃষ্ট হৈছিল?
1: সেয়ে মানে মই ঘৰখনৰ পৰাই, কিন্তু মই সৰুতে অভিনয় কৰা নাছিলোঁ, মই ক্লাছ 10লৈকে মই অভিনয় কৰা নাই। মই কলেজত যেতিয়া পঢ়িলোঁ, কলেজত নাটক কৰিলোঁ, নাটক কৰি প্ৰাইজ পাই গ'লোঁ, সেই যে প্ৰাইজ পালোঁ সেই নাটক কৰিলোঁ, আজিলৈকে এই অভিনয় কৰি আছোঁ আজিলৈকে।
0: অভিনয় আপোনাৰ পেচা?
1: পেচা, বৰ্তমান পেচা, প্ৰথমতে পেচা নাছিলে।
0: মানে বেলেগ কিবা চাকৰি বা
1: নাই? মোৰ একো নাই, মই জীৱনৰ অভিনয়ৰ বাহিৰে একোৱেই নাজানো।
0: আপুনি এটা প্ৰত্যাহ্বান বুলিয়ে মই কৈছোঁ আচলতে, কেনেকৈ ভাবিম মই এনেকৈ চলিব পাৰিম, এটা আপোনাৰ বিশ্বাস আছিল নিজৰ ওপৰত নিশ্চয়?
1: চলিব পাৰিম বুলি বিশ্বাস বুলি নহয়, কিন্তু ক'ব নোৱাৰোঁ কিয়, নটৰাজৰ আশীৰ্বাদত, ভগৱানৰ আশীৰ্বাদত মনত এটা মানে বিশ্বাস হ'ল যে এনেকৈ চলি যাওঁচোন। আৰু ভগৱানৰ
0: তুলনাত এতিয়া যথেষ্টখিনি স্বচ্ছল বুলি ক'ব লাগিব, অভিনয়তে হওক, সংগীততে হওক, মানে আগতে মানুহেতো পইচা নোহোৱাকৈ কাম কৰিছিলে, এতিয়াৰ দিনতো এইটো সম্পূৰ্ণভাৱে এটা।
1: নাই, আমিও যে প্ৰথম কৰিছিলোঁ তেতিয়াও আপোনাৰ সেই ইনলাভত পইচা লোৱা দিন আছিল আমাৰ, কি দিছে আমি তাত নাজানো, তেনেকুৱা দিনো আছিল আমাৰ।
0: আপোনাক মূলতঃ মানে মানুহে চিনি পায় বেছিকৈ কৌতুক অভিনেতা হিচাপে, আপুনি বেছি সেইটো চৰিত্ৰত বেছি ভাল পায় নেকি?
1: মই অলপ কমিক চৰিত্ৰ ভাল পাওঁ, অৱশ্যে এতিয়া মই বেছিভাগ চিৰিয়াছ চৰিত্ৰই কৰি আছোঁ।
0: চিৰিয়াছো কৰে ন, কিন্তু মানে মানুহে বিচাৰে আপোনাক কমিক
1: কমিক, আৰু মই নিজেও ভাল পাওঁ দেই।
0: সেইটো বেছি কঠিন হয় নেকি
1: কমিকটো,
0: মানুহক হঁহাবলৈ টান নে?
1: পৃথিৱীত আচলতে মানুহক হঁহাবলৈ টান, কন্দুৱাবলৈ আপোনাৰ একেবাৰে সহজ,
0: সেইটো হয়, মানে সংলাপৰ জৰিয়তে আপুনি মানুহক হঁহাব লাগিব, নহয় জানো?
1: হঁহাব লাগিব।
0: আৰু বাইদেউ আপুনি মানে বিহু নাচিছিলে প্ৰথমতে, সেয়া আপুনি কেনেকৈ আপুনি আগবাঢ়িলে সেইটোৰ ক্ষেত্ৰত?
2: মই বিহু বহুত সৰুৰ পৰা নাচিছিলোঁ, মোৰ ঘৰখনতো আচলতে মানে বিহু চৰ্চা আছিলে, তেনেকেই আৰম্ভ হৈ গৈছিলে আৰু। আমি গাঁৱৰ মানুহ, মানে গাঁও অঞ্চলৰ, বিহুটোতো থাকেই আৰু,
0: থাকে থাকে। এতিয়া এই ক্ষেত্ৰতো ঘূৰি ফুৰে ধৰক বিভিন্ন ঠাইত যায়, গতিকে ঘৰৰ মানে কেনেকুৱা দায়িত্বটো আপুনি লয়?
2: সম্পূৰ্ণ দায়িত্ব ক'ব
0: গোটেইখিনি চাই আপোনালোকৰ, তাৰ মাজতে সুধিছোঁ আপোনালোকৰ মানে পৰিয়াল বুলি ক'বলৈ কোন কোন?
1: আমাৰ ল'ৰা এটা, ছোৱালী এজনী।
0: কিমান ডাঙৰ?

0: ল'ৰাই যোৱাবাৰ এম বি এ কৰি ওলালে, ছোৱালীয়ে বি এছ চি ছেকেণ্ড ছেম
1: দিছে।
2: তেতিয়ালৈ মানে আপুনিয়ে দায়িত্ব লয় নহয় জানো?
1: তাই
0: তাই স্কুলৰ পৰা অনাৰ পৰা কলেজ পঠিয়ালে,
1: মা দেউতা আছিলে লগত, মা দেউতা গুচি যোৱাৰ পিছত মানে মোৰ দায়িত্ব পৰিলে আৰু।
2: মানে আচলতে স্কুল অনা নিয়া পৰা বুলি পঢ়োৱা বা গোটেইখিনি, এতিয়াতো বাৰু চিন্তা নাই নহয় জানো? কেতিয়াবা খং উঠে নেকি যে ইমান ঘূৰি ফুৰে বা মোৰ এই গোটেইখিনি এনেকুৱা নে কেনেকুৱা?
1: নাই, লাইনটো ভাল পাওঁ যে,
2: হয়
1: খং উঠিলেও মানে পিছত এডজাষ্ট হৈ যায়।
2: না, আপোনাৰ সেই আচলতে ছাপোৰ্টটোৱেই লাগে, আচলতে ছাপোৰ্টটো পাইছে কাৰণে আপুনি তেনেকৈ ধৰণে মুকলিমূৰীয়াকৈ গৈছে।
3: নিশ্চয়।
2: আপুনি ভাইমোমানত গৈছে নেকি?
3: নাই যোৱা,
2: যোৱা নাই ন?
3: তেনেকুৱা অফাৰ বিচাৰিছে, বহুবাৰ বিচাৰিছে, কিন্তু মই এই ঘৰুৱা কাৰণে মই নাযাওঁ, ইহঁতক এৰি যাব নোৱাৰোঁ। কিন্তু এবাৰ যাবলৈ মন আছে, যদি বিচাৰে যাম কেতিয়াবা।
2: সেইটো গ'লে আপুনি 9 মাহৰ কাৰণে যাব লাগিব?
3: যাম যাম,
2: এতিয়া যাব পাৰে আৰু। এতিয়া
3: মানে মাধ্যম মোৰ সেইটোতেই অভিনয় কৰা আছে এতিয়া, বাকী মই প্ৰতিটো মাধ্যমতে অভিনয় কৰিছোঁ।
2: আপুনি এম এছ আৰ গ্ৰুপৰ বা টেলিফিল্ম বা ভি চি ডি চবতে কৰিছে?
3: চব চব চব, বাকী নাই মোৰ, অকল মোৰ এইটোতে আছে।
2: যথেষ্ট সংখ্যক ভি চি ডিটো কৰিছে নিশ্চয়। অঁ, আজিকালি বন্ধ হৈছে প্ৰায়,
3: বন্ধ বন্ধ বন্ধ বন্ধ।
2: এতিয়া টিভি ধাৰাবাহিকত কৰিছে নেকি বৰ্তমান?
3: বৰ্তমান এখন মোৰ চলি আছে।
2: কোনখন? এখন
3: এখন আপোনাৰ এধানী সপোন বুলি, ৰঙত
2: হয়, তাৰ শ্বুটিং চলি আছে।
3: শেষ হ'ল,
2: শেষ হ'ল,
3: শেষ হ'ল,
1: টেলিকাষ্ট
2: টেলিকাষ্ট হৈ আছে,
3: চলি আছে।
2: কৌতুকৰ মাজেৰে এটা সমাজক যিটো বাৰ্তা দিয়াটো আপুনি কিমান মানে দায়িত্বশীল কাম বুলি ভাবে? মানে সাধাৰণতে কেতিয়াবা আমি ছিৰিয়াছ কথা এটা আমি বুজাব নোৱাৰোঁ মানুহক, কিন্তু কেতিয়াবা কৌতুকৰ জৰিয়তে আপুনি কেনেধৰণেৰে ভাবে কথাটো, যিকোনো বাৰ্তা এটা?
3: বুজি পাইছোঁ, আমি এটা সময়ত এটা আমাৰ কৌতুক গোষ্ঠীয়ে আছিলে, নহয় আমাৰতো বেলেগ আছিল, বেজবৰুৱা কৌতুক গোষ্ঠী, আমি অসমৰ বিভিন্ন মঞ্চত কৌতুক কৰি ফুৰিছিলোঁ তেতিয়া বুলি ক'ব লাগিব দেই, তেতিয়া। আৰু আমাৰ যিবিলাক আমি তাত যিবিলাক অনুষ্ঠান কৰোঁ,
2: হয়,
3: সেই অনুষ্ঠান প্ৰতিটো অনুষ্ঠানতে আমাৰ এটা এটা মেছেজ যায়, যদিও মানুহক আমি হহুৱাওঁ, হাঁহে মানুহে, সেই হাঁহিৰ মাজত এটা এটা মেছেজ থাকে আমাৰ। আমি এনেই ফুজুৰ ফাং কিছুমান নকৰোঁ আমি, আৰু সেইমতে আমি নাট্যকাৰ তৰুণ শইকীয়া, পংকজ্যোতি ভূঞা, দীপক গগৈ, তেওঁলোকে আমাক স্ক্ৰিপ্ট লিখি দিছিলে, আমি সেই স্ক্ৰিপ্টমতে আমি কাম কৰিছিলোঁ। মেছেজ নোহোৱাকৈ আপুনি কোনো বস্তু কৰিব নোৱাৰে, মেছেজ সমাজক আপুনি দিবই লাগিব, আৰু আমি নিদিলে কোনে দিব?
2: সেইটোৱে হয়, এইবিলাক মাধ্যমৰ
3: জৰিয়তে দিব লাগিব। গায়কসকলে গানৰ মাজেৰে দিছে, আমি এইবিলাকৰ মাজেৰে চেষ্টা কৰোঁ।
2: আৰু এই নৃত্য, বিহু নৃত্যৰ কথাটো, আপোনাৰ অভিনয়ৰ কথালৈ আহিম বাৰু মই, আপুনি নৃত্য পৰিৱেশন কৰি থকা সময়ৰ বিহু আৰু এতিয়াৰ কিবা পাৰ্থক্য আপুনি পাইছে নেকি?
1: পাইছোঁ পাইছোঁ।
2: কেনেকুৱা ধৰণৰ?
1: আগতে আমি যেতিয়া বিহু নাচি আছিলোঁ,
2: হয়,
1: তেতিয়া কোনো মানে ৰুল ৰেগুলেশ্যন নাছিলে বুলি
2: ক'ব,
1: মানে বিহুটো তেজতো হৈছিলে, মুকলিও হৈছিলে, বিশেষকে মুকলিয়ে হৈছিলে, মানে
2: যিটো ব্যাকৰণটো নাছিলে,
1: নাছিলে নাছিলে, এতিয়া গ্ৰাফিক্স যোনটো এতিয়া আছে মানে সেইটো নাছিলে, কথা নাছিলে, মানে
2: এইটো
1: মন ফূৰ্তি কৰি নচা হৈছিলে আৰু মানে তেতিয়া। আজিকালি যিটো মানে একেই হ'ব লাগিব মানে নাচনীৰ যিটো নৃত্যৰ হেৰিটো, আগতে সেইটো নাছিলে।
2: লগতে আৰু এটা কথা পাৰ্থক্য আহিছে, ধৰক যিটো কমাৰ্চিয়েল কথাটো আহিছে, আচলতে আগতেতো খুব চখতেই কৰে, অভিনয়ৰ ক্ষেত্ৰতে হওক বা নৃত্য, এতিয়াতো যথেষ্ট পইচা উপাৰ্জনৰ এটা পথ বুলি ক'ব লাগিব। আৰু অভিনয়ৰ প্ৰতি কেনেকুৱা ধৰণেৰে আপুনি প্ৰথম কেতিয়া অভিনয় কৰিলে এওঁলোকৰ ঘৰলৈ আহি?
1: ঘৰলৈ আহি মই মানে এওঁলোকে চিৰিয়েল কৰি থাকেতো, আমাৰ ঘৰতো শ্বুটিং হৈ থাকে, তেতিয়া মই মানে ভাবোঁ মোক কেমেৰাৰ সন্মুখত এবাৰ যাবলৈ দিব দেই, তাৰপিছত কেমেৰা আগেদি যাবলৈ হ'লেও মানে দিব। তাৰপিছত প্ৰথম এখন কৰিছিলোঁ নেকি, শালগুটি সন্ধান, আমাৰ জ্যোতিদাহঁতে কৰিছিলে, টেলিফিল্ম আছিলে। তাৰপিছত কৰিলোঁ মেৰপাক বুলি চিৰিয়েলখন, প্ৰথম চিৰিয়েলেই আছিলে নেকি, দূৰদৰ্শনৰ প্ৰথম চিৰিয়েল আছিলে মেৰপাক, তাতো মই 3টামান খণ্ডত কৰিলোঁ, তেনেকেই। আৰু মাজতে বহুত গেপো পৰিলে বাৰু, ইহঁত সৰু হৈ আছিলে ইহঁতৰ হেৰি,
2: সেইটো এটা কথা থাকে।
1: এতিয়া নেক্সট গুৱাহাটীলৈ যোৱাৰ পৰা 2 এখন কৰি আছো আৰু।
2: এতিয়া আপোনালোকে গুৱাহাটীত থাকে নেকি?
3: গুৱাহাটী চতিয়া দুইটা,
2: এতিয়া যিকোনো এটা ক্ষেত্ৰতে তেখেতৰ এটা চৰিত্ৰ যেতিয়া কৰে তেখেতে, আপুনি তেওঁক কয়নে মানে ভুল ভুল বুলি নকওঁ মই আচলতে, যে এইটো এনেকুৱা হ'ব লাগিছিলে, তেওঁৰ সমালোচনা চলে নহয় জানো, আপুনিও নিশ্চয়
3: তেনেধৰণে।
2: এতিয়ালৈকে কৰা আপোনাৰ চৰিত্ৰসমূহৰ ভিতৰত কিবা স্মৰণীয় ভাল লগা তেনেকুৱা আছে নেকি, যে কোনটো চৰিত্ৰ আপুনি?
3: চৰিত্ৰ আচলতে মই যিবিলাক চৰিত্ৰ কৰোঁ
2: সকলোৱে বিভিন্ন বেলেগ বেলেগ ধৰণৰ,
3: বেলেগ বেলেগ ধৰণৰ চৰিত্ৰ কৰিছোঁ আজিলৈকে, আৰু প্ৰতিটো চৰিত্ৰই মোৰ ভাল লাগে, আৰু প্ৰতিটো চৰিত্ৰ মোৰ প্ৰিয় হৈ পৰে, আৰু মানে তেতিয়া মোৰ পৰিৱেশন কৰিও ভাল লাগে। তাৰ ভিতৰতো কিছুমান খুব ভাল লগা চৰিত্ৰও থাকে, আছে, বহু চৰিত্ৰ আছে, কিমান কওঁ
2: আপোনাৰ,
3: কিমান কওঁ আপোনাৰ, মই নিজৰ হিচাপ নাই কিমান কৰিছোঁ।
2: অকণমান আমি সংলাপ এটা শুনিলোঁ আপোনাৰ পৰা, আমাৰ শ্ৰোতাসকলেও ভাল পাব।
3: সংলাপ বুলি ক'লে, আপোনাৰ এখন নাটক কৰিছিলোঁ।

0: নাটকখন পংকজজ্যোতি গুহাৰ নাটক আছিলে। নাটকখন আছিল আপোনাৰ প্ৰত্যাৱৰ্তনৰ পথৰ সত্য। সেইখন গৈ গৈ এটা সময়ত আপোনাৰ ভি চি ডি হ'ল জোনবাই বুলি। তাত এটা মই চৰিত্ৰ কৰিছিলোঁ, সেই চৰিত্ৰটো এটা সংলাপ আছিল, এইটো দৰ্শকৰ প্ৰায় মুখে মুখে সংলাপটো আছিল। এনেধৰণৰ মানে এই আগদিনাখন মানে মানুহজনৰ সৈতে একেলগে বজাৰত এটা মাছ কিনি খাইছিলোঁ, পিছদিনা মানুহজনৰ মৃত্যু হৈছিল। মই খবৰটো পাই মই তেওঁক খবৰ ক'বলৈ গ'লোঁ আৰু তাত বিভিন্নজন মানুহ আহে, চবেই দুখ প্ৰকাশ কৰে। এটা সময়ত তেওঁৰ ঘৈণীয়েক আহিছে দৌৰি দৌৰি, মানে মৃত্যু গম পায়। তেতিয়া মই তেখেতক কৈছিলোঁ, অ' বাইদেউ আপুনি কিয় দুখ কৰিছে, দুখ মইহে কৰিব লাগে, যোৱাকালি বজাৰত 300 টকা দৰত ইমান ডাঙৰ এটা ৰৌ মাছ কিনিলোঁ, মাজতে দুভাগ কৰি আগডোখৰ তেখেতে নি খাইছিল আৰু পিছডোখৰ কোনে খাইছিল জানে, মই অ' বাইদেউ মইহে দুখ কৰিব লাগে। এইটো আছিলে বস্তুটো। সেই সংলাপটো মানে প্ৰত্যেকজনে খবৰ কৰিবলৈ অহা মানুহকে মই দুখ কৰা মানুহক কওঁ যে আপুনি কিয় দুখ কৰিছে, মইহে দুখ কৰিব লাগে, যোৱাকালি বজাৰত 300 টকাৰ দৰত এটা ৰৌ মাছ কিনি লৈ মাজতে দুভাগ কৰি আগডোখৰ তেখেতে খালে পিছডোখৰ কোনে খালে জানে।
1: সুন্দৰ এটি সংলাপ, মানে জোনবাই ভিজিটিত থকা
0: নাই। হয় হয় হয়, এই পবিত্ৰ মাৰ্গৰিটাৰ আছিলে এইখন।
1: ঘৰুৱা কাম কাজত কেনেধৰণে আপুনি সময় দিবতো নোৱাৰে নিশ্চয়, মানে পাকঘৰত
0: থকা কিনি অকণ দিওঁ,
1: সহায় কৰে নেকি,
0: কৰোঁ কৰোঁ কৰোঁ,
1: বনাই নেকি কিবা,
0: মই মাংস বনাই ভাল পাওঁ, এইটো বনাই ভাল পাওঁ, খাই ভাল পাওঁ।
1: তেওঁৰ আপুনি সাজ পোছাকত আমি চকু দিয়েনে যে আজি এইটো নিপিন্ধিবা ভাল লগা নাই তেনেকুৱা?
0: শ্ৰীমতী হয়, তেওঁ যি পিন্ধে সেইটোৱে মোৰ ভাল লাগে,
1: অকল দেখুৱাই নহয় যে। খং কাৰ বেছি?
0: মোৰ।
1: আৰু আপুনি কি কৰে তেতিয়া?
2: মনে মনে থাকোঁ,
1: মানে দুখন তাল আপুনি মনে মনে থাকে নহয় জানো, আৰু লাহে লাহে কমি জানে কিমান সময়?
0: নাই নাই নাই, এয়া অকণমান ফটকে ধমকি এটা মাৰি, তাইক ধমকি মাৰি পোৱাই নাই, এনেই কেতিয়াবা কি হ'ল
2: মানে খং যদি উঠিব এতিয়া।
1: হয় হয়, নাটক আপুনি পৰিচালনাও কৰে?
0: কৰিছোঁ।
1: আপুনি বিভিন্ন ঠাইতে কৰিছেনে?
0: বিভিন্ন ঠাইত, চতিয়া, চতিয়াততো কৰিছোঁ আৰু।
1: হয়, তে আপুনি নিজে যেতিয়া পৰিচালনা কৰে নিজে অভিনয় কৰে?
0: নকৰোঁ,
1: অসুবিধা হয় নহয়,
0: মই অসুবিধা পাওঁ।
1: আৰু অভিনেতাসকলৰ পৰা আপুনি বা অভিনেত্ৰীসকলৰ পৰা যিটো অভিনেতা আদায় কৰাটো ক্ষেত্ৰত কেনেকুৱা ধৰণৰ আপোনাৰ, আপুনি সফল হয় নে অসুবিধা হয় কিছুমানৰ ক্ষেত্ৰত?
0: কেতিয়াবা আপুনি অসুবিধাৰ সন্মুখীনত পৰোঁ, কিন্তু মই প্ৰায়ে মই আচলতে মই আপোনাক যেতিয়া মই নাটকখন ডিৰেকশ্যন কৰিবলৈ যাওঁ, মই অলপ দিন তেওঁলোকৰ লগত কথা পাতি মই গম পাওঁ তেওঁলোকক কোন কি কি বস্তু কোনে খাব, ই দুৰ্যোধন হ'ব নে ভীম হ'ব, ঠিক তেনেধৰণে মই গম পাই পেলাই তেওঁলোকক মাতিব লাগে। শেষত মই নিজৰ বস্তুটো মই তেওঁলোকৰ পৰা উলিয়াই ল'ব পৰা মোৰ হেৰিটো আছে, মই পাৰোঁ আৰু মই খুব মানে আণ্ডাৰষ্টেণ্ডিঙত কৰোঁ, এইটো মোক লাগিব বুলি নাই,
1: কৰি দেখুৱাই চাগৈ আপুনি?
0: দেখুৱাওঁ, নিশ্চয় দেখুৱাওঁ, মই প্ৰতিটো কেৰেক্টাৰ কৰি দেখুৱাওঁ
1: যিহেতু আপুনি নিজে অভিনেতা, গতিকে সেইটো এটা আচলতে সুবিধা হয় আপোনাৰ?
0: মোৰ সুবিধা হয়, প্ৰতিটো চৰিত্ৰ কৰি দেখুৱাওঁ, কিন্তু সেই প্ৰতিটো চৰিত্ৰ আকৌ মই কৰিব নোৱাৰোঁ কিন্তু ষ্টেজত আপুনি উঠাই দিলে,
1: নহয় সেইটো হয়।
0: এতিয়া মই আপুনি মোক ধৰক আপুনি কংস ভাৰত মাতি দিবলৈ গ'লে মই আপোনাক মাতি দেখুৱাই দিব পাৰিম, কিন্তু আপুনি মোক যদি কংস চৰিত্ৰটো কৰিবলৈ দি দিয়ে মই আকৌ নোৱাৰোঁ, সেইটো মই ফেইল হৈ যাম।
1: এতিয়া আপুনি কৈছে ভ্ৰাম্যমানৰ বাহিৰে আপুনি গোটেইকেইটাতে কৰিছে, টিভি চিৰিয়েল কৰিছে, আগতে ভি চি ডি বা ভিডিঅ' কৰিছিলে, আপুনি চিনেমাটো কৰিছে? আপুনি
0: চিনেমাও কৰিছোঁ,
1: ৰেডিঅ' নাটক,
0: ৰেডিঅ' নাটক কৰিছোঁ মই গুৱাহাটীত।
1: এতিয়া আটাইতকৈ অসুবিধা বুলি ক'বলৈ গ'লে আচলতে আটাইকেইটাতে আছে, কেমেৰা সন্মুখত কৰাটো মানে কঠিন, কোনো ধৰণৰ মানে অপেচাদাৰী নাটকত কৰিলে দৰ্শকৰ সন্মুখত কৰাটো খুব ডাঙৰ কথা, মানে এইটো ৰিয়েকশ্যন লগে লগে পাই যায়। ৰেডিঅ'টো অলপ অসুবিধা হয় নহয় জানো কৰিবলৈ, মানে যিটো ফিলিংছটো আনিবৰ
0: আচলতে মাধ্যমটোত প্ৰতিটোতে বেলেগ বেলেগ, আপুনি যদি তাৰ প্ৰতি জানে তেতিয়া প্ৰতিটো মাধ্যমত আপুনি চলি যাব পাৰিব, কিন্তু মঞ্চৰ অভিনয়টো অতি টান, আৰু তাতকৈ টান ভাওনাত অভিনয় কৰাটো।
1: মই ভাওনাৰ কথা সুধি আহিমেই বাৰু,
0: মই কিন্তু অভিজ্ঞ নহয় দেই ভাওনাৰ ওপৰত, কিন্তু মই জানো যে ভাওনাটো আটাইতকৈ টান, তাৰপিছত মঞ্চতো টান, কাৰণ ৰিজাল্ট পথ লগে লগে।
1: ভাওনাটো আপুনি টান বুলি কিয় ক'লে?
0: দৰ্শকখিনি আপোনাক এনেকৈ চাই থাকেতো, একদম ওচৰৰ পৰা চাই থাকে, আপোনাৰ ফাঁকি দিয়াৰ আপোনাৰ তাত কোনো চান্স নাই, তাৰমানে আপুনি ফাঁকি দিব নোৱাৰে, আপুনি ফাঁকিলে এনেকৈ কৈ দিব, আৰু ভাওনাবিলাক প্ৰায় ভাওনাতে আপোনাৰ দৰ্শকৰ প্ৰায় ভাওনাবিলাক মুখস্থই থাকে,
1: আৰু প্ৰতিক্ৰিয়া লগে লগে পায়,
0: লগে লগে আপুনি ছেকেণ্ডত পাব, আপুনি আপুনি ধৰা পৰিবই, আপুনি ফাঁকি দিব নোৱাৰে।
1: থিয়েটাৰটো একেটা কথাই, কিন্তু
0: থিয়েটাৰ দৰ্শক দূৰত থাকে, অলপ দূৰত থাকেতো অকণমান সাৰিবলৈ ভাল, সাৰিবলৈ ভাল, কিন্তু আপুনি অতি টান, মঞ্চ অতি টান,
1: আগফালেও দৰ্শক পিছফালেও দৰ্শক থাকে, সেইটো এটা কথা,
0: সেইটো কথা
1: মাধ্যমটো। এনেই ভাওনাৰ লগত আপুনি তেনেদৰে জড়িত নহয় নেকি?
0: মই ভাও দিছোঁ, মই দুটৰ ভাও দি ৰজাৰ ভাওলৈ মানে ৰিটায়াৰমেণ্ট হৈছোঁ, কিন্তু মানে তথাপি মই ভয় কৰোঁ ভাইৰ,
1: হয় হয়
0: সেইটোকে, কিন্তু কেমেৰা সন্মুখত মই দি দিম আপোনাক।
1: কেতিয়াবা সহ অভিনেতাৰ কাৰণে আপুনি বিপদত পৰিছে নেকি? আপুনি
0: মঞ্চত,
1: মঞ্চতেই হওক বা বিভিন্ন ক্ষেত্ৰতে হওক, কেতিয়াবা আচলতে লগৰজনৰ যদি ছাপৰ্টটো নাপায় আপুনিও আপোনাৰ অভিনয়

0: দৰ্শন কৰাৰ সুযোগটো আচলতে কম পায়, তেনেকুৱা হৈছে নেকি অভিজ্ঞতা?
1: হয় তেনেকুৱা কেতিয়াবা হৈ যায়, খুব ভাল পাৰফৰ্মেঞ্চ হৈ থকা নাটক এখন আপুনি কেতিয়াবা লগৰজনে কেতিয়াবা কিবা কাৰণত ফেইল হয়, তেতিয়া আপুনি অসুবিধা হয় আৰু তেতিয়া আপুনি নিজেই চেষ্টা কৰি তাক মিলাই কুৰাই নি গ'লেও ঠিক কৰিব লাগিব, কাৰণ অকল দৰ্শক বহি আছে।
0: অকণমান তেনেকুৱা খুহুটীয়া কথা বা স্মৰণীয় আছে নেকি?
1: আছে আছে, বহুত আছে। নাটক
0: শ্ৰোতাসকলৰ লগত অকণ ভাগ বতৰা কৰক।
1: নাটকৰ কথা বুলি ক'লে আপোনাৰ মোৰ লগত পাতিলে আপোনাৰ ৰাতিপুৱাই যাব,
0: ভাল লাগিব, আমাৰ ভাল লাগিব, আমাৰ শ্ৰোতাসকলে ভাল।
1: তাৰমানে মই অসমৰ কোনো মঞ্চ নাই নেকি য'ত মই উঠা নাই, এম এছ আৰ গ্ৰুপত
0: মানে ভিতৰত কিবা ঘটনা হৈ থাকে কেতিয়াবা, আমি গম নাপাওঁ, সেই তেনেকুৱাতে মই আপোনাক আচলতে
1: বহু মঞ্চত উঠিছোঁ।
0: হয়,
1: এই একাংক নাট প্ৰতিযোগিতাবিলাক যে হয়, সেই একাংক নাট প্ৰতিযোগিতা মই অসমৰ বহু মঞ্চত কৰিছোঁ আৰু তেনেকুৱা প্ৰতিযোগিতাবিলাকত আমাৰ বহু ঘটনা ঘটিছে।
0: হয়, তেনেকুৱাতে আমাক কওকচোন বাৰু।
1: তেনেকুৱা এটা ঘটনা ক'বলৈ মই ক'বলৈ গ'লে আপোনাৰ 2004-03 চনমান হ'ব, আমি এখন নাটক কৰিছিলোঁ, নাটকখনৰ নাম আছিল মৌচুমী আহিব।
0: মৌচুমী আহিব
1: আহিব, নাট্যকাৰ পংকজ্যোতি ভূঞা।
0: হয়,
1: আৰু সেই দৰ্শকে ভাবি থাকে যে মৌচুমী আহিব যেতিয়া ছোৱালী এজনী আহিব, আচলতে নহয়। সেই নাটকখনত মোৰ এটা চৰিত্ৰ আছিল, সেই চৰিত্ৰটোৰ মোৰ এগেইনষ্টত মোৰ মানে ছেক্ৰেটেৰী কেৰেক্টাৰ এটা আছিল, তেওঁ লেডিজ। তাত মই মঞ্চত পাইপত মই বান্দৰ বিষ খাওঁ, পাইপত যে বান্দৰ বিষ খায়, বান্দৰ বিষ খাওঁ, তাই চাই লগোৱা থাকে, কেৰেক্টাৰ তেনেধৰণৰ আছিল। তাইৰ ডাইলগটো আছিলে মানে, ছাৰ এই আপুনি বান্দৰ বিষ খোৱা স্বভাৱটোৱে ৰখ, এই বান্দৰ বিষ গোন্ধ পাই পাই মোৰ নিজকে বান্দৰী বান্দৰী লাগিছে। ফুল নাটক গৈ আছে আপোনাৰ, মই পাইপত পিৰি সুমুৱাই টানি ডাইলগ কৈ আছোঁ, তাই মোক কৈছে ছাৰ আপুনি এই চিগাৰেট খোৱা অভ্যাসটোৱে ৰখ, এই চিগাৰেটৰ গোন্ধ পাই পাই মোক বান্দৰী বান্দৰী লাগিছে। মোৰ মানে তালু শুকাই গৈছে, মানে কি হ'ব এতিয়া, মানে তাত ইমান ফিলিংছত আছে নাটকখন, দৰ্শকে ধৰিব পৰা নাই, কিন্তু মোৰ লাগি গৈছে। মই লগে লগে বোলে তুমি চশমা চেঞ্জ কৰা, তোমাৰ চকুৰ পাৱাৰ বেয়া হৈছে, তুমি চশমা চেঞ্জ কৰা ইমিডিয়েট, মই বান্দৰ বিষ খাই আছো, তুমি চিগাৰেট ওলোৱা, গেট আউট, ষ্টেজৰ পৰা বাহিৰ কৰি দিছোঁ, ষ্টেজৰ পৰা আউট কৰিলোঁ। কেৰেক্টাৰ
0: তেওঁৰ আৰু সংলাপ আছিল,
1: আছিলে, তেওঁ আউট কৰিলোঁ, মোৰ লগত আৰু এজন আছিল, তেওঁৰ সৈতে তাইৰ ডাইলগখিনি মাতি নাটকখন লৈ গৈছোঁ।
0: হয় হয়,
1: আৰু এখন নাটক আছিল তেনেকৈ আপোনাৰ, মই মানে ভুলকৈ মাতিব লাগে ডাইলগ, ডাইলগটো মই ভুলকৈ ক'ব লাগে, মই ডাইলগটোত শুদ্ধ হৈ কৈছোঁ মানে। এতিয়া মোৰ লগৰ আৰ্টিষ্টে মোক কৈছে যে সদায় ভুলকৈ কয়, আজি আকৌ শুদ্ধকৈ ক'লে, বুজিছেনে, বোলে শুদ্ধকৈ ক'লো নেকি, শুদ্ধকৈ ক'বলৈতো চেষ্টা কৰিব লাগে, এনেকৈ নাটক গৈছে।
0: এইবিলাক ভাল লাগে আচলতে, সৰু সুৰা ঘটনা দৰ্শকে গম নাপায়,
1: দৰ্শকে গম নাপায়, কিন্তু আমাৰ মাথাত বেয়া হৈ যায়, কাৰণ আমাৰ বেষ্ট গ্ৰুপ পাব লাগে, ধান্দাটো সেইটো থাকে, ইটো যদি গম পাইছোঁ আমি গ্ৰুপ নাপাম, সংবনা হ'ব।
0: হয় হয়, সেইটো কথা মানে স্মৰণীয় ঘটনা আচলতে এইবিলাক।
1: আৰু এবাৰ আপোনাৰ এটা সাংঘাতিক কথা আছিলে, এইখন নাটকৰ নাম আছিল এ পলিটিকেল ড্ৰিম, সেইখনো পংকজজীৱীৰ নাটক। মই তাত মানে সপোনত ৰজা হৈ যাওঁ আৰু এজন মন্ত্ৰী হৈ যায়, নাটক গৈ আছে গৈ আছে, সেই সংলাপটো পাহৰি গ'ল, এই তৰোৱালখন থাকে নহয়, সেই তৰোৱালখন এনেকৈ উঠাই পেলাই মোক মানে মই ওপৰত থাকোঁ, সি মোক কৈছে মই পাহৰিলোঁ তই ক, মই তেতিয়া কৈছোঁ চেণ্ডেলযোৰীয়ালে কেনেকৈ আহিল, মই চেণ্ডেল ইমান পোৱা দেখি তাই তাৰ আহি গ'ল, তাৰমানে চেণ্ডেলৰ কথাটো আছিল। তাৰপিছত মানে আপোনাৰ 60 থকা নাটক আপোনাৰ একেচোতে 80 পোৱাই দিছে, ইমান স্পীডত গুচি গ'ল নাটকখন। তাৰমানে
0: সেইটো আচলতে সেইটো মানে যিটো প্ৰেজেঞ্চ অফ মাইণ্ডটো কথা, সেইটো সকলো সাজু থাকিব লাগিব,
1: সাজু থাকিব লাগিব,
0: কি কেতিয়া কি ঘটনা হয় ক'ব নোৱাৰি,
1: কোনো কাৰণত আমি ক'ব নোৱাৰোঁ।
0: হয় হয়, এইবিলাকেই ভাল লাগে আপোনাক মানে পিছৰ জীৱনত এইবিলাক মনত পৰিলে,
1: এই এতিয়া আমাৰ মানে ভাল লাগে। এবাৰ আপোনাৰ এখন নাটক আপোনাক কওঁ, মই বেছিয়ে কৈ আছোঁ নেকি আকৌ,
0: নাই নাই নাই,
1: তাৰমানে এই সৌৰভ হাজৰিকা মলয়,
0: হয় হয়,
1: তেওঁ আছিলে, মই আছিলোঁ, এনেকৈ আমি মানে মূৰ এটা কাটি পেলাই, মূৰটো আমি কাটি দিব লাগিব এই পলিটিকেল জীৱনতে, তাক কাটি দিওঁ মাথাটো, তাৰপিছত মাথাটো বনাই থোৱা থাকে, তাৰমানে এটা জেগাত লুকুৱাই থোৱা থাকে, সেই মূৰটো উলিয়াই পেলাই মই ডাইলগ কওঁ, ইয়াক কাপোৰখনে ঢাকি কেৰেক্টাৰটো চুচুৱাই লৈ যোৱা হয়। মোৰ লগৰ আৰ্টিষ্টটোৱে কৰি থাকোঁতে ভৰি লাগি মূৰ আগতে ওলাই গুচি গ'ল, মূৰ আগতে দৰ্শকে দেখিলা মানে, বুজিছেনে, কিনেকে কি কায়দাত মিলাই সেই মূৰ আকৌ আগৰ জেগালৈ আনি থৈ নাটক গৈছে, ভাবিব নোৱাৰি মানে,
0: ভাল লাগে এনেকুৱা কথাবিলাক মানে মনত পেলাই ভাল লাগে আচলতে। এনেই ঘৰতো আপোনালোকৰ সংলাপ চলি থাকে খুহুটীয়া, মানে আপুনিতো যিহেতু কৌতুক চৰিত্ৰ বেছি ভাল পায়, ঘৰতো অলপ এনেকৈ ফূৰ্তি কৰি থাকেনে, বাইদেউ ক'ব
2: কেনেকুৱা,
0: ঘৰত চিৰিয়াছ নেকি?
2: ঘৰত চিৰিয়াছ, টেনচন
0: টেনচন কিয়,
2: কিন্তু অলপ দেৰি মানে কথা পাতি দিলে গুচি যায় আৰু সেইখিনি।
0: কেতিয়াবা মতবিৰোধ হয় মানে, আমাৰ যিটো দাম্পত্য কলহটো
1: সৰু সুৰা থাকে,
2: নমতা
1: নমতিটো নাই দেই, আজিলৈকে হোৱা নাই আৰু, 30 বছৰ পাৰ কৰিছো,

0: হয় হয়।
1: এতিয়া শিল্পী দম্পতী হিচাপে আপোনালোকৰ সুবিধা অসুবিধা কি পাইছে আপোনালোকে? সুবিধাই মোৰ মতে যথেষ্ট হ'ব, কাৰণ ইজনে সিজনক বুজি পায়।
0: অঁ, সেইটোত আমাৰ কোনো প্ৰব্লেম নহয়।
1: মানে
0: মই ধৰক এসপ্তাহ দুসপ্তাহ এমাহ গুচি গ'লেও তাইৰ কোনো প্ৰব্লেম নাই।
2: দীঘলীয়াকৈ
0: তাইয়ে চম্ভালিছে গোটেই ছটা বছৰ। মোৰ ছোৱালী যেতিয়া জন্ম হৈছিলে মই তেতিয়া এখন ভিচিডিত মই নাচি আছো। তাত
1: ছোৱালী ডাঙৰ নেকি আপোনাৰ?
0: ছোৱালী সৰু,
1: ছোৱালী সৰু।
0: মই 2006 চন, 2006 চনত তাইৰ জন্ম। তাই যেনে মানে হস্পিটেললৈ নিছে, মই ৰহাত মই নাচি আছোঁ গান এটা বিহুৰ, তেতিয়া মই গম পাইছোঁ। মানে
1: যি নহওক, আপুনি যেতিয়া সেইটো কৰিবই লাগিব, আপুনি যেতিয়া পেচাই।
0: হয় হয় হয়।
1: আপোনালোকৰ ল'ৰা ছোৱালীৰ এই ক্ষেত্ৰত কেনেকুৱা আগ্ৰহটো?
0: আগ্ৰহ আছে, আগ্ৰহ আছে, আগ্ৰহ আছে। অভিনয়পতি আছে মোৰ ল'ৰা
1: নেকি?
0: নাই নাই নাই, ল'ৰাই লিখিছে, নিজেই কৰে, নিজেই কৰে। বল তুমি এতিয়াই নহয় ৰ'বা, আগতে নিজে ঠেঙৰ ওপৰত ঠেং দি তুলি লোৱা, তাৰপিছত লাহে লাহে তোমাক পাৰিবা।
1: সফল দম্পতীৰ যদি আমি সংজ্ঞা বুলি কওঁ, কি বুলি ক'ব?
0: আমি এইটো এতিয়ালৈকে সফল
1: হ'বলে তাকেতো, গতিকে আনকো মানে সেইকাৰণে প্ৰশ্নটো আনিছোঁ। এইটো কাৰণে আজিৰ তাৰিখত যিটো বিবাহ বিচ্ছেদটো এটা সাধাৰণ কথাৰ নিচিনা লগা হৈছে,
0: অকণমান
1: ছিৰিয়াছ কথালৈ আহিছে।
0: সঁচা কথা কৈছে আপুনি,
1: মানে যেনে সহজতেই এটা সম্পৰ্ক ছেট কৰি দিব পাৰি। গতিকে আপোনালোক দুয়োৰে মই অকণমান মতামত ল'ব বিচাৰিছোঁ। আপোনালোকক খুব সুন্দৰভাৱে দেখা পাইছোঁ, হাঁহি মাতি এটা সুন্দৰ জীৱন পাৰ কৰিছে আচলতে। সেই টিপছটোকে অকণমান আমাৰ সেইসকল মানে শ্ৰোতাক দিয়কচোন, কেনেকৈ কি কৰিব?
0: টিপছ বুলি ক'লে মানে আচলতে সাংসাৰিক জীৱনটো মই ভাবোঁ যে আণ্ডাৰষ্টেণ্ডিং।
1: অঁ, সেইটোতো হয় হয়।
0: যদি ইজনৰ সিজনৰ আণ্ডাৰষ্টেণ্ডিংটো থাকে, মই ভাবোঁ পৃথিৱীত কোনো শক্তিয়ে আপোনাক হেৰি কৰিব নোৱাৰে। ইজনে সিজনক বুজি পাবই লাগিব,
1: এৰা ধৰা বুজাবুজি
0: পুৰা বুজি পাব লাগিব, কাজিয়াও লাগিব লাগিব, মৰমো থাকিব লাগিব, তাৰ মাজতে চব চলি থাকিব। মেইন বস্তু আণ্ডাৰষ্টেণ্ডিং বুলিয়ে মই ভাবোঁ।
2: আজিকালি মানে প্ৰেমৰ গভীৰতাটো নাইকিয়া হ'ল,
1: নাই হয়, অৰ্থকেন্দ্ৰিক প্ৰেম বুলি ক'লেও
0: এইটো ঠিক কৈছে আপুনি।
1: এতিয়া মই মানে আপোনালোকৰ আঁত ধৰিয়ে কওঁ, আপোনাৰ যেতিয়া বিয়া ঠিক হৈছে, আপুনি নিশ্চয় একো নকৰে মানে কি, অভিনয় অভিনয় কৰে?
0: অভিনয় কৰোঁ হয়।
1: সেইটো এটা সেই সময়ত খুব ডাঙৰ প্ৰশ্ন আছিল,
0: প্ৰশ্ন আছিল যে ল'ৰাটো সন্মুখীন হৈছোঁ আমি,
1: ল'ৰাটোৱে কি কৰে?
0: হয় হয়।
1: কিন্তু আৰু সেইটো আপোনাৰ মা দেউতাই আপোনাৰ এটা তেওঁৰ ওপৰত বিশ্বাস ৰাখি আপোনাক আৰু আপোনাক ভালদৰে তেওঁ এতিয়াও চলাই আছে নহয় জানো?
0: নহয়, এতিয়া মোৰ ধৰক ইহঁতৰ ঘৰখনে গৌৰৱ কৰে, ভাল লাগে মোৰ সেইটো।
1: সেই
0: এটা সময়ত ধৰক মই এক্টৰ আছিলোঁ, কিন্তু এতিয়া মই এক্টৰটো তেওঁলোকৰ কাৰণে গৌৰৱৰ কথা।
1: সেইটোৱে, সেইখিনি সেই বিশ্বাসটো আছিলে কাৰণে এইটো কথাটো আচলতে সেইখিনিয়ে আৰু। অহা জনমতো একেধৰণে থকাৰ মন আপোনালোকৰ?
0: নাই, বিয়া হওঁতেতো 7 জনম থাকিম বুলিয়ে কৰিছোঁ, মোৰ গুৰিটো 7 জনম থাকে।
1: এইখিনি এটা মোৰো সেই কৌতুক মন লৈ আহিছে, সেই মানে আমাৰ আচলতে অসমীয়া সমাজৰ নহয় এইটো, যিটো কাৰবাচত যিটো কৈছে যে এইটো কৰবাচতো হেৰি কৰিব আৰু মানে
0: বিবি জিনেবি নেৰি দেউতাই মৰ নেগেবি নেৰি দেউতাই,
1: তেনেকুৱা কথা হয় হয়। আৰু আপোনালোকৰ অনাগত জীৱনত কি কৰাৰ মন আছে? আপুনিতো এতিয়া ইমানখিনি পাৰ কৰিছে, ল'ৰা ছোৱালী ডাঙৰ হৈছে, কৰিয়েই আছে অভিনয়টো, আপুনি কৰিয়েই যাব, এনেই আৰু কেনেকুৱা ধৰণৰ কিবা পৰিকল্পনা হাতত?
0: অভিনয়তে থাকিব,
1: অভিনয় থাকিব,
0: পৰিকল্পনাও যদি হয় বা কৰোঁ অভিনয়ৰ ক্ষেত্ৰতে হ'ব।
1: আমাৰ অভিনয় আগ্ৰহী যুৱক যুৱতীসকলৰ উদ্দেশ্যে আপুনি কি ক'ব, তেওঁলোকে কেনেধৰণৰ এই ক্ষেত্ৰত আগবঢ়া উচিত?
0: কিন্তু সাধনা লাগিব, একাগ্ৰতা লাগিব, আৰু শিকিব লাগিব, নজনা কথাটো জানিবলৈ ইচ্ছা কৰিব লাগিব, জনাজনক সুধিব লাগিব,
1: আৰু মানে যোগ্যজনৰ পৰা শিকিব লাগিব,
0: শিকিব লাগিব। মই নজনা কথাটো মই আপোনাৰ পৰা সৰুৰ পৰাও শিকিব লাগিব, ডাঙৰৰ পৰাও শিকিব লাগিব। মই নজনা কথাটো আপোনাক সুধিব লাগিব, মই এই বস্তু নজনো, আপুনি তেতিয়াই মোক বুজাই দিব, তেতিয়া মই বুজি পাম। সেই আগ্ৰহখিনি থাকিব লাগিব, কষ্ট কৰিব লাগিব। এনেই পটকৈ অভিনেতা হ'বলৈ ইমান সহজ নহয়। মই আজি 39-40 বছৰ মই অভিনয় কৰি আছোঁ, প্ৰতি মাহত মই ৰং গাওঁৱেই, কিন্তু মোৰ এতিয়াও সাধ্য হোৱা নাই যে মই এজন অভিনেতা, এনেকৈ ক'ব পৰা মোৰ সাধ্য নাই। মই নিজক কেতিয়াও নাভাবোঁ মই যে মই অভিনেতা হ'লোঁ।
1: আৰু সকলোৱে সেই গ্লেমাৰটো দেখে যে আপোনাক এটা চিনি পায়,
0: হয়,
1: কিন্তু সেই চিনি পোৱা সেই পৰিচয়টো আপুনি একেদিনাই পোৱা নাই?
0: নাই নাই, বাপৰে বাপ।
1: গতিকে সেইটোৰ কাৰণে আপুনি এটা
0: কষ্ট সংগ্ৰহ
1: কৰিছে,
0: বহুত দীঘল জাৰ্ণি
1: হয় সেই কথাখিনি, মানে একেদিনাই আজিকালি হিৰো হ'ব লাগে সকলোকে,
2: আজিকালি
1: সেইটোৱে হৈছে,
0: তেনে কোনো হ'ব নোৱাৰে পৃথিৱীত, মই ভাবোঁ কোনো হ'ব নোৱাৰে।
1: এনেই আপোনালোকৰ ল'ৰা ছোৱালীয়ে আপোনালোকে বুজি পায়, মানে উদাহৰণস্বৰূপে ধৰক জন্ম

0: দিনটোত আপুনি উপস্থিত নাই বা এনেকুৱা ধৰণৰ সিহঁতে আক্ষেপ কৰে নেকি?
1: পৰাপক্ষত থাকিবলৈ চেষ্টা কৰোঁ,
2: থাকিবলৈ চেষ্টা কৰোঁ,
1: প্ৰায় আছোঁ।
0: অঁ, নহ'লে সিহঁতে আক্ষেপ কৰে, এটা
1: আক্ষেপ নকৰে, দেউতা শ্বুটিং আছে, সিহঁতে চিন্তা নকৰে, ধৰক আজি 12টা বাজিব, সেইটো জানে সিহঁতে, দেউতা আজি শ্বুটিং দেৰি আছে বুলি যদি কওঁ মই, যে আজি বিয়াৰ চিন আছে, জানে সিহঁতে যে আজি ৰাতি হ'ব,
2: সেইটো সিহঁতে দিগদাৰ নকৰে,
1: কিন্তু হোৱা নাই ডেটটোত আগত কৈ দিয়ে, মোক মোক নাৰাখিবি
0: দুটা দিন আৰু নহয় জানো, ছোৱালীজনীৰ কাৰণে এটা
1: ৰাখোঁ মই,
0: সিহঁতেও ভাল পায়,
1: ভাল পায়।
0: আচলতে গোটেইখিনি চাবলগীয়া,
1: সাংঘাতিককে মই জন্মদিনো নাপাতো বাৰু, কিন্তু আমি উপস্থিত থাকোঁ, লগে ভাগে একেলগে এসাঁজ খাওঁ, ধুনীয়াকৈ সদায় খাওঁ, যদিও সেইদিনা অকণমান বেলেগ এটা কিবা কৰি খাওঁ,
0: হয় হয়,
1: কিন্তু আমি উপস্থিত থাকোঁ, লগত থাকোঁ।
0: আপোনাৰ এই সফলতাৰ বাবে আপুনি কাক, মানে ক্ৰেডিটটো কাক দিব বিচাৰিব?
1: ওপৰলা
0: আৰু নিজৰ অধ্যৱসায়,
1: ভগৱান নিদিলে আপুনি একো কৰিব নোৱাৰে, ভগৱান দিব লাগে, বাকী ইহঁতৰতো আছেই, কিন্তু ভগৱানে দিবই লাগিব।
0: আৰু বাইদেউ এতিয়াতো অভিনয় আপুনি এৰি নিদিব, আপুনি কৰি থাকক এতিয়াও নহয় জানো,
1: কৰি আছে, তাই চিৰিয়েল এখন কৰি আছে, চলি আছে তাই।
0: আপোনাৰ কোনখন?
2: অহিৰ বৈভৱী কৰিছে। এই
0: ক'ত? সেইটো
1: ৰেঙনিত,
0: ৰেঙনিত চলি আছে ন, অহিৰ
2: বৈভৱী,
0: বৈভৱী। শ্ৰোতাসকলে আমাৰ গম পাব, চালে গম পাব নহয় জানো, আপোনাৰ
1: মাজে মাজে ওলাই থাকে,
2: মাজে মাজে ওলাওঁ এতিয়া।
0: অঁ, যি নহওক বাৰু, তেনেকৈ ধৰণে কৰি থাকক না, আছে যেতিয়া আপুনি যদি কৰি থাকে আৰু গুৱাহাটীত থাকে যেতিয়া, সেই সুযোগটো
1: হয়, সুবিধাও হয়,
0: তেতিয়া ভ্ৰমণ কৰিবলৈ সুযোগ নাপাইছেগৈ আপোনালোকে?
1: খুব কম পাওঁ,
0: মানে একেলগে ক'বলৈ যায় আৰু।
1: মই এইবাৰ জুলাইত এতিয়া ল'ৰা সৈতে বহুত ফুৰিলোঁ, ছোৱালীজনীৰ সৈতে বুঢ়া নাই, এইবাৰ একদম প্লেন কৰি আহিছিলোঁ যে ফুৰিম, কিন্তু মই 8 তাৰিখৰ পৰা আকৌ শ্বুটিং আৰম্ভ, এই ছটিয়াতে এতিয়া মই শ্বুটিং কৰি আছোঁ নতুন আপোনাৰ ৱেব ছিৰিজ এখন।
0: অঁ,
1: আজি সিহঁতক মই ছুটি লৈ আপোনাৰ চলাইছোঁ।
0: এখন কেতিয়ালৈকে হ'ব আপোনাৰ শ্বুটিং?
1: এইখন 23 তাৰিখলৈকে।
0: বাৰু, আমাৰ সময়ো সীমিত, ঠিকে আছে বাৰু, আপোনাৰ লগত কথা পাতি ভাল লাগিলে, আৰু বহুত কথা আছে বাৰু, কিন্তু আমাৰ সময় যিহেতু সীমিত, আমি অনুষ্ঠান সামৰিব লাগিব, আৰু আপুনি খুবেই ব্যস্ত আচলতে শ্বুটিঙৰ, আজি দিনটো আপুনি কৈছে ছুটি লৈ পেলাই আপুনি অনুষ্ঠান
1: চলাইছে,
0: গতিকে এই ব্যস্ত সময়সূচীৰ মাজতে আপুনি আহি বাইদেউকো লগতে আনি আমাৰ এই অনুষ্ঠানটিত উপস্থিত থকাৰ বাবে আপোনাক অশেষ ধন্যবাদ জনালোঁ।
1: আপোনালৈ অশেষ ধন্যবাদ আমাৰ তৰফৰ পৰা,
2: ধন্যবাদ আপোনালোকলৈও।

0: ইমানপুৰে শ্ৰোতাসকলে দম্পতি অনুষ্ঠানটিত অসমৰ এগৰাকী বিশিষ্ট অভিনেতা পৰিচালক জুলেন ভূঞা আৰু তেওঁৰ সহধৰ্মিনী জুলি ফুকন ভূঞাৰ সৈতে হোৱা অন্তৰংগ আলাপটি শুনিলে। ইয়াত ভাগ ল'লে প্ৰাঞ্জল শইকীয়াই। অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণী তেজপুৰৰ অনুষ্ঠান মুৰব্বী ৰূপান্ত কুমাৰ দাসৰ। আকাশবাণী তেজপুৰ এতিয়া আৰম্ভ কৰিব।
1: শ্ৰোতা ইমানপুৰে দম্পতি অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী তেজপুৰ।

জুবিন গাৰ্গ। এয়া আকাশবাণী তেজপুৰ। এতিয়া আৰম্ভ কৰিবলৈ ওলাইছোঁ হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠান। অনুষ্ঠানৰ প্ৰথমেই শ্ৰোতালৈ আগবঢ়াইছোঁ মুকদ্দৰ কা সিকদ্দৰ বোলছবিত কিশোৰ কুমাৰৰ কণ্ঠৰ এই গীতটি।

শ্রোতায় হিন্দী বোলছবি গীতৰ অনুষ্ঠানটি শুনি আছে। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ মুকদ্দৰ কা চিকদ্দৰ বোলছবিত কিশোৰ কুমাৰৰ কণ্ঠৰ আন এটি গীত।

শ্রোতায় হিন্দী বুলছবি গীতৰ অনুষ্ঠানটি শুনি আছে। অনুষ্ঠানত এবাৰ শুনাবলৈ লৈছোঁ সারাবি বুলছবিত আশা ভোসলেৰ কণ্ঠৰ এই গীতটি।

অনুষ্ঠানত এবাৰ শুনাবলৈ লৈছোঁ কিশোৰ কুমাৰ আৰু আশা ভোছলেৰ কণ্ঠত শৰাবী বুলছবিৰ আন এটি গীত।

শ্রোতাই হিন্দী বোলছবির গীতৰ অনুষ্ঠানটি শুনি আছে। অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছো কৰ্মা বোলছবিত কবিতা কৃষ্ণমূৰ্তি আৰু মহম্মদ অজিজ আৰু সংগীবৃন্দৰ কণ্ঠৰ এই গীতটি।

5:25 মিডিয়াম ৱেভৰ 266.66 মিটাৰত আৰু এফ এম ৰেণ্ডৰ 102.4 মেগাহাৰ্জত। আজিৰ এই অধিৱেশনৰ বিভিন্ন দায়িত্বত আছিল নিয়ন্ত্ৰণ কক্ষৰ দায়িত্বত আছিল অম্লান জ্যোতি দত্ত আৰু মৃগাংক শৰ্মা, ট্ৰান্সমিটাৰত আছিল ৰতন দেৱনাথ, পৰিবহণত আছিল নয়ন দৈমাৰী আৰু ডিউটি ৰুমত আছিল আজিৰ প্ৰচাৰণ সহায়িকা মনালিছা দেৱী। প্ৰচাৰণ কক্ষৰ পৰা আজিৰ এই অধিৱেশন সামৰি মই জিনিয়া শৰ্মাই আজিলৈ সমূহ শ্ৰোতাৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।